এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে দিতু ৰুমত ৰুলিমণি শইকীয়া আৰু প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত পপী চান, বিবেক শৰ্মা, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজি অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে জোনমণি দত্তৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, বাণী বৰঠাকুৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, প্ৰণীতা বৈশ্যমেধীৰ কণ্ঠ লোকগীত, দেৱেন সন্দিকৈ আৰু সংগীতবৃন্দৰ কণ্ঠৰ টুকাৰে গীত, আৰু শেষত পাপৰি ঠাকুৰীয়াৰ কণ্ঠৰ মীৰা ভজন শুনিলে।

0: Parliament will commence on 20th of this month. It will continue till 13th of August. Parliamentary Affairs Minister Kiran Rijiju informed that President Draupadi Murmu has approved the proposal of the government to convene the monsoon session of Parliament from 20th July. Mr. Rijiju said the session will focus on meaningful debate, discussion and decisions on issues of national importance. External Affairs Minister Dr. S. Jaishankar will be on an official visit to Qatar, Bahrain, Kuwait and Oman from today till 10th of this month. During the visit to these countries, Dr. Jaishankar will be meeting with his counterparts and the leadership. After his visit to Oman, Dr. Jaishankar will visit New York on 13 July to launch India's official campaign for the UN Security Council tenure 2028-29. He will then attend the third India-EU Trade and Technology Council meeting and interact with his European Union and Belgian counterparts in Brussels on 14th and 15th July. Union Petroleum and Natural Gas Minister Hardeep Singh Puri has said that ethanol is not a new concept and has been in use for over a century. Addressing a gathering in Rajasthan, Mr. Puri said that the government welcomes constructive criticism of the government's biofuel blending program and assured that the government will incorporate suggestions into its work and make the necessary corrections. Mr. Puri also said that the idea of ethanol blending in India was first initiated during the previous Congress-led government. In the FIFA World Cup, Morocco stormed into the quarterfinals with a commanding 3-0 victory over Canada in Houston, Texas today. And that is the end of this news bulletin.
1: Medium wave or 6.5 meter, hot 120 kilohertz. FM Mendor, 101.6 MHz, logote, News on AIR mobile app, ea akakhmane guwahatir mohabaho, Mukuta Mala.
2: Sahityor shaktir bishoye kobole goi, sahityik Nokul Chandra Bhuyai likhisil, jug poribortonshil, sahityo poribortonshil, jugor prabhab sodai amar sahityot puri ahise. সময়ে জাহ নিয়াব নোৱাৰে এটা যুগ যেতিয়াই জীয়াই থাকে সাহিত্যৰ বুকুত। বাস্তৱ জগতৰ প্ৰভাৱ সাহিত্যিকৰ লিখনিত পৰিবই। বৰ্তমান যুগ সংগ্ৰামৰ যুগ। প্ৰত্যেক কথাতে আমি সংগ্ৰাম কৰিবলগীয়া হৈছে, খোৱামুঠিৰ কাৰণে, নিজৰ ভাষাটোৰ কাৰণে, নিজৰ দেশখনৰ কাৰণে, দুৰ্নীতিৰ বিপক্ষে, লাভখোৰ সুতখোৰৰ বিপক্ষে। আমাৰ আজি সমস্যা বহুত। এই সমস্যাৰ মাজত যি সাহিত্য সৃষ্টি হৈছে তাতো এই সমস্যা সোমাই গৈছে। দেশৰ জনগণৰ যি আৰ্থিক সংকট আছে, ব্যৱহাৰিক সামাজিক ক্ষেত্ৰত যি সমস্যা আছে, সেইবিলাকৰ প্ৰতিফলন হ'ব লাগে সাহিত্যত। কাৰণ সাহিত্যই যেতিয়া সহানুভূতি সৃষ্টি কৰিব পাৰে, তেতিয়াই জনসাধাৰণ সাহিত্যৰ প্ৰতি সজাগ হয়। বহুতো সাহিত্যিকে আজি সাহিত্য চৰ্চাত হাত দিছে, কিন্তু তেওঁলোকৰ সাহিত্যক ৰাইজে সিমান অনুমোদন কৰা নাই, তেওঁলোকৰ সাহিত্যত কিছুমান ধাৰ কৰা ত্ৰুটি থকাৰ বাবে। ঐকান্তিকতাহীন, অভিজ্ঞতাহীন সাহিত্য কেতিয়াও কালজয়ী হ'ব নোৱাৰে। অসমত 14-15 শতিকাত ৰাজতন্ত্ৰৰ শাসনযন্ত্ৰত যদিও তেতিয়া ব্যভিচাৰ সোমোৱা নাছিল, আমাৰ সমাজত কিন্তু অনীতি অত্যাচাৰৰ প্লাৱন হৈছিল। আৰু এক শতিকামান সেই ব্যভিচাৰ চলি থকা হলে শাসন প্ৰণালীত ব্যভিচাৰ সোমাই দেশখনো হয়তো ধ্বংস কৰিলেহেঁতেন। অসমত তেতিয়া বৌদ্ধা শাক্ত আচাৰ নীতি ইমান তললৈ গৈছিল যে মানুহে মানৱতা হেৰুৱাই পেলাইছিল। আমাৰ সমাজ খণ্ড বিখণ্ড হৈ পৰিছিল। নৈতিক চৰিত্ৰ ক্ৰমান্বয়ে নিম্নমুখী গতিত ধাৱমান হৈছিল। অসমীয়া জাতিটোৰ সৌভাগ্যৰ বাবেই এনেতে ঈশ্বৰ প্ৰেৰিত মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ হ'ল। মৌমাখিয়ে ফুলৰ মৌ সংগ্ৰহ কৰাৰ দৰে শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলে ভাগৱত, পুৰাণ আৰু অন্যান্য পুৰাণৰ পৰা সাৰ বস্তুলৈ অপূৰ্ব সাহিত্যৰাজি ৰচনা কৰিলে। ইয়াৰ উপৰিও মহাপুৰুষ শংকৰদেৱে গীতা, ভাগৱত আদিৰ আদৰ্শত বৈষ্ণৱ ধৰ্মক নতুন ঘৰ দি সৰ্বভাৰতীয় ধৰ্মৰ সৈতে যোগসূত্ৰ স্থাপন কৰিলে।

0: সেই সময়ত এফালে সত্ৰ, আনফালে ৰাজসভা, এই দুটা বিভিন্ন পৰিৱেশত অসমীয়া সাহিত্য ৰচিত হৈছিল। এই মহিমাময়ী শংকৰী সাহিত্যই তেতিয়াই সমাজৰ কুনীতি কু আচৰণ মহিমূৰ কৰি সমাজৰ তথা অসমীয়া মানুহৰ মন সুস্থ পবিত্ৰ কৰি সমাজৰ আদৰ্শ সাম্যভাৱ মানৱতা সহনশীলতা দাঙি ধৰি জাতি বৰ্ণ নিৰ্বিশেষে আমি যে এখন দেশৰ এটা জাতি তাক শিকাই দিলে। শংকৰী সাহিত্যৰ শক্তিয়ে আজিও আমাৰ অসমীয়া জাতিটোক বান্ধি ৰাখিছে। আমি এতিয়া এনে সুস্থ সাহিত্য ৰচনা কৰিব লাগে যি সাহিত্যই সমাজত ভূমিকম্পৰ সৃষ্টি কৰিব, যি ভূমিকম্পত সমাজৰ অহিতকাৰী পাপীবিলাক ধ্বংস হ'ব। সাম্যবাদ আৰু সমাজবাদী আদৰ্শেৰে ৰচিত সাহিত্যইহে সৰ্বসাধাৰণ জনগণৰ আৰু দেশৰ বৃহত্তৰ স্বাৰ্থৰ উপকাৰ সাধন কৰিব।
1: আজিৰ মুকুতামালাৰ কথাখিনি নকুল চন্দ্ৰ ভূঞাৰ ৰচনাৰ পৰা লোৱা হ'ল।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি উড়িয়া ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ উমেশ গগৈ আৰু সুলেখা ডেকাৰ কণ্ঠৰ এটি গীত।

0: তোমাকে গরবন্দি মিঠা পাবে।
1: উমেশ গগৈ আৰু সুলেখা ডেকাৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। এইবাৰ এয়া সবিতা চৌধুৰী, গীতিকাৰ অনুৰাধা দাস।

সবিতা চৌধুৰীৰ কণ্ঠ গীতি শুনিলে। এইবাৰ জয়ন্ত হাজৰিকা, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল জয়ন্ত হাজৰিকা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ তুলিকা দাসৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত এটি গীত।

তুলিকা দাসৰ কণ্ঠগীতটি শুনিলে। তাহানীৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী। আজিৰ অতিথি কমল কটকী আৰু আশা শৰ্মা কটকী। আগ ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। দিনৰ 12:30 বজাৰ আদিৰ বুলনি অনুষ্ঠানৰ স্বাৱলম্বী শিতানত উদ্যোগী মহিলাৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ। বিয়লি 5:25 বজাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত প্ৰিয়াংকুল তাঁতীৰ কবিতা পাঠ আৰু ৰতন দাস পানিকাৰ গল্প পাঠ। লগতে ঝুমুৰ পৰিৱেশন কৰিব লক্ষ্মীনাৰায়ণ দাসে। আগবঢ়াব নিপা গোৱালাই। দিনৰ 12:30 বজাত চেমনিয়াৰ চৰা অনুষ্ঠানত জানো আহা গৰমৰ বন্ধত কি কৰিবা আৰু চেমনিয়াৰ গীত মাত শুনিবলৈ পাব। আগ ধৰিব নিভাৰাণী ৰায়ে। পুৱা 8:30 বজাৰ গীতিমালিকাত ৰুণুমি ফুকন, পুলক বেনাৰ্জী, দলি ঘোষ, সমৰ হাজৰিকা আৰু ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠগীত শুনিবলৈ পাব।

দিনৰ 11:02-ৰ নাটশালাত দিলীপ কুমাৰ দাস ৰচিত নাট অস্তৰাগ, নাটখনিৰ প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। দিনৰ 1:09-ত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ড, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। সন্ধিয়া 7:00 দুলালৰ কথিকা বিজ্ঞানসন্মত অভিনয় শিক্ষা।

পুৱা 6:55 জ্ঞান বিজ্ঞান, 7 বজাত নিয়োগ বাতৰি, 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 নিদান অনুষ্ঠানত পঞ্চকৰ্ম চিকিৎসাৰ বিষয়ে ডাক্তৰ জয়ন্ত শৰ্মাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00 সাধু সুন্দৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউতি শৰ্মা বড়োৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:50 আৰু বিয়লি 5:55 বৃন্দগান। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতিৰ বিষয়ে ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাৰ সৈতে হোৱা আলোচনা আলোচনাতে আঁত ধৰিব মানৱজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 পাপৰি বৰ্মনৰ কণ্ঠৰ বৰগীত, 7:20 যোগেশ কেওট আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, সন্ধিয়া 7:30 বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, সন্ধিয়া 7:45 সংবাদ চলন্দিকা, নিশা 8:02 এই মাহৰ গীতৰ শিল্পী বিউটি শৰ্মা বৰুৱা, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ, আৰু নিশা 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: জীবন আলীৰ যুগলবন্দী। এই মাহৰ দম্পতি গীটাৰবাদক কমল কটকী আৰু আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত গায়িকা আশা শৰ্মা কটকী।
1: তাৰ ফলত এটা গান সৃষ্টি হ'ল, গানটো কথাকেইটা মই কৈছোঁ, তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হ'লে আশা কম গুণগুণাই দিয়াচোন।

0: অনুষ্ঠানটি শুনিবলৈ পাব দেওবাৰে নিশা 9:30 বজাত।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: জিপিএছ পদ্ধতি, আজিকালি কোনো এখন ঠাইৰ অৱস্থান, ঠাইখনলৈ যোৱাৰ পথ বা পথৰ অৱস্থানো কেনেকুৱা, এই সকলো তথ্য হাতত থকা স্মাৰ্ট মোবাইলতে আমি পাব পাৰোঁ। গাড়ী চলাই থাকোঁতেও মোবাইলৰ জিপিএছৰ জৰিয়তে অতি সহজে নিৰ্দিষ্ট স্থানলৈ যোৱা পথ বিচাৰি উলিয়াব পাৰোঁ। হওক ভূস্থানাংকন পদ্ধতি বা গ্ল'বেল পজিশ্যনিং ছিষ্টেম, চমুকৈ জিপিএছৰ জৰিয়তে এই কামসমূহ সহজ হৈ পৰিছে। জিপিএছ হ'ল কৃত্ৰিম উপগ্ৰহৰ সহায়ত অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান, অৰ্থাৎ ঠাইখনৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ, উচ্চতা আৰু সময় সঠিক নিৰূপণ কৰাৰ এক পদ্ধতি। 1973 চনতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে এই পদ্ধতিটোৰ উদ্ভাৱন কৰিছিল আৰু বৰ্তমান সময়ত জিপিএছ পদ্ধতিৰ যথেষ্ট উন্নতি সাধন কৰা হৈছে আৰু ইয়াৰ প্ৰয়োগ ঘটিছে। সাধাৰণতে পৃথিৱীৰ উপৰিভাগত কল্পনা কৰা অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত ভূপৃষ্ঠৰ ঠাইসমূহৰ স্থানাংক নিৰ্ণয় কৰা হয়। কিন্তু সূক্ষ্মভাৱে আৰু সঠিক স্থানাংক নিৰ্ণয়ৰ ক্ষেত্ৰত এই পদ্ধতি ফলদায়ক নহয়। আনহাতে গতানুগতিক পদ্ধতি অনুসৰি জ্যোতিৰ্বিজ্ঞানৰ সূত্ৰৰ আধাৰত সূৰ্য বা আন নক্ষত্ৰৰ গতিবিধি নিৰীক্ষণ কৰি ভূপৃষ্ঠৰ কোনো ঠাইৰ সময় আৰু স্থানাংক নিৰ্ণয় কৰা হয়। কিন্তু সকলো বতৰতে জ্যোতিষ্কবিলাক দৃশ্যমান নহয় আৰু সেইবাবে এই পদ্ধতিও সকলো সময়তে কাৰ্যকৰী নহয়। কিন্তু কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰি প্ৰস্তুত কৰি ওলোৱা জিপিএছ পদ্ধতিৰ দ্বাৰা নিমিষতে পৃথিৱীৰ যিকোনো ঠাইৰ স্থানাংক, উচ্চতা আৰু সময় অতি সঠিকভাৱে নিৰূপণ কৰিব পাৰি। সমগ্ৰ ভূস্থানাংক পদ্ধতিটো তিনিটা উপাংশৰে গঠিত। এই পদ্ধতিত ব্যৱহাৰ হয় মহাকাশত স্থাপন কৰা প্ৰায় 31টা কৃত্ৰিম উপগ্ৰহ, ভূপৃষ্ঠৰ নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু জিপিএছ গ্ৰাহক যন্ত্ৰ। পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় 20,000 কিলোমিটাৰ উচ্চতাত এই 31টা উপগ্ৰহ 6খন কক্ষীয় সমতলত স্থাপন কৰা হৈছে আৰু ইহঁতে প্ৰত্যেকেই পৃথিৱীক 12 ঘণ্টাত এবাৰ প্ৰদক্ষিণ কৰে। উপগ্ৰহকেইটা 6খন কক্ষীয় সমতলত এনেভাৱে স্থাপন কৰা হৈছে যাতে পৃথিৱীৰ যিকোনো স্থানৰ পৰা সদায়ে ইহঁতৰ 4টা বা ততোধিক উপগ্ৰহ দেখা পোৱা যায়। এই সকলো উপগ্ৰহত একোটাকৈ পাৰমাণৱিক ঘড়ী সংযুক্ত থাকে আৰু ঘড়ীকেইটা এনেদৰে মিলাই ৰখা হয় যাতে প্ৰত্যেক উপগ্ৰহই একে সময়তে পৃথিৱীলৈ সংকেত প্ৰেৰণ কৰিব পাৰে। উপগ্ৰহবোৰে অবিৰতভাৱে সংকেত প্ৰেৰণ কৰি নিজৰ অৱস্থান আৰু সময় জিপিএছ গ্ৰাহক যন্ত্ৰক জানিবলৈ দিয়ে। আনহাতে গ্ৰাহক যন্ত্ৰটোৱে একেধৰণৰ সংকেত প্ৰেৰণ কৰিব পাৰে। কোনো এজন লোকে তেওঁৰ হাতত থকা জিপিএছ গ্ৰাহক যন্ত্ৰটোৰ সহায়ত নিজৰ অৱস্থান, ঠাইখনৰ উচ্চতা আৰু সময় জানিবলৈ ছুইচ টিপিলেই ই উপগ্ৰহলৈ সংকেত পঠিয়াব আৰু লগে লগেই উপগ্ৰহটোৰ লগত ইয়াৰ সংযোগ স্থাপন হ'ব। তেতিয়াৰ পৰাই গ্ৰাহক যন্ত্ৰটোৱেও উপগ্ৰহৰ পৰা অহা সংকেতবোৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব। এটা নিৰ্দিষ্ট সংকেত উপগ্ৰহ এটাৰ পৰা আহি গ্ৰাহক যন্ত্ৰ অথবা ভূপৃষ্ঠ পাওঁতে কিমান সময় লাগিল তাৰ ভিত্তিত উপগ্ৰহটো আৰু গ্ৰাহক যন্ত্ৰৰ দূৰত্ব নিৰূপণ কৰা হয়। এইদৰে 3টা উপগ্ৰহৰ পৰা পোৱা দূৰত্ব সম্পৰ্কীয় তথ্যৰ সহায়ত ভূপৃষ্ঠৰ কোনো ঠাইৰ ত্ৰিমাত্ৰিক স্থানাংক, অৰ্থাৎ অক্ষাংশ, দ্ৰাঘিমাংশ আৰু উচ্চতা, এই 3টা তথ্যই গ্ৰাহক যন্ত্ৰই নিমিষতে দিব পাৰে। কিন্তু ঠাই এখনৰ সময় সম্পৰ্কীয় তথ্য পাবলৈ গ্ৰাহক যন্ত্ৰটোৱে আনটো চতুৰ্থ কৃত্ৰিম উপগ্ৰহৰ লগত

0: সংযোগ স্থাপন কৰিব লগা হয়। সেয়েহে ভূস্থানাংক পদ্ধতিত চাৰিটা কৃত্ৰিম উপগ্ৰহৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত জি পি এছ গ্ৰাহকযন্ত্ৰই ভূপৃষ্ঠৰ কোনো ঠাইৰ স্থানাংক, উচ্চতা আৰু সময় সম্পৰ্কে আমাক জানিবলৈ দিয়ে। জি পি এছ পদ্ধতি বৰ্তমান সামৰিক আৰু অসামৰিক সকলো কামতে ব্যৱহাৰ হৈছে। জাহাজ আকাশীযানৰ দিক নিৰ্ণয় আৰু লক্ষ্যস্থান নিৰ্ধাৰণ, ভূপৃষ্ঠৰ জৰীপ মানচিত্ৰ অংকন আৰু ভূতাত্ত্বিক অধ্যয়নৰ ক্ষেত্ৰতো জি পি এছ সফলভাৱে ব্যৱহাৰ কৰিব পৰা গৈছে। ইয়াৰ উপৰিও আকাশীযানৰ সংঘৰ্ষজনিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ বাবে অথবা চুৰি হোৱা যান বাহনৰ অৱস্থান নিৰ্ণয় কৰি তাক উদ্ধাৰ কৰাৰ বাবেও জি পি এছ পদ্ধতি ব্যৱহাৰ কৰা হৈছে। আজিকালি যান বাহনত সংযোজিত বৈদ্যুতিক মানচিত্ৰ অনুসৰণ কৰি নিজৰ লক্ষ্যস্থানত সঠিক আৰু চমু বাটেৰে কম সময়তে উপস্থিত হোৱাত জি পি এছে বিশেষভাৱে সহায় কৰিছে।
1: জ্ঞান বিজ্ঞান শুনিলে যোগেৰে আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
4: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ঘণ্টেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। চৰকাৰে মূল্য সুস্থিৰতা মজুত ভৰালৰ বাবে পিঁয়াজৰ ক্ৰয় মূল্য 13% বৃদ্ধি কৰিছে। ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে আৰু ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্ৰীৰিজিজুৱে সামাজিক মাধ্যমযোগে কয় যে এই অধিৱেশনত ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়বোৰক লৈ অৰ্থবহ বিতৰ্ক, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণত গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। ৰাজস্থানত কালি এটা সমাৱেশত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে চৰকাৰে ইয়াৰ জৈৱ ইন্ধন মিহলি কাৰ্যসূচীৰ গঠনমূলক সমালোচনাৰ প্ৰতি আদৰণি জনায়। তেওঁ লগতে চৰকাৰে পৰামৰ্শ অনুযায়ী এই কাৰ্যসূচীত প্ৰয়োজনীয় শুধৰণি কৰিব বুলি আশ্বাস দিয়ে। শ্ৰীপুৰীয়ে লগতে কয় যে দেশত ইথানল মিহলিৰ অৱধাৰণা সৰ্বপ্ৰথম পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিল। 2006ৰ পৰা 2008 চনৰ ভিতৰত ব্ৰাজিলত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাৰ কথা স্মৰণ কৰি শ্ৰীপুৰীয়ে কয় যে সেই সময়ত 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 5% ইথানল মিহলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও কেৱল 1.4% মিহলিহে সম্ভৱ হৈ উঠিছিল।
2: एथेनॉल का काम ना हमने इन्वेंट किया, 100 साल से इस पे काम हो रहा है। भारत में अगर आ जाए तो इस पे पहली योजना बनाई थी कांग्रेस की सरकार ने, मैं बात कर रहा हूँ 2006 से लेकर 2008, और हमारा एक टारगेट था कि 5% हमें बायोफ्यूल ब्लेंडिंग करनी है 10 स्टेट्स और यूनियन टेरिटरी में, कर नहीं पाए, वो दूसरी बात है। 1.4% पे हमारी गाड़ी रुक गई।
1: চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্ৰয় মূল্য 13% বৃদ্ধি কৰিছে। এই অনুসাৰে পিঁয়াজৰ ক্ৰয় মূল্য প্ৰতি কুইণ্টলত 1,875 টকাৰ পৰা 2,125 টকালৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সংশোধিত ক্ৰয় মূল্যই পিঁয়াজৰ খেতিয়কসকলক লাভান্বিত কৰিব আৰু মজুত ভঁৰালৰ বাবে ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰিব। দেশৰ মজুত ভঁৰালৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংঘ লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ মাধ্যমেৰে পিঁয়াজ ক্ৰয় কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ বিভাগে 2025-26 বৰ্ষৰ বাবে কৰা দ্বিতীয় অগ্ৰিম পূৰ্বানুমান অনুসৰি দেশত এইবাৰ 307 লাখ মেট্ৰিক টনৰো অধিক পিঁয়াজ উৎপাদন হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটত পৰ্যাপ্ত মাত্ৰাত পিঁয়াজ মজুত আছে আৰু সম্প্ৰতি পিঁয়াজৰ ভঁৰালত কোনোধৰণৰ নাটনি দেখা দিয়া নাই। দেশত পিঁয়াজৰ গড় খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত 31 টকা হৈছে। পিঁয়াজৰ ৰপ্তানিও স্বাভাৱিক হৈ আছে। যোৱা জুনত প্ৰায় 1.5 লাখ মেট্ৰিক টন পিঁয়াজ ৰপ্তানি কৰা হৈছিল। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সহযোগী হিচাপে ভাৰতক ভূয়সী প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এটা বিবৃতিযোগে কয় যে বিশ্বৰ 4থ সৰ্ববৃহৎ আৰু সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা ভাৰত অষ্ট্ৰেলিয়াৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অংশীদাৰ। শ্ৰী এলবানিজে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কৌশলগত সহযোগিতাৰ দ্বাৰা পৰিচালিত আৰু অৰ্থনৈতিক তথা সাংস্কৃতিক যোগাযোগ এই সম্পৰ্কৰ মূল ভেটিস্বৰূপ। তেওঁ কয় যে বাণিজ্য, প্ৰতিৰক্ষা, সুৰক্ষা আৰু প্ৰযুক্তি ক্ষেত্ৰৰ সহযোগিতাৰ পৰা দুয়োখন দেশ উপকৃত হৈছে।

অষ্ট্ৰেলিয়া ভাৰতৰ সম্পৰ্ক ইয়াৰ পূৰ্বে কেতিয়াও ইমান সুদৃঢ় নাছিল আৰু দুয়ো দেশৰ মাজৰ এই সহযোগিতাই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা 10 জুলাইলৈ চৰকাৰী কাৰ্যসূচীৰে কাটাৰ, বাহৰেইন, কুৱেইট আৰু ওমান ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত ডঃ জয়শংকৰে দেশকেইখনৰ বিদেশ মন্ত্ৰীৰ লগতে অন্যান্য নেতৃবৃন্দৰ সৈতে মিলিত হ'ব। তেওঁৰ এই ভ্ৰমণে দেশকেইখনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নীত কৰাৰ লগতে আঞ্চলিক বিকাশ আৰু অন্যান্য পাৰস্পৰিক গুৰুত্বসম্পন্ন বিষয়সমূহ সম্পৰ্কে মত বিনিময় কৰাৰ সুযোগ দিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে ওমান ভ্ৰমণৰ পাছত 13 জুলাইত নিউয়ৰ্কলৈ যাব। তাত তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ 2028-29 বৰ্ষৰ কাৰ্যকালৰ বাবে প্ৰচাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে তৃতীয় ভাৰত ইউৰোপীয় সংঘ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব। 14 আৰু 15 জুলাইত ব্ৰুছেলছত হ'বলগীয়া এই বৈঠকৰ সময়ত ডঃ জয়শংকৰে ইউৰোপীয় সংঘ আৰু বেলজিয়ামৰ বিদেশ মন্ত্ৰীৰ সৈতেও মত বিনিময় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৰিঅ'ই কালি চুমো কেডিমাত অনুষ্ঠিত কৃষি প্ৰদৰ্শনীত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা 35খন ট্ৰেক্টৰ আৰু 6খন কৃষি কাৰ্যত ব্যৱহৃত আন বাহন বিতৰণ কৰে। নাগালেণ্ডৰ মুঠ জনসংখ্যাৰ 70% লোকেই কৃষি কাৰ্যত জড়িত বুলি উল্লেখ কৰি শ্ৰীৰিঅ'ই কয় যে কৃষিয়েই হৈছে ৰাজ্যখনৰ অৰ্থনীতিৰ ৰাজহাড়স্বৰূপ। ৰাজ্যখনৰ ভূমি অতি সাৰুৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৃষকসকলক খেতিপথাৰত আধুনিক কৃষি কাৰ্য ব্যৱহাৰ কৰি উৎপাদন আৰু জীৱিকা বৃদ্ধি কৰিবলৈ আহান জনায়। 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বিষয়ে উল্লেখ কৰি শ্ৰীৰিঅ'ই কয় যে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি বিকাশ ত্বৰান্বিত কৰাৰ লগতে উদ্যমী আৰু ব্যৱসায়ীসকলকো সহায় কৰাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিগৰাকী লোকৰ সমৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। মিজোৰামৰ মুখ্য নিৰ্বাচনী বিষয়া গৰিমা গুপ্তাই ৰাজ্যখনৰ ভোটাৰ তালিকাত কোনো বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি প্ৰকাশ কৰিছে। 40টা বিধানসভা সমষ্টিৰ বাবে মাহজোৰা বিশেষ পুনৰীক্ষণৰ অন্তত 2026 বৰ্ষৰ বাবে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ খণ্ডন কৰি তেওঁ এইদৰে কয়। শেহতীয়াকৈ মিজোৰামৰ ছাত্ৰ সন্থা মিজো জিৰলাই পল MZP-য়ে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ ওচৰত 2 দশকতকৈও অধিক কাল ৰাজ্যখনৰ দক্ষিণাংশত চাকমা অধ্যুষিত এলেকাসমূহত 121% ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা বুলি অভিযোগ দাখিল কৰিছিল। ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে 191 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 190 ৰাণ কৰে। জেকব বেথেলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰত আৰু ইংলেণ্ডৰ মাজত নটিংহামত মঙলবাৰে শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ আগেয়ে বৈভৱ সূৰ্যবংশীয়ে ভাৰতৰ হকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা কনিষ্ঠতম খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰে। বৈভৱ সূৰ্যবংশীয়ে 15 বছৰ আৰু 99 দিনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰে আৰু শচীন তেণ্ডুলকাৰৰ পুৰণি অভিলেখ ভংগ কৰে। তেণ্ডুলকাৰে 16 বছৰ আৰু 205 দিন বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল। ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গ'লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোৱে হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গ'লত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গ'ল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত গ'ল দি মৰক্কোৰ জয় নিশ্চিত কৰে। ICC মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত লৰ্ডছত আজি ইংলেণ্ড অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োটা দলে প্ৰতিযোগিতাৰ এখনো খেলত পৰাজিত নোহোৱাকৈ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজক আৰু ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে।
চৰকাৰে মূল্য সুস্থিৰতা মজুত

0: ভঁৰালৰ বাবে পিঁয়াজৰ ক্ৰয় মূল্য 13% বৃদ্ধি কৰিছে। ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। আৰু ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 20 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 5 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ পঞ্চমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:40 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:14

0: নিজে প্ৰমাণ কৰিব নোৱাৰালৈকে কোনো কথাকে সত্য বুলি নাভাবিবা, কথাষাৰ কৈছিল ৰেনে ডেকাৰ্টে। আকাশবাণী গুৱাহাটীৰ গৌৰৱ আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত অনাতাঁৰ নাট অন্যতম আছিল। সত্যপ্ৰসাদ বৰুৱাই লেখা ধৰালৈ যিদিনা নামিব সৰক, এইখনেই আছিল প্ৰথম অনাতাঁৰ নাটক। প্ৰচাৰৰ দিন আছিল 1948 চনৰ 6 জুলাই। নাটকখনৰ পৰিচালনাত আছিল ওবেদুল লতিফ বৰুৱা। নাটকখনৰ নাৰী চৰিত্ৰ দুটা ৰূপ দিছিল কল্যাণী বৰুৱা আৰু তুলতুল বৰুৱাই। বাকীকেইটা চৰিত্ৰ ৰূপায়ণ কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী, ভুৱনেশ্বৰ বুজৰ বৰুৱা, গণেশ শৰ্মা, জীৱেশ্বৰ চক্ৰৱৰ্তী, শিৱ ভট্টাচাৰ্য, ললিত বৰা আৰু নাট্যকাৰ নিজেই। নাটখনৰ ঘোষক আছিল ফণী তালুকদাৰ। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বিতীয়খন অনাতাঁৰ নাট আছিল পথৰ সন্ধান। এইখন আছিল সুচিব্ৰত ৰায়চৌধুৰীৰ উপন্যাস কোন বাটেৰ ফণী তালুকদাৰে কৰা অনাতাঁৰ অভিযোজনা। আনহাতে সংগীতালক্ষ্যৰ ক্ষেত্ৰত 1948 চনৰ 1 জুলাইত শ্বিলঙৰ পৰা প্ৰচাৰিত হোৱা প্ৰথমখন সংগীতালক্ষ্য আছিল অসমীয়া মাত। ৰচক আৰু পৰিচালক আছিল ডঃ ভূপেন হাজৰিকা। 1948 চনৰ 15 আগষ্টৰ দিনাখন প্ৰচাৰিত সংগীতালক্ষ্য আগবাঢ়ি যোৱাৰ ৰচক আছিল ফণী তালুকদাৰ। পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভালেমান অনুষ্ঠানে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি বুটলি আনিবলৈ সক্ষম হৈছিল। এইসমূহ আমি পৰ্যায়ক্ৰমে আপোনালোকলৈ আগবঢ়াম। আজি আপোনালোকক শুনাবলৈ লৈছো 1974 চনতে আকাশবাণীৰ ৰাষ্ট্ৰীয় বাৰ্ষিক পুৰস্কাৰ পোৱা সংগীতালক্ষ্য এটি মনৰ জীয়া ইতিহাসৰ কিয়দ অংশ। এই সংগীতালক্ষ্যখন ৰচনা আৰু প্ৰযোজনা আছিল পুৰুষোত্তম দাসৰ, প্ৰযোজনা সহযোগী আছিল জ্যোতিপ্ৰকাশ দাসৰ। খগেন মহন্ত, শিৱানী দত্ত, নীৰেণ বৰুৱাকে প্ৰমুখ্য কৰি আকাশবাণী গুৱাহাটীৰ আন শিল্পীসকলেও অংশগ্ৰহণ কৰিছিল এই সংগীতালক্ষ্যখনত।
1: এদিন এগৰাকী অসম জীয়ৰীয়ে চকুৱে নেদেখা কাণে নুশুনা দেশত থাকিও আপোন মাতৃ আৰু আপোন মাতৃভূমিলৈ পাহৰিব পৰা নাছিল। বাল্যকালতে এৰি অহা সেই জান জুৰি, নৈ বিল, সেউজীয়া পথাৰ, পৰ্বত পাহাৰ সকলো যেন চকুৰ আগত মূৰ্ত হৈ উঠে।

বিহু বলিয়া অসমীয়া য'তেই নাথাকক কিয় বিহুৰ বতৰত মন্তি কেনেবা কেনেবা কৰে, আইদেউ ধনেশ্বৰী কুঁৱৰীৰো মন্তি কেনেবা কেনেবা কৰে।

দেৱতাৰ পুত্ৰ বেটীৰ ভাই শ্ৰী শ্ৰী গোহাঁইদেৱৰ প্ৰতি 7খন ডালিমা বাখৰাৰ আঙুঠি দি পঠাইছোঁ আৰু বৰ্জনা আইদেউক প্ৰতি পতা 17টাৰে গলপতা আধাৰ দি পঠাইছোঁ। বুজি ল'ব হেবিকা ধনেশ্বৰী আইদেউ।

অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক আছিল ৰায় বাহাদুৰ সূৰ্য কুমাৰ ভূঞা। 1953 চনত অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ সভাপতি আৰু 1956 চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। সূৰ্যকুমাৰ ভূঞা ৰাজ্যসভালৈও মনোনীত হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1936 চনত ব্ৰিটিছ চৰকাৰে ৰায় বাহাদুৰ খিতাপ দিছিল। মেম্বাৰ অৱ ব্ৰিটিছ এম্পায়াৰ খিতাপ আগবঢ়াইছিল 1946 চনত ব্ৰিটিছ চৰকাৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা দিল্লীত ডিগ্ৰী লাভ কৰিছিল 1951 চনত। 1918 চনত কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে যোগদান কৰে। সূৰ্যকুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক। 30 বছৰ কাল কটন কলেজত অধ্যাপনা কৰিছিল। 1928 চনত গুৱাহাটীত বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ স্থাপন কৰে। সূৰ্যকুমাৰ ভূঞা বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ উপসঞ্চালক পদতো আছিল। ব্ৰিটিছ চৰকাৰৰ দিনতে প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানটোৰ সমুদায় কৃতিত্ব সূৰ্যকুমাৰ ভূঞাৰ। 1953 চনত স্বাধীনতা আন্দোলনৰ বুৰঞ্জী প্ৰণয়ন আঞ্চলিক সমিতিৰ সদস্য হিচাপে সূৰ্যকুমাৰ ভূঞাক নিযুক্তি দিয়া হয়। ঠিক তেনেদৰে 1955 চনত ভাৰতীয় হিষ্টৰিকেল ৰেকৰ্ড কমিশ্যনাৰৰ আঞ্চলিক অনুসন্ধান সমিতিৰ সভাপতি নিৰ্বাচিত হৈছিল। ভাৰতীয় সংবিধানখন অসমীয়ালৈ অনুবাদ কৰা সমিতিখনৰো সভাপতি আছিল সূৰ্যকুমাৰ ভূঞা। 1964 চনৰ 5 জুলাইত সাতিবাৰীস্থিত আমেৰিকান বেপ্টিষ্ট মিছন হস্পিটেলত 70 বছৰ বয়সত ডঃ সূৰ্যকুমাৰ ভূঞাৰ দেহাৱসান ঘটে। সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক আছিল যতীন্দ্ৰনাথ দুৱৰা। 1955 চনত ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতিত্ব কৰিছিল ইংৰাজ সাহিত্যৰ ৰোমান্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি ওমাৰ খায়াম, জাৰ্মান কবি হেনৰিখ আদিৰ কবিসকলৰ দ্বাৰা প্ৰভাৱিত আছিল যতীন্দ্ৰনাথ দুৱৰা। 1948 চনত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি 1960 চনত ইয়াৰ পৰাই অৱসৰ গ্ৰহণ কৰে। ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচন, কলিকতাত স্কটিছ চাৰ্চ কলেজতো শিক্ষকতা কৰাৰ লগতে কলিকতা বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল। ৰামন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি হিচাপে অভিহিত কৰা হয় যতীন্দ্ৰনাথ দুৱৰাক। বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল 1955 চনত। অসম চৰকাৰেও সাহিত্য পেঞ্চন আগবঢ়াইছিল। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা উমৰ তীৰ্থ অসমীয়া কাব্য সাহিত্যত চুফীবাদ বা চুফীতত্বৰ সহজ সৰল আৰু সাৱলীন প্ৰকাশ। ব্যক্তিগত হা হুমুনিয়া, ব্যৰ্থতা, কৰুণস্মৃতি, সাংসাৰিক দুখ, স্মৃতিকাতৰতা, নিসংগতা আদি যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাৰ বিষয়বস্তু আছিল। কিছু কবিতাত আধ্যাত্মিক ভাৱৰ প্ৰকাশো দেখা যায়। 1964 চনৰ 5 জুলাইত 72 বছৰ বয়সত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ পৰলোক প্ৰাপ্তি হয়। সংগীত শিল্পী পুৰুষোত্তম দাস আৰু অনুষ্ঠান কাৰ্যবাহী উবেদুল লতিফ বৰুৱাই অসমত গায়ক গায়িকাৰ সন্ধানত বিভিন্ন প্ৰান্তলৈ গৈছিল। তেতিয়া মঙলদৈ হাইস্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰ আছিল তফজ্জুল আলী আৰু এই শিল্পীগৰাকীক দুয়ে বিচাৰি উলিয়াইছিল, অনাতাঁৰ যোগে গীত পৰিৱেশনৰ সুযোগ দিছিল। 1948 চনৰ 7 আগষ্টত প্ৰথমবাৰৰ বাবে অনাতাঁৰ যোগে গীত পৰিৱেশন কৰি তফজ্জুল আলীয়ে অনাতাঁৰ শিল্পীৰূপে নিজক প্ৰতিষ্ঠা কৰিছিল। 1950 চনত কটন কলেজত পঢ়াৰ সময়ত বীৰেণ দত্ত আৰু জ্যোতিৰ্ময় কাকতিৰ সান্নিধ্য লাভ কৰে আৰু এই 3 সংগীত শিল্পী ত্ৰিমূৰ্তি নামেৰে পৰিচিত হৈ পৰিছিল। পাছলৈ জয়ন্ত হাজৰিকাৰ লগত লগ লাগি জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু তফজ্জুল আলীৰ ৰচনাৰে মধুমালতী টোপনি যোৱা গীতটি ৰচনা কৰে। অসমীয়া ভাষাত ভালেসংখ্যক গীত ৰচনা কৰাৰ লগতে পুতলাঘৰ, সোণৰ হৰিণ আদি চলচ্চিত্ৰত সংগীত পৰিচালনা কৰে। অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 1995 চনত অসম চৰকাৰে বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰিছিল তফজ্জুল আলীক। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ লগতে জ্যোতি চিত্ৰবন ফিল্ম ছচাইটিৰো আজীৱন সদস্য আছিল তফজ্জুল আলী। নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। গীতিকাৰ শিক্ষাবিদ তফজ্জুল আলীৰ পৰলোক প্ৰাপ্তি হৈছিল 2008 চনৰ 5 জুলাইত। তেলেগু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2012 চনত দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল ৰাৱৰী ভৰদ্বাজক। ৰাৱৰী ভৰদ্বাজে তেলেগু সাহিত্যত 37খন চুটিগল্পৰ পুথি, 17খন উপন্যাসকে ধৰি বহু অনবদ্য সাহিত্য কৰ্মৰ সৃষ্টি কৰিছিল। 1946 চনত মাত্ৰ 17 বছৰ বয়সতে তেলেগু আলোচনী জমিন ৰায়টোৰ জৰিয়তে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। 1949 চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ নাট্যকাৰ হিচাপেও যোগদান কৰিছিল। ইয়াৰ পূৰ্বে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এগৰাকী টেকনিচিয়ান হিচাপে কৰ্মৰত আছিল। তেখেতে মাত্ৰ 8ম শ্ৰেণীলৈকে আনুষ্ঠানিক

0: শিক্ষা গ্ৰহণ কৰিছিল। তেখেতক অন্ধ্ৰ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু টেকনলজিকেল ইউনিভাৰ্চিটি, নাগাৰ্জুন বিশ্ববিদ্যালয়ৰ পৰাও সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে। ৰাভৰি ভৰদ্বাজৰ জন্ম হৈছিল 1927 চনৰ 5 জুলাইত মংগলুৰুত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ স্পেইনৰ পৰা ভেনিজুৱেলাই স্বাধীনতা লাভ কৰিছিল 1811 চনত। ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল 1947 চনত। অন্ধ্ৰ উচ্চ ন্যায়ালয় গঠন কৰা হৈছিল 1954 চনত। আলজেৰিয়াই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰিছিল 1962 চনত। পৰ্তুগালৰ পৰা কেপ ভাৰ্ডেয়ে স্বাধীনতা লাভ কৰিছিল 1975 চনত। ঢাকা আৰু কলকাতাৰ মাজত প্ৰথমবাৰৰ কাৰণে বাছ চলাচল আৰম্ভ হৈছিল 1999 চনত। 2016 চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ একক বেডমিণ্টনত ৰূপৰ পদক বিজয়ী পি ভি সিন্ধুৰ জন্ম হৈছিল 1995 চনত। ফ্ৰান্সৰ ৰসায়ন বিজ্ঞানী জোচেফ লুই ফ্ৰষ্টৰ মৃত্যু হৈছিল 1826 চনত। টেনিছ তাৰকা এলিজাবেথ ৰায়নৰ মৃত্যু হৈছিল 1779 চনত। মাৰ্কিন শৰীৰবিদ তথা চিকিৎসক হাৰ্ভাৰ্ড স্পেন্সাৰ গাছৰ জন্ম হৈছিল 1888 চনত। 1944 চনত চিকিৎসা বিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াত প্ৰত্যক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল 2004 চনত। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো মাজুলীৰ সম্পৰ্কে। মাজুলী নদীদ্বীপৰ আকাৰ লোৱাৰ আগতে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখণ্ডক মজালী বা মাজালী বোলা হৈছিল। এই অঞ্চল এসময়ত চুতীয়া ৰাজ্যৰ অধীনত আছিল। মাজুলীত চুতীয়া ৰজা ৰতনদাস পালে নিজৰ ৰাজধানী ৰতনপুৰত গঠন কৰিছিল। বুৰঞ্জীৰ পৰা জনা যায় যে দিহিং নৈৰ উত্তৰত সমগ্ৰ ভূমি এসময়ত চুতীয়া ৰাজ্যৰ অধীনত আছিল। 1513-1522 চনৰ মাজত চুতীয়া আহোমৰ মাজত কেইবাখনো যুদ্ধত মাজুলী চিৰাআটী, দিখৌমুখ, চেৰুৱাকটা আৰু দিহিংমুখ অঞ্চলত সংঘটিত হৈছিল। 1524-ত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু 1526-ত আহোম সেনাপতিয়ে খেওখেনক খাংমুং লংকুং দিহিঙে গোহাই পাতি মাজুলী দিহিং অঞ্চল শাসন কৰিবলৈ দিয়া হয়। ইতিহাসৰ তথ্য অনুসৰি 1661-1696 সময়ত কেইবাটাও ডাঙৰ ভূমিকম্প আৰু 1750-ত হোৱা প্ৰলয়ংকাৰী বানপানীৰ কাৰণে ব্ৰহ্মপুত্ৰ দুটি সুঁতিত বিভক্ত হৈ পৰে। ইয়াৰে এটা সুঁতি ব্ৰহ্মপুত্ৰৰ মূল পথেৰে আৰু আনটো সুঁতি বুঢ়ীদিহিং নদীৰ সুঁতিৰে বৈ যাবলৈ ধৰাত মাজুলী নদীদ্বীপৰ উৎপত্তি হয়। মাজুলীৰ চাৰিওফালে মহাবাহু ব্ৰহ্মপুত্ৰই আগুৰি আছে। পূবে শিৱসাগৰ জিলা, উত্তৰে লখিমপুৰ জিলা, দক্ষিণে যোৰহাট চহৰ, দক্ষিণ পশ্চিমাংশত গোলাঘাট জিলা অৱস্থিত। দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটিয়াৰ লগত সোৱণশিৰি নদী লগ লাগি এই নদীদ্বীপটো গঠন হৈছে। অসমৰ ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত মাজুলী হ'ল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত মাজুলীক বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীৰ পাৰৰ দ্বীপ হিচাপে স্বীকৃতি দিয়া হৈছে। অসমৰ বৈষ্ণৱ সংস্কৃতিৰো প্ৰাণকেন্দ্ৰ হৈছে মাজুলী। মাজুলী আগেয়ে যোৰহাট জিলাত আছিল। 2016 চনৰ পৰা মাজুলীক এখন সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হৈছে। মাজুলীৰ নামৰ অৰ্থ হ'ল নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ, অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড। কথিত আছে যে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ গতি সলনি হোৱাৰ ফলত এই নদীদ্বীপটোৰ সৃষ্টি হৈছিল। মাজুলীক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম তথা সাংস্কৃতিক প্ৰচাৰৰ কাৰণে বেলেগুৰিত প্ৰতিষ্ঠা কৰা সত্ৰত 1522 চনত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হৈছিল। শংকৰ মাধৱৰ এই মিলনক অসমীয়া সাহিত্যত মণিকাঞ্চন সংযোগৰ আখ্যা দিয়া হৈছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ হৈছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য, অসমত 47% বৰষুণ হ্ৰাস, শিলচৰত 28.6 ডিগ্ৰী, গুৱাহাটীত 37.4 ডিগ্ৰী, প্ৰচণ্ড গ্ৰীষ্ম প্ৰভাৱ দহিছে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড়ত 37 ডিগ্ৰী, তেজপুৰত 37.3 ডিগ্ৰী, শীতল শ্বিলঙতো স্বাভাৱিকতকৈ 4-5 গুণ বৃদ্ধি তাপমাত্ৰা। উৎকট গৰম, মুখ্যমন্ত্ৰীৰ পৰামৰ্শ, সকলোৱে নিয়মিতভাৱে পৰ্যাপ্ত পৰিমাণে পানী খাওক, কৰ্মৰ তাগিদাত ৰ'দত ওলাই গ'লেও সাৱধানতা অৱলম্বন কৰক। সামাজিক মাধ্যমযোগে বিত্তমন্ত্ৰীৰ তথ্য, অসমত জি এছ টিৰ হাৰ বৃদ্ধি, জুনত সংগ্ৰহ বাঢ়িল 15

শতাংশ। বিত্তমন্ত্ৰীৰ উপস্থিতিত ঠিকাদাৰৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীয়ে তিনি বছৰৰ কৰ ফাঁকি দিয়া ঠিকাদাৰক শীঘ্ৰে কৰ আদায় দিবলৈ কঠোৰ নিৰ্দেশনা। বৈঠকত জি এছ টি সম্পৰ্কে বিভিন্ন দিশক লৈ আলোচনা। দিল্লীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান থিম্ফুৰ। ভাৰতৰ ই টুৱেণ্টি পেট্ৰল নিকিনে ভূটানে। বোকাজানত যুৱতীক নৃশংস হত্যা দুৰ্বৃত্তৰ। পুৱতি নিশা গুৱাহাটীত পুনৰ গুৰজিল আৰক্ষীৰ বন্দুক ধাৰাষাৰী। জালনত সৰবৰাহকাৰী জি এম চি এছত চিকিৎসাধীন আৰক্ষীৰ তদন্ত অব্যাহত। 13.5 ঘণ্টা ইংলিছ চেনেল সাঁতুৰি ইতিহাস অংকিতা কোঁৱৰৰ। 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ। একাধিক সংশোধনী বিধেয়ক উত্থাপনৰ সম্ভাৱনা। সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2025ৰ আজি এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষা। অৱতীৰ্ণ হ'ব 41,695 গৰাকী পৰীক্ষাৰ্থী। গুৱাহাটীত গ্ৰীণ বাছে মহতিয়াই নিয়া দ্বিতীয়গৰাকী যুৱকৰ মৃত্যু। ভুল চিকিৎসাৰ লৈ পুনৰ বিতৰ্কত জি এম চি এছ। জ্বৰ হোৱা ৰোগীক নাৰ্ছে বিক্ৰ ৰোগৰ বেজী দিয়াক লৈ উত্তপ্ত পৰিস্থিতি। উৎকট গৰমৰ মাজতে শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত উন্মোচিত তথ্য। ৰাজ্যত 1,640খন স্কুলতে নাই বিদ্যুৎ সংযোগ। প্ৰয়াত সৰ্বোচ্চ নেতাক শ্ৰদ্ধা জনাবলৈ তেহৰাণত লক্ষ লক্ষ লোকৰ সোঁত। জনসমুদ্ৰত খামেনীৰ জানাজা। তেহৰাণত উপস্থিত বিশ্বৰ বহু দেশৰ প্ৰতিনিধি। সৰ্বোচ্চ নেতাৰ কফিনৰ ওচৰত উচপি উঠিল ইৰাণী বিদেশী মন্ত্ৰী, সংসদৰ অধ্যক্ষ। ক্ষুদ্ৰ কফিনটোৱে কন্দুৱাইছে অসংখ্য লোকক। খামেনীৰ সৈতে নিহত হৈছিল 14 মহীয়া নাতিনী। ভাৰত বিৰোধী ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগ। পাকিস্তানত থকা 23গৰাকীক সন্ত্ৰাসবাদী ঘোষণা কেন্দ্ৰৰ। খেলৰ পৃষ্ঠাত পৰাজিত হলেও ফুটবল প্ৰেমীৰ হৃদয় জিকিলে কেপ ভাৰ্ডিৰ। শক্তিধৰ মেছি বাহিনীৰ বিৰুদ্ধে বীৰৰ দৰে যুঁজিলে ভেনিজুৱেলা বাহিনীয়ে। কথমপি অন্তিম ষোল্লত বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা। পেনাল্টি শ্বুটাউটত পৰাস্ত হৈ বিদায় অষ্ট্ৰেলিয়াৰ। প্ৰথমবাৰলৈ বিশ্বকাপৰ অন্তিম ষোল্লত ইজিপ্ত। অন্তিমটো দলৰূপে প্ৰি কোৱাৰ্টাৰত কলম্বিয়া। ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টি টুৱেণ্টিত হাৰিল টীম ইণ্ডিয়া। প্ৰেছতে আজিৰ পৰা নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছো। নমস্কাৰ।

0: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।
1: নমস্কাৰ আদৰৰ শ্ৰোতা, আদৰৰ শ্ৰোতা, আজি মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিবলৈ ভাল পাম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় জালুকবাৰী গুৱাহাটীৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক ডাক্টৰ জয়ন্ত শৰ্মা। স্বাগতম জনাইছো ডক্টৰ শৰ্মা আপোনাক আমাৰ এই অনুষ্ঠানলৈ।
2: হয়, নমস্কাৰ। মই লগতে সকলো শ্ৰোতাকে মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছো।
1: আপুনি এটা বিশেষ চিকিৎসা পদ্ধতিৰ লগত জড়িত হৈ আছে আজি কেইবাটা বছৰ ধৰি, আৰু আপুনি সেই বিভাগৰ পঞ্চকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক বৰ্তমান। গতিকে এই পঞ্চকৰ্ম বুলি ক'লে কি বুজা যায়?
2: হয়, মানে আয়ুৰ্বেদৰ চিকিৎসা পদ্ধতি আমি যদি চাওঁ, মানে মুখ্যতঃ দুই প্ৰকাৰৰ চিকিৎসাৰ কথা কৈছে। এটা হৈছে চমন চিকিৎসা, এটা হৈছে শোধন চিকিৎসা। চমন চিকিৎসা হৈছে কেনেকুৱা, ধৰি লওক এটা মই এটা সাধাৰণ এটা উদাহৰণ দিছোঁ। আপোনাৰ লুজ মোশ্যন হৈ আছে, যেনিবা ডায়েৰিয়া হৈছে, আমি কিবা এটা ঔষধ পাৰিলোঁ বন্ধ হৈ গ'ল, সেইটো হৈছে চমন। তাক মই সাময়িকভাৱে বন্ধই কৰি থ'লোঁ। কিন্তু কোনোবাজন মানুহ ধৰি লওক স্কিনৰ বেমাৰ হৈ আছে, তেওঁ বছৰে বছৰে সেইটো বেমাৰটো হৈ থাকে, ঔষধ খাই ঔষধ লগাই দিয়ে অলপ ভাল হয়, আকৌ কেইদিনমানত মানে বাৰে বাৰে বেমাৰটো হৈ থাকে। সেনেকুৱা ঔষধবিলাক যেতিয়া আকৌ বাৰে বাৰে নহ'বৰ কাৰণে সম্পূৰ্ণ নিৰাময় কৰিব পৰা চিকিৎসাটো হৈছে শৰীৰ শোধন চিকিৎসা। যেনে ধৰি লওক কিছুমান আয়ুৰ্বেদত এই কথাবিলাক খুব ধুনীয়াকৈ উদাহৰণ দি বুজাইছে। কেনেকৈ বুজাইছে, ধৰি লওক আমাৰ অপ্ৰয়োজনীয় গছ এজোপা যে বিষাক্ত বা ভাল নহয়, সেই গছজোপা যদি আমি ধৰি লওক গুৰিতে কাটি দিছোঁ, সেইটো হৈছে সমন চিকিৎসা। নোহোৱা হ'ল, ৰেইনি ছিজন আহিলে, বৰষুণ পৰিলে, তাৰপৰা আকৌ পুলি পোখা উঠি আহিলে, সেইটো হৈছে তাক শেষ নহ'লে বস্তুটো। কিন্তু শোধন চিকিৎসা বা যিটো পঞ্চকৰ্ম শৰীৰ শোধন চিকিৎসা, তাক মানে আমি ৰুটো ৰখা নাই, তাক ৰুটৰ সৈতে উঠাই আমি কমপ্লিট নোহোৱা কৰি দিলোঁ। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আকৌ আহিলেও সেই ডিজিজটো পুনৰুদ্ভৱ নহয়, সেইকাৰণে সেইটোৱে হৈছে পঞ্চকৰ্ম চিকিৎসা। আৰু পঞ্চকৰ্ম বুলি এইকাৰণেই কৈছে, তাত যদিও বিভিন্ন প্ৰকাৰৰ চিকিৎসা আছে, মুখ্যতঃ পাঁচ প্ৰকাৰৰ চিকিৎসাৰ ওপৰত জোৰ দি পেলাই কোৱা হৈছে।

0: কি কি আছে তাত অলপ বিতংকৈ কৈছে, এই পাঁচ প্ৰকাৰ কি কি
1: হয়? হয়, পাঁচ প্ৰকাৰৰ চিকিৎসা বুলি ক'লে প্ৰথমতে আহিছে বমন চিকিৎসা বুলি। বমন মানে আমিতো বমি সকলোৱে কৰিছোঁ, সৰু বা ল'ৰা ছোৱালী আৰম্ভ কৰি বমি নকৰা মানুহ কোনো নাই। গতিকে বমিটো এটা হৈছে বেম অসুখ, কিন্তু যদি আপুনি ঔষধ পাতি খুৱাই কাৰোবাক আপুনি মানে ৰোগ ঠিক কৰিবৰ কাৰণে যদি আমি বমি কৰাইছে, সেইটো হৈছে আকৌ চিকিৎসা হ'ল। এটা সৰু মই উদাহৰণ দিছোঁ, আমাৰ আয়ুৰ্বেদ হৈছে মানে এটা অবজাৰ্ভেশ্যন, বহুত বস্তু চাই চাই প্ৰকৃতিৰ পৰা লোৱা চিকিৎসা। আমাৰ ঘৰত যেতিয়া মেকুৰী বা কুকুৰবিলাকৰ গা বেয়া হয়, আগত গাঁৱত দেখা পাব তেওঁলোকে নিজে নিজে জংঘলত গৈ কিবা কিবি বন চন খায়, খাই পেলাই বমি কৰিলে যিখিনি আছিলে। তাৰপিছত অলপ দেৰি শুই দিয়াৰ পিছত কিন্তু তাৰ বেমাৰ নাই আৰু, তাৰপিছত আপুনি যিমান খাব দিলেও সি পটকে নেখায়, সি অলপ সময় লংঘন টাইপত থাকি পেলাই সিহঁতে সেই প্ৰকৃতিটো চব জানে। ঠিক সেইটোৱে হৈছে বমন চিকিৎসা, মেইনলি হৈছে কফ ড'জ শৰীৰত বা কফৰ পৰা সৃষ্টি হ'ব পৰা যিখিনি বেমাৰ আছে। এটা মই উদাহৰণ দিছোঁ, যেনেকৈ তামক শ্বাস বুলি কৈছে, ব্ৰংকিয়েল এজমা, ফটকে ভাল নোহোৱা বহুত ইৰিটেটিং বেমাৰ, তেনেকুৱা বহুত কফজ ডিজ আছে, বহুত ধৰণৰ স্কিনৰ বেমাৰ আছে, চৰিয়চিছ বুলি আছে যোনটো কেতিয়াও ভাল নোহোৱাৰ স্কিন বেমাৰ, সেইবিলাকৰ কাৰণে আমি বমন চিকিৎসা কৰিব লাগে। বমন মানে হৈছে মানে শৰীৰৰ পৰা ঊৰ্ধমাক, ঊৰ্ধমাক বুলি ক'লে নাক কাণ মুখ চব আছে কিন্তু মুখৰ কথা কৈছে, মানে আপুনি ঔষধ খুৱাই পেলাই ফৰ্চফুলি যিবিলাক ৰোগ সৃষ্টিকাৰী পদাৰ্থ আছে যদি আমি বমি আকাৰে যদি উলিয়াই দিব পাৰোঁ, সেই চিকিৎসাটো কৈছে বমন চিকিৎসা বুলি কৈছে। ছেকেণ্ড আহিলে বিৰেচন কৰ্ম, যেনেকৈ বমনটো আপোনাৰ আমি কফ ড'জৰ কাৰণে দিছিলোঁ, এতিয়া বিৰেচনটো আহিলে পিত্ত ড'জ, পিত্তৰ পৰা যিবিলাক ব্যাধি হয়, এতিয়া পিত্তৰ পৰা কি হয়, এতিয়া সাধাৰণ মানুহৰ কাৰণে এটা অসুবিধা হ'ব, মই জাষ্ট এটা দুটা উদাহৰণ দিছোঁ, যে কম বয়সতে চুলি পকি যায় মানুহৰ, চুলি সৰি গৈছে, ধৰক এইবিলাক কিন্তু পিত্ত দোষ্টিৰ কাৰণে হোৱা বস্তু। আপোনাৰ শৰীৰত ধৰি লওক কেতিয়াবা দেখা পাইছোঁ আমি এই যে বগা বগা হয় মানুহৰ, লিউকোডাৰ্মা বুলি কওঁ বা শ্বেতকুষ্ঠ বুলি কয়, সেইবিলাক হৈছে শৰীৰৰ পিত্তজনিত ব্যাধি, হাইপাৰ এচিডিটি। গতিকে সেইবিলাক কি হৈছে সম্পূৰ্ণ যদি নিৰ্মূল কৰিবৰ কাৰণে এই বিৰেচন চিকিৎসাৰ কথা কৈছে। বিৰেচন কেনেকুৱা, যেনেকৈ আমি মুখেদি বমন কৰি লৈছিলোঁ, বিৰেচনত আমি বিশেষ প্ৰকাৰৰ ঔষধ খুৱাই পেলাই পাৰ্গেশ্যন মানে অধোমাৰ্গেদি, বহুত আমি যিদিনাখন বিৰেচন দিওঁ তেওঁক আমি সেইদিনাখনতে আউটডোৰ এক্টিভিটি সম্পূৰ্ণ বন্ধ কৰি আমি হস্পিটেলাইজ কৰি দিওঁ, তেওঁ মিনিমাম 10-30 বাৰ মানে বেগ আহিব, ইমানটা ফ'ৰ্চত তেওঁ মানে এই টক্সিনছবিলাক বডিৰ পৰা ওলাই যাব, সেইটো হ'ল বিৰেচন চিকিৎসা বুলি কৈছে। তাৰপিছত আহিলে বস্তি চিকিৎসা বুলি ক'লোঁ, বস্তি শব্দটো আহিছে, বস্তি মানে হৈছে আজিকালি ধৰি লওক প্লাষ্টিক বেগ বা এইবিলাক এভেইলেবল, কিন্তু এটা সময়ত এটা মেডিকেটেড এনেমা, এইটো হৈছে বাট ড'জৰ কাৰণে, বাট ক'ত থাকে, আমাৰ পকোৱাছ হয়, আমাৰ লাৰ্জ ইণ্টেষ্টাইন বা কলনটো হৈছে বাটৰ স্থান বুলি কৈছে। গতিকে বাটৰ পৰা হোৱা বিজিজ 80 প্ৰকাৰৰ বাটচ নানাত্মজ ব্যাধিৰ কথা উল্লেখ কৰিছে আমাৰ শাস্ত্ৰত। তো বাট ব্যাধিবিলাক নিৰ্মূল কৰিবৰ কাৰণে চিকিৎসা এনেমা দিব লাগে, মেডিকেটেড এনেমা। এতিয়া এনেমাটো কেনেকৈ দিব, সেই সময়তো প্লাষ্টিক বেগ নাছিলে, তেওঁলোকে কি কৰিছিলে আমাৰ আচাৰ্যসকলে বিভিন্ন অবজাৰ্ভেশ্যন কৰি কৰি তেওঁলোকে যিবিলাক মানে এনিমেলছ ধৰি লওক আপোনাৰ মহ গৰু বা হিৰণ বা আমাৰ এইবিলাকৰ তেওঁলোকে আছে যিখিনি ইউৰিনেৰী ব্লাডাৰ, ব্লাডাৰটো তেওঁলোকে ছিলেক্ট কৰিছিলে, ব্লাডাৰটো যাক সংস্কৃতত বস্তি বুলি কয়, সেই তাত মেডিচিনটো সুমুৱাই পেলাই তেওঁলোকে ইনচাৰ্ট কৰিছিলে ভিতৰলৈ মানে কলনৰ ভিতৰলৈ। গতিকে সেই বস্তি মানে ইউৰিনেৰী ব্লাডাৰ ইউজ কৰি দিয়া ট্ৰিটমেণ্ট কাৰণে তাৰ নামটো হৈছে বস্তি চিকিৎসা। আৰু ই প্ৰধানত 2 প্ৰকাৰৰ বস্তি, এটা হৈছে আপোনাৰ অইল বেছ থাকে মানে সেইটো কৈছে অনুবাচন বা তৈল বস্তি বুলি, স্নেহ বস্তি বুলি কৈছে, আৰু এটাত বিভিন্ন প্ৰকাৰৰ ঔষধি দ্ৰব্যৰ কোৱাঠ বনাই পেলাই দিয়া হয় আৰু তাক কোৱা হৈছে আপোনাৰ নিৰোহ বস্তি বুলি কৈছে বস্তি চিকিৎসা। তাৰপিছত আহিলে নস্য, আমাৰ চুপ্ৰা ক্লেভিকুলাৰ যিবিলাক ডিজিজ আছে সেইবিলাক হৈছে মানে হেড আৰু নেক ৰিজনৰ বিজবিলাক আমি নাকেদি কৰোঁ, নাচাহি চিৰস্ব দ্বাৰম বুলি কৈছে, যে নাকেদি ঔষধ দি পেলাই যিবিলাক ট্ৰিটমেণ্ট কৰে সেইটো হৈছে নস্য চিকিৎসা হ'ল। তাৰপিছত আছে ৰক্তমুখন, ৰক্ত হৈছে আমাৰ শৰীৰৰ 1 প্ৰকাৰৰ ধাতু, সপ্তধাতুৰ ভিতৰত পৰিছে, যেতিয়া ৰক্ত দূষিত হয় তেতিয়া কি কৰিব লাগিব, ৰক্তমুখন চিকিৎসা, যেনেকৈ জোক ইউজ কৰিব পাৰি, জলুকা বুলি কৈছে, চিৰাভেদন বুলি, সৰ্বশৰীৰত যদি হয় তেতিয়াহ'লে আমি চিৰাভেদ কৰি পেলাই আমি ব্লাডটো উলিয়াই দিবলৈ দিছে, তেতিয়া ৰক্তৰ দুষ্টিৰ পৰা হোৱা চিকিৎসাখিনি আমি মানে কৰিব পাৰোঁ, তাক কোৱা হৈছে ৰক্তমুখন চিকিৎসা বুলি। এতিয়া আৰু বহুত উপকৰ্ম বহুত আছে কিন্তু এইকেইটা প্ৰধান কৰ্ম মানে 5টা পঞ্চকৰ্ম চিকিৎসা।
0: আৰু আপুনি সংক্ষিপ্তে এই কথাখিনি পঞ্চকৰ্মৰ কথা কৈছে, এতিয়াতো এইখিনি কৰিবলৈ যিকোনো এটা পদ্ধতি ধৰক কৰিবলৈ, আপুনি যেনেকৈ ক'লে বমন হওক বা বিৰেচন হওক বা বস্তি হওক, কিমান সময়ৰ প্ৰয়োজন হয়, ৰোগী এগৰাকী হস্পিটেলত ভৰ্তি হ'ব লাগিব, তাৰ কিবা আৰম্ভণিৰ কাৰ্য থাকিব বা সেই চিকিৎসাৰ পাছৰ কাৰ্য থাকিব, এইখিনি অকণমান কওকচোন,
1: একদম খুব ভাল কৰিছে আপুনি,
0: গম পাই কথাটো।
1: হয়, কোনোবা এজন মানুহে যদি আমাৰ শ্ৰোতাই শুনি আছে যে মই পঞ্চকৰ্ম চিকিৎসা কৰিবলৈ আহিম, গতিকে তেওঁলোকে কি কৰিব লাগিব, অকণমান সময় হাতত লৈ আহিব লাগিব, টাইম কনজিউমিং। যেনেকৈ আমি খেতি এটা কৰিবৰ কাৰণে চিধা গৈ পেলাই যোনটো পথাৰত ধান ৰুই দিলে খেতি হ'ব, তাক প্ৰথমতে হাল বাব লাগিব, মাটি

0: চহাব লাগিব, ধুনীয়াকৈ ফিল্ডখন ৰেডি হোৱাৰ পিছতহে খেতি হ'ব। পঞ্চকৰ্ম চিকিৎসাও তিনিটা ভাগ কৰিছে, এটা হৈছে পূৰ্বকৰ্ম, প্ৰধান কৰ্ম আৰু পশ্চাৎ কৰ্ম। প্ৰথমতে আমি মানুহজনক 3-5 দিন, 7 দিন পৰ্যন্ত আমি মেডিকেটেড ঘিজাতীয় বস্তু খাব দিম। কেনেকৈ দিম? আমি ৰাতিপুৱা খালী পেটত অলপমান হাই ড'জত খাব দিম, পেচেণ্টজন আমি ৰেডি কৰিম, সেইটো হৈছে পূৰ্বকৰ্ম। তাৰপিছত পেচেণ্টজনক কি কৰিম, যিবিলাক সৰ্ব শৰীৰগত দোষ আছিলে সেইবিলাক আমি কুষ্ঠ বুলি কৈছে, হয় আমি ষ্টমাকলে বা আমি এবডমেনত আনিবৰ কাৰণে, কলনত আনিবৰ কাৰণে তেওঁক আমি কিছুমান অভ্যংগ আৰু স্বেদন বুলি কৈছে, আমি হোল বডি মাছাজ, সৰ্বাংগ ষ্টিম দি সেই বস্তুবিলাক আমি আনি পেলাই কুষ্ঠত পোৱাম। তাৰপিছত আমি প্ৰধান কৰ্ম তেওঁক বমন, বিৰেচন, বস্তি, নৈশ্য, ৰক্তমুখানি এইবিলাক কৰিম। গতিকে মিনিমাম 7-10 দিন এটা এটা পঞ্চকৰ্ম কমপ্লিটলি কৰিবৰ কাৰণে সময় লাগিব,
1: প্ৰয়োজন হয়।
0: হয়, সেইটো শোধন চিকিৎসাৰ ক্ষেত্ৰত, এটা থেৰাপীৰ ক্ষেত্ৰত।
1: এতিয়া ধৰক তাৰ কাৰণে ৰোগীজন কিমান ধৰক কিমানখিনি সুস্থ বা কিমানখিনি অসুস্থ হৈ থাকিলে এই চিকিৎসাসমূহ গ্ৰহণ কৰিব পাৰে? কিছুমান থাকে যে ইমান বেমাৰ হ'লে কৰিব নোৱাৰিম, তেনেকুৱা কিবা কথা থাকে?

0: ডিল কৰিবৰ কাৰণে সময় লাগিব,
1: সময়ৰ প্ৰয়োজন
0: হয়, সেইটো শোধন চিকিৎসাৰ ক্ষেত্ৰত, এটা থেৰাপীৰ ক্ষেত্ৰত।
1: এতিয়া ধৰক তাৰ কাৰণে ৰোগীজন কিমান ধৰক কিমানখিনি সুস্থ বা কিমানখিনি অসুস্থ হৈ থাকিলে এই চিকিৎসাসমূহ গ্ৰহণ কৰিব পাৰে? কিছুমান থাকে যে ইমান বেমাৰ হ'লে কৰিব নোৱাৰিম, তেনেকুৱা কিবা কথা থাকে নেকি? নে সকলো ৰোগীকে মানে মোৰ প্ৰশ্ন হয় যে এই চিকিৎসাকেইটা
0: তাৰ ভিতৰত আছে, তাৰ ভিতৰত কিছুমান বস্তু আমাৰ মেনশ্যন কৰিছে, যেনে ধৰক বমন চিকিৎসাৰ কথা কৈছে, তেওঁ বহুত বালক বা খুব কম বয়সৰ ক্ষেত্ৰত কৰিবলৈ মানা কৰিছে, গৰ্ভিণী প্ৰেগনেণ্ট লেডি কৰিবলৈ মানা কৰিছে, খুব বেছি বৃদ্ধ মানুহ তেওঁ কৰিবলৈ মানা কৰিছে, বিৰেচনৰ ক্ষেত্ৰতো তেনেকুৱা আছে। ইয়াৰ ভিতৰত কিছুমান প্ৰত্যেকটো চিকিৎসা পদ্ধতিৰ কাৰণে মানে কিছুমান ইণ্ডিকেশ্যন আৰু কণ্ট্ৰা ইণ্ডিকেশ্যন আছে। আমি পেচেণ্টজন প্ৰথমতে চাই ল'ম তেওঁ কোনটো ড'জ প্ৰিডমিনেন্স আছে, তেওঁ কোনটো থেৰাপীৰ কাৰণে মানুহজন ফিট হয়, আৰু সেই থেৰাপীটো কৰিবৰ কাৰণে তেওঁ বয়সটো হৈছে নাই। এতিয়া আমি কেতিয়াবা মোৰ তাতে অহা আমাৰ তাত ট্ৰিটমেণ্ট কৰিবলৈ অহা পেচেণ্টক আমি গম পাওঁ যে এই পেচেণ্টজনক বিৰেচন চিকিৎসাৰ খুব প্ৰয়োজন আছে, তেওঁ ভিটিলিগো বা লিউকোডাৰ্মা সেইটো অসুস্থ হৈছে, বিৰেচন দিব লাগে, কিন্তু তেওঁ বয়সটো 12 বছৰৰ তলত, মই হয়তো তেওঁ দিয়া নাই, ৰাখি থৈছোঁ যে আপুনি মেডিচিন ট্ৰিটমেণ্ট কৰি থাকক কিছুদিন, সেই সময়টো আপোনাৰ হোৱাৰ পিছতহে আমি আপোনাক এনেকুৱা ধৰণৰ ডিটক্সত আমি যাব পাৰিম। তেনেকুৱা কিছুমান আছে, বহুত ৰোগীয়া অৱস্থাত আমি কৰিব পাৰোঁ, কিন্তু তেওঁ পেচেণ্টজন এই যে ক'লো দেহ বল, ব্যাধি বল, আয়ু, এই বস্তুখিনি 13টা ফেক্টৰ আমি মানে কনচিডাৰ কৰি চাই আমি প্লেন কৰিম কোনটো থেৰাপী নো কাক কৰিম নকৰিম।
1: এতিয়া ধৰক আমি লক্ষ্য কৰিছোঁ যে পঞ্চকৰ্মই শেহতীয়াভাৱে বিশ্বৰ বিভিন্ন দেশত, উন্নত দেশতো সমাদৰ লাভ কৰিছে আৰু তাক আঁকোৱালি লৈছে, আৰু নতুন নতুন তাত উদ্ভাৱনো হৈছে। গতিকে এই কথাখিনি যদি আমাৰ প্ৰেক্ষাপটত কয়, এতিয়া ভাৰত বা অসমৰ প্ৰেক্ষাপটত কয় বা আজিৰ প্ৰেক্ষাপটত কয়, সলনি হৈছে ধৰক
0: আজিৰ প্ৰেক্ষাপটত চিকিৎসা পদ্ধতি মানে ব্যাপকভাৱে পৰিৱৰ্তন হৈছে, আৰু চিকিৎসা পদ্ধতি সদায় এটা চেঞ্জ হৈ থকা বস্তু, গম পাইছেনে? এই চক, এখন দেশ যেতিয়া উন্নত হ'ব, এখন দেশ উন্নয়নশীল দেশ, এখন অনুন্নত দেশ, তাত আপুনি ডিজিজ চিনেৰিটো সদায় বেলেগ বেলেগ পাব। এটা সময়ত কি আছিলে আমাৰ ইয়াত ইনফেকচাছ, যেতিয়া আমাৰ মানুহবিলাকৰ অৱস্থা আৰ্থিকভাৱে বেয়া আছিলে, তেতিয়া কি হৈছে মানুহৰ ইনফেকচন বা ইনফেকচাছ ডিজিজৰ সংখ্যা খুব বেছি আছিলে, তেতিয়া ভেকচিন ওলোৱা নাছিলে, এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া বহুত মানুহে ধৰি লওক ডায়েৰিয়া হৈ পেলাই এখন গাঁও শেষ হৈ গৈছিলে, বসন্ত ওলাই পেলাই বহুত মানুহ বোলে এনেকুৱা ধৰণৰ মানুহ মৰিছিলে। কিন্তু সেইবিলাক বস্তু যেতিয়া এণ্টিবায়'টিক্সৰ আৱিষ্কাৰ হৈ গ'ল, যেতিয়া ভেকচিন আহি গ'ল, বহুত বেমাৰ এতিয়া নোহোৱাই হৈ গ'ল, মানুহৰ জীৱনশৈলী পৰিৱৰ্তন হ'ল, মানুহৰ লাইফষ্টাইল, মানুহে আগতে অকল কষ্ট কৰি উপাৰ্জন কৰিছিলে, আজিকালিও নালাগে নহয়, আজিকালি মোবাইলটো হ'লে আপুনি বহুত ইনকাম কৰিব পাৰে এ চি ৰুমত বহি পেলাই। গতিকে জীৱনশৈলী যিটো এটা পৰিৱৰ্তন হ'ল, হোৱাৰ লগে লগে আগত যিখিনি বেমাৰ আছিলে, আগতে আছিলে টিবি আছিলে খুব, আগতে আছিলে মেলেৰিয়া আছিলে, টাইফয়েড আছিলে, এইবিলাক একদম কমি গ'ল। এতিয়া এতিয়া বেমাৰ কি, এতিয়া হৈছে লাইফষ্টাইল ডিচৰ্ডাৰ, জীৱনশৈলী পৰিৱৰ্তনগত ব্যাধি বিশ্বব্যাপী, উন্নত দেশবিলাকত আটাইতকৈ ডাঙৰ হৈছে এতিয়া লাইফষ্টাইল
1: ডিচৰ্ডাৰ, বেছিয়ে হৈছে
0: এতিয়া কেঞ্চাৰ কৈছে লাইফষ্টাইল ব্যাধি বুলি কৈছে, আজিকালি ডায়েবেটিছ হ'ল লাইফষ্টাইল ব্যাধি, আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম হৈছে লাইফষ্টাইল ডিচৰ্ডাৰ, মেটাবলিজিম যোনটো ডিচৰ্ডাৰ, এইবোৰ লাইফষ্টাইল ডিচৰ্ডাৰ আণ্ডাৰত আহিছে। এইবিলাকৰ ক্ষেত্ৰত বাকী কোনো চিকিৎসা পদ্ধতিত কিন্তু ইয়াৰ উন্নত চিকিৎসা নাই, সকলোৱে হাত দাঙি দিছে, আপোনাৰ আজি ধৰি লওক প্ৰেচাৰ হ'ল, হাইপাৰ টেনচন, এটা মেডিচিন খালে, কালি কাম হোৱা নাই আৰু এটা খালে,
1: তাৰপিছত
0: দুটা তিনিটা, এটা সময়ত কাম নহ'ব, আজি অৰেল মেডিচিনে ডায়েবেটিছ কণ্ট্ৰল হৈছে, কালি দুটা ঔষধ দিলে, পৰহি নাই হোৱা ইনচুলিনত গ'ল, তাৰপিছত বোলে ইনচুলিন ৰেজিষ্টেঞ্চ হ'ল। কিন্তু যদি আমি চাওঁ ভালকৈ আপুনি থাকিব বিচাৰিছে, তেতিয়াহ'লে আয়ুৰ্বেদক মানে অকল আয়ুৰ্বেদিক চিকিৎসা ঔষধ এটা কিনি আনি খালে নহ'ব, আয়ুৰ্বেদক ভালকৈ বুজিব লাগিব কেনেকুৱা বস্তুটো, তাৰ জীৱনশৈলী পৰিৱৰ্তন তাত কি কৰিব লাগিব। আয়ুৰ্বেদে দিনৰ চৰ্যাৰ কথা কৈছে, ৰাতিৰ চৰ্যাৰ কথা কৈছে, ঋতুৰ চৰ্যাৰ কথা কৈছে, এই গোটেইখিনি বস্তু জীৱন আৰু জীৱিকাৰ কাৰণে এতিয়া আমি কিছুমান বস্তু কৰিব নোৱাৰোঁ, পৰিৱৰ্তন আমাৰো হৈছে। তাৰ ভিতৰতো ধৰি লওক আমি ৰাতি, এতিয়া আয়ুৰ্বেদ কৈছে ৰাতি পাৰিলে খানা খাবই নালাগে, উপবাস, কিন্তু আমি ৰাতি 12টা বজাত গৈ একেবাৰে খুব হেভি মিলেৰে খাওঁ, ৰাতি খাই আমি শুইহে থাকোঁ, সেইটো কোনো প্ৰয়োজন নাই। গতিকে সেই এটা সৰু এটা মই উদাহৰণ দিছোঁ, তেতিয়া আপুনি বেমাৰ মুক্তি হৈ থাকিব। গতিকে তেনেকুৱা ধৰণৰ কথাই মানুহক আপোনাক মানে হেল্ডি কৰি ৰাখিব পাৰে।
1: হয়, এতিয়া আপুনি যিখিনি কথা কৈছে যে লাইফষ্টাইল ডিজিজ বা উন্নত দেশৰ কথাটো কৈছে, এতিয়া এনেকুৱা মোৰ মনত প্ৰশ্ন আহিছে যে আয়ুৰ্বেদটো অকল মানে এটা চিকিৎসা নহয়,
0: মানে এজন স্বাস্থ্যৱান মানুহ, আমাৰ বেমাৰ নাই, কিন্তু আমি যদি ভালকে আয়ুৰ্বেদৰ ফলো কৰি থাকো, আপুনি সদায় স্বাস্থ্যটো অটুট ৰাখিব পাৰিব। আতুৰস্য মানে যে যোনজন বেমাৰী মানুহ, তেও বিকার পরশমন নাইকিয়া কইব কারণে আইবে না দুটাই অপশন আছে।

0: তাৰমানে আপোনাৰ ৰোগীয়েও ইয়াক ব্যৱহাৰ কৰিব পাৰে আৰু যিসকল ৰোগ নাই বুলি স্বাস্থ্যৱান মানুহ তেওঁলোকে
1: এতিয়া পঞ্চকৰ্মৰ কথা ক'লো, পঞ্চকৰ্ম অকল আমি যে কাৰোবাৰ বেমাৰ হ'লে কৰিবলৈ কথা একো নাই। এতিয়া লাহেকৈ শীতকাল আহিছে, ঠাণ্ডাও দিন আহিবলৈ ধৰিছে, ধৰি লওক মানুহৰ এতিয়া বডি ষ্টিফনেছ আহিব, পেইন আহিব, এইখিনি সময়ত যদি মানুহে ৰেগুলাৰ অভ্যংগ কৰে, মানে তেল মাছাজ কৰে, ষ্টিম লয়, অকণমান যদি মেডিকেটেড ঘি ৰেগুলাৰ মানুহে খাবলৈ আৰম্ভ কৰে, বহুত বেমাৰৰ পৰা তেওঁ হাত সাৰি থাকিব পাৰিব। যেনেকৈ বিভিন্ন ঋতু অনুযায়ী বসন্তকালত মানুহৰ কফ এগ্ৰিভেশ্যন হয় বুলি কৈছে, চাবচোন বসন্তকালত চব মানুহে কাহি থাকে, সেই সময়ত যদি আমি এজন হেলদি মানুহকো যদি আমি বমন কৰাই দিওঁ, বাচন্তিক বমন বুলি এটা কনচেপ্টেই আছে, সেই সময়ত মানে হেলদি মানুহেও কৰিব পাৰে। আজিকালি বহুত জেগাত কেম্পো লগায়, বমন কৰাই দিলে আপোনাৰ এই কফজনিত ব্যাধিৰ পৰা তেওঁ মানে হাত সাৰি থাকিব পাৰিব। বৰ্ষাকালত কি হয়, আমাৰ ৱাত দোষ বৃদ্ধি হয়, সেই সময়ত বস্তি চিকিৎসা মানুহ ল'ব পাৰে। অলপতে শৰৎকাল গ'ল, শৰৎকালটোক কিন্তু চবতকৈ বেয়া ঋতু বুলি কৈছে, যদিও আমি ভাবোঁ যে গ্ৰীষ্ম বৰ্ষা বৰষুণৰ পিছত শৰৎকাল আহে, কিন্তু শৰৎকালটোৱে শৰৎকাল চবতকৈ বেমাৰ হোৱা সময়। আমি মন কৰিবচোন মেক্সিমাম মানুহ শৰতত বেমাৰ পৰে। আগৰ ঋষিমুনিসকলে কি কয়, আশীৰ্বাদ যেতিয়া দিয়ে জীৱিতম শৰদ চতম বুলি কয়, বা জীৱিবে শৰদ চতম, মানে তুমি এনেকুৱা এশটা শৰৎকাল পাৰ কৰা, বৰ ডাঙৰ আশীৰ্বাদ, বহুত ডাঙৰ ব্লেছিংছ। মানে শৰৎকালত কি হয়, আমাৰ পিত্তদোষ এগ্ৰিভেশ্যন হয়, গতিকে শৰতত যদি বেমাৰ হোৱাই নোহোৱা মানুহে যদি যোনটো বিৰেচন চিকিৎসা কৰিলোঁ, তেওঁলোকে যদি এটা মানে বাৰ্ষিক হিচাপে বছৰীয়া হিচাপে যদি এবাৰ আহি পেলাই তেওঁলোকে বিৰেচন লয়, তেওঁ বহুত বেমাৰৰ পৰা তেওঁ প্ৰতিৰোধ কৰি ৰাখিব পাৰিব নিজকে, ছিজনেল ব্যাধি।
0: আৰু এইবিলাকৰ কিবা ধৰক পাৰ্শ্বক্ৰিয়া থাকে নেকি বাৰু?
1: কোনো পাৰ্শ্বক্ৰিয়া নাই, পাৰ্শ্বক্ৰিয়া মানে ধৰি লওক চব ক্ৰিয়াৰে নিউটনৰ তৃতীয় গতিসূত্ৰ, কোনো সকলো ক্ৰিয়াৰে সমানৰ
0: বমন কৰাব, এটা বহুত আছে বিৰেচন কৰা, তেনেকুৱা ভাৱ এটা হয় ধৰক 20-30 বাৰ তেওঁ যাব লাগিব, তেনেকুৱা ধৰক মল ওলাব, তেনেকুৱা তাৰ ফলত কিবা এনেতেও তেনেকুৱা হ'লে মানুহ এজন বিৰাট দুৰ্বল হৈ যায় বা আমি ওআৰএছ খাব লাগে, তেনেকুৱা হয়।
1: চাওক এতিয়া সকলো ক্ৰিয়াৰ সমানৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে, এইটো ইয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য। তাত উল্লেখ আছে যে আমি যেতিয়া এজন মানুহক দুই ধৰণৰ ক্ৰিয়া হ'ব পাৰে, মানুহজনৰ ব্যাধিবল খুব বেছি আছিলে, ষ্ট্ৰেংথ খুব বেছি, মই ভুল কেলকুলেশ্যন কৰি খুব কম পাৱাৰৰ মেডিচিন এটা দিলোঁ, তেতিয়া তেওঁ সেই ভমিটিং বা পাৰ্গিছন বিৰেচন তেওঁ নহ'বই, সেইটো অয়োগ বুলি কৈছে, অয়োগজন্য ব্যাপত হ'ব। আমি ঔষধ পাতি খুৱাই তেওঁ কফ দোষটো প্ৰায় এগ্ৰিভেট কৰিলোঁ, দি পেলাই তেওঁ বমন কৰালোঁ, বমি নহ'লে, কফ দোষটো বডিটো এগ্ৰিভেশ্যন হৈ থাকিল নহয়, তাৰপিছত কোঠা কণ্ডু বুলি কৈছে, তেওঁ বডিত মানে ফোঁহা বা কণ্ডু এনেকুৱা বস্তু কিন্তু উৎপন্ন হৈ যাব এতিয়া, বুজিছেনে? আৰু যদি বেছিকৈ হৈ গ'ল, হিচাপতকৈ বেছি ড'জ দি দিলোঁ মেডিচিনৰ, ৰং কেলকুলেশ্যন হৈ গ'ল, তেতিয়া অতিয়োগ হ'ব, চব বৰ্ণন আছে, অতিয়োগজন্য ব্যাপত হ'ব। তেনেকৈ 10 প্ৰকাৰৰ ব্যাপত চৰকে কৈছে, 16 প্ৰকাৰ চুচুতে কৈছে, কাৰোবাক কেতিয়া কৈছে যে জীৱাদান, কেতিয়াবা বমি কৰি কৰি ব্লাডো আহি যাব পাৰে, জীৱাদান বুলি কৈছে, ৰক্ত আহি যাব পাৰে, মূৰ্চা হৈ যাব পাৰে, সংজ্ঞা নাশ হৈ যাব পাৰে, কম্পিটিশ্যন আহিব পাৰে। তাৰ কাৰণে মেনেজমেণ্ট কৰিবৰ কাৰণে ডক্টৰজনে তেওঁ জানিব লাগিব, যোনে কৰিব তেওঁ সেইখিনিও, তাৰো প্ৰত্যেকৰে আকৌ চিকিৎসা উল্লেখ আছে, সেইকাৰণে এজন ভাল অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ লৈ পঞ্চকৰ্ম কৰিলেহে আপুনি পাৰিব। যে পঞ্চকৰ্ম বুলি গৈ ক'ৰবাত মালিচ এটা লৈ আহিলে, চিৰুধাৰা এটা লৈ এই যাওক, মাছাজ বা অভ্যংগ বা চিৰুধাৰা, এই পঞ্চকৰ্মৰ ভিতৰত আহেই নাই সেইবিলাক বস্তু, সেইবিলাক হৈছে উপক্ৰম, উপচিকিৎসা। বহুত মানুহে এতিয়া কমাৰ্চিয়েলি এইবিলাক বহুত মানে কৰিছে, কিন্তু মেইন পঞ্চকৰ্ম হৈছে এইখিনি, এইখিনি কৰিবৰ কাৰণে এজন ভাল ডক্টৰ, এখন ভাল হস্পিটেলৰ কাৰোবাৰ চুপাৰভিশ্যনত থাকি আপুনি গোটেই কামটো কৰিলে, তেতিয়াহে আপুনি তাৰ পৰা সম্পূৰ্ণ বেনিফিটটো পাব। হয়
0: নিশ্চয়। এতিয়া আমাৰ যিখন ইয়াতে জালুকবাৰীত যিখন আমাৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আছে, তাত এই সকলোবিলাক সুবিধা তাত আছে?
1: হয় হয়, সকলো সুবিধা আছে। আমি তাত এটা একচুৱেলি প্ৰথমতে কায় চিকিৎসা বুলি ডিপাৰ্টমেণ্ট আছিলে, আমাৰ আয়ুৰ্বেদৰ মেইনলি 8টা বিভাগ থাকে, কায় বালো গৰ্হ উৰ্ধাংগ শৈল্য দ্ৰংষ্টা জৰা বিষয়, ইয়াতে পঞ্চকৰ্ম অহা নাই। এই কায় চিকিৎসাৰ পৰা পিছত বাইফাৰ্গেট কৰি পেলাই পঞ্চকৰ্ম বিভাগটো ছেপাৰেট কৰা হ'ল। তাৰ ভিতৰত আমি এতিয়া আমাৰ দেওবাৰৰ বাদে গোটেইকেইদিনতে আমি আমাৰ ৰোগী চোৱাৰ ব্যৱস্থা আছে, তাৰপিছত সকলো ধৰণৰ থেৰাপি যাক যেনেকুৱা ধৰণৰ লাগে, আমি মিনিমাম সুবিধা যিখিনি পাইছোঁ গভমেণ্টৰ পৰা, আমি সেইখিনি ভিতৰত আমি সকলো ধৰণৰ পঞ্চকৰ্ম চিকিৎসা আমি দিবলৈ চেষ্টা কৰি আহিছোঁ। যথেষ্ট সংখ্যক ৰোগী অকল অসমৰে নহয়, সমস্ত নৰ্থ ইষ্টৰ পেচেণ্ট আমাৰ তাত আজিকালি আহিবলৈ লৈছে, চিকিৎসা গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে বহুত পেচেণ্টে।
0: আমাৰ সময় লাহে লাহে শেষ হৈ আহিছে, বেছি সময় আৰু নাই আজিৰ এই খণ্ডৰ। আৰু কিবা থাকি গ'ল নেকি, এজন বিশেষজ্ঞ হিচাপে আপুনি কি ক'ব শেষত আমাৰ শ্ৰোতাক যিয়ে শুনি আছে, যিসকলে ধৰক এনেকুৱা বেমাৰত ভুগি আছে বা যাৰ নুভুগিলে আপুনি কৈছে যদি কৰাই লয় পঞ্চকৰ্ম থেৰাপি তেনেকৈও কৰিব পাৰে,
1: আচলতে ই ইমান কম সময়ত এটা পঞ্চকৰ্ম 3 বছৰীয়া পাঠ্যক্ৰম সামৰিবলৈ একেবাৰে সম্ভৱ নহয়। কেতিয়াবা কি হয়, মানুহে মানে অতি চুক্তি অলংকাৰ বুলি এটা বস্তু আছে, মানুহে

0: মানে কি হয়, মানুহৰ মুখ বাগৰি বাগৰি আহে কিছুমান কথা, জোখতকৈ বেছি তেওঁলোকে ভাবি আহে, বা কেতিয়াবা এনেকুৱা ধৰণৰ হতাশ হৈ যায় যে এইটো বেমাৰ লিখা আছে, গুগল চাই চাৰ্চ কৰে, কেতিয়াও ভাল নহয় বুলি কৈ দিয়ে, এইটো বেমাৰটো কেতিয়াও ভাল নহয়, মই লাইফ টাইম ষ্টেৰইড বা মেডিচিন খাই থাকিব লাগিব, এনেকুৱা বহুত আহি যায় মানুহৰ হতাশ আহি যায়। গতিকে তেনেকুৱাবিলাকৰ ক্ষেত্ৰত কিন্তু আয়ুৰ্বেদত কিছুমান আশা আছে, এই পঞ্চকৰ্ম চিকিৎসাৰ জৰিয়তে একেবাৰে নিৰাশ নহৈ তেওঁলোকে যদি আহি অলপ সময় লৈ নিজে বিশ্বাস কৰি যদি ভালকৈ চিকিৎসাটো কৰে, বহু ৰোগীৰ ক্ষেত্ৰত, বহু বেলেগ বেলেগ বেলেগ ধৰণৰ বেমাৰৰ ক্ষেত্ৰতো নিৰাশাতকৈ মানে আশা বেছি আছে ইয়াতে, তেওঁলোকে কৰিব পাৰে, তেওঁলোকে আহক, আহি পেলাই ভাল ধৰণে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰক। আৰু এই চিকিৎসা পদ্ধতি যেনেকৈ এতিয়া গোটেই বিশ্বত লাহে লাহে প্ৰসাৰিত হৈছে, আমাৰ ইয়াত কিন্তু বহুত এতিয়াও কাম কৰিবলৈ বাকী আছে, আমি লাহে লাহে এইখিনি আৰু আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিম। গতিকে সদৌ শেষত ৰাইজৰ পৰাও আমি সঁহাৰি বিচাৰিলোঁ, গতিকে আপোনালোকে ভাবিছোঁ আমাৰ এই শ্বটোৰ পৰা উপকৃত হ'ব বুলি ভাবিলোঁ।
1: হয় নিশ্চয়, আদৰ শ্ৰোতা, আমাৰ নিৰ্ধাৰিত যি সময় শেষ হ'বলৈ ধৰিছে, গতিকে আজি আমি ডাক্তৰ জয়ন্ত শৰ্মাক ইমানতে বিদায় দিব লাগিব, আৰু ডাক্তৰ শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।
3: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
8: হৈছিলে।
9: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
10: জানি ৰক, সতৰ্ক হৈ ৰক।
11: কৈ কৈ ভাগৰি গলো, কি হল? নতুন কিডবেক লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
12: কাৰেক্ট।
11: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
10: RBIয়ে কয়,
9: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।
13: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
14: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
13: পিছে এনে যত্ন ক'ত পালি?
14: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
13: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
14: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
13: অঁ, সঁচাকৈ বৰ ভাল কথা,
14: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
6: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: অনুষ্ঠানটি শুনিবলৈ পাব দেওবাৰে নিশা 9:30 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা।

0: ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। উল্লেখযোগ্য যে 2025 চনৰ জুনত অসমত 1255 কোটি টকাৰ জি এছ টি সংগ্ৰহৰ বিপৰীতে চলিত বৰ্ষৰ জুনত 1437 কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হয়। জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যাসমূহ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত বৈঠকত কৰ ফাঁকি ৰোধৰ বাবে জি এছ টি সম্পৰ্কীয় নিয়ম পালনৰ সৈতে জড়িত বিষয় তথা এটা শক্তিশালী অৰ্থনীতি আৰু সমৃদ্ধ অসম গঢ়াৰ বাবে স্বচ্ছ কৰ ব্যৱস্থা গঢ়ি তোলা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোনো ঠিকাদাৰে জি এছ টি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ ঠিকাদাৰসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নকৰিবলৈ সতৰ্ক কৰি দিয়ে। ৰাজ্যৰ 35খন জিলাৰ পৰীক্ষা কেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'ব। এইবাৰ 41,695 গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। অসম লোকসেৱা আয়োগে 78টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে 45টা, অসম আৰক্ষী সেৱাৰ বাবে 6টা, জিলা পৰিবহণ বিষয়াৰ বাবে 1টা, আবকাৰী অধীক্ষকৰ বাবে 1টা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে 1টা, অসম নগৰীয়া প্ৰশাসনিক সেৱাৰ বাবে 1টা, শ্ৰম পৰিদৰ্শকৰ বাবে 5টা, আবকাৰী পৰিদৰ্শকৰ বাবে 1টা, সহকাৰী নিয়োগ বিষয়াৰ বাবে 1টা, উপ পঞ্জীয়কৰ বাবে 1টা আৰু গৱেষণা সহায়কৰ বাবে 1টা পদ নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ 15টা কেন্দ্ৰত 13,522 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব। মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ্যোগত গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত কালিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নত উদ্যান শস্যৰ খেতি, পশুপালন, মৎস্যপালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্ৰশিক্ষণ দিয়া হয়। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ জীৱনজ্যোতি য়েন, ডঃ ভৈৰৱ গগৈ আৰু ডঃ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ দিয়া এই অনুষ্ঠানত কালি জিলা কৃষি বিষয়া নাছিৰ ইকবাল ৰেজ্জা, কৃষি উন্নয়ন বিষয়া আত্মাৰ বিষয়ববীয়াৰ লগতে বিভাগীয় আন বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে। ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ স্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ পৰামৰ্শ জাৰি কৰিছে। বানপীড়িত অঞ্চলত প্ৰয়োজনীয় সাৱধানতা, স্বাস্থ্যবিধি, খাদ্য আৰু পানী সুৰক্ষাৰ লগতে অন্যান্য কৰণীয় ব্যৱস্থাৰ বিষয়ে জাননীত জাৰি কৰা হৈছে। এই পৰামৰ্শ অনুসৰি কেৱল উতলোৱা, ফিল্টাৰ কৰা বা ক্লৰিনযুক্ত খোৱাপানী সেৱন কৰা, খোৱাপানী পৰিষ্কাৰ ঢাকনি থকা পাত্ৰত সংৰক্ষণ কৰা, বনৰীয়া কাঠফুলা মাছৰুম খোৱাৰ পৰা বিৰত থকা, ডায়েৰিয়া, বমি, জ্বৰ, পেটৰ বিষ আদি হলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনোৱা হৈছে। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ আৰু ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই জিলাকেইখনত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে অসমৰ বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে তাপমাত্ৰা 37 ডিগ্ৰী চেলচিয়াছ হলেও 45ৰ পৰা 50 ডিগ্ৰী চেলচিয়াছৰ লেখীয়া অনুভূত হয়। এনে পৰিস্থিতিত হিটষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 6 জুলাইৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰি মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল বৰাক উপত্যকাৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ ৰুণুমী ফুকনৰ কণ্ঠৰীতি গীত, গীতিকাৰ তফজ্জুল আলী, প্ৰযোজনা কিশোৰ দাসৰ

ৰুণুমী ফুকনৰ কণ্ঠগীতটি শুনিলে। এইবাৰ এয়া পুলক বেনাৰ্জী, গীতৰ কথা তফজ জুলালীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: পুলক বেনার্জীৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল তফজ্জুল আলীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?

0: গীতৰ কথা আছিল তফজ্জল আলীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক দৌলি ঘোষৰ কণ্ঠৰীতি গীত, গীতৰ কথা তফজ্জল আলীৰ।

0: সমৰ হাজৰিকাৰ কণ্ঠত হেমন্ত দত্তৰ ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠৰে গীত। গীতৰ কথা গীতাঞ্জলি মহন্তৰ, প্ৰযোজনা পিটাৰ জোচেফৰ।

ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠত গীতাঞ্জলী মহন্ত ৰচিত আৰু পিটাৰ জোচেফ প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যত চলিত বৰ্ষৰ জুনত জি এছ টি সংগ্ৰহ 15% বৃদ্ধি, সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ, বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি, গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে ৰাজ্যৰ 6খন জিলাত যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি, আৰু ফ্ৰান্স আৰু মৰক্কোৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত

0: সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। উল্লেখযোগ্য যে 2025 চনৰ জুনত অসমত 1255 কোটি টকাৰ জি এছ টি সংগ্ৰহৰ বিপৰীতে চলিত বৰ্ষৰ জুনত 1437 কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হয়। জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যাসমূহ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত বৈঠকত কৰ ফাঁকি ৰোধৰ বাবে জি এছ টি সম্পৰ্কীয় নিয়ম পালনৰ সৈতে জড়িত বিষয় তথা এটা শক্তিশালী অৰ্থনীতি আৰু সমৃদ্ধ অসম গঢ়াৰ বাবে স্বচ্ছ কৰ ব্যৱস্থা গঢ়ি তোলা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোনো ঠিকাদাৰে জি এছ টি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ ঠিকাদাৰসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নকৰিবলৈ সতৰ্ক কৰি দিয়ে। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্ৰীৰিজিজুৱে সামাজিক মাধ্যমযোগে কয় যে এই অধিৱেশনত ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়বোৰক লৈ অৰ্থবহ বিতৰ্ক, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণত গুৰুত্ব আৰোপ কৰা হ'ব। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ আৰু ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই জিলাকেইখনত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে অসমৰ বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে তাপমাত্ৰা 37 ডিগ্ৰী চেলচিয়াছ হলেও 45ৰ পৰা 50 ডিগ্ৰী চেলচিয়াছৰ লেখীয়া অনুভূত হয়। এনে পৰিস্থিতিত হিটষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 6 জুলাইৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰি মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল বৰাক উপত্যকাৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৰমৰ বাবে ৰাজ্যবাসীক সাৱধানতা অৱলম্বন কৰিবলৈ আহান জনাইছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে সকলোকে অতিমাত্ৰা গৰমৰ বাবে সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনত চিকিৎসা গ্ৰহণ কৰিবলৈ আহান জনায়। তেওঁ লগতে সকলোকে নিয়মীয়াভাৱে পৰ্যাপ্ত পৰিমাণে পানী খোৱাত গুৰুত্ব দিবলৈ কয়। কৰ্মৰ তাগিদাত বা একান্ত প্ৰয়োজনত ৰোডত বাহিৰলৈ ওলাই যাবলগীয়া হলে সাৱধানতা অৱলম্বন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। অত্যাধিক গৰমৰ বাবে অসুস্থতা অনুভৱ কৰিলে ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আহান জনায়। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত মুদৈবিল গাঁৱৰ এগৰাকী কৃষকৰ পথাৰত আজি প্ৰথমবাৰৰ বাবে ড্ৰাম চিডাৰ নামৰ এবিধ কৃষি সঁজুলিৰে কঠীয়া সিঁচা হয়। কৃষি উন্নয়ন বিষয়া ৰাজা ফুকনে ড্ৰাম চিডাৰৰ জৰিয়তে কিদৰে বীজ সিঁচিব পাৰি এই বিষয়ে কৃষকসকলক অৱগত কৰে। বিষয়াগৰাকীয়ে জনোৱা মতে ড্ৰাম চিডাৰ হৈছে ধানৰ বীজ সঠিক দূৰত্বত আৰু সমভাৱে সিঁচিবলৈ ব্যৱহাৰ কৰা এবিধ আধুনিক কৃষি সঁজুলি। এই পদ্ধতিত অংকুৰিত ধানৰ বীজ পোনপটীয়াকৈ পথাৰত সিঁচা হয় আৰু ইয়াৰ ফলত বীজৰ অপচয় হ্ৰাস হোৱাৰ লগতে শস্যৰ বৃদ্ধি সমৰ্পত হয় আৰু উৎপাদনো বৃদ্ধি পায়।
1: আধুনিক প্ৰযুক্তিৰ সহায়ত আধুনিক যিসমূহ সঁজুলি ওলাইছে কৃষিৰ লগত জড়িত, সেই সঁজুলিসমূহ ব্যৱহাৰ কৰি এজন কৃষকৰ খৰচখিনি যদি আমি কমাব পাৰোঁ তেতিয়া

0: দুলাল বৰাদেৱৰ কৃষিপথাৰত আমি আজি প্ৰদৰ্শনীমূলকভাৱে ইয়াত কেইবাজনো কৃষকক উপস্থিত দেখুওৱা হৈছে। আৰু কৃষকসকলে এই যিটো কৃষি পদ্ধতি, এই যিটো সঁজুলি, ইয়াৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰ দিশটো তেওঁলোকে উপলব্ধি কৰিছে আৰু তেওঁলোকে পৰৱৰ্তী সময়ত এই সঁজুলি ব্যৱহাৰ কৰিয়ে ধান খেতি কৰিম বুলি কৈছে। গতিকে নিশ্চিতভাৱে ই এক ভাল খবৰ।
1: অসমৰ অংকিতা কোঁৱৰে কালি 13:05 ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ৰাজ্য তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। ইংলেণ্ডৰ ডোভাৰ পৰা দিনৰ 1:30 যাত্ৰা আৰম্ভ কৰি ইংলিছ চেনেল অতিক্ৰম কৰি তেওঁ ইংলেণ্ডৰ সময়মতে যোৱা নিশা 2:35 ফ্ৰান্সৰ কেলিছত উপস্থিত হয়। ইয়াৰ পাছতে অংকিতা কোঁৱৰক

0: ইংলিছ চেনেল ছুইমিং সংস্থাৰ পৰা স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ইংলেণ্ড ফ্ৰান্সক পৃথক কৰা ইংলিছ চেনেলক বৰফৰ পানী, কোবাল সোঁত আৰু অভাৱনীয় জোৱাৰ ভাটা তথা দ্ৰুত পৰিৱৰ্তিত বতৰৰ বাবে মুকলি পানীত সাঁতোৰা বিশ্বৰ অন্যতম কঠিন প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হয়। যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে মুকলি কৰা গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ 11-দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নিৰ্দেশনাত বঙাইগাঁও, কামৰূপ, কাছাৰ, যোৰহাট, কোকৰাঝাৰ আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই 6খন জিলাত মুঠ 598জন মূল প্ৰশিক্ষকে সফলভাৱে প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পাছত গাঁও পৰ্যায়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত যোগাভ্যাস আৰু যোগৰ মূল্যবোধৰ প্ৰসাৰ কৰিব। এই প্ৰশিক্ষকসকলে তৃণমূল পৰ্যায়ত যোগ কাৰ্যসূচী অনুষ্ঠিত কৰা আৰু সজাগতা কাৰ্যসূচী আয়োজন কৰি গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ অন্যান্য জিলাসমূহত পৰ্যায়ক্ৰমে এই মহাঅভিযান ৰূপায়ণ কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এখন স্বাস্থ্যৱান, সবল আৰু সমৃদ্ধ অসম গঢ়াৰ দিশত প্ৰতিখন গাঁও তথা প্ৰতিটো পৰিয়ালে যোগৰ বাৰ্তা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে সকলো অংশীদাৰক আহ্বান জনাইছে। অসম চৰকাৰে 2025-26 খাৰিফ শস্য বিপণন বৰ্ষত 30 জুনলৈকে 688,796 মেট্ৰিক টনৰো অধিক ধান ক্ৰয় কৰিছে। ইয়াৰ ভিতৰত 656,426 মেট্ৰিক টনৰো অধিক ধান অবিকেন্দ্ৰীকৃত ক্ৰয় ব্যৱস্থাৰে আৰু 34,900 মেট্ৰিক টন বিকেন্দ্ৰীকৃত ক্ৰয় ব্যৱস্থাৰে ক্ৰয় কৰা হৈছে। ক্ৰয় কৰা ধানৰ এই পৰিমাণ নিৰ্ধাৰিত লক্ষ্যৰ 86% অধিক। সূত্ৰৰ পৰা জানিব পৰা মতে আহু খেতিৰ বতৰত মুঠ 51,780 খেতিয়কে ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কাৰ্যসূচীৰ অধীনত ধান বিক্ৰী কৰিছে আৰু ৰাজ্যত মুঠ 185টা ধান ক্ৰয় কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে। ৰাজ্যৰ 35খন জিলাৰ পৰীক্ষা কেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ 41,695 পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। অসম লোকসেৱা আয়োগে 78টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে 45টা, অসম আৰক্ষী সেৱাৰ বাবে 6টা, জিলা পৰিবহণ বিষয়াৰ বাবে 1টা, আবকাৰী অধীক্ষকৰ বাবে 1টা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে 1টা, অসম নগৰীয় প্ৰশাসনিক সেৱাৰ বাবে 1টা, শ্ৰম পৰিদৰ্শকৰ বাবে 5টা, আবকাৰী পৰিদৰ্শকৰ বাবে 1টা, সহকাৰী নিয়োগ বিষয়াৰ বাবে 1টা, উপ পঞ্জীয়কৰ বাবে 1টা আৰু গৱেষণা সহায়কৰ বাবে 1টা পদ নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ 15টা কেন্দ্ৰত 13,522 পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। বিশিষ্ট শিক্ষাবিদ, সাংবাদিক তথা সমাজ সংগঠক ডঃ প্ৰদীপ হাজৰিকাৰ 75সংখ্যক উপজা দিনৰ সৈতে সংগতি ৰাখি মৰাণ মহাবিদ্যালয়ত আজি প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। মৰাণ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ডঃ প্ৰদীপ হাজৰিকা স্মৃতি ন্যাসৰ সহযোগত আয়োজিত অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সাংসদ যোগেন মোহন সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ তিস্তাৰ পাৰ বালাডুবা অঞ্চলেৰে বৈ যোৱা গংগাধৰ নৈত গা ধুবলৈ গৈ কালি এজন যুৱক সন্ধানহীন হয়। দুগিৰপাৰ গাঁৱৰ জাহিদুৰ ইছলাম নামৰ যুৱকজনৰ সন্ধানত BSF আৰু SDRFএ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান পোৱা হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। নগাঁও জিলাভিত্তিক আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা কালিৰে পৰা নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ 24টা দলে অংশগ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে শাৰীৰিক গঠন আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে খেল অতি গুৰুত্বপূৰ্ণ। বিভিন্ন ক্ৰীড়াই মানসিক দৃঢ়তা শক্তিশালী কৰে বুলি উল্লেখ কৰে।
1: 24টা টিমে লৰাৰ এই ছেকশ্যনত অংশগ্ৰহণ কৰিছে। একেবাৰে বাৰপূজীয়াৰ পৰা মই চাল্লা বৰজুৰিলৈকে দেখিছো 24টা দলে ইয়াতে অংশগ্ৰহণ কৰিছে। ছোৱালীৰ দলৰো খেল আৰম্ভ হ'ব। খেল আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। খেলে আমাৰ শাৰীৰিক গঠনত, মানসিক উৎকৰ্ষ সাধনত সহায় খেলি আজিকালি বহুতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। আমাৰ হিমা দাসৰ কথা আমি জানোৱেই, খেলি কেনেকৈ অসমলৈকে সন্মান কঢ়িয়াই আনিছে। লাভলীনা বৰগোহাঁয়ে খেলি কেনেকৈ সন্মান কঢ়িয়াই আনিছে। সোণমণি শইকীয়া ডাঙৰী আনিয়ে খেলি কেনেকৈ অসমলৈকে সন্মান কঢ়িয়াই আনিছে, নিজৰ অঞ্চললৈকে সন্মান কঢ়িয়াই আনিছে, নিজৰ জীৱনলৈকেও প্ৰতিষ্ঠা কঢ়িয়াই দি আহিছে। গতিকে সকলোৱে খেলিব লাগে। খেলিলে মই

0: কৈছো, ফিজিকেলি আমি ফিট হয়, মেণ্টেলি আমি ফিট হয়। যি ল'ৰাই ভালদৰে খেলে, যি ছোৱালীয়ে ভালদৰে খেলে, বহু বেয়া কামৰ পৰা নিজক আঁতৰাই ৰাখে, তেনে খেলে তাৰ মেণ্টেলিটিও ভাল হয়। গতিকে সকলোৱে খেলক, তাৰ কাৰণে আহ্বান জনাইছো, অনুৰোধ জনাইছো।
1: ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গলত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোৱে হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গলত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত গ'ল দি মৰক্কোৰ জয় নিশ্চিত কৰে। প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাও আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ৰাজ্যত জুনত জি এছ টিৰ হাৰ বৃদ্ধি, সংসদৰ বৰ্ষাকালীন অধিৱেশন 20 জুলাইত আৰম্ভ হোৱা আৰু সমগ্ৰ ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। প্ৰখৰ গ্ৰীষ্ম প্ৰৱাহত প্ৰাত্যহিক জনজীৱন স্থবিৰ হৈ পৰাৰ বাতৰি, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য, বৃদ্ধি পাব তাপমান শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক নিয়মীয়া বাৰ্তা, অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অগ্ৰদূত কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশত ইথানল মিশ্ৰিত ইন্ধনক লৈ হোৱা বিতৰ্কৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে ভাৰতৰ পৰা পেট্ৰল ক্ৰয় নকৰাৰ বাবে লোৱা সিদ্ধান্তৰ বাতৰি, অসমীয়া প্ৰতিদিন কাকতে ভাৰতৰ ইথানল মিশ্ৰিত পেট্ৰল বৰ্জন ভূটানৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে অসমৰ অংকিতা কোঁৱৰে, ইংলিছ চেনেল হাতুৰী, অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা হিচাপে কৃতিত্ব অৰ্জন কৰাৰ বাতৰি আলোকচিত্ৰ সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি দৈনিক জনমভূমি কাকতেও প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে জুনত অসমৰ জি এছ টি সংগ্ৰহ দেশৰ ভিতৰতে সৰ্বাধিক হোৱা বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা ঘোষণাৰ জেদানি এটা বাতৰি প্ৰকাশ কৰিছে। দেশৰ এগৰাকী প্ৰাক্তন চোৰাংচোৱাই বাংলাদেশ সন্দৰ্ভত ৰাজহুৱা কৰা তথ্যৰ বাতৰি দৈনিক জনমভূমি কাকতে বাংলাদেশত 13টা সন্ত্ৰাসবাদী শিবিৰ, ভাৰত বিৰোধী ষড়যন্ত্ৰৰ প্ৰাক্তন এজেণ্ট লাকি বিষ্টৰ ভয়ংকৰ তথ্য শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বিটিচিৰ কাৰ্যবাহী পৰিষদত কালি চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠনৰ বাবে লোৱা সিদ্ধান্তৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত বিগত 10 বছৰত বজ্ৰপাতত 400ৰ অধিক লোকে প্ৰাণ হেৰুওৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে লাইটিং ষ্ট্ৰাইকছ ইমাৰ্জ এজ লিটল থ্ৰেট টু আছাম শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া বাতৰিৰ মাজলৈ উভতিছো।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যত চলিত বৰ্ষৰ জুনত জি এছ টি সংগ্ৰহ 15% বৃদ্ধি, সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ, বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি, গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে ৰাজ্যৰ 6খন জিলাত যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি আৰু ফ্ৰান্স আৰু মৰক্কোৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। আহা তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা?
1: মোৰ নাম বেনিছা জেছলমা।
0: তুমি ক'ৰ পৰা আহিছা?
1: গুৱাহাটী।
0: বাৰু, আজি আমাক কি শুনাবা মেলত?
1: কবিতা আবৃত্তি
0: কৰা।
1: যোনবাই এটি তলা দিয়া, এটি তলা নালাগে দুটি তলা দিয়া, চাকবাই চুকনা কিহল কহি, হালধীয়াল চলাই বাও ধান খাই, হাও দৌল পুতেকে নাও বেলি যায়, নাৱে বোলে টুলুং গুটুং পঠাই বোলে বাই, গধূলিতে গধূলিতে দবা বজায়।
0: বা, খুব সুন্দৰ! গধূলিতে গধূলিতে দবা বজায়, নহয়নে? বাৰু তোমাক কোনে শিকাইলে কবিতাটি?
1: এইটো কবিতা মই স্কুলত সদায় গাওঁ।
0: স্কুলত সদায় গোৱা, খুব ভাল কথা। আমি তো কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম।
2: নমস্কাৰ, মোৰ নাম দীপজ্যোতি ৰাজবংশী।
0: দীপজ্যোতি, ক'ৰ পৰা আহিছা?
2: কান্দিবস্তিৰ পৰা।
0: আজি আমাক মেলত কি শুনাবা?
2: গীত
0: গোৱা।

ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল, এই ফুলে ফুলে পখিলা উৰিছে হাৰিছে ৰেঙুৰে বুন, এই ফুলে ফুলে পখিলা উৰিছে হাৰিছে ৰেঙুৰে বুন, গছৰে ডালতে গাইছে কুলিয়ে কু কু কয়, দূৰ দননিতে চুৰি দিয়ে নাচিছে।

0: Que te quiso. Juri, marisero, pilote, alice, tunia, podumi, fuloni.
1: এতে আমি দীপজ্যোতির কানে কি করিম, ডাঙর করে হাত চাপড়ি বজা দিয়ে। এবার তোমার নামটো কি?
2: মোৰ নাম নাৰ্গিসা শিৱাংশী।
1: নাৰ্গিসা ক'ৰ পৰা আহিছা?
2: মই তেজপুৰৰ পৰা আহি।
1: আজি আমাক কি শুনাবা মেলত?
2: মই আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ এটি ৰচনা কৰা গীত গাম।
1: মেলত আজি প্ৰথম আহিছা, বাৰু তুমি গীতটো কোৱা।
2: নিচলা আইৰে, নিচলা আইৰে, আমি খাতি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণি হুৱাই থকা অতি মোহনীয়া, ধৰণি হুৱাই থকা অতি মোহনীয়া।

তু কারবুল, উঠত পি কারবুল, হজুয়া বুলুয়া ও হজুয়া বুলুয়া।

0: গোৱা কবিতাৰে মহাচন্দ পাহৰি পেলোৱাও পাহৰি পেলোৱা, বিনাখিনিত বেগ ধৰি অগনি জ্বলোৱাও অগনি জ্বলোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা, নিচলা আইৰে নিচলা আইৰে, আমি খাতি অসমীয়া অসমী আইৰে, আমি ছোৱালী ধুনীয়া অসমী আইৰে, আমি ছোৱালী ধুনীয়া, ধৰণি হোৱাই থকা অতি মোহনীয়া ধৰণি হোৱাই থকা অতি মোহনীয়া, নিচলা আইৰে নিচলা আইৰে নিচলা।
1: নমস্কাৰ, গ'ল এতিয়া আমি নাৰ্গিছাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম কিয়াংশ আগস্ত্য।
1: কিয়াংশ ক'ৰ পৰা আহিছা?
2: মই তেজপুৰৰ পৰা আহিছোঁ।
1: তুমি কাৰ লগত আহিলা?
2: মই মোৰ আইতা আৰু মাৰ
1: লগত আহিছা। বাৰু, কিয়াংশে মেলত আমাক আজি কি শুনাব?
2: মই আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালদেৱৰ এটি গীতটি শুনাম।
1: এটি গীত শুনাবা, গোৱা।
2: শত যুগৰ কত চাকি জ্বলাই আহিলি, আপোনৰে আনন্দতে নিজে আহিলি, নিজৰে তই চকু পানী নিজে মুচিলি, নিজৰে তই

0: ফুল। ধন্যবাদ।
1: সুন্দৰ হৈছে খ্যাতি। এতিয়া খ্যাতিৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
0: নমস্কাৰ, মোৰ নাম জিজ্ঞাসা কলিতা।
1: জিজ্ঞাসা, ক'ৰ পৰা আহিছা?
0: গুৱাহাটীৰ পৰাই।
1: গুৱাহাটীৰ পৰা? আজি আমাক মেলত কি শুনাবা?
0: অলিয়া পলিয়া।
1: অলিয়া বলিয়া গোৱা।
0: অলিয়া।

সাধু শুনিবৰ সময় হ'ল। আহা, মই তোমালোকক এটি সাধু কওঁ। আজিৰ সাধুটিৰ নাম হৈছে নীলা গোলাপৰ সন্ধানত। বহু হেজাৰ বছৰ আগৰ কথা, হিমাচল প্ৰদেশৰ এক সমৃদ্ধশালী ৰাজ্য বিক্ৰমপুৰৰ ৰজা আছিল বিক্ৰমজিৎ সিংহ। নামে কামে বিক্ৰমজিৎ সঁচাকৈ এক প্ৰবল প্ৰতাপী ৰজা আছিল। তেওঁৰ নাম শুনিলেই চৌদিশে থকা সৰু সৰু ৰাজ্যবোৰৰ ৰজাসকল ভয়ত কম্পমান হৈছিল। পৰমা সুন্দৰী পত্নী লবংগলতা আৰু চকুত লগা দুটি পুত্ৰকন্যা ললিত আৰু বনলতাৰে তেওঁৰ সুখী সংসাৰখন। কতো কেনিও সামান্যতম অভাৱৰো চিন নাই। ৰাজ্যৰ প্ৰজাসমূহো ৰজাৰ প্ৰশংসাত পঞ্চমুখ। আটাইয়ে ৰজাৰাণী দুয়োকে পিতৃ মাতৃৰূপে জ্ঞান কৰে। বিক্ৰমজিতৰ ৰাজকাৰেঙৰ চৌহদত আছিল চালে চকুৰোৱা কেইবাখনো অনন্য সুন্দৰ বাগিচা। সংসাৰৰ সমস্ত সৌন্দৰ্যই যেন আহি সেই বাগিচাকেইখনত থোপ খাই আছিলহি। আন সকলো ফুলৰ লগতে ৰজাৰ অতিকৈ প্ৰিয় ফুল আছিল গোলাপ। দেশ বিদেশৰ নানা তৰহৰ গোলাপ ফুলৰ পুলি অনাই তেওঁ নিজৰ পচন্দ অনুসাৰে এখন গোলাপৰ উদ্যান প্ৰতিষ্ঠা কৰিলে। ফুলনিখনত আপডাল কৰিবলৈ তেওঁ কেইবাজনো মালীৰ মাজৰ পৰা নীলমণি নামে প্ৰায় 50 বছৰীয়া মানুহ এজনক নিৰ্বাচন কৰি উলিয়ালে। ফুলৰ গছৰ যিয়ে আপডাল কৰে সেই মানুহজনক মালী বুলি কোৱা হয়। মাজে সময়ে নীলমণিয়ে ৰজাৰ বাকীকেইখন বাগিচাতো কাম কৰি গৈছিলহি, যদিও এইবাৰ তেওঁ ৰাজকাৰেঙৰ একাষত নিজাকৈ ঘৰ এটা পালে। অকলশৰীয়া মানুহটোৱে ৰজাক বৰ ভক্তি কৰিছিল। কামত লগাৰ পাছদিনাৰ পৰাই পুৱাতে উঠি সেই গোলাপ উদ্যানৰ তদাৰক কৰাটোৱেই এতিয়া তেওঁৰ নিজৰ একমাত্ৰ কাম বুলি গণ্য কৰিবলৈ ল'লে। কাম কৰি থাকোঁতে কেতিয়াবা তেওঁ খাবলৈকো পাহৰি যায়, ইমানেই আপোন ভোলা হয় তেওঁ বাগিচাখনিৰ যত্ন লোৱাত লাগিল। যত্নৰ সুফল দুমাহমানৰ মূৰতে দেখিবলৈ পোৱা গ'ল। ৰাজকাৰ্যৰ পৰা বিৰতি পাই এদিনাখন ৰাতি পুৱাই ৰজা বিক্ৰমজিৎ সেই উদ্যানখনলৈ আহিল। সূৰ্যোদয় হওঁ হওঁ, পুৱাৰ দুই এটা চৰাইৰ বাদে কতো কোনো সাৰ পোৱা নাই। চাৰিওকাষে বিভিন্ন ৰঙৰ বিভিন্ন সুবাসেৰে ভৰা গোলাপ ফুলবোৰ দেখি পৰম বিস্ময়ত ৰজাৰ চকুহাল বহল হৈ গ'ল। ইমান সুন্দৰ হৈ উঠিছে উদ্যানখন, আনন্দত ৰজাই যেন সকলো পাহৰি গ'ল। মনৰ উলাহতে এটি দুৰন্ত তৰুণৰ দৰে ৰজাই উদ্যানখনত লৰি ফুৰিবলৈ ধৰিলে। হঠাতেই তেওঁ কিহবাত খুন্দা খালে। উহ বুলি মাত দিয়া মানুহজন যে তেওঁৰে মালী নীলমণি, এই ব্ৰহ্মপাত সি যে বাগিচাত কাম কৰি থাকিবহি তেওঁনো কেনেকৈ জানে বাৰু, ক'ৰবাত দুখ পালা নেকি বুলি ৰজাই আঠে পেঠে নীলমণিক তুলি ধৰিলে। নীলমণিয়ে নাই নাই একো হোৱা নাই বুলি অইন এজোপা গছৰ গুৰিলৈ গৈ কাম কৰাত লাগিল। নীলমণিৰ কামৰ নমুনা দেখি ৰজাই বৰ ভাল পালে। কিছুদিন পাৰ হৈ যোৱাৰ পাছত এদিনাখনৰ কথা, আবেলি পৰত ৰজাই গোলাপৰ ফুলবোৰ চাই ফুৰিছে। হঠাতে তেওঁৰ কিবা এটা উকা উকা লাগিল। কি কথা ভাবি ভাবি হঠাতে তেওঁৰ খিয়াল হ'ল, উদ্যানখনত অইন সকলো ৰঙৰে গোলাপ আছে, নাই কেৱল নীলা ৰঙৰ গোলাপ। লগেই লগে নীলমণিক মতোৱা হ'ল আৰু আদেশ দিয়া হ'ল যে এমাহৰ ভিতৰতে সি যেন নীলা গোলাপৰ পুলি আনি সেই উদ্যানত ৰুৱেহি। নীলমণিৰ মূৰত যেন আকাশী সৰহে ভাগি পৰিল। এতিয়া সি কি কৰে, একো ৱাদি নাপায়। আমন জিমনকৈ তাৰ ঘৰৰ পিৰালিত বহি থকা অৱস্থাতে অকস্মাতে সি শুনা পালে, যোৱা আকাশ আৰু সাগৰ য'ত মিলি গৈছেগৈ সেই ঠাইৰ পৰা অনা এচলু পানী ইয়াৰে যিকোনো এজোপা বগা গোলাপৰ গুৰি দিলেই তাত নীলা গোলাপ ফুলি উঠিব। নীলমণি লৰা লৰিকৈ নাও এখনৰ সন্ধানত ওলাল। সাগৰ তীৰত থকা ধুনীয়া নাও এখনত তেওঁ যাত্ৰা আৰম্ভ কৰিলে। পিছে তেওঁ সেই যাত্ৰাৰ যেন শেষেই নপৰে। কতা আকাশে সাগৰ স্পৰ্শ নকৰিছোন, সেই যাত্ৰাত তেওঁ এহাল বাপেক পুতেকক মাছ সাগৰৰ পৰা উদ্ধাৰ কৰি আনিলে। দুয়ো এখন দুৰ্ঘটনা

0: দুৰ্ঘটনাগ্ৰস্ত জাহাজৰ যাত্ৰী আছিল। তেওঁলোকক আঠে পেঠে তেওঁ নিজৰ ঘৰলৈকে লৈ আনিলে। পিছে সেই আকাশীবাণীৰ কথাষাৰ হলে নফলিল, কাৰণ ইমান দীঘলীয়া যাত্ৰাটোত তেওঁ আৰু সেই ঠাই বিচাৰি নাপালে, যৰ পৰা অনা এচলু পানীয়ে নীলা গোলাপ ফুল ফুলাই তুলিব পাৰে। তেওঁ উভতি অহাৰ দুদিনমান পাছত সেই উদ্যানলৈ তেওঁ ডাক পৰিল। ৰজা বিক্ৰমজিতে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। বৰ দুখ মনেৰে নীলমণি ৰজাৰ ওচৰ চাপি আঁঠু কাঢ়ি বহিল আৰু ফুলপাহৰ পুলি নোপোৱাৰ সংবাদ দিলে। কথাখিনি কৈ থাকোঁতেই বুঢ়াৰ দুচকুৰে টপ টপকৈ চকুপানী সৰি পৰিবলৈ ধৰিলে। সেই ডোখৰতে এপাহ শুভ্ৰ গোলাপ ফুল ফুলি আছিল। নীলমণিৰ নিষ্পাপ অন্তৰ উজাৰি ওলোৱা সেই চকুপানীৰ পৰশতে চাওঁতে চাওঁতে ফুলপাহ নীলবৰণীয়া হৈ পৰিল। ৰজাৰ উল্লসিত চিঞৰত চকমক খাই সাৰ পাই উঠাৰ দৰে নীলমণিও সেই ঘটনা দেখি বিস্ময়াভিভূত হৈ পৰিল। ৰজাই মনৰ আনন্দতে নীলমণিক আঁকোৱালি ধৰিলে। যথেষ্ট ধন বৃদ্ধি ৰজাই তেওঁক সেইখন উদ্যানৰ কেৱল ৰখীয়া পাতি ৰাখিলে। সেই তেতিয়াৰে পৰা সেই গোলাপজোপাত বছৰি মাত্ৰ এটা দিনত এপাহ গোলাপ ফুল ফুলে। সেই যে নীলমণি চকুপানী সৰি পৰা দিনটো, সেইটো দিনতে ৰজাই দেখা পাই গছজোপাত লাহে লাহে ফুলি আহে এপাহ নীলবৰণীয়া গোলাপ। এই সাধুটি হিমাচল প্ৰদেশৰ। ভাল লাগিল নিশ্চয় তোমালোকৰ। বাৰু আহা এতিয়া তোমালোকৰ গীত মাত শুনো। অকমানি ভণ্টি, কি নাম তোমাৰ?
1: নমস্কাৰ, জিজ্ঞাসা কলিতা।
0: জিজ্ঞাসা, ক'ৰ পৰা আহিছা?
1: গুৱাহাটী নুমাতি চেক্ৰচিৰি পৰাই।
0: জিজ্ঞাসাই কি শুনাবা মেলত?
1: কমানি ককা
0: কোৱা।
1: মানে

অকণিহঁত, এতিয়াতো তোমালোকৰ গৰমৰ বন্ধ, তোমালোকে ঘৰতে মাজে মাজে অলপ অলপ পঢ়া শুনাবোৰ কৰি থাকিবা দেই। গোটেই দিনটো যদি টিভি চাই থকা, মোবাইল চাই থকা, তোমালোকৰ চকুৰ যথেষ্ট ক্ষতি হ'ব, টোপনি ক্ষতি হ'ব, শৰীৰটোকোতো অকণমান ব্যায়ামৰ প্ৰয়োজন হয়, শৰীৰটো অকণ লৰচৰ কৰিলেহে আমাৰ দেহটো সুস্থ হৈ থাকিব, নহয় জানো? তোমালোকে এই গৰমৰ বন্ধৰ দিনকেইটাত এটা নিয়ম বনাই ল'বা, ৰাতিপুৱা সোনকালে উঠিবা, যোগাসন কৰিবা, প্ৰাণায়াম আদি কৰিবা, বা ডাঙৰৰ সৈতে খোজকাঢ়িবলৈ যাবা। এতিয়া গৰমৰ দিন, বাহিৰতো দিনত খেলিব নোৱাৰা, গতিকে ভিতৰতে তোমালোকে খেলিবা। আমি বিভিন্ন ধৰণৰ খেল ভিতৰত খেলিব পাৰোঁ, যেনে আমি লুডু খেলিব পাৰোঁ, কেৰম খেলিব পাৰোঁ, তাৰোপৰি চাইনিজ চেকাৰ খেলিব পাৰোঁ, যিবোৰ খেলিলে আমাৰ মগজৰো অনুশীলন হয়, নহয় জানো? বিভিন্ন ধৰণৰ আজিকালি হাতে বনোৱা বস্তু বনাব পাৰি, সেইবোৰ বনাবা, সেইবোৰ তোমালোকে উপহাৰ হিচাপে পঠিয়াব পাৰা বা উপহাৰ হিচাপে দিব পাৰা। তোমালোকে ছবি আঁকিব পাৰা, ছবি আঁকিলে মনৰ একাগ্ৰতা বৃদ্ধি পায়। আবেলি হ'লে যেতিয়া ৰ'দ কমিব, তেতিয়া তোমালোকে অকণমান বাহিৰত ওলাই গৈ খেলিবা, কাৰণ আমাক মুকলি বতাহৰো প্ৰয়োজন হয়। অ', তোমালোকে সাধু কিতাপ আদিও পঢ়িব পাৰা, ডাঙৰ ডাঙৰ ব্যক্তিৰ জীৱনীমূলক গ্ৰন্থ পঢ়িব পাৰা। কিতাপ পঢ়িলে আমাৰ জ্ঞান বহুত বৃদ্ধি পায়। তোমালোকে এনেদৰে গৰমৰ দিনকেইটা কটাবাচোন, তোমালোকে কি কি কৰিলা আমাক মেলত জনাবাহি, হ'বনে? এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোক আটায়ে ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: O con el email Junile.
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম? মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ দিল সে ছবিৰ কেইটিমান গীত। গীতিকাৰ গুলজাৰ, সংগীত এ আৰ ৰেহমানৰ। প্ৰথমখনক লতা মংগেশকাৰ আৰু এম জি শ্ৰীকুমাৰৰ দ্বৈত কণ্ঠৰ এটি গীত।

0: শ্রোতাসকল, সাধক সুন্দৰৰ এই অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছো। আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী বিউটি শর্মা বৰুৱাৰ সৈতে। বাইদেউ, আকৌ এবাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: ধন্যবাদ।
0: আমি যোৱা খণ্ডত কৰ্ণাটিক সংগীতৰ কথা পাতি আছিলো, সেই কথাখিনিৰে আকৌ আৰম্ভ কৰো।
1: কৰ্ণাটিক সংগীতখিনি শিকিবলৈ পাইছিলো মিষ্টাৰ এণ্ড মিছেছ নাগৰাজন বুলি এটা ফেমিলি আছিলে, তেওঁলোকৰ সৰু ছোৱালীজনী আছিলে, তেওঁ খুব ধুনীয়া গাইছিলে এইবিলাক। আৰু তেওঁৰ পৰাই মই ভজ গোবিন্দম নৱৰাগম শিকিছিলো তেওঁৰ পৰা, কৰ্ণাটিক সংগীত। আৰু সেইবিলাকে মই ৰিয়াজ কৰোঁ। মোৰ ৰিয়াজৰ মোৰ নিয়ম আছিলে, মই ফাৰ্ষ্টতে কৰিছিলো লতাৰ গীতা। লতাৰ গীতাখিনি মই এল পি ৰেকৰ্ডৰ পৰা শিকা, লং প্লেয়িং। কোন কোন অধ্যায় আছিলে, নৱম অধ্যায় আৰু চৈধ্য নম্বৰ যিটো 14th অধ্যায়টো, সেইটো এটা এনেকে পেলাই মই সেইখিনি এবাৰ গাওঁ, এটা অধ্যায় মই গাওঁ। সুৰতে আছিলে লতাৰ, এইবিলাক বহুত ধুনীয়া, বহুত ধুনীয়া, মানে কি ক'ম আৰু। তাৰপিছত মই কৰ্ণাটিক সংগীত যিখিনি মই শিকিছিলো, ভজ গোবিন্দম, নৱৰাগম, এইবিলাক। এই নৱৰাগম খুব ধুনীয়া শুনিবলৈ, জানা, এটা হেৰি ৰাগৰ আছে তোমাৰ, আমাৰ ৰাগৰ লগত মিলে কিন্তু নামবিলাক বেলেগ বেলেগ।

0: এনেকুৱা ধৰণৰ খুব কঠিন হয়, কিন্তু মই কঠিন বস্তুৱে তেতিয়া ভাল পাইছিলোঁ মই, আৰু সেইবিলাক উতুলিছিলোঁ, মই গাইছিলোঁ, আৰু মই তাৰপিছতহে অন্য বস্তুলৈ মই আহোঁ, ৰাগলৈ আহোঁ, আৰু ৰাগৰ পিছত তেনেকৈ ঠুমৰি গজল মোৰ বহুত লম্বা হৈ যায়গৈ প্ৰেক্টিচটো। আৰু দেউতা যোৰহাটলৈ আহিলে শনিবাৰে আহে, দেওবাৰে গুচি যায় এনেকুৱা, কিন্তু বাহিৰত বাৰাণ্ডাটোত মা দেউতা বহি থাকে আৰু শুনি থাকে, আৰু প্ৰত্যেক দিনাই মোক কমেণ্টটো কৰে যে আজি ভাল হৈছে বা আজি এইখিনি অকণমান হৈছে, আজি আৰুখিনি কৰিব লাগিব, এনেকুৱা ধৰণৰ। মুঠতে এই চৰ্চাটো আৰু পৰিৱেশটো মানে বহুত সহায় কৰিছিলে মোক। আৰু বিয়াৰ পিছতো তেনেকৈ ঘৰখনে আৰু ল'ৰা ছোৱালীকেইটাই, মোৰ ল'ৰা ছোৱালীয়ে বহুতখিনি সহায় কৰিছে মোক, লগ দিছে, ফুৰ কৰোঁতে আমি এওঁ মই আটাইকেইটা এওঁ ল'ৰা ছোৱালীকেইটাক বহাই লৈছিলে সদায়, গান এটা নতুন হ'লে শুনিবৰ কাৰণে মাতি আনে, আহাচোন শুনাহি তোমালোকে, আমি গানৰ ৰুমত আছিলে মোৰ, সেইটো ৰুমত আমি বহোঁ, একেলগে আমি হেৰি কৰোঁ, ইহঁতি নিজে এনজয় কৰে, বহুত এনজয় কৰে, আৰু সেইকাৰণে খুব ভাল লাগিছিলে। কেতিয়াবা মা আহি বহে, মামনি বহে, সি আহি পেলাই একেলগতে, বহুত বেলেগ ধৰণৰ পৰিৱেশবোৰ পাইছোঁ, সেইকাৰণে ভাল লাগে আচলতে, খুব ভৰি উঠা এটা পৰিৱেশ এটা।
1: আৰু আপুনি কলেজীয়া শিক্ষাৰ কথা কৈছে, কোন মহাবিদ্যালয়ত পঢ়িছিল কওকচোন?
0: মই দেৱীচৰণ বৰুৱা গাৰ্লছ কলেজত পঢ়িছিলোঁ, তাতে আৰু কলেজত জানাই নহয় আৰু মিউজিক ছেক্ৰেটৰী থকা আৰু বেষ্ট মানে হেৰি হোৱা,
1: শ্ৰেষ্ঠ কণ্ঠশিল্পী হৈছিল আপুনি,
0: শ্ৰেষ্ঠ কণ্ঠশিল্পী, এইবিলাক সেইবোৰ নৰ্মেল আৰু, সেইবোৰ চবৰে থাকে, মোৰো আছিলে সেইবিলাক, আৰু কলেজৰো সেই যিবিলাক উৎপাতবিলাক ফূৰ্তিবিলাক সেইবিলাকো বেলেগ বেলেগ আছিলে, তেনেকুৱা আগতে ধৰা কোনোবা ল'ৰা পিছে পিছে গৈ থাকিলে ধৰা সেইবিলাক, এতিয়া পিছত এওঁক যেতিয়া মই কৈছিলোঁ, এওঁতো গানেই লিখি দিলে ন, কলেজ যাওঁতে যেতিয়া মোৰ চুলি বহুত দীঘল আছিলে,

0: একদম লম্বা বেনি থাকে আৰু মানুহে বহুতহে পিছতহে কৈছে এদিন বিজুদা মানে বিজু ফুকন যে আমাৰ অতি আদৰৰ আৰু বিজুদাই মানে এবাৰ সেই পিছত কৈছে নিউ ইয়াৰ্চ প্ৰগ্ৰেম এটা কৰিছিলোঁ তাৰে মানে ষ্টাৰ্ট কৰি মই গাবলৈ গৈছোঁ আৰু চবৰে আগতে কৈ দিছে জানা এতিয়া কৈছে মই এবাৰতো মই বাছত গৈছোঁ আৰু ফ্ৰণ্টত বিউটি বৰুৱা মই বোলে সৌন্দৰ্য চাই চাই গৈ আছোঁ আৰু বেনীডাল বোলে একদম তললৈকে আহিছে চিটৰ তলত বোলে বেনি আৰু কাণত ডাঙৰ ডাঙৰ কাণফুল ইমান লাজ পাইছোঁ মই তাৰপিছত সেইবিলাক মানে আচলতে সেই সেইদিনৰ কথা আৰু ল'ৰা পিছে পিছে গৈ থাকিলে আৰু তেতিয়া আমি গম আমি ইমান মন নকৰিছিলোঁতো আমাৰ কাৰবাৰবোৰ বেলেগ আছিলে অলপ ক'ত বগৰী গছত ক'ত বগৰী পকিছে নেকি হেৰিছে ঘৰত বগৰী খাব নিদিয়েতো গলা বেয়া কৰিব
1: আৰু আপুনি যে ক'লে যে সেই কথাটো আপোনাৰ যেতিয়া স্বামীক আপুনি ক'লে এটা গীতৰ সৃষ্টি হ'ল সেই গীতটি কোনটো আৰু
0: এইটো গান যে তোমাৰ হেৰি

0: এইটো গান
1: খুব ভাল লাগিছে আৰু গীতটো শুনিলো
0: এইটো গান মানে তোমাৰ খুব ভাল লাগিছে নহয়
1: হয়
0: এই গানটো মানে সেই সময়ত মই যেতিয়া কৈছিলো কলেজৰ এখন সোণালী জয়ন্তী আছিলে হা কোনোবা এখন কলেজৰ নামটো পাহৰিছো মই সেই কলেজখনত থাকোতে মই তেতিয়া এওঁক ক'লো যে এনেকুৱাটো হৈছিলে মোৰো হৈছিলে তুমি লিখাচোন কি আছিলে তাৰপিছত লিখিলে এওঁ সেই ফাংচনটোৰ কাৰণে মই গালো আৰু তাত মই কৈ লৈছো আগতে যে আপোনালোকৰ কাৰণে এই গীতটো মই লৈ আহিছো আজি ইয়াত মই প্ৰথম গাম মই বাণীবদ্ধ কৰা নাই মই ক'তোৱে গোৱা নাই পিছত মই দূৰদৰ্শন কৰিছো বাণীবদ্ধ কৰিছো বাৰু বেলেগ কথা কিন্তু মই ক'তো গোৱা নাই আপোনালোকে শুনিবচোন যে প্ৰথমতে গৈ আছে গানটো গৈ আছে বহাগ যায় মাঘ যায় চব যায় আৰু ল'ৰাটো মানে নকয়হে নকয় একো নকয় ছোৱালীজনীক তাৰপিছতে বহুত দিন তাৰ কোনো দেখা দেখি নাই দেই বহুত দিন দেখা দেখি নাই কি হ'ল মানে তাৰপিছত হঠাৎ এদিন দেখিলে দেখি পেলাই সুধিলে মানে একো নক'লা যে কি হ'ল মানে তেতিয়া মানে ল'ৰাটোৱে কৈছে তোমাক ক'বলৈ ভনী কথা এটি আছে মোৰ তুমি যেন খাই লাখ সৰু ভনীজনী মোৰ যোৱাবেলি বহাগত ঢুকাই থাকিল তাই সেয়েহে তোমাক দেখি চাই থাকো বাৰে বাৰে এনেকুৱা ধৰণৰ কথা

0: এইখিনিলে গোৱালে মানুহ একদম পিন ড্ৰপ চাইলেঞ্চ, মানুহ একদম স্তব্ধ হৈ গৈছে যে ইমান এনেকুৱা ধৰণৰ গান এটাৰ পৰা কলৈ আহি গল গানৰ পৰিৱেশটো।
1: আৰম্ভণিতে অৰ্থটো বেলেগ বুলি ধৰি লৈছিলে, কথাটো বেলেগ হৈ গল,
0: কথাটো বেলেগ হৈ গলগে, তাৰমানে কিমান গভীৰ হব পাৰে এটা ল'ৰাই পিছে পিছে আহিলেই যে ভাল পাবলে বা জোকাবলে আহে এনেকুৱা ধৰি ল'ব নালাগে, এনেকুৱা ল'ৰাবোৰক ছেফ গাৰ্ড দিলে আৰু মুঠতে।
1: হয়, আমি আপোনাৰ সংগীত জীৱনৰ কথা পাতি আছো, শ্ৰোতাসকলে নিশ্চয় কথাবোৰ জানি ভাল পাইছে, বহুতো নজনা কথা তেওঁলোকে আজি শুনিছে, আৰু আপুনি ইতিমধ্যে কৈছে যে আকাশবাণীৰ আপোনাৰ এটি পৰিয়ালৰ নিচিনাই, আকাশবাণীৰ সৈতে সম্পৰ্কটো নিশ্চয় গুৱাহাটীতে আৰম্ভ হৈছিল আপোনাৰ, সেই সম্পৰ্কৰ আৰম্ভণিৰ বিষয়ে কওকচোন।
0: সম্পৰ্কৰ আৰম্ভণি বুলি ক'লে, আকাশবাণী গুৱাহাটীৰ লগত সম্পৰ্ক বুলি ক'লে মই 1967 চনলৈ ঘূৰি যাব লাগিব।

0: কিয়নো 1967 চনতে মই সংগীতৰ তিনিবিধ ক্ষেত্ৰৰ অসমীয়া আধুনিক গীত, ভজন আৰু গজলৰ স্বীকৃতি পাবৰ বাবে যি পৰীক্ষা দিব লাগে তাৰ বাবে অডিশ্যনৰ বাবে মই নিমন্ত্ৰণ পত্ৰ পাই পেলাই গৈছিলোঁ। মই সেইদিনাই প্ৰথম আকাশবাণী গুৱাহাটী নামৰ এই মন্দিৰত মই ভৰি দিছিলোঁ, মই প্ৰণাম জনাই শ্ৰদ্ধাৰে। আৰু এটা জীৱনৰ মোৰ মুহূৰ্ত আছিলে সেইদিনা মোৰ সদায় মনত থাকে, সেইটো হৈছে কি, মই সেইদিনা মোৰ বাইদেউ ভিনদেউহঁতৰ লগত শ্বিলঙলৈ যাম। জীৱনৰ প্ৰথম দিন শ্বিলং চামগৈ, কেনেকুৱা শ্বিলঙৰ কথা সদায় শুনি থাকোঁ, ধুনীয়া ধুনীয়া বুলি। গতিকে মোৰ অডিশ্যনটো আছে যদিও বহুত ফূৰ্তি লাগি আছিলে, মনত আনন্দ হৈ আছিলে, মই শ্বিলং যাম শ্বিলং যাম। গতিকে আমি আগদিনা গৈছোঁ, পিছদিনা আগবেলাতে অডিশ্যনৰ বাবে গ'লোঁ। সেয়ে মই এটা আবেদন মানে জনাইছিলোঁ যে মোক সোনকালে আজৰি কৰি দিব নেকি পৰীক্ষাসমূহ লৈ। বেলেগে বহি আছে, হয়তো তেওঁলোকে আচৰিতে হৈছে, ভয় খাই খাই বহি আছে চবেই। তো কিয় জানো মই নাজানো, মোৰ ভয় ইমান লগা নাছিলে, কাৰণ মই প্ৰিপেৰেশ্যনটো খুব ভাল কৰি গৈছিলোঁ আৰু ভাবিছোঁ যিখিনি সোধে মই গাব পাৰিম। গতিকে সেইমতে মোক ল'লেও আকৌ জানা, সোনকালে অকণমান অডিশ্যন লৈ পেলাই আজৰি কৰিও দিলে। তাৰপিছত শ্বিলঙলৈ গ'লোগৈ, মই অডিশ্যন ভালেই হৈছে মোৰ। তাৰপিছত ঘূৰি আহিলোঁ যোৰহাটলৈ, 4 দিনমান পিছত ঘূৰি আহিছোঁ মই। আহি পেলাই মই পাছ কৰাৰ পত্ৰ প্ৰমাণ পত্ৰখন পাইছোঁ, লগতে মোৰ প্ৰগ্ৰেমো আহিছে, 3টা গীত এনেকে কৰিব লাগে বুলি।
1: হয়, প্ৰথম যিটো গীত বাণীবন্ধন কৰিলে আপুনি আকাশবাণী গুৱাহাটীত, সেই গীতটিৰ বিষয়ে কওকচোন।
0: প্ৰথম গীতটি আছিলে, এটি খুব সুন্দৰ গীত, মোৰ জীৱনৰ প্ৰথম নাম কৰা গীত, মোক বিটু বৰুৱা নাম কৰি দিয়া গীত। সেইটো আছিলে আমাৰ অতি শ্ৰদ্ধাৰ নুৰুল হক দেৱৰ লিখা আৰু অসমৰ এটি বিখ্যাত সংগীত জ্যোতি জিতু তপন তেখেতসকলে সুৰেৰে সজোৱা। তোমালৈ মনত পৰে জোনাকে ধৰা খাবতি ধৰিলে, স্বপ্নই দুচকুত জাল তৰে। এই গীতটিয়ে মোক তেতিয়া অলৰেডি ফাংচনবিলাকত মই গাওঁ বিউটি বৰুৱা বুলি অলপ অলপকৈ জনাজাত মই হৈছোঁ। এই গীতটি মই যেতিয়া মই আকাশবাণী গুৱাহাটীত বাণীবদ্ধ কৰিলোঁ তাৰ যোগেদি প্ৰচাৰ হ'ল, তাৰপিছত মোৰ পূৰা স্বীকৃতি আহি গৈছিল। হয়, আদৰি ল'লে। তাৰ বাবে মই সদায় আকাশবাণী গুৱাহাটীক মই স্মৰণ কৰোঁ, মোৰ অন্তৰত আছে, সশ্ৰদ্ধ প্ৰণিপাত কৰিছোঁ। আৰু এই গীতটিত লিখকজন নুৰুল দাক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, জিতু দাতপণ্ডালৈ মই শ্ৰদ্ধা জনাইছোঁ, আৰু যিসকলে বজাইছিল সংগীতজ্ঞসকলক মই সোঁৱৰিছোঁ, বাণীবদ্ধ কৰাজনকো মই সোঁৱৰিছোঁ, জয় হৰি দাস, জয় হৰি দাদা, সকলোৰে পৰিচিত। আৰু আৰু বহুত কিবা কিবি হয়ো আমাৰ মাজত সেই সময়ত গীত গালে ৰেডিঅ'ত। গতিকে এই গীতটো মোৰ বিশেষভাৱে মোৰ প্ৰিয় আৰু বিশেষভাৱে মোক নাম দিছিল এই গীতটোৱে।
1: আৰু এই গীতটোৰ জৰিয়তে বিউটি বৰুৱাক সকলো শ্ৰোতাই আদৰি লৈছিল।
0: আৰু
1: আজি যদি গীতটো আমি নুশুনো কথাখিনি আধৰুৱা হৈ থাকিব, আপুনি যদি গাই শুনাই ভাল লাগিব।
0: মই অকণমান গাই দিছোঁ বাৰু।

0: আপোনাৰ সংগীত জীৱনৰ বহু কথা আমি পাতিব লাগিব, কিন্তু এই খণ্ডটিৰ শেষত আপোনাৰ এটি ভাল লগা গীতৰ বিষয়ে আমি জানিব বিচাৰিছো, আৰু এই গীতটি যদি আপুনি গাই শুনাই সেই গীতটিৰেই আমি সামৰণি মাৰিম, আৰু পৰৱৰ্তী খণ্ডত আপুনি আকাশবাণী গুৱাহাটীত গোৱা আন বহুতো গীত, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত গোৱা গীত, দ্বিজেন্দ্ৰ মোহন শৰ্মাদেৱে কি ধৰণে আপোনাৰ সংগীত জীৱনক আৰু বেছি সমৃদ্ধ কৰিছে সেই বিষয়ে আমি নিশ্চয় পাতিম, কিন্তু এতিয়া আপোনাৰ ভাল লগা এটি গীতৰ বিষয়ে জানিব বিচাৰিছো।
1: আচলতে ভাল লগা গীত বুলিবলৈ হলে বাছি উলিওৱা বৰ টান, তথাপি সেই সময়ৰ বহুখিনি গীতৰ মাজত এটা বিশেষ গীত মোৰ খুব ভাল লাগিছিল। যিটো গীতৰ গীতিকাৰ আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ নিৰ্মল প্ৰভা বাইদেউ, নিৰ্মল প্ৰভা বৰদলৈ, আৰু আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ সুৰকাৰ সংগীতজ্ঞ মুকুল বৰুৱাদেৱ। মুকুল দা আৰু নিৰ্মল প্ৰভা বাইদেউক মই সশ্ৰদ্ধ প্ৰণাম যাচিছো, আৰু বৰ সুন্দৰ এটি মিঠা গীত মুকুল দাই সুৰেৰে সজাইছিল।
0: আমি গীতটি শুনিম, কিন্তু গীতটি বাণীবন্দনৰ সময়ৰ নিশ্চয় কিবা ভাল লগা কথা থাকিব যিটো আপুনি আমাক কলে আমাৰো ভাল লাগিব।
1: হয়, বাণীবন্ধনৰ সময়ত কিছু এনেকুৱা অঘটন কেতিয়াবা কেতিয়াবা ঘটিছিল, মানে এটা গভীৰ গীততো হাঁহিব লগা হৈ যায় কেতিয়াবা। তাৰমানে এই গীতটি যেনে বুকুৰ আপোনাই নদীৰ ৰূপাই, সম্পূৰ্ণ মানে আইৰ মানে এটা বসুন্ধৰা মাৰ কথা গোটেই গীতত আছে। তাতে ৰেকৰ্ডিং আমাৰ ফাইনেল কাট হ'ব আৰু, এনেকুৱাতে আমাৰ লগত সংগত কৰিছিলে শ্ৰদ্ধাৰ প্ৰমোদ চক্ৰৱৰ্তী দাদা আছিলে তাবলাত, প্ৰভাত দা আছিলে বাঁহীত, আৰু আক্তাৰ খান চাহ আছিলে চেতাৰত, এনেকে এনেকে গীটাৰত আছিলে জনি জোছেফ দা, পিটাৰ জোছেফ দা এনেকে আছিলে। তাৰপিছত এনেকে মানে মই গীতটো গাই

0: আছো গাই আছো, জাষ্ট শেষ হ'ব আৰু জহৰী দাই তেতিয়া আমাক ৰেকৰ্ডিং ৰুমৰ পৰা আমাক ইণ্ডিকেশ্যন দিয়ে, এটা আঙুলি দেখুৱায়, এটা আঙুলি দেখুৱালে গম পায় এক মিনিট আছে, আৰু এটা আৰু এটা আঙুলি আধা এনেকৈ বেকা কৰি দিয়ে আঙুলিটোক, সেইটোত গম পাওঁ ডেৰ মিনিট আছে,
1: ডেৰ মিনিট আছে।
0: গানটো মানে ফাইনেল হ'ব আৰু সেইবাৰ আৰু, গোটেইটো গান গাই থাকিব লাগেতো নহ'লে। তাৰপিছত এটা আৰু আধা আঙুলি এনেকৈ জহৰী দাই দেখুৱাইছে আৰু দেই ৰেকৰ্ডিং ৰুমৰ পৰা, দেখিছোঁ মই, চবেই আমি চাইছোঁ দেখিছোঁ। ঠিক তেনেকুৱাতে কি হ'ল, আখৰা খাঁ চাবে পাণ খাই আহিলে নহয় তেওঁ গাঁঠি খাই গ'ল, গোটেই কাঁহী কাঁহী মানুহজন ৰেকৰ্ডিং চেকৰ্ডিং চব বন্ধ হৈ গ'ল তেতিয়া আৰু,
1: গোটেই আপোনালোকৰ কষ্ট এনেই গ'ল।
0: এনেই গ'ল, কিন্তু বাকী চবেই প্ৰমোদ চক্ৰৱৰ্তী দাদা আৰু প্ৰভা দাদাই খুব হাঁহিছিলে দেই আগতে দুয়ো, আৰু দুইজনে মিলি কি কি যে নকৰিছিলে নহয়, আমি খুব এনজয় কৰোঁ আচলতে আগতে প্ৰগ্ৰেম কৰিবলৈ গ'লে। তেতিয়া সেই গাঁঠি খোৱাৰ পিছত অকণমান সময় কোনোবাই প্ৰমোদ চক্ৰৱৰ্তী দাদাই আকৌ ফ্লাস্ক এটা লৈ যায় দেই, গৰম পানী থাকে তাতে, অকণমান গৰম পানী ফ্লাস্কটোৰ পৰা পানী খাবলৈ দিলে, আৰু ৰমেন দাও আছিলে, ৰমেন দাওটো চকু টেলেকা কৰিছে একদম, মানে হেৰি পাণ খাই, আৰু পাণ খাতে হ'ল না ইছলিয়ে হাম লোক চব চিজ নেই খাতে এনেকৈ কৈছে। এতিয়া খা চাবি খুব ঘৰুৱা আছিলেতো, কোনো গাঁও প্ৰসংকাৰ নাছিলে, খুব মিলি মিলি কাম হৈছিলে দেই, আৰু সেইকাৰণে তেওঁ গৰম পানী চানি খালে মিলিলে খাই বৈ আৰু তেনেকৈ পাঁচ মিনিটমান ব্ৰেক এটা হ'ল, হৈ পেলাই তাৰপিছত আকৌ আমি আৰম্ভ কৰি পেলাই যেনিবা হ'ল সেইদিনা সেই গাঁঠি খোৱাটো মানে সেই ৰেকৰ্ডিংটো জহৰী দাই মানে শুনাইছে, তাৰপিছত মানে এইটো মিউজিক শুনক এতিয়া আপোনালোকে চবেই, যিখিনি কাঁহিছিলে মানে
1: সেইখিনি ৰেকৰ্ডিং শুনাই দিছে,
0: সেইখিনি শুনাইছে বোলে এইখিনি মিউজিকহে ভাল হৈছে এইখিনি শুনক, তেনেকুৱাও ধেমালিবিলাক হৈছিল তাৰমানে সেই সময়ত, খুব আন্তৰিকতা আছিল কাৰণেহে এনেকুৱা হৈছিলে। গতিকে নিৰ্মল প্ৰভা বাইদেউ গান, কথা, মুকুলদাৰ সুৰৰ এইটো মানে সঁচাকে খুব ভাল লগা, আৰু মোৰ বৰ শ্ৰদ্ধা উপজিছিল গানটোৰ প্ৰতি। বুকুৰ আপোনাই নদী ৰূপা আই মই অকণমান গাই দিছো,
1: আৰু আপোনাৰ এই গীতটিৰে আমাৰ আজিৰ খণ্ডটি ইয়াতে সামৰিব বিচাৰিছো, অহা খণ্ডত আপোনাক পুনৰ লগ পাম, আমি এতিয়া গীতটো শুনো।
0: নিশ্চয়, বহুত ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, তোমালোকৰ বহুতৰে গৰমৰ বন্ধ ইতিমধ্যে আৰম্ভ হৈছে। কিছুমান বিদ্যালয়ত বন্ধ দিয়া নাই যদিও দুই এদিনতে দিবই। তোমালোক আটায়ে তেতিয়া দীঘলীয়া কিছুদিনৰ বাবে মুকলিমূৰীয়া হৈ পৰিবা। পিছে এই সময়খিনিত কিনো কৰিম বুলি ভাবিছা তোমালোকে? আজিৰ চোৰাত তোমালোকক গৰমৰ বন্ধৰ পৰিকল্পনাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। গোটেই বছৰটো তোমালোকে অধীৰ আগ্ৰহেৰে ৰৈ থকা সময়খিনিয়ে হৈছে গৰমৰ বন্ধৰ সময়। এই দীঘলীয়া বন্ধই তোমালোকক বিদ্যালয়ৰ নিয়মীয়া পাঠদানৰ পৰা কিছু সময়ৰ বাবে জিৰণি লোৱাৰ সুযোগ দিয়ে আৰু লগতে নিজকে নতুনকৈ গঢ়ি তোলাৰ সুযোগো দিয়ে। সেইকাৰণে গৰমৰ বন্ধৰ সময়ছোৱা খেল ধেমালি আৰু জিৰণি লোৱাৰ লগতে তোমালোকে কিছুমান সৃষ্টিশীল আৰু জ্ঞানদায়ক কামতো ব্যৱহাৰ কৰিব পাৰা। প্ৰথমতে বন্ধৰ দিনকেইটাৰ বাবে এখন সুশৃংখল সময়সূচী প্ৰস্তুত কৰিবা। পুৱা সোনকালে উঠা, নিয়মিত ব্যায়াম বা যোগাভ্যাস কৰা, পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত টোপনিয়ে সুস্থ জীৱনৰ ভেটি গঢ়ি তোলে। এই সময়খিনি নতুন জ্ঞান আহৰণৰ বাবেও ব্যৱহাৰ কৰিব পাৰা। পাঠ্যপুথিৰ বাহিৰেও গল্প, উপন্যাস, জীৱনী, বিজ্ঞান, ইতিহাস, ভূগোল আদি বিষয়ক কিতাপ পঢ়াৰ অভ্যাসে জ্ঞানৰ পৰিসৰ

0: পাৰা। আৰু অজৈৱিক আৱৰ্জনাবিলাক পৃথক কৰিব লাগে, যেনে প্লাষ্টিক, পলিথিন, লোহা, বটল, এইবিলাক সেইবিলাকক আমি পৃথক কৰি জৈৱিক যিখিনি আৱৰ্জনা সেইখিনি আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰিও জল সংৰক্ষণৰ বিষয়ে তোমালোকে জ্ঞান ল'ব পাৰা। এই সময়ত যথেষ্ট বৰষুণ হয় আমাৰ ৰাজ্যখনত। বৰষুণৰ পানী বিভিন্ন উপায়ে সংগ্ৰহ কৰি বা পানীৰ অপব্যৱহাৰ ৰোধ কৰি জল সংৰক্ষণৰ কথা তোমালোকে জ্ঞান ল'ব পাৰা। কাৰণ আমাৰ যথেষ্ট পানী অপচয় হয়। আমাৰ চৰকাৰী যিবিলাক টেপ বা আমাৰ নলী নাদ আছে, এইবিলাক পানী যথেষ্ট অপচয় হয়। সেই অপচয় ৰোধ কৰিবলৈ তোমালোকে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰা। আৰু ইয়াৰ উপৰিও যি বৰষুণৰ পানী তোমালোকে সংগ্ৰহ কৰি তাক কাপোৰ ধোৱা, গাড়ী মটৰ ধোৱা, এইবিলাক কামত ব্যৱহাৰ কৰিব পাৰা। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ শিকিব লাগে। প্লাষ্টিকৰ সলনি কাপোৰৰ বা মৰাপাতৰ বা কাগজৰ মোনা ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। কাৰণ প্লাষ্টিকটো সহজে পচি নাযায় আৰু মাটিত ই কেইবাবছৰো সক্ৰিয় হৈ থাকে আৰু ইয়াৰ পৰা যথেষ্ট আমাৰ বায়ুমণ্ডল প্ৰদূষিত হয়। গতিকে আমি কাপোৰ, মৰাপাত বা কাগজৰ মোনা ব্যৱহাৰ কৰি পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ। খোৱা পানী বটল প্লাষ্টিকৰ সলনি তোমালোকে চিচা বা ধাতুৰ বটল ব্যৱহাৰ কৰিবলৈ শিকা। প্ৰকৃতিৰ সৈতে সংযোগ হ'বলৈ শিকিব লাগে। মৌ মাখি, পখিলা, মাটিত থকা কেঁচু আদি কিদৰে উদ্ভিদ বা শস্যৰ সহায়ক হয় সেইটো তোমালোকে লক্ষ্য কৰিব লাগে। ইয়াৰ বিষয়ে লিখনি লিখিব লাগে বা ছবি আঁকিব লাগে। কাৰণ এই মৌমাখি, পখিলা আৰু কেঁচুৱে কৃষকৰ বন্ধু হয়। মৌমাখিবিলাকে আমাৰ শস্যৰ পৰাগযোগ ঘটায় বা পখিলাবিলাকেও তেনেধৰণৰ কাম কৰে। কেঁচুৱে আমাৰ মাটিডৰাৰ মানে সাৰ পৰিমাণ বৃদ্ধি কৰে, জৈৱিক সাৰ। আৰু কেঁচু সাৰ আমি আৱৰ্জনা জৈৱিক আৱৰণবিলাক ব্যৱহাৰ কৰি কেঁচু সাৰ বনাব পাৰোঁ। এই বিষয়ে তোমালোকে জ্ঞান লোৱাটো অতি আৱশ্যক। লগতে তোমালোকে স্থানীয় পাৰ্ক বা উদ্যান বা যিবিলাক আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে, সংৰক্ষিত বনাঞ্চল বা নেশ্যনেল পাৰ্ক আছে, ৰাষ্ট্ৰীয় উদ্যান, এইবিলাক ভ্ৰমণ কৰি প্ৰকৃতিৰ যিটো বৈচিত্ৰতা তাৰ বিষয়ে তোমালোকে শিক্ষা গ্ৰহণ কৰিব লাগে। কাৰণ একোখন এনেকুৱা উদ্যান বা বনাঞ্চলত যথেষ্ট পৰিমাণৰ গছ গছনি, তৰু, তৃণ, লতা, ঔষধি উদ্ভিদ থাকে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ জীৱ জন্তু থাকে। মাটিতো বহুত ধৰণৰ বেক্টেৰিয়া, ভেঁকুৰ, এনেকুৱা ধৰণৰ আমাৰ সহায়ক, কৃষক খেতিৰ বাবে সহায়ক যথেষ্ট যিবোৰ অনুজীৱ থাকে, সেই সকলোৰ বিষয়ে তোমালোকে জ্ঞান ল'ব পাৰা। মুঠতে এই গৰমৰ বন্ধটো এনেধৰণে তোমালোকে কৃষি শিক্ষা গ্ৰহণ কৰিব পাৰা, প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ে শিক্ষা গ্ৰহণ কৰিব পাৰা। এনে কাৰ্য কৰিলে তোমালোকৰ দায়িত্বশীলতা বৃদ্ধি হ'ব, ধৈৰ্য বৃদ্ধি হ'ব আৰু প্ৰকৃতিৰ প্ৰতি সন্মান কৰিবলৈ তোমালোকে শিকিবা। আমাৰ যিটো কৃষি, আমাৰ খেতিয়কসকলে যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হয়। গতিকে তোমালোকে এনেধৰণে খেতিৰ বিষয়ে মানে যিখিনি তোমালোকৰ শিকিবা গৰমৰ বন্ধত, এইখিনিয়ে তোমালোকক দায়িত্বশীলতা, ধৈৰ্য আৰু প্ৰকৃতিৰ প্ৰতি সন্মান বৃদ্ধি কৰিব। আৰু লগতে তোমালোকৰ এই গৰমৰ বন্ধটো অধিক আনন্দদায়ক, আকৰ্ষণীয় আৰু শিক্ষণীয় কৰি তুলিব।
1: এয়া আছিল গোলাঘাটৰ বুঢ়ালিকচনত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কুঁহিয়াৰ ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ তুলসী প্ৰসাদ শইকীয়াই আগবঢ়োৱা কিছু পৰামৰ্শ। এইবাৰ এয়া গৰমৰ বন্ধৰ দিনকেইটা সুচাৰুৰূপে কটাবলৈ তোমালোকলৈ বুলি নলবাৰীৰ আদৰ্শ বালিকা বিদ্যাপীঠ পানীগাঁৱৰ প্ৰধান শিক্ষক আৰু বিশিষ্ট লোকনাট্যকৰ্মী নৃপেন দত্তই আগবঢ়োৱা কিছু পৰামৰ্শ শুনা হওক দেই।

মৰমৰ চেমনীয়া ভাইটি ভণ্টিহঁত, মৰম ল'বা, আজি তোমালোকৰ আগত গৰমৰ বন্ধটো ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে কটোৱা উচিত এই বিষয়ে অকণমান ক'বলৈ লৈছোঁ। গ্ৰীষ্ম বন্ধ বা গৰম বন্ধ মানে হ'ল ছাত্ৰ ছাত্ৰীৰ বাবে বহু প্ৰতীক্ষিত আৰু গুৰুত্বপূৰ্ণ এক সময়। ৰাজ্য আৰু শিক্ষা বোৰ্ড ভেদে গ্ৰীষ্ম বন্ধৰ সময় অলপ ইফাল সিফাল হয় যদিও সাধাৰণতে ভাৰতবৰ্ষত মে' আৰু জুলাই মাহৰ ভিতৰতে এই গ্ৰীষ্ম বন্ধ দিয়া হয়। এই গ্ৰীষ্ম বন্ধ দিয়াৰ কেইটামান কাৰণ আছে।

ইয়াৰ প্ৰথম আৰু মুখ্য কাৰণটো হ'ল প্ৰচণ্ড গৰমৰ পৰা ছাত্ৰ ছাত্ৰীসকলক ৰক্ষা কৰিবলৈ গৰম বন্ধ দিয়া হয়। তেনেদৰে বছৰ দিনা এখন কঠিন ৰুটিন ছাত্ৰ ছাত্ৰীসকলে মানি চলিব লাগে আৰু এই কঠিন ৰুটিনখনৰ পৰা সামান্য বিৰতি বা জিৰণি ল'বলৈ গ্ৰীষ্ম বন্ধ দিয়া হয়। তেনেদৰে পৰিয়ালৰ সৈতে সময় কটাবলৈ নাইবা নতুন কোনো দক্ষতা আহৰণৰ উদ্দেশ্যেও এই গৰমৰ বন্ধ দিয়া হয়। আমি আন এটা কথা জানো যে আমাৰ অসমীয়া সমাজ কৃষিজীৱী, কৃষি অসমীয়া সমাজৰ মূল জীৱিকা। কৃষি

0: এই কৃষিজীৱী পৰিয়ালৰ বাকী ব্যস্ত সদস্যখিনিক যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু সহায় আগবঢ়াব পাৰে এনে এটা উদ্দেশ্য আগত ৰাখিও এই গ্ৰীষ্মবন্ধ দিয়া হৈছিল। এতিয়া কথা হ'ল গ্ৰীষ্মবন্ধ কেনেদৰে কটোৱা উচিত। গ্ৰীষ্মবন্ধ দিয়াৰ কাৰণকেইটা বিশ্লেষণ কৰিলেই আমি এই প্ৰশ্নটোৰ উত্তৰ পাব পাৰোঁ। প্ৰথম কথা হ'ল প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ গ্ৰীষ্মবন্ধ দিয়া হয়। তোমালোকে জানা যে আহাৰ বা শাওন মাহত বা এই জুলাই মাহত অসমৰ তাপমান প্ৰায় 35-38 ডিগ্ৰী চেলচিয়াছ মান হয়গৈ। এই প্ৰচণ্ড গৰমত ছাত্ৰ ছাত্ৰীৰ ডিহাইড্ৰেশ্যন বা হিটষ্ট্ৰোক পৰ্যন্ত হ'ব পাৰে। গতিকে এই প্ৰচণ্ড গৰমত তোমালোক ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰি নিজকে গৰমৰ পৰা আঁতৰত ৰাখিব লাগে আৰু পৰ্যাপ্ত পৰিমাণৰ পানী, নেমুৰ চৰবত, ফল মূল আদি তোমালোকে খাই থাকিব লাগে। দ্বিতীয় কথা হ'ল জিৰণি মানে সময়ৰ অপচয় নিশ্চিতভাৱে নহয়। বিশেষ শাৰীৰিক কষ্ট নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় কিছু অৰ্হতা এই গ্ৰীষ্মবন্ধৰ দিনকেইটাতে আহৰণৰ প্ৰস্তুতি চলাব পাৰে। যেনে ধৰা ঘৰুৱা বা পৰিয়ালৰ কিছু কাম বনত সহযোগ কৰি বা নিজকে জড়িত কৰি প্ৰকৃতিৰ বিভিন্ন উপাদানৰ লগত আত্মিকভাৱে জড়িত হৈ পৰ্যবেক্ষণ কৰি বা বিভিন্ন ধৰণৰ কিতাপ পত্ৰ অধ্যয়নৰ যোগেদি এই অৰ্হতাসমূহ আহৰণ কৰিব পৰা যায়। তেনেদৰে গ্ৰামাঞ্চলৰ কৃষিজীৱী পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সাধ্যানুসাৰে এই দিনকেইটাতে কৃষিকৰ্মত সহযোগিতা কৰি কিছু অৰ্হতা আহৰণৰ চেষ্টা চলাব পাৰে। তেনেদৰে বিদ্যালয়ৰ দৈনন্দিন যিখন কঠিন ৰুটিন, এই কঠিন ৰুটিনখনৰ কাৰণে তোমালোকে কিছুমান কাম কৰিবলৈ সময় উলিয়াব নোৱাৰা। যেনে আত্মীয় কুটুম্বৰ ঘৰলৈ যোৱা, ৰোগীয়া বা আৰ্তজনৰ খবৰ লোৱা, বিভিন্ন ঠাইলৈ ফুৰিবলৈ যোৱা আদি কাম তোমালোকে এই গ্ৰীষ্মবন্ধৰ মাজতে কৰিব পাৰা। তেনেদৰে তোমালোকৰ নিজৰ ৰুচি অনুযায়ী নাচ, গান, অভিনয়, ছবি অঁকা, সাঁতোৰা, কম্পিউটাৰ শিকা আদি কামো এই গ্ৰীষ্মবন্ধৰ সময়ত কৰিব পৰা যায়। পুনৰ কৈছোঁ, গ্ৰীষ্মবন্ধ মানে জিৰণি যদিও সময়ৰ অপচয় নহয়। গ্ৰীষ্মবন্ধৰ এই সময়খিনি শৰীৰ আৰু মনক গতানুগতিকতাৰ পৰা অলপ আঁতৰত ৰাখি নতুন কিবা এটা শিকাৰ, জনাৰ বা দক্ষতা আহৰণৰ সময়, দেহক আৰু মনক সতেজ কৰাৰ সময়, ছাত্ৰ ছাত্ৰীৰ নতুনকৈ প্ৰাণশক্তি আহৰণৰ সময়, যাতে আগত দিনকেইটা আগতকৈও বেছি কৰ্মোদ্যমেৰে বা প্ৰাণশক্তিৰে পঢ়া শুনা আৰু যাৱতীয় কামত মনোনিৱেশ কৰিব পৰা যায়।
1: সেয়া আছিল গৰমৰ বন্ধৰ দিনকেইটা সদব্যৱহাৰৰ বাবে তোমালোকলৈ বুলি নলবাৰীৰ আদৰ্শ বালিকা বিদ্যাপীঠ পানীগাঁৱৰ প্ৰধান শিক্ষক আৰু বিশিষ্ট লোকনাট্যকৰ্মী নৃপেন দত্তই আগবঢ়োৱা কিছু পৰামৰ্শ। ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ আগবঢ়াইছো প্ৰতীক্ষা পাঠকৰ কণ্ঠৰ এটি বৰগীত।

ৰেৱান ট্ৰং শিৱমৰ কণ্ঠৰ গীতটি শুনিলা। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দিনৰ 11 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ GST সংগ্ৰহ 15% বৃদ্ধি পাইছে। ৰাজ্যৰ 35খন জিলাৰ পৰীক্ষা কেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। অসম চৰকাৰে 2025-26 খাৰিফ শস্য বিপণন বৰ্ষত 30 জুনলৈকে 688,796 মেট্ৰিক টনৰো অধিক ধান ক্ৰয় কৰিছে। যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে মুকলি কৰা গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে যোগ প্ৰশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ 11-দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰিছে। অসমৰ অংকিতা কোঁৱৰে কালি 13:05 ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ৰাজ্য তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। বৰুভূমিৰ বনাঞ্চলৰ পখিলা জৈৱ বৈচিত্ৰ্যত আলোকপাত কৰি BTCৰ বন বিভাগে প্ৰকাশ কৰা এখন পুস্তিকা কালি BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে উন্মোচন কৰে। ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত আজি ৰাউণ্ড অৱ 16ৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে শৰ্মিষ্ঠা দাস, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, বিজয় দাস, আনোৱাৰ আলী, অমলেশ কলিতা, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ আৰু ষ্টুডিঅ'ত মই লীনা বৰা।
2: আজ হি আপনে স্বাস্থ্য কে লিয়ে উঠায়ে সহি কদম। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श, रोगी केंद्रित देखभाल तथा कुछ

আজিৰ নাট্যানুষ্ঠানৰ নিবেদন অষ্টৰাগ, ৰচনা দিলীপ কুমাৰ দাসৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। এয়া শুনক অষ্টৰাগ।

0: কৃপা করা হে হরি, শরণত রক্ষা করি, দিয়া মুক সেৱাৰ সহাৰ। দিবাকৰ, দিবাকৰ
1: কৈছো দেউতা।
0: এই পদূলিতে গাড়ী এখন ৰোৱা যেন পালো, চাচোন চাকোন আহিছে। ডাঙৰ দাদা মানে গৌতম, হে? এই সময়ত সি অহাৰ কথা নাছিল নহয়। লগত কোন কোন আহিছে?
1: সকলো আহিছে দেউতা।
0: হয় নেকি?
1: নৱ আৰু ইহঁত দুটাও আহিছে।
0: হয়নে? হয়নে? হেৰ কি চাই আছ? ভেবা লাগি যা যা, সিহঁতক লৈ আগৈ।
1: কৈছো দেউতা। দেউতা
0: কুশল হওক।
2: আপোনাৰ ভালনে দেউতা?
0: ভালেই গৌতম। এই তহঁতে আহোঁতে ৰাস্তাত কিবা অসুবিধা পালি নেকি? অ'
2: নাই নাই, একো অসুবিধা পোৱা নাই।
0: হ'ব হ'ব হ'ব হ'ব। একেবাৰে একো একোজনী বৰ ডাঙৰ ডাঙৰ হলিও, চাও চাও আহ, মোৰ ওচৰলৈ আহ, মোৰ ওচৰলৈ আহ।
3: ককাই মাতিছে নহয় মণি, যে
4: ককা
5: আমি তোমাক বেয়া পাইছো।
0: কিয় কিয় বেয়া পাইছ মোক?
5: তুমি যে আমাক যোৱাবাৰ আহোঁতে সাধু কম বুলি নকলা।
0: ভাল মনত ৰাখিছ দেই তহঁতে এই কথাটো। কিয় তহঁতক দেখো।

0: মই ধুনীয়া ধুনীয়া সাধু কৈছিলোঁ, অ পাহৰিলিয়েই হ'বলা, সেই যে সেই যে ৰজা ৰাণী ফুলা জলকৰী মনত নাই?
1: আজিও তুমি আমাক সাধু কোৱা না ককা।
0: কম কিয় নকম, তহঁতক নকৈ কাক কম মই?
2: মণি ৰূপা চব সময়তে সাধু কয় নেকি? ইহঁত দুজনী যে বৰ দুষ্ট হৈছে।
0: সেয়া তোমাক কৈছো নহয় বোৱাৰী, ইহঁত সৰু সৰু ছোৱালী, ইহঁতৰ এতিয়া সাধু শুনাৰে বয়স। এই কণ কণ ল'ৰা ছোৱালীক খুব সাধু কথা ক'ব লাগে, তেতিয়াহে সিহঁতৰ বুদ্ধিৰ বিকাশ হয়। বাৰু বাৰু বোৱাৰী, এই সকলো লোকে চাহ কৰা, আমি সকলোৱে মিলি একেলগে চাহ খাম। কি ক মণি, কি ক?
3: আমি চাহ খাই খাই সাধু শুনিম নহয় ককা?
0: অ সাধু শুনিম, সাধু শুনিম। বাৰু তহঁতক আজি এটা মই নতুন সাধু কথা ক'ম, বুজিছ?
1: আমাক কিন্তু বাঘৰ সাধুহে ক'ব লাগিব।
0: অ কম কম, আগতে বাৰু এই নতুন সাধুটো শুনচোন, তাৰপিছত মই তহঁতক ভূতৰ সাধু ক'ম। এখন দেশত এটা শিয়াল আৰু এটা বান্দৰ আছিল,
3: হয়নে?
0: অ সিহঁত দুয়ো সখী পাতি হেঁপাহ পলুৱাই খাই ফুৰিবলৈ এদিন আলচ কৰিলে। এদিন সিহঁতে ক'ত কি খাবলৈ পাওঁ ভাবি হাবিৰ মাজৰ ৰাজালি এটাৰ কাষতে লুকাই আছিল,
1: হয়নে ককা?
0: অ এনেতে সেই বাটেদি গোটা চেৰেক মানুহে বিয়াৰ গাখীৰ, গুৰ, কল, কুঁহিয়াৰ ভাৰ বান্ধি লৈ যোৱা দেখিলে। আই তাকে দেখি শিয়ালে বান্দৰক ক'লে, বোলে সখী, সেই মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিল, এতেকে এটা বুদ্ধি উলিওৱা যাক। তুমি অলপ দূৰত বাটৰ কাষৰ জোপোহা এটাৰ ভিতৰত লুকাই থাকা, আৰু মই এই জোপোহাটোৰ ভিতৰতেই লুকাই থাকিম। সিহঁত যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হোৱা হোৱা হোৱা, আৰু তুমি মাতিবা খোৱা খোৱা খোৱা। দেখিবা সিহঁতে হঠাতে আমাৰ হোৱা খোৱা শুনি ভয় খাই বস্তু বাহনি পেলাই দৌৰ মাৰিব।
3: তাৰপিছত
0: কি হ'ল তাত?

0: দেউতা
1: অ গৌতম
0: এন্ধাৰত বহি আপুনিনো কি কৰিছে
1: নাই এনেই আই চাওঁ বহ গৌতম তই এইবাৰ কিছুদিন থকাকৈ আহিছ নহয় হ'বলা
0: নাই দেউতা খুব বেছি তিনিদিনমান থাকিব পাৰিম অফিচত কামৰ বৰ ভিৰ বাঢ়িছে
1: অঁ তেতিয়াহ'লেতো যাবই লাগিব বোপাই অফিচৰ কাম কৰিবই লাগিব এই তইচোন এটা কাম কৰিব পাৰোঁ গৌতম
0: কি কাম দেউতা
1: ইচ্ছা কৰিলে বোৱাৰী আৰু মণিহঁতক দেখোন ইয়াতেই ৰাখিব পাৰোঁ
0: ইয়াত থাকিলে মণি আৰু ৰূপাৰ পঢ়া শুনাৰ অসুবিধা নহ'ব জানো
1: কিয় ইয়াতো জানো স্কুল নাই
0: নহয় মানে সিহঁত ইংলিছ মিডিয়াম স্কুলত পঢ়িছেতো
1: তথাপিও গৌতম হেৰি পাৰ যদি মণিহঁতক দুদিনমান বেছিকৈ ৰখাৰ ব্যৱস্থা এটা কৰিব নোৱাৰিনে
0: কিয় দেউতা
1: নাই এনেই
0: মই কথাটো ৰুবিক ক'ম বাৰু
1: কবিচোন কবি
0: আপোনাৰ ইয়াত অকলে অকলে থাকি বৰ আমনি লাগে নেকি বাৰু দেউতা নহ'লে বোলো গুৱাহাটীলৈকে কেইমাহমান থাকি আহিব
1: নাই নাই আমনি কিহৰ এই দিবাকৰ হৰেণহঁত আছেই নহয় সিহঁতৰ লগতে সময়বোৰ কাটি যায় নহয় অৱশ্যে গুৱাহাটীলৈ যাব লগা দৰকাৰ এটা আছিল
0: তেনেহ'লে বলক এইবাৰতে
1: এতিয়া নাযাওঁ দে অহা চতুৰ মাহত অশোকাষ্টমী নহয় এতিয়া যাম এই ব্ৰহ্মপুত্ৰত মাৰৰ অস্থিখিনি সোধাব লাগিব আৰু কামাখ্যালৈ যোৱাৰো এটা হেঁপাহ আছে
0: অঁ দেউতা এই প্ৰীতমে ঘৰলৈ চিঠি পত্ৰ দি আছে নহয়
1: অঁ যোৱাটো মাহতে পাইছিলোঁ এখন সি বোলে আমেৰিকাৰ পৰা শেষ কৰিয়ে জাৰ্মানীলৈ যাব ৰিচাৰ্জ কৰিবলৈ খাটাং সিদ্ধান্ত অৱশ্যে এতিয়ালৈকে লোৱা নাই মোক সুধি পঠাইছে
0: আপুনি কি ভাবিছে
1: মোৰ বোধেৰে পঢ়িব খুজিলে একেবাৰে পঢ়া শেষ কৰাই ভাল
2: হেৰা শুনিছা
1: অঁ
2: ইয়াতে আছা
0: অঁ ৰুবি বহাচোন দেউতাই কথা এটা কৈছে
2: কি কথা
0: পাৰিলে মণিহঁতক ইয়াত কেইদিনমান ৰখাৰ কথা কৈছে তুমি বা আকৌ কি কোৱা
2: অঁ ৰাখিব পাৰিলেতো ভালেই আছে
1: অঁ
2: পিছে সিহঁতৰ ছমহীয়া পৰীক্ষা পালেহিয়ে নহয় ৰিজাল্ট বেয়া হ'ব লাগিলে
1: অঁ পৰীক্ষাৰ সময় যদি নালাগে থাকিব

0: চোক সেইবিলাক স্কুল বোলে ভৰষ্টিক।
1: মই তাকে ভাবিছোঁ দেউতা, পিছে পৰো মানে গৰম বন্ধত সিহঁতক কথা দিম।
0: হ'ব দে হ'ব দে,
2: তেতিয়া আহিব পাৰিব।
0: হ'ব দে, মোৰ কথা চিন্তা কৰিব নালাগে। মানুহৰ জীৱনটো কিয় অকলশৰীয়া নহয় জানো, কবিয়েনো এনেই গাইছিল নে, আহোঁতেও শুইন যাওঁতেও শুইন, লগত যাব মাথো পাপ আৰু পুইন।
1: নহয় মানে দেউতা,
2: ভাত হৈছে, এতিয়া বাঢ়িম নে?
0: অ বাহা বাহা, ইহঁত দুটাই খালে নে নাই?
2: ইহঁতে অথনিয়ে খাই টোপনি গ'ল।
0: এই হয় নেকি, তেনেহ'লে আমাৰ কাৰণেও বাঢ়ি গৈ যোৱা।
2: বাৰু
0: পিছে তহঁতে সাধু শুনি থাকিলেই হবনে, পঢ়া শুনা একা। চাওঁ ৰূপা, অকমান ওচৰলৈ আছোন, তোক মই কেইটামান ইংৰাজী ট্ৰেঞ্চলেশ্যন সুধিম, উত্তৰ দিব লাগিব কিন্তু ঠিক মতে। কিয় বাৰু কচোন, এইটো এটা ঘৰ।
3: দিছ ইজ আ হাউচ।
0: গুড, সেইজনী এজনী ছোৱালী।
3: দেট ইজ আ গাৰ্ল।
0: ভেৰি গুড, এইটো এটা গৰু।
3: দিছ ইজ আ কাউ।
0: বঢ়িয়া বঢ়িয়া বঢ়িয়া, সুন্দৰ। বাৰু এতিয়া মণিয়ে কচোন, মেংগো মানে কি? আম পালে খাম, নহয় জানো? পাৰ ডগ মানে কি?
4: কুকুৰ।
0: ফ্লাৱাৰ মানে
4: ফুল আকৌ?
0: চাবাছ, এয়াহে ভাল ছোৱালীৰ কথা। অসুন্দৰীহঁত ভালদৰে পঢ়া শুনা কৰিবি, আই তহঁতেই আমাৰ দেশৰ উত্তৰ পুৰুষ। আই
4: কি কি ককা?
0: ভৱিষ্যত, আই ভৱিষ্যত।
3: পিছে ককা, এতিয়া সাধু কবানে?
0: আৰু কম কম নকম কিয়, তহঁতে বাঘৰ সাধু শুনাৰ কথা কৈছিলি নহয়।
3: মই পিছে বাঘৰ সাধু নুশুনো ককা।
4: তুমি নুশুনিলে নাই, মই কিন্তু শুনিম।
3: মই নুশুনো যোৱা, মোক সিংহৰ সাধু কোৱা না ককা।
4: উফ, নহয় নহয় ককা, বাঘৰ সাধু কোৱা।
3: নহয় সিংহৰ সাধু।
0: মই বাৰু সাধু কম, বাঘৰ সাধু কম, সিংহৰ সাধু কম। আগে তেতিয়াহ'লে ৰূপা, এই বাঘৰ সাধুটোকে কওঁ। অতি পুৰণি কালত এঠাইত এটা বাঘ আছিল। সি চুং সলাই আন এখন চুঙলৈ যাওঁতেই বাটত এটা কেঁকোৰাৰ সৈতে তাৰ ভেটাভেটি হ'ল।
3: হয় নেকি?
0: কেঁকোৰাটোৱে বাঘক দেখি মিচিকিয়াই মিচিকিয়াই হাৰি মাৰি মাত লগালে, ককাই কলৈ যোৱা? বাঘে কেঁকোৰাৰ হাঁহি মুখ দেখি ভাল পাই উত্তৰ দিলে, মই চুং সলাই আন এখন হাবিলৈ যাম, তুমিনো কলৈ যোৱা? শুন, কেঁকোৰাই ক'লে, মই ক'লো কোনে যাওঁ, মোৰ ওচৰতে ঘৰ, মই অকলশৰীয়া জীৱ, মোৰ আগলৈকো চাবলৈ নাই, পিছলৈকো চাবলৈ নাই। বাঘেও ক'লে, মোৰো সেইহৰ একেদশা অ' কেঁকোৰা, অ' কেঁকোৰা, ময়ো অকলশৰীয়া নিৰাশ্ৰয় প্ৰাণী, মোৰ কেউ নাই। সেইদৰে দুয়ো আলাপ কৰি দুয়োৰ ওপৰত ইমান সন্তুষ্ট হ'ল যে শেষত দুয়ো সখী পতাই সেই হাবিৰ মাজতে ওচৰা ওচৰি গৈ থাকিল।
5: অ' মাষ্টৰ, বোলো মাষ্টৰ আছানে?
0: অ' ফজল, আহা আহা আহা।
5: এই শুনিলোঁ গৌতম বোপা আহিছে বোলে, বোলো গৌতমকো এবাৰ লগ পাই যাওঁ আৰু নাতি ছোৱালীহালকো এবাৰ চাই যাওঁ।
0: বাচোন বহা মণি, এয়া কোন চিনি পাইছা?
5: ক'ত চিনি পাব চাগে মাষ্টৰ, নেদেখোঁতে নেদেখোঁতে বৰ এজনী এজনী হ'ল নহয়। চাওঁ মাজনী, ওচৰলৈ আছোন।
4: তোমাক আমি কি বুলি মাতিম?
5: হেৰা মাষ্টৰ, তোমাৰ নাতিনীয়ে এতিয়া মোক কি বুলি মাতিব হে কোৱা?
0: এইজনো এজন তহঁতৰ ককা, বুজিছ, ককা বুলি মাতিবি।
3: মই হ'লে ককা নুবোলো যোৱা।
5: কিয় কিয় নুবোলা?
3: তোমাৰ যে চুলি পকা নাই।
5: হেৰা মাষ্টৰ, এই তোমাৰ নাতি ছোৱালীয়ে সুন্দৰ ৰাজ কৰিছে মাষ্টৰ, বৰ বুদ্ধিও ক'ব দিয়া।
0: জানো আৰু।
4: পিছে ককা, তুমি আমাক

0: সাধু কবা
1: সাধু কিয় এই তোমাৰ ককাই নকয় হবলা
2: কয় কয় পিছে আমাৰ ককাই বেছিকৈ ভাগৰ সাধুহে কয় শিয়াল হৰিণা সিংহৰ সাধু হলে নকয়
1: বাৰু বাৰু বাৰু মই কম কিন্তু এতিয়া নহয় দেই তোমালোক আগলৈ যেতিয়া আকৌ আহিবা তেতিয়া কম হব নহয় পিছে সাধু ক'লে তোমালোকে মোক কি দিবা কোৱাচোন
0: মই কওঁনে ককা
2: তুমি নালাগে ময়ে কওঁ ককা
1: বাৰু কোৱাচোন কোৱা
2: অঁ মই তোমালৈ এইবাৰ আহোঁতে গুৱাহাটীৰ পৰা আইতা এজনী লৈ
3: আহিম দেখিলা পগল ইহঁত কিহত ভুল হৈছে
1: বাৰু হ'ব হ'ব মোলৈ এজনী ধুনীয়া আইতা আনিলেও হ'ব
3: পিছে মণি আৰু ৰূপা তহঁতে খেল গৈ যা আমি অলপ কথাকে পাতোঁ
0: আমি যাওঁ ককা
3: যা দিবাকৰ
4: দেউতা
3: এই দুকাপ চাহ আনচোন আৰু ই গৌতম আছেনে
4: নাই দেউতা দাদা আৰু বাইদেউ অথনি প্ৰশান্ত দাদাহঁতৰ ঘৰলৈ গ'ল
3: বাৰু যা অঁ শুন এই দাদাৰ আহিলেই মই মাতিছোঁ বুলি ক'বি
4: হ'ব দেউতা
3: এতিয়া কোৱাচোন ফজল ভালে আছা
5: এই আছোঁ আৰু আল্লাৰ মৰ্জিত পিছে তোমাৰ একা
3: মই সেই ভগৱানৰ কৃপাত কোনো মতে চলি আছোঁ আৰু বুজিছা তুমিতো জানাই ফজল মই বৰ অকলশৰীয়া এই ইহঁত আহিলে নাতি নাতিনীকেইটাও আহে সিহঁতৰ লগত ৰং ৰহইচৰ মাজতে দিনকেইটা পাৰ হৈ যায় আকৌ ইহঁত গ'লে গৈ বৰ সুদা সুদা লাগে
5: হেৰা মাষ্টৰ এই শিশুবিলাক একো একোপা ফুল বুজিছা ফুলৰ মাজত থাকি যেনেদৰে আনন্দ লাগে ঠিক ইহঁতৰ সংগীও আমাৰ বিশেষকৈ বুঢ়া চামৰ মাজত বিমল আনন্দ দিয়ে মোৰতো নাতি নাতিনীকেইটাৰ মাজত থাকোঁতেই দিনবোৰ পাৰ হৈ যায় সিহঁতৰ হাঁহি আহা কি ক'ম তোমাক হাঁহি নহয় জানিবা মুকুতাৰ মণিহে
3: এই তুমিতো লাগ বুলিলে সিহঁতৰ সংগী হৈয়ে থাকা কিন্তু মোৰ বেলিকা নোচোৱা কিয় ফাগুনৰ বতাহজাক দুদিনমানৰ কাৰণে আহে আৰু বতাহজাক আহিলেই মনটো আনন্দৰে ভৰি পৰে কিন্তু তাৰপিছত ইহঁত গুচি গ'লে বৰ নিসংগ লাগে ফজল বৰ নিসংগ লাগে
5: আচলতে মাষ্টৰ মানুহ বেছি বৃদ্ধ অৱস্থালৈ বাছি থাকিবই নাপায় বুজিছা মানুহৰ বৃদ্ধ অৱস্থাটো বৰ নিসংগ বৰ যন্ত্ৰণাদায়ক
3: আমাৰ দেশৰ সমাজ ব্যৱস্থাই আমাক এনেকুৱা কৰিছে নেকি নাজানো শুনিছোঁ পশ্চিমীয়া দেশবোৰত বোলে এনেকুৱা নহয়
5: হেৰা মাষ্টৰ সেইবিলাক দেশৰ কথা এৰা আমি যিখন দেশত জন্মিছোঁ যিখন দেশৰ বায়ু খাই আমি ডাঙৰ দীঘল হৈছোঁ তাৰ মাজতেতো আমি থাকিব লাগিব
3: এৰা লাগিব লাগিব
5: ইচ্ছা কৰিলে গৌতম বোপাই বোৱাৰী আৰু নাতিনী কেইজনীক দেখোন ইয়াতেই ৰাখিব পাৰে তোমাৰেও ভাল লাগিব দিয়াচোন
3: কথাটো মই কৈছিলোঁহে ফজল
5: হয় নেকি
3: কিন্তু ইয়াত থাকিলে হেনো সিহঁতহালৰ পঢ়া শুনাত ক্ষতি হ'ব
5: তেতিয়াহ'লে দেখোন অসুবিধা হ'বই
3: আচলতে কথা সেইটো নহয় ফজল কথা হ'ল মানে ইয়াত বোৱাৰীহঁতে এডজাষ্ট কৰিব নোখোজে
5: অঁ
3: নগৰীয়া ছোৱালী ক'ত গাঁৱৰ এই পুতি গোন্ধময় পৰিৱেশত থাকিব পাৰিব ইয়াত থাকিলে সিহঁতৰ বেমাৰ হ'ব স্বাস্থ্য পাতি ভালে নাথাকিব গতিকে
5: হেৰা মাষ্টৰ হেৰা মাষ্টৰ কথাটো ময়ো মাজে মাজে ভাবোঁহে আমাৰো সেই ডাঙৰ ল'ৰা ৰহিমৰ বোৱাৰীজনী যেহে ইয়াত অকণমান সময় থাকিব নোখোজে
3: জানো
5: পাৰিলে ইয়ালৈ আহিবই নোখোজে তথাপি যেনিবা ই দাঁতিত এপাক আহে গাঁৱৰ মানুহে নিন্দা কৰিব বুলিহে আহিব লাগে আৰু আহে আন্তৰিকতাবিহীন অহা যোৱা বুজিছা
3: বুজিছোঁ
5: তাৰ মাজতে চলি আছোঁ আৰু
3: ৰা আমাৰ বুঢ়াবিলাকৰ কথা কোনে চিন্তা কৰেহে ল'ৰা ছোৱালীবিলাকক পঢ়াই শুনাই পাৰিলে চাকৰি বাকৰি এটি যোগাৰ কৰি দিয়াতেই তোমাৰ দায়িত্ব শেষ তাৰপিছত কোনে কাৰ খবৰ ৰাখে দেখা নাই আমাৰ গাঁৱতে বহুতো ল'ৰাই গুৱাহাটীত চাকৰি বাকৰি কৰি ঘৰ সজাত লাগিছে যিখন গাঁৱে তোমাক জন্ম দিলে যিখন সমাজে তোমাক মানুহ হোৱাৰ পৰিৱেশ দিলে সিহঁতৰ প্ৰতি তোমাৰ একো কৰিবলগীয়া নাইনে নে চহৰমুখী জীৱনে আমাক গোটেই জীৱন খুৱাই ৰাখিব চহৰবিলাক উন্নতিমুখৰ হওক আৰু গাঁওবিলাক পিছ পৰি থাকক এইটো আমাৰ কেনেকুৱা মানসিকতাহে
5: হেৰা কি কৰিবা মাষ্টৰ বৰ্তমান যুগৰ আৱহাৱাই আমাক এইটো কৰিছে মাষ্টৰ পিছে কথাত কথা ওলায় আৰু কথা বেছি দীঘলীয়া নকৰোঁ এই গৌতম বোপাও আহি দেখোন নাপালেহি গুৱাহাটীলৈ যোৱাৰ আগত অৱশ্যে এবাৰ লগ পাই যাম বাৰু মই পিছে মই এতিয়া উঠোৱে মাষ্টৰ
3: যোৱা ফজল যোৱা

0: Así que somos rey, acá jugaron para atorar por sí. Y por eso, ¡ey! ¡Ey! ¡Con! ¡Ey, tu cuna!
1: তলে নামি যা বলি
2: কৈছো
1: পথৰ মাজেৰে
2: যাও
1: পথৰ মাজেৰে
2: যাওঁ কি কৰবি হে কি কৰবি এই কনকক চিনি পোৱা নাই হে দৌৰি একেবাৰে দাঁত সৰুৱাই দিম
1: বাপৰে
2: গম পোৱা নাই
1: কলি কুকুৰ
2: মদ খাই ৰাস্তাত কাজিয়া কৰ কাজিয়া কৰ
1: কি অমৃত সোপা খাইছ যদি কাজিয়া কৰিবৰ মন আছে ভালকে
2: কৰবি আজি আজি তোক মই
3: মদনৰ কণ তহঁতে কোনহতে গেলা হ'ব খাব লেৰিলি আৰু আজি তহঁত দুইটা
1: কৰো
2: মই কাজিয়া কৈছো নাই মিছা কৈছে বুবুল মিছা কৈছে
1: আজি কাৰণে
3: এটা চৰ্ত এৰি দিম
2: চৰ্ত কি চৰ্ত
3: এটা আছে তহঁতৰ চৰ্ত এতিয়াই কাণত ধৰি তহঁতে এইখিনিতে দহ বাৰ উঠা বঢ়া কৰ আজিৰ পৰা তহঁতে মদ দেখাওঁ বুলি
4: কৰা টোপনি আহিল নেকি হে
5: নাই নাই অহা কিবা ক'বা
4: কথা এটা মনত পৰিলহে এই কালি তুমি দেউতাৰ লগত জীয়া ফাঁকিটো কিয় মাৰিলা
5: কি ফাঁকি মাৰিলোঁ
4: এই যে ৰূপা আৰু মণিৰ পৰীক্ষা বুলি ক'তা সিহঁতৰ পৰীক্ষালৈ দেখোন এতিয়াও তিনিমাহমান বাকী আছে ইচ্ছা কৰিলে তুমি দেখোন সিহঁতৰ লগত ইয়াত কিছুদিন থাকিব পাৰিলা হয়
5: থোৱা থোৱা ইয়াত থাকি সিহঁতৰ কিবা এটা অসুখ হওক তাৰপিছত মোৰ গাত জগৰ লাগিব
4: সেই গাঁৱত হ'বলৈ ল'ৰা ছোৱালী নাই সিহঁত জানো অসুখী
5: সেইবিলাক ল'ৰা ছোৱালীৰ কথা সুকীয়া আমাৰবিলাক তেনেকুৱা নহয় নহয়
4: আচলতে তোমালোক এই মাইকী মানুহবোৰে মানুহৰ চাইক'লজিৰ কথাটো নুবুজা প্ৰত্যেক মানুহৰ জীৱনতে বহুতো হেঁপাহ আছে বুঢ়া মানুহৰ হেঁপাহৰ কথা তুমি নাজানা ৰবি দেউতানীও এতিয়া কি বিচাৰিছে কেইদিনমান সিহঁতৰ সংগ সুখ
5: হ'লেও
4: সিহঁতৰ সংগ পালেই সিহঁতৰ লগত ধা ধেমালি কৰিব পাৰিলেই দেউতাহঁতৰ নিচিনা মানুহে মনত আনন্দ পায় আচলতে প্ৰত্যেক বুঢ়া মানুহেই জীৱনৰ শেষ বয়সত নাতি নাতিনীৰ সংগ সুখ বিচাৰে তাকে পালে সিহঁত সুখী আৰু নাপালে বৰ দুখী

0: কি অনুভৱ কৰে? অথনি তুমি কথাটো কওঁতে দেউতাৰ মনটো কেনেকুৱা হৈছিল মন কৰিছিলা নে?
1: তেনেহ'লে তুমি ইহঁতক লৈ কেইদিনমান থাকা, মই কিন্তু কালি যামেই।
0: মোক থাকিবলৈ কোৱা কি অৰ্থত? মই জানো এই সময়ত অফিচেৰি থাকিব পাৰোঁ, পাৰিলে তুমিয়ে সিহঁতৰ লগত দুদিনমান থাকিলে বেয়া নহয় নেকি?
1: নাই নাই, মোৰ আৰু ইয়াত থকা নহ'ব, এইকেইদিন থাকিয়ে আমো আছে, দৰকাৰ হ'লে গৰম বন্ধত আকৌ আহিম।
0: সেইবিলাক গাৰা কথা কৈ লাভ নাই ৰুবি, মই জানো কথাটো তুমি এনেয়ে কৈছা, গৰম বন্ধত পাৰিলেও তুমি ইয়ালৈ নাহা, তাতোকৈ তুমি দাৰ্জিলিং শ্বিলং যাবলৈহে খদমদম লগাবা। মই দেউতাৰ মানসিক অৱস্থাটোৰ কথা উপলব্ধি কৰিহে কথাটো কৈছিলোঁ। এই প্ৰকাণ্ড ঘৰটোত মানুহ নিঃসংগ হৈ থকাটো যে কিমান যন্ত্ৰণাদায়ক, কিমান কষ্টকৰ, তোমালোকে তাক উপলব্ধি কৰিব নোৱাৰা। আৰু পৰাহেঁতেন বহুত জ্ঞানী হ'ব পাৰিলেহেঁতেন।
1: এতিয়া শুই থাকিবানে কথা শুনাই থাকিবা?
0: জানো জানো, এনেকুৱা কথাত তোমালোকে বিৰক্ত অনুভৱ কৰা, বাৰু ইমানতে এৰিলোঁ, কিন্তু তথাপি কওঁ কথাটো তুমি কিন্তু ভাল নকৰিলা।

0: ককা, ও ককা, এই নদীখনৰ নাম কি?
1: কালদিয়া।
2: এই নৈখন ক'ৰ পৰা বৈ আহিছে আৰু ই কলৈ যাব ককা?
1: নৈখন সেই ভূটান পাহাৰৰ পৰা বৈ আহিছে। ই গৈ গৈ ব্ৰহ্মপুত্ৰত পৰিবগৈ আৰু তাৰপিছত ই সাগৰলৈ যাবগৈ।
0: ই সাগৰলৈ নাযায় যোৱা, আমাৰ পৰা যে সাগৰ কিমান দূৰত, এই সৰু নৈখনে ক'ত সাগৰ বিচাৰি পাবগৈ?
1: নহয় মইনা, এই ডাঙৰ নদীয়ে শেষত সেই সাগৰতে পৰেগৈ। কিয় তহঁতে ভূগোলত পোৱা নাই জানো?
2: অঁ অঁ পাইছোঁ ককা, সাগৰ বোলে বিৰাট বিশাল।
1: অঁ বিশাল, ঠিক আকাশখন যেনেকুৱা বিশাল তেনেকুৱা, সাগৰৰ কোনো পাৰ নাই।
2: ইহ, মই হ'লে কিন্তু সাগৰ চাবলৈ যাম ককা, সাগৰত মই গা ধুম, সাঁতুৰিম।
0: সাগৰতে সাঁতুৰিব নোৱাৰিবি মণি।
2: কিয় নোৱাৰিম?
0: কাৰণ সাগৰত বৰ ডাঙৰ ডাঙৰ মাছ আছে, মাছে তোক খাই পেলাব।
2: হয়নে ককা?
1: অঁ, পিছে যেতিয়া ডাঙৰ হবি তেতিয়া তোক মাছে খাব নোৱাৰিব, তেতিয়া তই সাগৰ চাবলৈ যাবি দে মইনা।
0: সেই মানুহজনে কি কৰিছে ককা?
1: অঁ মাছ মাৰিছে।
2: সি মাছবিলাক চব অকলে খাব নেকি ককা?
1: নাখায় আই, সি বেচিবলৈ নিব।
0: বেচি কি হ'ব?
1: পইচা পাব।
2: সেই পইচাৰে সি মটৰ গাড়ী কিনিব নহয় ককা? কিমান যে ভাল হ'ব।
1: মটৰ গাড়ী নিকিনেও মইনা, সি সেই পইচাৰে ঘৰলৈ চাউল দাইল নিব। সিহঁতৰ নিচিনা মানুহে মটৰ গাড়ী কিনিব নোৱাৰে নহয়, দুখীয়া মানুহে মটৰ গাড়ী কিনিব নোৱাৰে। অঁ পিছে ইয়াতে কথা পাতি থাকিলেই হ'বনে, ঘৰলৈ যাব লাগে নহয়?
2: মই হ'লে এতিয়া নেযাওঁ ককা, তোমাৰ লগত থাকি মোৰ ইমান ভাল লাগিছে, আমাৰ মা আৰু দেউতাই আমাক কলৈ কো লগত নিব নোখোজে।
0: দেউতাৰ যে সদায় অফিচৰে কাম, আৰু মাতো বজাৰ কৰা, সন্ধিয়া হ'লে ক্লাবলৈ যোৱা আদিতে ব্যস্ত, তুমি এবাৰ আমাৰ লগত ওলোৱা না ককা।
1: মই এইবাৰলৈ নাযাওঁ দে, শুন, পিছত যেতিয়া গৰমা বন্ধত আহিবি তেতিয়া তহঁতৰ লগত যাম।
2: আমি গ'লে তুমি কাৰ লগত থাকিবা ককা?
1: কিয়, সেই দিবাকৰ আছে নহয়, তহঁতেতো মোক এৰি যাবই লাগিব।
0: আমি যে তোমাক এৰি যাম সেইকাৰণে তুমি দুখ পাইছা নহয় ককা?
2: আমি হ'লে তোমাক এৰি নাযাওঁ ককা।
0: অঁ ময়ো নাযাওঁ।
1: সেইটো কেনেকৈ হ'ব আই, সেইটো কেনেকৈ হ'ব? তহঁতৰ স্কুল খুলিব নহয়, ছমহীয়া পৰীক্ষাও হ'ব, গতিকে যাব লাগিব। পিছে ইয়াৰ পৰা যাওঁ ব'ল, সিফালে তহঁতক বিচাৰি মাৰে চাগে হুলস্থুল লগাইছে।
0: অঁ ব'লা।

ঠাণ্ডা বতাহসোপা মাজুলী কিয়নো যাব লাগে? ইফালে মনে চাই নাচ, পাৰিলে বেছি হওক। নাই নাই, ইয়াত আৰু থাকিব নোৱাৰে, কাইলৈ যাবই লাগিব। হেৰা, শুনিছানে?

0: কি হলো?
1: দেউতাই বোলে ইহঁত দুজনীক নৈ পাৰলৈ ফুৰাবলৈ নিছে।
0: তাতেনো কি হলো?
1: নহয় মানে মনে চাইনাছ আছে নহয়, ঠাণ্ডা বতাহ লাগিলে।
0: এ একো নহয় দিয়া, এদিন লাগতি।
1: ও আহিলে
2: নগৰত
3: আৰু ক'ত নদী দেখিব? আহোঁতে অলপ দেৰি হ'ল নেকি?
1: দেৰি বিশেষ হোৱা নাই, কিন্তু মনে চাইনাছ আছেতো, সেইকাৰণে ঠাণ্ডা বতাহ লাগি বেছি হয় বুলিহে ভয় লাগে।
3: একো নহয় একো নহয়, গাড়ী মটৰত আহিলেও অলপ ঠাণ্ডা লাগে। অমণি আৰু ৰূপা, তহঁত যা, হাত ভৰি ধুগৈ যা।
1: চাহ একাপ দিম নেকি দেউতা?
3: দিয়া দিয়া। গৌতম
0: দেউতা,
3: বচোন অলপ কথা পাতো। মই এটা কথা ভাবিছোঁ অ গৌতম।
0: কি কথা দেউতা?
3: এই প্ৰীতম ফৰেইনৰ পৰা যে ঘূৰি আহিব সেই আশা নাই, আৰু ঘূৰি আহিলেও যে সি এই গাঁৱত নিগাজিকৈ থাকিব তাৰো আশা নাই। আৰু তয়োতো গুৱাহাটীতে ঘৰ সাজিলি, ভৱিষ্যত সম্পৰ্কে এতিয়াই কিছু কথা চিন্তা কৰিলে বেয়া নহয় নেকি?
0: মই আপোনাৰ কথাখিনি ভালদৰে বুজা নাই দেউতা, অলপ বুজাই কওকচোন।
3: মানে মই ভাবিছোঁ আমাৰ সম্পত্তিখিনি, মানে ইয়াৰ ঘৰ বাৰী মাটি আদিৰ কথা, মই থাকোঁতেই যদি এইখিনি চিজিল লগাই থৈ যাব পাৰোঁ, মানে মই ক'ব খুজিছোঁ
0: সম্পত্তিখিনি বিক্ৰী কৰাৰ কথা, মইতো সেইটোকে ভাবিছোঁ দেউতা।
3: মই কিন্তু কথাটো তেনেকৈ ভবা নাই।
0: মানে তেনেহ'লে কি ভাবিছেনো?
3: ভাবিছোঁ ৰাস্তাৰ কাষত যিটো প্লট আছে সেইখিনি গাঁৱৰ ৰাজহুৱা কাম এটাত মই দান দিম।
0: কিন্তু
3: মোৰ কথাখিনি শেষ হ'বলৈ দেচোন আগতে, আৰু পথাৰৰখিনি অৱশ্যে বিক্ৰীও কৰিব পাৰোঁ, আৰু ঘৰটো মোৰ মৃত্যুৰ পিছত এই পলিহঁতকেই দিম।
0: কিন্তু ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগতে অলপ ভাবি চোৱা ভাল হ'ব নেকি?
3: মই কথাখিনি ভাবিছোঁহে, এতিয়ালৈ খাটাং সিদ্ধান্ত লোৱা নাই। সিদ্ধান্ত তহঁত সকলোৰে লগত আলোচনা কৰিহে ল'ম। তোক কথাটো জনাই থ'লোঁ, ভালদৰে ভাবি চাবি।
0: মোৰ সিদ্ধান্তটো আপোনাক সোনকালে জনাম বাৰু, কিন্তু কথাবিলাক প্ৰীতমকো জনাব লাগিব।
3: নিশ্চয়, সি যদি আহে কথাখিনি আলোচনা কৰিম, আৰু যদি নাহে চিঠিৰে জনাম। মই ভাবোঁ সি এই বিষয়ে আপত্তি নকৰিব,
0: তথাপিও তাৰ লগত আলোচনা কৰি আমি সিদ্ধান্তটো লোৱাটো ভাল হ'ব।
3: কিন্তু ইমান লৰালৰিকৈ যে যাবলৈ ওলালি, ইয়াত থাকি কিবা অসুবিধা পাইছ নেকি?
0: নাই নাই দেউতা, অসুবিধাৰ প্ৰশ্নই অহা নাই। নিজৰ ঘৰত আৰু কিহৰ অসুবিধা? কিন্তু কথা হ'ল অফিচৰ কামৰ কাৰণেহে।
3: ৰা, অফিচৰ কামৰ কাৰণেতো যাবই লাগিব। যাবি বাৰু যাবি, পিছে ইহঁতো যাব হ'বলা।
0: হয়,
3: তেনেহ'লেতো সময় নাইয়েই। ৰূপা, অঁ ৰূপা, মণি, এই কাইলৈ পলিপেহীৰ ঘৰলৈ যোৱা কথা আছিল নহয় তহঁতৰ? আ এতিয়া যাওক দে, এই গৰমৰ বন্ধত আহিলে যাব পাৰিবি। তই দেখোন উঠিলেই অ'।
0: মানে মই ইহঁতক লৈ এঘৰলৈ ফুৰিবলৈ যাম।
3: সোনকালে আহিবি, মই বজাৰৰ পৰা ভাল মাছ অলপমান আনিম, ৰাতিৰ সাজ সকলোৱে মিলি একেলগে খাম দে।
0: নহয় মানে দেউতা, আমাৰ কাৰণে ভাত নবনালেও হ'ব, আচলতে আমাক ভাত খাবলৈকে মাতিছে।
3: হয় নেকি? মই আকৌ ভাবিছিলোঁ থাক দে।
0: মই আহোঁ নেকি দেউতা?
3: যা দিবাকৰ। অঁ দিবাকৰ।
4: কি হ'ল দেউতা?
3: অঁ দিবাকৰ,
4: কি হ'ল দেউতা?
3: এই চাওঁ মোক অকণমান, হেৰি
4: গাটো বেয়া লাগিছে নেকি দেউতা?
3: বিছনাখন লৈ নেচোন, বিছনাখন লৈ নে। এই মোৰতো অলপ ঘূৰুৱা যেন পাইছোঁ, প্ৰেচাৰেই বাঢ়িল নেকি?
4: ডাক্তৰ মাতিম নেকি দেউতা?
3: ধৰ নালাগে নালাগে নালাগে, বিছনাত অলপ শুব পাৰিলেই মোৰ ঘূৰণি ভাল হৈ যাব।
4: বলক বিছনাকে বলক।

0: আমি আহোঁ দেউতা।
1: যাবৰ হ'লেই হ'বলা, বস্তু বাহানিবিলাক ঠিকমতে লৈছতো? দিবাকৰ, দিবাকৰ,
0: সকলো লোৱা হৈ গৈছে দেউতা, ৰবিয়ে সকলো ঠিক কৰি লৈছে।
2: আমি তেনেহ'লে আহোঁ।

0: দেউতা
1: গোৱালৈ হ'ব হ'ব হ'ব হ'ব আহ ঈশ্বৰে তহঁতৰ মংগল কৰক পাৰিলে গৰমৰ বন্ধত আহিবিচোন ইহঁত দুটা ক'লৈ গ'ল
2: আমি যাওঁ ককা
1: আহ যোৱাগৈ যোৱাগৈ গৈ পাই চিঠি দিবা দেই মইনাহঁত
0: ঠিক আছে বাৰু
2: ককা চিঠিত কিন্তু তুমি সাধু লিখি পঠাবা দেই
1: পঠাম পঠাম পঠাম পঠাম
0: আমি গ'লে গৈ তুমি দুখ কৰিবা নেকি ককা কান্দি নাথাকিবা আকৌ
1: মই নাকান্দো মইনাহঁত মই নাকান্দো কান্দিবলৈ মোৰ কিটো আছে তহঁতৰ সুখেই মোৰ সুখ তহঁতৰ আনন্দই মোৰ আনন্দ আৰু
3: ৰূপা মনে আহা দেৰি হৈছে
2: আমি আহোঁ দেই ককা
1: যাগৈ যাগৈ

0: Isaia sa master.
1: Padol. Bidayor disso. Sasun. Sasun tumu kenuka lage. Ki dekhisa?
0: Oh. Taxi ekhon goi ase. Oh. Tar mane Gautam Bhupahot gol goi hobula.
1: Ra Padol gol goi. Bhobatu nasilu hinoti man hun kale jabo goi boli. Bondu bor beya lagise Padol.
0: Era
1: বড় আঘাত লাগিছে
0: এ তুমিও আৰু এই অকণমান কথাটোতে মনটো মাৰি পেলোৱা ঠিক হোৱা নাই হে মাষ্টৰ সিহঁতে আৰু একেবাৰে যোৱাগৈ নাই নহয় গৰমৰ বন্ধত্ব আকৌ আহিবই
1: আহিব আহিব কথাটো ময়ো জানো কিন্তু তথাপিও কিয় জানো মনটোত ইমান দুখ লাগে জীৱনটো অকলশৰীয়াকৈ কটালোঁ ভাবেই নেকি নে আন কিবা কাৰণ
0: এ মই সেইবিলাকৰ কাৰণ নুবুজোঁ মাষ্টৰ তথাপি ময়ো দেখোন মাজে মাজে দুখ অনুভৱ কৰোঁ মাষ্টৰ বিশেষকৈ এই বয়সত
1: তুমি ঠিকেই কৈছা আচলতে আমাৰ এই বয়সত আনন্দ ক'ত জানা সেই যে নাতি ছোৱালীকেইটা সিহঁতৰ লগত ৰং ধেমালি কৰিব পাৰিলে আমাৰ আনন্দ হয়তো এই বয়সত পৃথিৱীৰ সকলো মানুহে নাতি নাতিনীবিলাকৰ সৈতে ৰং তামাচা কৰে আৰু কৰিবলৈ ভাল পায়
0: পাবই পাবই মাষ্টৰ
1: সিহঁতৰ হাঁহিয়ে যেন বুঢ়াবিলাকৰ মনত আনন্দ প্ৰদান কৰে নে কি কোৱা
0: হয় হয় কথাটো তুমি ঠিকেই কৈছা মাষ্টৰ
1: সেইকাৰণেই মই এটা কথা ভাবোঁ ফজল তোমাৰ দুটা ল'ৰা তাৰে পাৰিলে এটা ল'ৰাক ঘৰত ৰখাৰ ব্যৱস্থা কৰা অন্তত গাঁৱৰ স্কুলখনত সি মাষ্টৰী কৰিব পাৰিব আৰু তথাপি যদি সেইটো নহয় এনেই হ'লেও ঘৰতে ৰাখা তেতিয়া তুমি নাতি নাতিনীকেইটাক ওচৰতে পাই থাকিবা সিহঁতক ওচৰত পালেই তোমাক আৰু একো নালাগে সিহঁতৰ লগত ৰং ধেমালি কৰিয়েই জীৱনৰ বাকীকেইটা দিন তুমি পাৰ কৰি দিব পাৰিবা কিন্তু
0: কিন্তু কি মাষ্টৰ
1: কিন্তু কোনে আমাৰ দুখ বুজিব কোনে আমাৰ স্বাৰ্থৰ কাৰণে ভাবিব আজিকালি ল'ৰাইটো নেভাবে ফজল ক'ত আজিকালি ল'ৰাই বাপেকৰ কথা ছোৱালীৰ মাকৰ কথা স্বামীয়ে পত্নীৰ কথা ভাইৰ কথা চিন্তা কৰিব কোনেও নকৰে পৃথিৱীখন বৰ স্বাৰ্থপৰ হৈ গ'লহে
0: আৰু আৰু কোৱা মাষ্টৰ বৰ ভাল লাগিছে
1: পশ্চিম আকাশত অষ্টগামী সূৰ্যৰ ৰং দেখিছা নহয় ফজল
0: দেখিছোঁ দেখিছোঁ মাষ্টৰ
1: কেনেকুৱা দেখি কেনেকুৱা দেখি দেখাটি বৰ ধুনীয়া দেখি নহয়নে
0: হয় হয় মাষ্টৰ বৰ ধুনীয়া
1: কিন্তু সেই সূৰ্যৰো বেদনা আছে আছে তাহাৰ অন্তৰৰ ৰাগ বৰ দুখৰ বৰ কৰুণ সেই অস্ত্ৰ ৰাগ ফজল
0: ঠিকেই কৈছা মাষ্টৰ

শ্ৰোতাসকলে ইমান পৰে নাটশালা অনুষ্ঠানত দিলীপ কুমাৰ দাসৰ নাটক অস্ত্ৰৰাগ শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপ দিলে নন্দ হাজৰিকা, দিলীপ শৰ্মা, গৌতম কৃষ্ণপ্ৰসাদ ফুকন, ৰুচি মুন্মী চক্ৰৱৰ্তী, মণি পৰিণীতা দত্ত, ৰূপা অংকিতা চক্ৰৱৰ্তী,

সজল গয়া শৰ্মা, মদন দেৱপ্ৰসাদ গোস্বামী, কনক নয়ন প্ৰসাদ, বকুল প্ৰবীণ হাজৰিকা, অসীম কুমাৰ কাজীৰ সহযোগত নাটখন প্ৰযোজনা কৰিলে কৌস্তুভমণি শইকীয়াই।

0: चल रहा था, आज सवेरे लगभग 3:15 बजे उन्होंने अंतिम सांस ली। अपनी सशक्त आवाज, प्रभावशाली मंच उपस्थिति और विशिष्ट कथा शैली से तीजन बाई ने पंडवानी को न सिर्फ भारत में बल्कि अंतर्राष्ट्रीय स्तर पर भी एक नई पहचान दी। भारत महाभारत की कहानियों को मंच पर जीवंत करने की उनकी अद्भुत क्षमता ने उन्हें भारतीय लोक संस्कृति की सबसे प्रशंसित प्रस्तुतकर्ताओं में से एक बना दिया था। राष्ट्रपति द्रौपदी मुर्मू और प्रधानमंत्री नरेंद्र मोदी ने आज सुप्रसिद्ध पंडवानी गायिका तीजन बाई के निधन पर दुख व्यक्त किया है। राष्ट्रपति मुर्मू ने सोशल मीडिया पोस्ट में कहा कि भारत की सांस्कृतिक विरासत के प्रसार के प्रति उनका योगदान अविस्मरणीय रहेगा। मौसम विभाग ने अगले कुछ दिनों तक देश के अधिकांश हिस्सों में तेज बारिश जारी रहने की संभावना व्यक्त की है। और इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ উদ্যানসমূহত প্ৰৱেশৰ বাবে নতুনকৈ নিৰ্ধাৰিত মাচুল আজিৰে পৰা প্ৰযোজ্য, শ্ৰীভূমি আগৰতলা সংযোগী উত্তৰ পূবৰ প্ৰথমখন মেমু ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ আৰু বিটিআৰৰ বনাঞ্চলৰ চহকী পখিলাৰ বিচিত্ৰতা বিষয়ক পুস্তিকা উন্মোচন। ৰাজ্যৰ 35খন জিলাৰ পৰীক্ষা কেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ 41,695 গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। অসম লোকসেৱা আয়োগে 78টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে 45টা, অসম আৰক্ষী সেৱাৰ বাবে 6টা, জিলা পৰিবহণ বিষয়াৰ বাবে 1টা, আবকাৰী অধীক্ষকৰ বাবে 1টা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে 1টা, অসম নগৰীয়া প্ৰশাসনিক সেৱাৰ বাবে 1টা, শ্ৰম পৰিদৰ্শকৰ বাবে 5টা, আবকাৰী পৰিদৰ্শকৰ বাবে 1টা, সহকাৰী নিয়োগ বিষয়াৰ বাবে 1টা, উপ পঞ্জীয়কৰ বাবে 1টা আৰু গৱেষণা সহায়কৰ বাবে 1টা পদ নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ 15টা কেন্দ্ৰত 13,522 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনৰ মহানগৰীৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে অলপতে নতুনকৈ নিৰ্ধাৰণ কৰা মাচুল আজিৰে পৰা প্ৰযোজ্য হৈছে। এই অনুসৰি উজান বজাৰৰ জুৰপুখুৰী উদ্যান আৰু খৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আমবাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙাৰবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজীৱ চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পাণবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচী বজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতীৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পাণবজাৰৰ গুৱাহাটীৰ ৰোপৱেৰ বাবে এবাৰত 250 টকাকৈ আদায় লোৱা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোনো ঠিকাদাৰে জি এছ টি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ ঠিকাদাৰসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নকৰিবলৈ সতৰ্ক কৰি দিয়ে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই কালি আগৰতলাৰ পৰা পতাকা জোকাৰি অসমৰ শ্ৰীভূমি আৰু আগৰতলাৰ মাজত চলাচল কৰিবলগীয়া উত্তৰ পূবৰ প্ৰথমখন মেমু অৰ্থাৎ বিদ্যুতৰ সহায়ত চলা শস্য বা মজুৰি

দীঘলীয়া দূৰত্বৰ যাত্ৰীবাহী ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। 3,600 যাত্ৰীয়ে যাত্ৰা কৰিব পৰা এই ৰেলগাড়ীখন CCTV কেমেৰা আৰু GPS ট্ৰেকাৰৰ দৰে সা সুবিধাৰে সুসজ্জিত। আগৰতলাত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শ্বাহাই ৰাজ্যখনৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে উত্তৰ পূবৰ এই প্ৰথমখন মেমো ৰেলগাড়ীয়ে অঞ্চলটোৰ দুখন চহৰক সংযুক্ত কৰিব। তেওঁ লগতে কয় যে ত্ৰিপুৰাই ৰেল সেৱা সবৰুমলৈ সম্প্ৰসাৰিত কৰা হৈছে। মৈত্ৰী সেতু কাৰ্যক্ষম হৈ উঠিলে সবৰুম ষ্টেচনটোৱে বাংলাদেশলৈ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব বুলি তেওঁ উল্লেখ কৰে। বনফুলৰ কবি হিচাপে পৰিচিত যতীন্দ্ৰনাথ দুৱৰাৰ পুণ্যতিথিত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাই উমৰতীৰ্থ, কথা কবিতা, বনফুল আদি সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভেটি শক্তিশালী কৰি থৈ গৈছে। ৰমন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি হিচাপে পৰিচিত দুৱৰাৰ কবিতাত টেনিশ্যন, চেলি, ৰুছো, খৈয়াম আদিৰ কবিতাৰ প্ৰভাৱ পৰিলক্ষিত হয়। 1955 তেওঁ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1964 আজিৰ দিনটোতে 72 বয়সত বৰেণ্য সাহিত্যিকগৰাকীৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ জীৱন, আদৰ্শ আৰু সৃষ্টিৰে অসমীয়া জাতিৰ আধাৰ গঢ়ি যোৱা যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া সাহিত্য জগতৰ চিৰনমস্য সত্তা যতীন্দ্ৰনাথ দুৱৰাদেৱৰ সাহিত্য, চিন্তা আৰু আদৰ্শই আজিও আমাৰ সমাজক আলোকিত কৰি আহিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কালি কোকৰাঝাৰত বিটিআৰৰ বনাঞ্চলৰ চহকী পখিলাৰ বিচিত্ৰতা বিষয়ক এখন পুস্তিকা উন্মোচন কৰে। বিটিআৰৰ বন বিভাগে যুগুতাই উলিওৱা পুস্তিকাখনত অঞ্চলটোত পোৱা সাধাৰণ পখিলাৰ এখন তালিকা আৰু আলোকচিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। পুস্তিকাখনত বিটিআৰক উত্তৰ পূব ভাৰতৰ অন্যতম চহকী পখিলাৰ বাসস্থান হিচাপে আলোকপাত কৰা হৈছে। 3,653 বৰ্গ কিলোমিটাৰ সাঙুৰি বিটিআৰৰ বনাঞ্চলত 364 অধিক প্ৰজাতিৰ পখিলা পোৱা যায়। এই প্ৰজাতিসমূহৰ ভিতৰত কেইবাটাও দুৰ্লভ আৰু বিভিন্ন প্ৰজাতিৰ পখিলা আছে। উল্টাপানী, মানস বনাঞ্চল, হালধীয়া পাখিযুক্ত, ৰঙা ফুটৰ পখিলা আৰু জিৰণি লওঁতে পাখি দুখন পাত বা মাটিত সম্পূৰ্ণ চেপেটা কৰি ৰখা স্বাইন হাউচ ফ্লেট প্ৰজাতিৰ পখিলাৰ লগতে কেইবাটাও দুৰ্লভ প্ৰজাতিৰ বাসস্থান হিচাপে জনাজাত। কোকৰাঝাৰ জিলাত যোৱা 30 জুনত সন্ধানহীন হোৱা এজন যুৱকৰ মৃতদেহ কালি সন্ধিয়া ৰাণীপুৰ চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰা হয়। মৃত যুৱকজন চিৰাং জিলাৰ ৰুণিখাটাৰ খন্থালগুৰি গাঁৱৰ বেনিচাছ মুৰ্মু বুলি চিনাক্ত কৰা হৈছে। যুৱকজন 30 জুনত কোকৰাঝাৰৰ আমগুৰিত হুল দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ পথত সন্ধানহীন হৈছিল। আৰক্ষী সূত্ৰই জনোৱা মতে বেনিচাছক অনুষ্ঠানৰ দিনা কেইবাজনো যুৱকে এখন চাৰিচকীয়া বাহনত উঠাই লৈ গৈছিল। প্ৰাৰম্ভিক তদন্তত যুৱকজনক হত্যা কৰি চাহ বাগিচাৰ মাজত সমাধিস্থ কৰি থোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ সৈতে জড়িত চৰলাপাৰাৰ সুনীল টুডু নামৰ অভিযুক্তজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে এই কাৰ্যত ব্যৱহৃত চাৰিচকীয়া বাহনখন জব্দ কৰিছে। ঘটনাৰ মূল অভিযুক্ত এলভিয়াছ মুৰ্মু সম্প্ৰতি পলাতক অৱস্থাত আছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। হাইলাকান্দি আৰক্ষীয়ে হাইলাকান্দি বাইপাছ এলেকাত অভিযান চলাই এখন মটৰচাইকেলৰ পৰা 30,000 নিষিদ্ধ ইয়াবা টেবলেট জব্দ কৰিছে। জব্দ কৰা ইয়াবা টেবলেটখিনিৰ মূল্য 1.5 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত কৰিম উদ্দিন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট কুইজ ফৰামৰ উদ্যোগত মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত বাৰ্ষিক কুইজ অনুষ্ঠান যোৰহাট কুইজ মহোৎসৱৰ অষ্টম সংস্কৰণ কালি অনুষ্ঠিত হয়। যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমিত্ৰ পূজাৰীয়ে উদ্বোধন কৰা এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিগত এটা দশকৰো অধিক সময় ধৰি যোৰহাট আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত কুইজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এই প্ৰতিযোগিতাৰ আয়োজন কৰি অহা হৈছে। প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত জয় শিৱানীয়ে প্ৰতিযোগী আৰু অভিভাৱকসকলক উদ্দেশ্যি অনুপ্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়। বাৰিষা কালৰ পৰিপ্ৰেক্ষিতত বাক্সা জিলাত প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কিমনেই চাংচানে প্ৰতিটো বিভাগৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি বান সম্পৰ্কীয় জৰুৰীকালীন পৰিস্থিতিত তাৎক্ষণিকভাৱে সঁহাৰি জনাবলৈ সকলোকে আহ্বান জনায়। তেওঁ বিভাগসমূহক বানপ্ৰৱণ অঞ্চলসমূহত নিয়মীয়াকৈ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ আৰু আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী, উপযুক্ত অনাময় ব্যৱস্থা, খাদ্য

0: ঔষধ, আঁঠুৱা, পশু চিকিৎসা সেৱা তথা অন্যান্য প্ৰয়োজনীয় সুবিধাসমূহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিভাগসমূহক জৰুৰীকালীন সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈও নিৰ্দেশ দিয়ে। ফ্ৰান্স আৰু মৰক্কো বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গ'লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গ'লটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোই হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গ'লত পৰাভূত কৰে। প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে নতুনকৈ নিৰ্ধাৰিত মাচুল আজিৰে পৰা প্ৰযোজ্য। শ্ৰীভূমি আগৰতলা সংযোগী উত্তৰ পূবৰ প্ৰথমখন মেমো ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ আৰু বিটিআৰৰ বনাঞ্চলৰ চহকী পখিলাৰ বিচিত্ৰতা বিষয়ক পুস্তিকা উন্মোচন। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 1:40 বজাত।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। নিবেদন কৰা হৈছে শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজি অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে মৰিগাঁৱৰ পৰা মীনা, টিটু, টিকু, অনি আৰু মাইনায়।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো নদী মাথু বয় ছবিখনৰ এটি গীত ৰূপম ভূঞা, তৰালী শৰ্মা, সুবাসনা দত্ত আৰু সৌৰভ মহন্তৰ কণ্ঠত।

নদী মাথুবই ছবিৰ গীতিৰ বাবে অনুৰোধ কৰিছিল হাওৰাপাৰাৰ পৰা ৰিংকু ইৰাণী মাতু আৰু জানটুৱে। শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে নগাঁৱৰ হয়বৰগাঁৱৰ পৰা জোন মোন মানু আৰু সোণটিয়ে।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনিয়ে।

0: আইদৰ বোলনীৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনী মুকলি কৰিছোঁ। স্বাৱলম্বন শ্ৰোতাসকল, এই শিতানত যোৱা 10 জুনৰ পৰা 13 জুনলৈ গুৱাহাটীৰ নেটফিহাটত অসমী ট্ৰাষ্টৰ সৌজন্যত কলাকৃতি নামেৰে এখনি প্ৰদৰ্শনীমূলক সহ বিক্ৰী মেলাৰ আয়োজন কৰা হৈছিল। আজিৰ অনুষ্ঠানত এই মেলাত অংশগ্ৰহণ কৰা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত কেইগৰাকীমান উদ্যোগী মহিলাৰ মনৰ কথা শুনাবলৈ লোৱা হৈছে। অনুষ্ঠানৰ আৰম্ভণিতেই অসমী ট্ৰাষ্টৰ এগৰাকী তত্ত্বাৱধায়ক শান্তি দোলে এনেদৰে কয়।
1: মোৰ নাম শান্তি দোলে। চ' আমি এইটো ষ্টাৰ্ট কৰিছিলোঁ অক্টোবৰ 2021 আৰু এইটো উদ্দেশ্যৰে কৰিছিলোঁ যে কিবা এটা কৰিব খুজিছিলোঁ ৱমেন এণ্টাৰপ্ৰেনিয়ৰখিনিৰ কাৰণে। চ' যাতে বহুত মানুহ আছে যোনে ঘৰৰ পৰা কাম কৰে, চ' তেওঁলোকক এটা প্লেটফৰ্ম দিম বুলি আমাৰ অসমীয়া লেডিজৰ গ্ৰুপ এটাই ষ্টাৰ্ট কৰিলোঁ। কিন্তু পিছলৈ আমি লাহে লাহে অকল এইটোতে সীমিত থকা নাই, আমি ৱৰ্কশ্বপছ কৰাব ধৰিলোঁ। চ' আমি এতিয়ালৈকে বহুতকেইটাই ৱৰ্কশ্বপছ কৰালোঁ। তাতে পটৰী, মেইন পটৰী আমি 4টা কৰালোঁ। মাজুলী মুখা মেকিঙো কৰালোঁ, সেইটো 7-দিনীয়া ৱৰ্কশ্বপ। এছএমএছ মেনুস্ক্ৰিপ্ট, তাৰ বাহিৰে ডিকোপাজ, তাৰপিছত ইকনিক পেইণ্টিং, তাঞ্জৰ। চ' আমাৰ এতিয়া এইটো যোনটো কলাকৃতি আমি এইটো 11th এক্সিবিশ্যন। চ' প্ৰতি বছৰে আমি দুখনকৈ কৰোঁৱেই আৰু ইয়াৰ ৰেছপন্স ভাল পাইছোঁ। অসমৰ বাহিৰে কৰিবলৈ খুবেই মন আছে। প্ৰথমতে হয়তো আমি গুৱাহাটীৰ পৰা ওলাই গৈ যোৰহাট বা এনেকুৱা জেগাত কৰিব চাওঁ, অসমতে কৰি ল'ম প্ৰথমতে। মই ভাবি আছোঁ, ইনফেক্ট আমি ডেজিও এগ্ৰিকালচাৰৰ, বৈ এগ্ৰিকালচাৰৰ। চ' মই ভাবিছোঁ এবাৰ আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এটা কৰাম বুলি মানে মনত ভাবি আছোঁ।
2: আপোনাৰ নামটো প্ৰিয়াংকা আৰু মোৰ ব্ৰেণ্ড নেমটো হ'ল ফটোৱামি। আপোনাৰ এইখন ষ্টলত কি কি আছে? মোৰ ইয়াতে জিপাৰ পাউচ আছে, বেগছ আছে, নোটবুকছ আছে, ডাঙৰ সৰু নোটবুকছ, বেজেছ আৰু ষ্টিকাৰ্ছ আছে, বুক মাৰ্কছ আছে। চব এটা অসমীয়া ঠাঁচ লৈ পেলাই মই বনাওঁ আৰু গোটেইখিনি অৰিজিনেল আৰ্ট হয়।
3: আপুনি নিজে কৰিছে?
2: মই গোটেইখিনি নিজে কৰোঁ। মই ডিজিটেল ইলাষ্ট্ৰেটৰ হয় আৰু এয়া মোৰ প্ৰথম ষ্টল।
3: মনলৈ কেনেকৈ ভাব আহিলে যে মই এইটো ব্যৱসায় কৰিম?
2: আচলতে আৰ্টটো সৰুৰে পৰা কৰিছোঁ, কিন্তু মই সদায় মানে ভাবোঁ যে মোৰ আৰ্টটো অলপ মানুহক যেন হহুৱাব পাৰে, সেইকাৰণে মই কাৰ্টুনিঙত ধৰিলোঁ। আৰু যেতিয়াই মানে মই কাৰ্টুনিংবোৰ মই পাব্লিছ কৰোঁ অনলাইন, তেতিয়া চবেই মানে কয় যে এইটো ইমান ৰিলেটেবল হয় আৰ্টটো। সেইকাৰণে তেনেকৈ তেনেকৈ কৰি পেলাই এতিয়া মই ভাবিছোঁ, যিহেতু মাছ মানে মোৰ যোনখন ইনষ্টাগ্ৰাম পেজ আছে বা মই যোনবোৰ কেলেণ্ডাৰ বিক্ৰী কৰোঁ ইনষ্টাগ্ৰামত, সেইবোৰ ছ'ল্ড আউট হৈ গ'ল। তো যদি ছ'ল্ড আউট হৈছে মানে ৰেছপন্সটো ভাল, মানুহে ৰিলেট কৰিব পাৰিছে, আৰু সেইকাৰণে মই

0: ইয়াৰ এই ব্যৱসায়টো আৰম্ভ কৰি দিলোঁ।
1: গ্ৰাহক কেনেকুৱা, আগ্ৰহী নে কিনিবলৈ?
0: আগ্ৰহী, আৰু মই এতিয়া বুজি পাইছোঁ কিছুমান মানুহে চাহ বেছিকৈ বিচাৰে। চ' নেক্সট টাইম যেতিয়া মই কৰিম তেতিয়া মেবি মই অসমৰ কাৰণে চাহ ৰিলেটেড কিছুমান বেছি ড্ৰয়িং কৰিম। চ' মোৰ ৰিচাৰ্চে কৰি আছোঁ এতিয়া মানুহবোৰে কি বিচাৰিছে, চ' দেন নেক্সট টাইম যেতিয়া ষ্টল দিওঁ আৰু ভালকৈ দিব পাৰোঁ।
1: নিশ্চয়। এইবাৰ ফাৰ্ষ্ট টাইম আপুনি ষ্টল দিছে?
0: মই ফাৰ্ষ্ট টাইম ষ্টল দিছোঁ আৰু নেক্সট আকৌ অক্টোবৰ মানত দিম।
1: কেনেকুৱা লাগিছে?
0: বিৰাটেই ভাল লাগিছে।
1: হয়, ধন্যবাদ। আৰু আপুনিও আছে এইখন স্থলতে?
2: হয়,
1: আপোনালোক দুইগৰাকী বান্ধৱী?
2: হয়, আমি দুজনে বান্ধৱী হওঁ আৰু আমি মানে ফাৰ্ষ্ট টাইম এইটো একেলগে দিছোঁ। মই একচুৱেলি ইউনাইটেড নেশ্যনছৰ লগত কাম কৰোঁ, মই ৰিচাৰ্চ কনচালটেণ্ট হওঁ আৰু কামটো একে একে হৈ পেলাই বহুত বছৰ মানে আমনি লাগি গৈছে। আৰু সৰুৰ পৰাই মানে মই আঁকিছিলোঁ খালি ষ্ট্ৰেছ ৰিলিফৰ কাৰণে। তাৰপিছত এতিয়া মানে অকণমান কিবা এটা বেলেগ কৰিবলৈ ইচ্ছা গ'ল, সেইকাৰণে এমাহ আগতে মই মোৰ নিজৰ ইলাষ্ট্ৰেশ্যনছ খুলিলোঁ। মোৰ ইলাষ্ট্ৰেশ্যনছৰ নামটো হ'ল অ'চে ইলাষ্ট্ৰেশ্যনছ। আৰু মই সাধাৰণতে মানে বিকজ মোৰ নেচাৰেল মানে বটনিৰ ওপৰত খুব ইণ্টাৰেষ্ট আছে, মই খেতি বাতি কৰি খুব ভাল পাওঁ, সেইকাৰণে মই মানে মোৰ বেছিভাগ গোটেইকেইটা পেইণ্টিংছ কি গুৱাছ পেইণ্টিং মই কৰোঁ আৰু অলপ ডাঙৰ চাইজত কৰি ভাল পাওঁ। আৰু চ' মই যোনবিলাক মই ডিজিটেল ৰিপ্ৰিণ্টছবিলাক কৰিছোঁ সেইটো একদম লিমিটেড এডিশ্যনত হয় মানে, আৰু তাৰে লগত কোনোবা যদি লয় মোৰ ডিজিটেল ৰিপ্ৰিণ্টছবিলাক মই আপোনাক প্ৰিমিয়াম কোৱালিটি পেপাৰবিলাকত এইটো দিম আৰু এটা চাৰ্টিফিকেটৰ অথেণ্টিচিটিও দিয়া হ'ব, যেনে মানে আপুনিয়ে পাৰ্চেজাৰ হয় আৰু প্ৰডাকশ্যন মাত্ৰ ধৰি লওক ছটা কপিয়ে হৈছে, ছটায়ে থাকিব আৰু মানে ছেকেণ্ড টাইম নহয়। আৰু কাৰ্ডছো মই বনাওঁ আৰু এতিয়া মানে মানুহৰ লগত কথা পাতি এক্সিবিশ্যনত গম পাইছোঁ যে কি কি প্ৰডাক্টছ মানে মানুহে ভাল পায়। তাৰপিছত সৰু সৰু পলাৰয়েডছ বা নোটবুক বা আৰু বেলেগ কিবা মানে কিউট বস্তু মানুহে অলপ ভাল পায়, ঘৰত মানে পকেটত পুটুককৈ থ'ব পৰাকৈ সিহঁতে এনেকুৱা প্ৰডাক্টছ খুব ভাল পায়।
1: আপোনাৰ নামটো?
2: ৰায়েল শৰ্মিন।
1: হয়, সুন্দৰ, ইয়াত দেখিছোঁ খুব সুন্দৰ সুন্দৰ এই ছবি আঁকি থৈছে, খুব ভাল লাগিছে। আপুনি কি ক'ব, গ্ৰাহক আগ্ৰহী নে?
2: হয়, কিন্তু এই চবৰে মানে পচন্দটো অলপ বেলেগ হয় আৰু সিহঁতৰ মানে কি কয় ৰিকুৱাৰমেণ্টছ অলপ বেলেগ থাকে। মানে ফাৰ্ষ্ট টাইম হয়তো লাহে লাহে অকণমান সৰু সৰুকৈ কথাবিলাক শিকি আছোঁ আৰু যে কি পচন্দ হয় নহয় সেয়াই।
1: আপোনাৰ নামটো?
3: মোৰ নাম মিতালি, মিতালি ফুকন। মই এনেই বেংগালোৰত থাকোঁ, মই তাৰমানে বাংগালোৰত এনেকুৱা ফ্লি মাৰ্কেটছ এইবিলাক কৰি থাকোঁ, নিজৰ শ্বপ আছে। চ' ফৰ দ্য ফাৰ্ষ্ট টাইম আই এম ডুইং ইন আসাম, প্ৰথমবাৰ কৰি আছোঁ আৰু এইখিনি মই নিজে হাতেৰে বনাইছোঁ, তাৰমানে চবেই কাপোৰেৰে বনায়। চ' মই ভাবিলোঁ অকণমান কিবা এটা ইউনিকনেছ থাকিবৰ কাৰণে মই জোঁটৰে বনালোঁ আৰু এইবিলাক চব মই ডেনিমেৰে বনাইছোঁ।
1: আপোনাৰ মনলৈ কেনেকৈ আহিলে যে আপুনি জোঁটেদি অলংকাৰ বা গহনা আপুনি প্ৰস্তুত কৰিব?
3: তাৰমানে মই এইটো কথা ভাবিলোঁ যে মানে এনেকুৱা এক্সিবিশ্যনবিলাক সাধাৰণতে মানুহে অকণমান কিবা ইউনিক বস্তু এটা বিচাৰে। চ' মই ভাবিলোঁ জোঁটৰে এনে বহুতে বনোৱা মই দেখিছোঁ কিন্তু বেলেগ বেলেগ ধৰণে বনায়। চ' মই ভাবিলোঁ যে মই অকণমান ইউনিককৈ কিবা এটা বনাই দিওঁ যিটো মানে মানুহেও অকণমান চাই ভাল পাব আৰু ইউনিকনেছটো বিচাৰি পাব। চ' সেইখিনি ভাবি মই আপোনাৰ মানে এনেকৈ জোঁটেৰে বনোৱাৰ কথা ভাবিলোঁ।
1: আগ্ৰহী নে গ্ৰাহক?
3: মানে মোৰ ভাল লাগিছে, যথেষ্ট প্ৰশংসা কৰিছে মানুহে আৰু বিশেষকৈ মানে কৈছে আৰু যে বহুত ইউনিক হৈছে বস্তুটো আৰু বিশেষকৈ ডেনিমৰখিনিও তেওঁলোকে বহুত ইউনিক পাইছে আৰু ক্ৰয়ো কৰিছে তেনেকৈ আৰু যথেষ্ট এপ্ৰিচিয়েট কৰিছে, ভাল লাগিছে। হয়, মোৰ এনেই নিজৰ এটা ব্ৰেণ্ড আছে শ্লাইচ অফ ট্ৰেণ্ড বুলি। চ' আমি মানে বেংগালোৰত আমি ডিল কৰোঁ সাধাৰণতে আৰু কাপোৰৰ ৱেষ্টাৰ্ণ ৱেৰ।
1: এতিয়া দেখিছোঁ অসমীয়া গহনাও দেখিবলৈ পাইছোঁ।
3: গহনা মই ৰাখিছোঁ কাৰণ মই এনেই বাহিৰত মই সাধাৰণতে ৰখা নাযায় কিন্তু মই ইয়াতে ৰাখিছোঁ কাৰণ অসমীয়া মানুহ যিহেতু আহিব তেওঁলোকে হয়তো বিচাৰিব পাৰে বুলি মই জাষ্ট অলপ কালেকশ্যন ৰাখিছোঁ আৰু ভাল পাইছোঁ মই, তেওঁলোকে যথেষ্ট মানে লৈছে, আগ্ৰহী হৈছে। হয় হয়,
1: এইবাৰ ফাৰ্ষ্ট টাইম কৰিছেনে আপুনি?
3: অসমত এইবাৰ ফাৰ্ষ্ট টাইম, কিন্তু মই এনেই বাংগালোৰত মানে আপোনাৰ পপ আপ বা এনেকুৱা ধৰক ফ্লি মাৰ্কেটছ এইবিলাক মই জইন কৰিয়ে থাকোঁ তাত।
1: আপোনাৰ ভৱিষ্যতে কিবা পৰিকল্পনা আছে নেকি মানে এইখিনি বস্তুৱে আৰু আগবঢ়াই নিবলৈ?
3: হয়, মই মানে বিচাৰোঁ মানে ভাবিছোঁ আৰু এনেকৈ যে ইন ফিউচাৰ যিহেতু মোৰ ঘৰ গুৱাহাটীতে গতিকে মই এনেও গুৱাহাটীলৈ উভতি আহিমেই। চ' তেতিয়া মই অকণমান সৰুকৈ যদি এটা তেনেকুৱা ইণ্ডাষ্ট্ৰি এটা মানে ছেট আপ কৰিব পাৰোঁ মানে এনেকুৱা ধৰক ইউনিক অলপ গহনা বনোৱাৰ, চ' তেনেকুৱা কিবা এটা ভাবি আছোঁ।
1: আপোনাৰ নামটো ক'ব?
4: নমস্কাৰ, মোৰ নাম অপৰাজিতা দাস। মই নিজে হেণ্ড পেইণ্টেড এক্ৰেলিক পেইণ্টিং কৰা অন কেনভাছ বোৰ্ড অসমীয়া মেনুস্ক্ৰিপ্ট পেইণ্টিঙৰ যিটো থিম সেইটোকে লৈ পেলাই মই কৰিছোঁ। যেনে দশাৱতাৰ আছে, কৃষ্ণৰ লীলা আছে, কৃষ্ণ সৰুকালৰ যশোদাৰ লগত কৰা গোটেইখিনি পেইণ্টিং মই কৰিছোঁ আৰু সৰু সৰু ফ্ৰিজ মেগনেট বা ফটো ফ্ৰেম এনেকুৱা ধৰণৰ পাব আৰু মই কাষ্টমাইজ

0: ৱৰ্কো কৰোঁ, তেনেকুৱা ধৰণৰ চাইজ লাগে বা বেলেগ পেইণ্টিংছৰ মই আৰ্ট কৰি দিব পাৰোঁ। আৰু মোৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে হেণ্ডমেড ড্ৰিমছ বাই অপৰাজিতা, গোটেইখিনি অৰ্ডাৰ মই ইনষ্টাগ্ৰামৰ থ্ৰুদিয়ে লোৱা হয়।
1: খুব সুন্দৰ দেখিছোঁ, ইমান ধুনীয়া আৰ্ট কৰিছে আপুনি। সৰুৰে পৰা চাগে নিশ্চয় মানে ছবি অঁকাৰ প্ৰতি আগ্ৰহ হৈ আছিল নহয় জানো, এই বিষয়ে কওকচোন
2: কেতিয়াৰ পৰা আৰম্ভ কৰিছে?
0: আচলতে মোৰ পেইণ্টিং কৰাটো মোৰ হবি হয়, মই যিখিনি মোৰ লেজাৰ টাইম সেইখিনিত মই পেইণ্টিং কৰোঁ। আগতে সৰুৰ পৰা মই পেইণ্টিং শিকিছোঁ, কিন্তু বহুত দিন হ'ল ধৰ প্ৰেক্টিছ নোহোৱা কাৰণে বা তেনেকৈ বস্তুটো ৰৈ গৈছিলে। এতিয়া দেখিছোঁ লাহে লাহে মোৰ হেৰিখিনি মানে মোৰ আকৌ আহিছে যে মই মোৰ কৰিব লাগে বা নতুনকৈ মই আৰম্ভ কৰিব লাগে এনেকুৱা। তো এনেকৈ কৰোঁতে কৰোঁতে ইমানখিনি ক্ৰিয়েট কৰিলোঁ, কৰি পেলাই ভাবিলোঁ মই ঘৰত হয়তো লাভ নাই, সেইকাৰণে ভাবিছোঁ যে এখন মানুহৰ আগত ডিছপ্লে কৰি পেলাই মই যাতে এখন শ্ব' কৰিব পাৰোঁ। তো এনেকৈ ফাৰ্ষ্ট টাইম আগবাঢ়ি আহিলোঁ, এখন কলাকৃতি এটা প্লেটফৰ্ম য'ত মই এইখিনি ডিছপ্লে কৰিবলৈ সুবিধা পাইছোঁ। এইবাৰ ফাৰ্ষ্ট টাইম মোৰ ভাল এক্সপিৰিয়েঞ্চ হৈছে, মই বহুত মানুহৰ লগত কানেক্ট কৰিব পাৰিছোঁ আৰু বহুতে ভালো পাইছে মোৰ কামখিনি, অলপ ইউনিক পাইছে।
1: আগ্ৰহী নে গ্ৰাহকে কিনিবৰ বাবে?
0: ভাল পাইছোঁ, গ্ৰাহকৰ সেইখিনি ৰেছপঞ্চটো ভাল পাইছোঁ, তেওঁলোকে মেইনলি গিফ্টিঙৰ কাৰণে বস্তুখিনি ভাল পাইছে। মানে ধৰক কিছুমান বাহিৰৰ পৰা আহিছে বা বাহিৰত থাকে অসমলৈ আহিছে, তেওঁলোকে কিছুমান ইউনিক অসমৰ মেমৰিজ থকা গিফ্ট লৈ যাব বিচাৰে গেষ্টক গিফ্ট দিবলৈ বা নিজৰ ঘৰত সজাবলৈ। তেওঁলোকে এনেকুৱা অসমীয়া মেনুস্ক্ৰিপ্ট সত্ৰীয়া নৃত্য হওক বা এই কৃষ্ণৰ যিখিনি হেৰি সেইখিনি বিৰাট ভাল পাইছে ৰেছপঞ্চ। সেইখিনি মোৰ প্ৰায় শেষেই হ'ল চেল কৰি। এইবাৰ ফাৰ্ষ্ট টাইম কাৰণে মই ইমান গম নাপালোঁ যে নেক্সট টাইম কৰিলে মই আৰু অলপ কালেকশ্যন বনাব লাগিব।
1: আপুনি ভৱিষ্যতে ভাবিছেনে এই আপোনাৰ যি কলা, যিখিনি আপুনি আৰ্ট কৰিছে বা ছবি আঁকিছে, এইখিনি আপুনি বাহিৰলৈ নিয়াৰ পৰিকল্পনা আছেনে?
0: হয়, আছে, নিশ্চয় আছে। মই বিচাৰোঁ যে মোৰ পেইণ্টিংখিনি বাহিৰৰ মানুহেও মানে দেখক বা আমাৰ বাহিৰত যিখিনি অসমীয়া মানুহ আছে তেওঁলোকৰ ঘৰত থাকিলে আৰু বেছি ভাল লাগে।
1: যেতিয়া যিহেতুকে আপুনি অসমীয়া সংস্কৃতিৰ অৱতাৰৰ 10টা অৱতাৰৰ আপুনি খুব ধুনীয়া অংকন কৰিছে আৰু ইফালে দেখিছোঁ আপোনাৰ বিহুৰো খুব ধুনীয়াকৈ আপুনি অংকন কৰিছে, মনলৈ কেনেকৈ ভাব আহিলে যে আপুনি 10টা অৱতাৰেই আপুনি অংকন কৰিব বা আপুনি বিহুৰেই মানে আঁকিব?
0: আচলতে প্ৰথমতে পেইণ্টিং আৰম্ভ কৰোঁতে ভাবিছিলোঁ যে মই কিছুমান আমাৰ ট্ৰেডিশ্যনেল লগত যিটো আমাৰ কালচাৰ বা এটা আমাৰ যিটো হিষ্ট্ৰী আছে অসমীয়া মেনুস্ক্ৰিপ্টৰ, এইটো শংকৰদেৱেই ক্ৰিয়েট কৰি থৈ যোৱা বহুত বছৰ আগতে, তেওঁলোকে নেচাৰেল কিছুমান পিগমেণ্ট ইউজ কৰি বা হাঁচিপাতৰ ছাল তেনেকৈ কৰিছিলে। আচলতে মেইন অৰিজিনেল বস্তুটো সেইটো, তো সেইটো বস্তু বহুত আগতেই, বহুত বছৰ আগতেই কৰিছিলে। এতিয়া যিহেতু মানে নতুন অলপ মডাৰ্ণ হেৰি আহিছে, তো মই ভাবিলোঁ যে সেইখিনি বস্তু মই যদি অলপমান কেনভাছত শ্ব' কৰিব পাৰোঁ, যোনটো বস্তু অলপ বেছি ডিউৰেবল হয়, আগৰ ছালৰ হাঁচিপাতৰ হেৰিয়াত কৰিলে বস্তুটো বেছি দিন প্ৰিজাৰ্ভ কৰিবলৈ অলপ টানো হ'ব পাৰে, আজিকালি ইমান সম্ভৱো নহয়। আজিকালি মডাৰ্ণ যিবিলাক ঘৰ বনাইছে তেওঁলোকৰ এটা হোম ডেকৰ হিচাপে থাকিব পাৰে আৰু প্ৰত্যেকটোৰে এটা ষ্টৰী আছে, এনেই এটা আৰ্ট পিচ নহয়, তাৰমানে প্ৰত্যেকটোৰ লগত এটা ষ্টৰী বা হিষ্ট্ৰী আমাৰ কালচাৰৰ সেই প্ৰত্যেকটোৰে হেৰিয়াতে আছে। তো মানুহে যদি ড্ৰয়িং ৰুমতে হওক বা ডাইনিং ৰুমত সজাই থয়, তো মানুহ আহিলে মানে সুধিব এইখন কি হয়, আৰু সেই বহুত ভাইব্ৰেণ্ট কালাৰ মই কালাৰফুল কৰিছোঁ বস্তুখিনি, যাতে মানে মানুহৰ ঘৰটো আৰু ধুনীয়া কালাৰফুল হৈছে।
1: বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে?
3: আমি লখিমপুৰ।
1: আপোনাৰ নামটো?
3: মোৰ নামটো চিন্ময়ী দত্ত গোস্বামী।
1: কি হয় বাইদেউ
3: এইখিনি পৰ্দা, ডাইনিং ছেট, আপোনাৰ ৰান উইথ মেটছ, কুশ্বন কভাৰ্ছ, তাৰপিছত আপোনাৰ এইবিলাক শ্ব'জ আছে। এইখন হৈছে মিৰিজিম বুলি কয় যে মিচিং ট্ৰাইবৰ, আচলতে আগতে আমাৰ মাহঁতে ইউজ কৰে বা দেখোঁ, এতিয়া থ্ৰ' হিচাপে মই এইটো ইয়াতে হেৰি কৰিছোঁ। বেড কভাৰ্ছ হেণ্ডলুম এণ্টায়াৰ, তাৰপিছত কুশ্বন কভাৰ্ছ আছে। যিমান পাৰোঁ চেষ্টা কৰিছোঁ আমাৰ নিজৰ যোনখিনি আছে মটিভছবিলাক, অসমীয়া মটিভছ, মিচিং, বড়ো, ট্ৰাইবছবিলাকো সব ইনক্লুড কৰি চেষ্টা এটা কৰিছোঁ যাতে হাউচ হোল্ডতো যায় বস্তুখিনি।
1: আপুনি কিয় ভাবিলে যে আমি এনেকুৱা ধৰণেও আমি পৰ্দা বা আপোনাৰ যিবিলাক আমাৰ দৈনন্দিন আমি ব্যৱহাৰ সামগ্ৰী হিচাপে আমি এইখিনি ব্যৱহাৰ কৰিব পাৰোঁ বুলি পেলাই?
3: এইটো একচুৱেলি মোৰ এতিয়াৰ প্লেন নাছিলে, বহুত বছৰ আগতে মানে মই নিজে ভাবি থৈছিলোঁ কি নিজৰ ঘৰতো একচুৱেলি মই নিজে ভাল পাওঁ অলপ ক্ৰিয়েটিভ কিবা এটা কৰি পেলাই। তাৰপিছত মই ভাবিছোঁ ৱাই নট এইটো অকণমান বাহিৰতো লৈ যাব পাৰিলে ভাল হয়, আমাৰ নিজৰ ট্ৰেডিশ্যনটো যদি এক্সপ'জাৰ এটা পাই যায়, মটিভছবিলাক আমাৰ যদি ইউজ কৰোঁ, আদাৰৱাইজটোতো অকলে চাদৰ মেখেলাতে বা তেনেকেই লুকাই যায় মানে সেইটোতে থাকে আৰু, বাকীটো একো নাই। চ' সেইকাৰণে মই ভাবিলোঁ গোটেইখিনি আমাৰ যিমানখিনি জনগোষ্ঠী আছে নিজৰ এইবিলাক সব মিক্স কৰি এটা কৰি কৰি চাওঁ।
2: মানে পৰিকল্পনাটো আপোনাৰ আৰু তৈয়াৰ বেলেগে কৰে নহয় জানো?
1: তৈয়াৰ বেলেগে কৰে।
2: শিপিনী আছে আপোনাৰ?
3: মোৰ শিপিনী আছে, মোৰ লগত আৰু এগৰাকী

0: আমাৰ বস্তুখিনি ৱৰ্ল্ড ৱাইড স্প্ৰেড হওক বস্তু, সেইটো আশাৰে আমি কৰিছোঁ। আচলতে লাহে লাহে প্লেনিং চলি আছে কেনেকে কি কৰোঁ।
1: আপুনি ভাবেনে এই ব্যৱসায়টো কৰিলে আমাৰ অসমীয়া যিখিনি নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোক সফল হ'ব পাৰিব বুলি আশা কৰেনে?
0: পাৰিম, কাৰণ যদি তেওঁলোকে দৃঢ় হৈ পেলাই কিবা এটা কৰিব বিচাৰে আৰু প্ৰমোট, মানে আজিকালিতো ইভেন অনলাইন যোনটো প্লেটফৰ্ম আছে বহুত হেল্পফুল হয়, সেইটো হিচাপত মানুহক ৰিচ কৰিবলৈ পাৰোঁ, আমি ৱৰ্ল্ড ৱাইড ৰিচ কৰিব পাৰোঁ। চ' সেই হিচাপত কাৰোবাৰ যদি পেচন আছে কৰিব বিচাৰে ধুনীয়াকৈ কৰিব পাৰিব। মোৰ নিজৰ ক্ষেত্ৰতে দেখিছোঁ মানুহেতো একচেপ্ট কৰিছে, ভাল পাইছে, অ' ট্ৰেডিশ্যনেল বুলি এটা মানুহৰ আকৰ্ষণটো বেলেগ হৈছে ধৰক ট্ৰেডিশ্যনেল বস্তুলৈ। পাৰিব ডেফিনেটলি নৱপ্ৰজন্ম যদি চেষ্টা কৰে বা বিচাৰে।

0: মোৰ নাম ফুনু দত্ত হয়। মই একচুৱেলি মেখেলা চাদৰবিলাকত অলপমান ফুইজন কৰি দিওঁ, তাত মই নিজৰ হাতৰ কাম কৰাই দিওঁ আৰু কিছুমান মেচিন ৱৰ্ক আছে আৰু হাতৰ কামেৰে মুগা হওক, টচ হওক, পাট হওক, ভেৰাইটিজ এইবোৰ মই নিজৰ ডিজাইন এটা কৰি দিওঁ আৰু তো তেনেকেই মই বনাই থাকোঁ আৰু সেনেকৈ বনাই মই এতিয়া 2010ৰ পৰাই মই এইবোৰ কৰিছোঁ। কৰি কৰি এতিয়া আৰু অলপমান বেলেগ বেলেগ অলপমান ইম্পৰ্টেণ্ট মেটেৰিয়েলৰ ওপৰতো মই ডিজাইন কৰোঁ। মই যিহেতু অলপ হাজবেণ্ড বাহিৰত থাকে কাৰণে ডুবাইৰ পৰা অলপ মেটেৰিয়েলবোৰ আহে, তো আহিলে মই সেইবোৰ মেটেৰিয়েলৰ ওপৰত অলপ মই ফিউজন কৰি দিওঁ, মানে আনি পেলাই অসমীয়া মেখেলা চাদৰৰ অলপমান ৰূপ এটা দি দিওঁ, তো তেনেকৈ মই কৰি থাকোঁ সেইটোৱে আৰু। সেনেকৈ
1: দেখিছোঁ আপুনি এখন খুব সুন্দৰ ৰিহা পৰিধান কৰি আছে আৰু ৰিহাখনত আপুনি খুব ধুনীয়াকৈ ফুল মানে তুলিছে, মানে মই জানিব বিচাৰিছোঁ আচলতে কেনেকৈ কৰিছে।
0: একচুৱেলি ৰিহাটো প্লেইন থাকে, মই ভাবিলোঁ কি ৰিহাখন মই এটা বেলেগ এটা ৰূপ দিওঁ, তো ইয়াতে অকল ৰ' ষ্টিচ কৰা গৈছে, হাতৰ ৱৰ্ক কৰা আছে, কেতিয়াবা গুজৰাটী ৱৰ্ক কৰি দিওঁ, তো ৰিহাখনৰ লুকটোৱে বদলাই দিওঁ। সেইটোৱেই হ'ল মোৰ কাম, তাৰমানে মই অলপমান লুকটো বদলাই দিওঁ আৰু সেইটোৱে নিজে কৰোঁ এইবোৰ।
1: আপুনি ডিজাইনবিলাক নিজে মনলৈ আনি লয়?
0: মই নিজে কৰোঁ, নিজে কৰোঁ। একচুৱেলি

0: মই বাহিৰত আছিলোঁ, বাহিৰৰ পৰাই মই ডিজাইনবোৰ কৰিছিলোঁ, মানে মেখেলা চাদৰবোৰ বনাই বনাই মই মানে ডুবাইত থাকোঁতেই, তেনেকৈ 2010ৰ পৰাই কৰিছোঁ। তেনেকৈ এযোৰ দুযোৰকৈ মই সেই মোৰ হাজবেণ্ডৰ কলিগবিলাকৰ তাত পঠিয়াই দিওঁ পাৰ্চেল। সেই বিশ্বাসতে মোৰ বিজনেছটো চলি আছে, আৰু এইটো মোৰ মেইনলি অনলাইনত খুব ভাল চেল এটা হৈ থাকে। আৰু এতিয়া মোক মানুহে বুজি পায়, এতিয়া চবে জানে আৰু এইটো বস্তু তেওঁৰ তাত এনেকুৱা পাম, এনেকুৱা হৈ যাব, আৰু এতিয়া আৰু বিশ্বাস এটা হৈ গৈছে। তো সেনেকৈয়ে মই বিজনেছটো কৰি প্ৰথমতে অলপ কৰিলোঁ, এতিয়া গৈ বহুত মানে কৰি থাকোঁ আৰু সেনেকৈ আৰু।
1: কোনোবাই যদি বিচাৰে যে মোক এনেদৰে মোক আপুনি ৰিহাখনতে হওক বা চাদৰতে হওক নিজৰ ডিজাইন মতেও মানে আপোনালৈ অৰ্ডাৰ কৰিব পাৰে, নহয় জানো?
0: পাৰে, সেইটো তৈয়াৰ কৰি দিওঁ মই তেনেকৈ কৰি।
1: কেতিয়াবা ভাবিছেনে আমাৰ ভাৰতবৰ্ষৰ বাহিৰলৈ লৈ যাম আপোনাৰ যিখিনি সামগ্ৰী, আপুনি যিখিনি তৈয়াৰ কৰিছে, কেতিয়াবা ভাবিছেনে?
0: ভাবিছোঁ, একচুৱেলি মই অসমৰ বাহিৰতো অলপ যাব ট্ৰাই কৰি আছোঁ, চাওঁ, কিন্তু মোৰ বেচিকেলি মেখেলা চাদৰৰ ওপৰত থাকে। তো বাহিৰত গ'লেতো অলপ বেলেগ বেলেগ ডিজাইনো কৰিব লাগিব ন, ড্ৰেছত বনাব লাগিব, বা কৰিছোঁ ড্ৰেছবিলাকো স্কাৰ্টত কৰিছোঁ, তো সেনেকুৱা ধৰণৰ ডিজাইন কৰিলে ভাল হ'ব, তাৰ কাৰণে মই বেলেগ বেলেগ কৰিব লাগিব, অলপ কৰি আছোঁ আৰু সেনেকৈ।
2: মোৰ নাম মধুস্মিতা দাস, মই গুৱাহাটীৰে নিবাসী, বাট এতিয়া মই হায়দৰাবাদত থাকোঁ, আৰু মই গোটেই অল অভাৰ ইণ্ডিয়াৰ মানে আৰ্ট ফৰ্মবিলাক লৈ আনিছোঁ, যেনে আজৰক প্ৰিণ্টক, তেলেংগানা ইকাত, মধুবাণী, আৰু ইয়াৰ লগতে মই অসমৰ যিবিলাক এৰি, টছ, এইবিলাক আৰ্ট ফৰ্মবিলাক মই বাহিৰত নিব বিচাৰিছোঁ, মই তেনেকুৱাকে কাম কৰি আছোঁ।
3: বাহিৰলৈ পঠিয়াইছেনে আপুনি কোনোবা?
2: অঁ, মই ৰাঞ্চিত এক্সিবিশ্যন দিছোঁ, তাৰে মানুহবিলাকে পাটৰ মেখেলা চাদৰ খুব ভাল পাইছে, তেওঁলোকে লৈছে আৰু মানে আগলৈও বিচাৰিছে প্ৰডাক্টবোৰ।
3: আজি নেটফ্লিক্সত আপোনাৰ যিখন ষ্টল দিছে তাত আপুনি কি কি ৰাখিছে বস্তু?
2: মই ইয়াতে জুচ ৰাখিছোঁ, আমলা জুচ আৰু বেলৰ চৰবত, আৰু তাৰ লগতে ভোট জলকীয়া আচাৰ, মেংগ' জেম, তাৰপিছত বগৰী আচাৰ, এই সকলো প্ৰডাক্টখিনি মোৰ ষ্টলত পোৱা হ'ব।
3: আপুনি নিজে কৰে এইবোৰ?
2: অঁ, মই নিজে কৰোঁ।
3: কিমান দিনৰ পৰা কৰি আছে এই কাম?
2: মোৰ একদমেই নতুন, মই আজি 4 মাহ হৈছে এই কামটো, আৰু এইখন মোৰ ফাৰ্ষ্ট এক্সিবিশ্যন মোৰ গুৱাহাটীত।
3: কেনেকুৱা অনুভৱ?
2: ভাল, মানুহবিলাকে ভাল ৰেছপঞ্চ দিছে, মোৰ খুব ভাল লাগিছে।
3: ধন্যবাদ আপোনাক, আপোনাৰ এনেদৰে আৰু আগবাঢ়ি যাওক আৰু আমাৰ অসমৰ সংস্কৃতি বাহিৰলৈ লৈ যাওক।
4: মোৰ নাম শিল্পী শইকীয়া, আমি আহিছোঁ জালুকবাৰীৰ পৰা, আমাৰ ব্ৰেণ্ডৰ নাম হৈছে সেংদিয়া ফেব্ৰিক ডিজাইন। আমি এতিয়া বিশেষকৈ নেচাৰেল ডাই কৰা এৰী ষ্ট'লছ, কটন ষ্ট'লছ, তাৰপিছতে কুশ্বন কভাৰ, তাৰপৰা ট্ৰেডিশ্যনেল বেগছ, জুৱেলাৰি, তাৰপৰা চাদৰ মেখেলা যোৰা, মুগা চাদৰ মেখেলা যোৰা, এনেকুৱা বস্তুবোৰ ৰাখিছোঁ।
3: আৰু গহনাও ৰাখিছে দেখিছোঁ, অসমীয়া গহনা?
4: হয়, এইখিনি আচলতে আমি কপাৰ বেছ গোল্ড প্লেটৰ অসমীয়া গহনা ৰাখিছোঁ, আৰু লগতে আমি ৱেষ্ট ফেব্ৰিকৰ পৰা জুৱেলাৰী বনাইছোঁ, সেইখিনিও আমি ৰাখিছোঁ। গ্ৰাহকে ভাল পাইছে বস্তুখিনি, আৰু নতুনকৈ যিহেতু আমি ৰিচাইক্লিঙৰ কাৰণে ৱেষ্ট ফেব্ৰিকৰ কামখিনি আৰম্ভ কৰিছোঁ, সেইখিনি বস্তু চবে আদৰি লৈছে ভালকৈ। হয়, আমাৰ যিবিলাক এৰী ষ্ট'লছ সেইবিলাক মানে বিশেষকৈ বাহিৰৰ যিখিনি ফৰেইন বায়াৰ্ছবিলাক আছে তেওঁলোকে বহুত ভাল পায়, কাৰণ আমি তাত নেচাৰেল লাই কৰিছোঁ আৰু এৰী চিল্কটো হৈছে অহিংসা চিল্ক, সেইকাৰণে সেইটো বস্তু মানুহে বেছিকৈ আদৰি লয়।
5: নমস্কাৰ, মোৰ নাম খালিদা আহমেদ হয়, আৰু মই আমাৰ থলুৱা বস্তুখিনি দি আমাৰ ৱাইন বনোৱা হৈছে, তাৰপিছত আপোনাৰ যেনেকৈ টি ৱাইন হয়, ৰজেল ৱাইন, ভীমকলৰ পৰা ৱাইন বনোৱা আছে, কঁঠালৰ পৰা ৱাইন আছে, তো থলুৱা বস্তুখিনিৰ পৰা আমাৰ ৱাইন প্ৰস্তুত কৰা আছে ঘৰতে হোম।
3: এইবোৰ প্ৰিজাৰ্ভেটিভ মানে কিমান দিনলৈ ৰাখিব পাৰে?
5: এইটো আপোনাৰ মানে বটলিং হোৱাৰ পিছত নোখোলাকৈ আপোনাৰ ৱাইনটো যিমান পুৰণা হয় খাবলৈ তিমান সোৱাদ হয় বুলি শুনো।
3: আৰু কাপোৰ দেখিছোঁ, এৰী কাপোৰ দেখিছোঁ,
5: এগৰাকী এণ্টাৰপ্ৰেনাৰ হয়, তেওঁ মানে আপোনাৰ ব্লাউজৰ কাপোৰবোৰ চিলাই মানে তেওঁ নিজে বৈ পেলাই ট্ৰেডিশ্যনেলত চিলাই দিয়ে, বেলেগ বেলেগ ট্ৰেডিশ্যনেলত চিলাই দিয়ে গোটেইখিনি কাপোৰ।
3: এইবাৰ কাপোৰৰ ফালে আহিছোঁ, আপোনাৰ বস্তুখিনিও খুব সুন্দৰ।

0: আপোনাৰ নামটো ক'ব।
1: নমস্কাৰ, মোৰ নাম মামণি তালুকদাৰ, মই এইখন বিপণীত কৰ্মৰত হৈ আছোঁ। আমাৰ ইয়াতে জাতীয় যিবিলাক পোচাক আছে তেখেতসকলৰ হেৰিয়াত লৈ পেলাই, আৰ্হিত লৈ পেলাই গোটেইখিনি বনোৱা হৈছে। ব্লাউজ আছে, আপোনাৰ ৱাচকোট আছে, আৰু ইয়াৰ টাই আছে, বিভিন্ন ধৰণৰ আমি পোচাক বনাই দিয়া হয়। যেনেকৈ যি কৰে অৰ্ডাৰ কৰিলে মানে বনাই দিয়া হয়।
0: আপোনাৰ এইখনে প্ৰথম বিপণী নে আগতে আপুনি?
1: না, এইখনেই আমি আচলতে আগত পৰাই কৰি আছোঁ।
0: এনেই বাহিৰলৈ লৈ গৈছে নে অসমৰ?
1: বাহিৰত গৈছে,
0: গৈছে
1: এওঁলোক থাইলেণ্ডলৈ গৈছে, বহুতখিনি গৈছে।
0: থাইলেণ্ডত আমাৰ অসমীয়া কাপোৰৰ কেনেকুৱা আদৰ?
1: বহুত বহুত বেছি, খুব ভালকৈ আদৰি লৈছে তেখেতসকলে। অসমৰ বুলি বহুত মানে সন্মান পোৱা যায় আৰু।
2: নমস্কাৰ, মোৰ নাম দীক্ষিতা বৰা আৰু মোৰ ফাৰ্মটোৰ নাম হৈছে আদিদি জুৱেলাৰী। মোৰ গোটেইখিনি আপোনাৰ অক্সিডাইজ অসমীয়া গহনা, এণ্টি টাৰ্নিছ, গোটেইখিনি ভেৰাইটিয়ে পাব। গোটেই গহনাৰ যিমান যি লাগে আপোনাক ইয়াতে ভেৰাইটি আছে।
0: আৰু আপুনি বাহিৰলৈ লৈ গৈছিলে আমাৰ অসমীয়া যিখিনি আপুনি কৰিছে?
2: হয়, এতিয়ালৈকেতো মই এক্সিবিশ্যন আপোনাৰ গুৱাহাটীৰ ভিতৰতে কৰিছোঁ, বাহিৰত তেনেকৈ সুবিধা পোৱা নাই। পালেতো ভালেই পাওঁ, গভৰ্ণমেণ্টৰ ফালৰ পৰাও যদি কিবা সুবিধা দিয়ে তেতিয়াহ'লেতো আই উইল বি গ্ৰেটফুল। তো সেইটো কাৰণে অপেক্ষা কৰি আছোঁ।
0: নিশ্চয় নিশ্চয় আপোনাৰ সপোন পূৰণ হ'ব আৰু আপোনাৰ বস্তুখিনি খুব সুন্দৰ, নিশ্চয় মানে আদৰি ল'ব।

শ্ৰোতাসকলে ইমান পৰে অসমী ট্ৰাষ্টৰ সৌজন্যত গুৱাহাটীৰ নেত্ৰীহাটত প্ৰদৰ্শনীসহ বিক্ৰী মেলাত অংশগ্ৰহণ কৰা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত কেইগৰাকীমান উদ্যোগী মহিলাৰ মনৰ কথা শুনিলে। অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি প্ৰচাৰ কৰা হল। পৰিকল্পনা আৰু প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

0: and Odisha today. The weather agency predicted heavy to very heavy rainfall over Chhattisgarh, Madhya Pradesh, Rajasthan, Karnataka, Uttarakhand during the day. In the Grand Chess Tour in Croatia, Grandmaster R. Pragyananda slipped to the fourth place after a disappointing start at the Blitz section. And that is the end of this news bulletin.
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
2: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
1: তাৰ মানে
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: তাত কি হয়
2: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহ'লে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
4: নিবেদন কৰা হৈছে দেওবৰীয়া নাট্যানুষ্ঠান
5: আমাৰ আজিৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন কামৰূপ কামাখ্যা।

চতুৰ্থ খণ্ডত আমি পাইছিলোঁ কাত্যায়নীয়ে নৰকক প্ৰাগজ্যোতিষলৈ লৈ আনিলে কামাখ্যা ধামত কামাখ্যাৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰিবলৈ আৰু প্ৰাগজ্যোতিষত নৰকৰ ৰাজ্য স্থাপন কৰিবলৈ। নীলাচলৰ কামাখ্যাৰ প্ৰতি অচলা ভক্তি ৰাখিবলৈ কাত্যায়নীৰূপী বসুন্ধৰাই নৰকক উপদেশ দিয়াৰ উপৰিও শক্তিৰ অপব্যৱহাৰ নকৰিবৰ বাবে সকীয়াই থলে, লগতে পৰামৰ্শ দিলে যে কাৰো প্ৰতি যেন ভেদভাৱ নাৰাখে। নৰকে প্ৰতি মুহূৰ্ততেই মনত ৰাখিছিল যে তেওঁ বৰাহৰূপী বিষ্ণুপুত্ৰ আৰু শক্তিত অদ্বিতীয়। কিৰাত ৰাজ ঘটকৰ সৈতে তেওঁৰ মুখামুখি হ'ল এই প্ৰাগজ্যোতিষতেই। শত্ৰুভাৱে দুয়ো ওচৰ চাপিছিল যদিও বিষ্ণুৱে নৰকক ঘটকৰ সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ পৰামৰ্শ দিলে আৰু দুয়োৰে মাজত ৰাজ্যলৈ মনোমালিন্য নহবৰ বাবে দুয়োৰে ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰি দিলে। নৰক আৰু ঘটক দুয়ো দুয়োকে বন্ধুৰূপে আলিংগন কৰিলে। ইয়াৰ পিছত এয়া কামৰূপ কামাখ্যাৰ পঞ্চম খণ্ড, ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। কামৰূপ কামাখ্যা।

0: তই দেখোন বহিলি
1: ঐ ভাগৰ লাগিছো
0: মৰবি বাপেকে ভিতৰত কোন আছে জান
1: মন্দিৰৰ ভিতৰত ৰজা ৰাণী মন্ত্ৰী পালি মন্ত্ৰী ঋষি মুনি পূজাৰী পূজাৰীয়ানী কোনোবা নহয় কোনোবা থাকেই অ সেইবোৰ খবৰ ৰাখিবলৈ মোৰ মনো নাই দৰকাৰো নাই অ
0: চাচোন চা কামদেৱ বিয়ালৈ আহি বিশ্বকৰ্মাক মতাই আনি শিলেৰে সেই মন্দিৰটো সাজি থৈ গ'ল ভাল কথা খুবেই ভাল কথা ভাল কাম কৰিলে পিছে আধা দুখৰীয়া কাম কিয় কৰিলে কচোন বাৰু হা কৰা কামখিনি সম্পূৰ্ণ কৰি যোৱা হ'লে আমাৰ আজি এইদৰে কলৰ জপৰ নহ'লহেঁতেন নহয়
1: তই কথাবোৰ ভালদৰে ভবা নাই অ
0: ভুল ক'লো
1: এই মন্দিৰৰ গাত চৌষষ্ঠি যোগিনী আৰু অষ্টাদশ ভৈৰৱ মূৰ্তি খুদিত কৰাই কামৰাৱে যিটো মন্দিৰ সজালে সেইটোতে কাম শেষ হ'ব লাগিছিল নেকি
0: লাগিছিল
1: নালাগে নালাগে বুজিছ কাম এতিয়াও শেষ হ'ব নালাগে যোগে যোগে চলি থাক এই আমাৰ নিচিনাবোৰে তেহে কৰি দুটামান পোৱাৰ বাট থাকিব এই তই বুজিছ নাই তই আচলতে এটা মহা অকৰাও সেইবাবেহে কথাবোৰ ওপৰৰ পৰা ভাব
0: কথা এটা বিশেষ জাননে জান তই
1: কচোন ক
0: দেৱীৰ ওচৰত বোলে যিহকে বিচাৰে তাকে পোৱা যায়
1: হেৰৌ সেইটো আমাৰ বাবে নহয় অ' ৰজাৰ বাবেহে আমি বিচৰা একোকে নাপাওঁ ৰজাই যদি কিবা বিচাৰে পাই যায়
0: আমাক নিদিয়ে
1: আমাক নিদিয়া নহয় আমাকো দিয়ে কিন্তু আমি বিচাৰিবলগীয়া হ'লে কি বিচাৰিম কচোন হা আমি যদি বিচাৰোঁ কি ধান গাত ল'বলৈ কিবা কানি এডোখৰ হালোৱা গৰু ক্ষীৰতি গাই আৰু ঘৰ চাবলৈ খেৰ বাহ মুঠতে ঐ বুজিছ নাই ঐ আমি বিচাৰিবলৈ হ'লে ঢেৰ বস্তু বিচাৰিব লাগিব ৰজা মহাৰজাসকলৰ সৰহভাগ বস্তু আছেই নথকা একোটা বস্তু বিচাৰিলে দি দিয়ে
0: অ' তাৰমানে কি সৰহ বস্তু নিদিয়ে
1: ডাঙৰ ডাঙৰ বস্তু দিয়ে
0: যেনে
1: যেনে ধৰচোন এই মহাদেৱে খঙত কামদেৱক ভস্ম কৰিলে ৰতিয়া

0: বিচাৰিলে, কামদেৱক জীৱটো ঘূৰাই দিলে, পিছে কুৰূপ হৈ পৰিল। আয়ে আকৌ কামদেৱৰ আগৰ ৰূপ বিচাৰিলে,
1: দি দিলে। নহয় এই তই ইমানবোৰ কথাবোৰ কেনেকৈ জান?
0: এ কোৱা শুনি আহিছো।
1: বাৰু কচোন, আজি দেৱী দৰ্শনৰ বাবে কোন কোন আহিছে?
0: তই কচোন বাৰু কোন আহিছে?
1: শুন, ৰজা স্বয়ং লগত ৰাণী, অৰ্থাৎ মহাৰাজ নৰক আৰু ৰাণী।
0: ৰাণীৰ নামটো ক'ব পাৰিবি?
1: পাৰিমতো।
0: কচোন তেনেহ'লে।
1: মায়া, মায়া দেৱী।
0: মানিলো দেই, তয়ো কম কথা নাজান।
1: এই বিদৰ্ভৰ ৰাজকন্যা মায়া দেৱী।
0: আচলতে তেওঁলোক এতিয়াও আহি পোৱাই নাই, পাবহি।
1: তেনেহ'লে আৰু অকণ বিশ্ৰাম ল'ব
0: বিচাৰিছো। কেইটাই কেনেকৈ আমাৰ ফালে চাই আছে দেখিছো।
1: সিহঁতৰো চাগে কাম কৰি কৰি ভাগৰ লাগিছে। আমি বহা দেখি সিহঁতৰো চাগে বহিবলৈ মন গৈছে। ঐ বল, এই বহি থকা দেখিলে দুচেও কৰিব। এই ঐ উঠো,
0: এই তই থাক যদি থাক দেই, মই আহিলো দেই। হা তই থাক।
2: ঐ ৰ ৰ, মই যাই ৰ ৰ।

0: এই দিশে আহক হে মহাৰাজ মহাৰাণী, সৌ দিশে চাওক, ব্ৰহ্মপুত্ৰই পখালিছে আইৰ চৰণ।
1: সুন্দৰ। সৌ পাহাৰৰ ফালে চাওকচোন পুৰোহিতেও।
0: মহাৰাজ,
1: নীলাচলৰ সেই দক্ষিণ পৰ্বতমালাতেই গঢ়ি তুলিম মোৰ ৰাজধানী, নৰকৰ ৰাজধানী।
0: বৰ সুন্দৰ হ'ব মহাৰাজ।
2: সেই যে শিখৰ কীৰ্তি, ইয়াৰে অংগ নেকি পুৰোহিত দেউ?
0: মহাৰাণী, মহামায়াৰ বিতাৰিত অংগ নিপতিত হোৱাত সি ভৰ সহিব নোৱাৰি পৰ্বতখন যেন ক্ৰমে তললৈ বহি গ'ল। ইয়াকে দেখি তিনি দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰে প্ৰত্যেকেই এটি এটি শৃংগৰ জন্ম দিলে, তথাপিও যেন অধোগামী অৱস্থাৰ পৰা ৰাখিবলৈ টান হৈ পৰিল। মহামায়াই সেয়ে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত লগ লাগি নিজ আকৰ্ষণৰ দ্বাৰা তিনিও শিখৰক নিজে ধাৰণ কৰি ল'লে। এতিয়াই পাহাৰৰ উচ্চতা মাত্ৰ এক ক্ৰোশ, তাহানিতে হেনো ইয়াৰ উচ্চতা আছিল এশ যোজন। আৰু মহাৰাণীয়ে দেখুওৱা সেই শিখৰ তিনিটি সেইকেইটা সেইকেইটা হৈছে ব্ৰহ্মা বিষ্ণু
1: শিৱৰ। পুৰোহিতেও, এতিয়া আমি মূল পিতৃখন কৰোঁ, মুখ্য পুৰোহিতক মাতি অনা হওক।
0: মহাৰাজ, মন্দিৰত পূজা অৰ্চনা চলি আছে, এই সময়ত মুখ্য পুৰোহিত বাহিৰলৈ ওলাই নাহে, আৰু জুনিপিত দৰ্শনৰো নিয়ম নাই।
1: কি নিয়ম নাই?
0: হয় মহাৰাজ, নিয়ম নাই।
1: মুখ্য পুৰোহিতৰ সৈতে মই কথা পাতিব খোজো পুৰোহিতেও।
0: খন্তেক অপেক্ষা কৰক মহাৰাজ, এতিয়া মূলপিত দৰ্শন সম্ভৱ নহয়, মুখ্য পুৰোহিতো পূজা এৰি আহিব নোৱাৰে।
1: কি, ৰজাই অপেক্ষা কৰিব দৰ্শনৰ বাবে?
0: মহাৰাজ, দেৱী দৰ্শনৰ বিধান আছে।
1: বিধান আছে, বিধান আছে, ৰজাৰ ওপৰত বিধান। ৰজা নৰকে আনৰ ওপৰত বিধান ৰচনা কৰে, আনে যুগুতোৱা বিধান মানিবলৈ শিকা নাই নৰকে কেতিয়া।
0: মহাৰাজ, মহাৰাজ, আপুনি উত্তেজিত হৈছে।
1: নৰকৰ ইচ্ছা কোনো বিধানে বাধা দিব নোৱাৰে পুৰোহিত, সেই কথা আপুনি জনা উচিত।
0: পৰম্পৰাগত বিধান উলংঘা কৰাৰ সাহস আমাৰ নাই মহাৰাজ।
1: সেই সাহস নৰকৰ আছে।
0: মহাৰাজ, মহাৰাজ, মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰাৰ ভাৰ আমাৰ।
1: কি কলা, কি কলা ব্ৰাহ্মণ? এই নৰক দেৱতা আৰু দেৱতা নৰকৰ পদ ধূলাই পুণ্য কৰে, পবিত্ৰ কৰে দেৱীৰো মন্দিৰ।
2: তেনে কথা, তেনে কথা নকব নাথ, আমিতো কৰিব পাৰোঁ খন্তেক অপেক্ষা। প্ৰকৃতিৰ লীলাভূমি প্ৰাগজ্যোতিষত প্ৰকৃতিৰ শোভা চাই সময় কটাব পাৰি।
1: পুৰোহিতে বুজা নাই, অনুভৱ কৰা নাই কাৰ সন্মুখত থিয় হৈ বিধানৰ বাধাৰে নৰকক উপেক্ষা কৰিছে।
0: এয়া উপেক্ষা নহয় মহাৰাজ, ভুল নুবুজিব।
1: তেনেহ'লে পুনৰ কৈছো, আনা মাতি মুখ্য পুৰোহিতক এতিয়াই এই মুহূৰ্ততে। নালাগে কৰিব পূজা, ৰাজ আজ্ঞা পালনতকৈ দেৱী

0: পূজা নহয় ইঠাঙৰ।
1: ক্ষমা কৰক মহাৰাজ, নিচলা ব্ৰাহ্মণ আমি, পুৰুষানুক্ৰমে চলি অহা নীতি এৰিব নোৱাৰো।
2: মহাৰাজ, বলক প্ৰসাদলৈ যাওঁ।
0: অকলে আপোন শক্তিৰ বলে ৰাজ্য মই প্ৰতিষ্ঠা কৰিছো, স্বেচ্ছাৰে ত্যাগ কৰিছো জনকৰ ৰাজভোগ। এই দুবাহুৰে যুঁজিছো মই সেইসকলৰ বিৰুদ্ধে যিসকলে আহি মোৰ গতিৰ বাটত হেঙাৰ দিছে। পুৰোহিত, পুনৰ কৈছো, মই এতিয়া এই মুহূৰ্ততে মন্দিৰৰ মূল পীঠ দৰ্শন কৰিব খোজো। মনত ৰাখিব পুৰোহিত, ৰজা নীতিৰ ঊৰ্ধত, নীতি হয় মাথোন প্ৰজাৰ বাবে।
1: মহাৰাজ, স্বয়ং দেৱতা আহিও যদি এনে অনুৰোধ কৰে, প্ৰত্যাখ্যান কৰাৰ বাহিৰে মোৰ যে অন্য উপায় নাই।
0: ৰজা মই নৰকাসুৰ, দেৱতা আৰু দেৱতা।
1: জানো মহাৰাজ, জানো, অদ্বিতীয় বলৱান বীৰ আপুনি, অসুৰৰো শিৰৰ মুকুৰ।
0: কি কি কলি মোক? অসুৰ, নৰক অসুৰ, বিষ্ণুপুত্ৰ মই, দেৱতাৰো দেৱতা মই।
1: ক্ষমা বিচাৰিছো মহাৰাজ, ধৰণীৰ গৰ্ভজাত বৰাহৰ পুত্ৰ আপুনি, নহয় দেৱতা। জনক পালিতভাৱে আৰ্য পুত্ৰৰ দৰে শিক্ষা দীক্ষা লাভ কৰিছিল।
0: কি কলি ব্ৰাহ্মণ, নৰকক অসুৰ বুলিলি? চাহ চাহ তেন্তে, আজি হেৰ আৰ্যৰ সন্তান এই তৰোৱালে তো
2: নাথ, কামাখ্যাৰ তীৰ্থভূমি নৰহত্যাৰে কলুষিত নকৰিব, কামল কৰিছো নাথ।
0: নৰহত্যা পাপ, এই কামাখ্যাতেই কেঁচাই খাইটি গোহানীৰ আগত কিয় তেন্তে নৰবলি হয়? এই ব্ৰাহ্মণৰ ৰক্তেৰে ময়ো কৰিব খোজো কামাখ্যাৰ পূজা।
2: নকৰিব নকৰিব নাথ, নকৰিব এনে কাৰ্য। ভৃত্য তেওঁ নিয়মৰ, চলিত নিয়ম তেওঁ কৰিছে পালন।
0: বিষ্ণুপুত্ৰ নৰকক এই পাখণ্ডে পুৰিলে অসুৰ, দৈহিক শক্তিহীন কূট কৌশল ব্ৰাহ্মণ।
3: মহাৰাজ,
0: লৈ যায় এই ব্ৰাহ্মণক কৰ মুণ্ডছে।
2: নাথ নাথ, মই পত্নীয়ে কৰিছো মিনতি, নকৰিব নাথ, নকৰিব ইৰাজ।
0: নৰহত্যা, ব্ৰাহ্মণ হত্যা, গাৰক্ষী কৰ মুণ্ড চেত, নৰকে দিব পূজা কামাখ্যা ধামত।
1: হে শক্তিমত্ত মহাৰাজ, জীৱন বিচাৰি মই প্ৰাৰ্থনা নকৰো, কিন্তু হৃদয়ৰে দিছো অভিশাপ। দম্ভ পৰ্বতত উঠি আপুনি ভাবিছে হে ৰজা চিৰদিন যাব এনেদৰে? মনত ৰাখিব, যিদিনা সৌ পাহাৰৰ শৃংগৰ মুখে মেলিব ধুবৰি, সেইদিনাই পিছলি পৰিব, অহংকাৰ শূন্য হব, সমাপ্ত হব আশাৰ জীৱন।
0: অভিশাপ, শুন শুন হেৰা ভৃত্য, অসুৰ বুলি মোক কৰিলি তাচ্ছিল্য, আৰু নিজেই আওপাকে আৰ্য বুলি ব্ৰাহ্মণ বুলি কৰিলি অহংকাৰ। কিমান ভয়ংকৰ!
2: হে নাথ, হে নাথ, হে নাথ,
0: অনুনয় বিনয়ত নৰকৰ হিয়া গলি নাযায় ৰাণী। পূজাৰ কালত এই ব্ৰাহ্মণে মোক দেৱী পীঠলৈ প্ৰৱেশ নিদি, দেৱীৰ পূজা কি কেৱল ব্ৰাহ্মণৰ অধিকাৰ?
1: অহংকাৰী মদমত্ত হে বৰাহ পুত্ৰ, যি দেৱী দৰ্শনৰ বাবে হৈছে উন্মাদ, সেই দেৱীয়েই হব আপোনাৰ মৃত্যুৰ কাৰণ।
0: কঠোৱাল, গড় শিৰচ্ছেদ এতিয়া ইয়াতেই।
2: নাথ নাথ,
4: জয় মহাৰাজ নৰকৰ জয়।
2: সৰ্বনাশ কৰিলে হে নাথ, হত্যাৰে কলুষিত কৰিলে এই পুণ্যভূমি কামাখ্যাৰ ধাম।
0: নৰকে কৰিলে পূজা।

0: দেখিলি দেখিলি, মাৰ বুলি মানুহ তাক মাৰিয়ে পেলালে।
1: অঁ পাই, কিন্তু বামুণটোকে যদি এনেকে মাৰিলে আমাৰ দৰে সাধাৰণ জীৱ মাৰিবলৈ দেখোন ভাবিয়ে নাচাব।
0: কাটিবলৈ ক'লে কটোৱালে কাটিয়ে পেলালে।
1: ঐ, এনেকুৱা ৰজাই কাৰ মোৰ কেতিয়া চিঙে একো ঠিক নাই দেই।
0: ঐ কচোন, এই বিষয়ে শাস্ত্ৰনো কি কয়?
1: এই একো নকয় শাস্ত্ৰই, একো নকয়।
0: একো নকয় মানেনো কি কয়?
1: নকয় বুলি কৈছিলো ন তোক মই। অঁ, শাস্ত্ৰৰ কথা পণ্ডিত মানুহ সোধা ভাল, বুজিছ? মই ব্ৰাহ্মণ পণ্ডিত একো নহয় অ'।
0: এই আমি বাৰু যথামূৰ্খ হৈ সংসাৰলৈ কিয় আহিছিলোঁ?
1: হিৰো, আহোঁ বুলিনো সংসাৰলৈ কোন আহে অ'? ঈশ্বৰে পঠিয়াই, আমাকো পঠিয়ালে।

0: Ak Ohur, কল্পিত দেবতায় করে আস্পালন অহুর নরক অহুর।
1: নাথ
0: শুনা নানি, নরক অহুর আৰু দেৱৰাজ্যত আছে দেৱতাসকল ইন্দ্ৰ বৰুণ বায়ু অলেখ অলেখ দেৱতা।
1: কিবা যে দুশ্চিন্তাত পৰিছে আপুনি। কেনে চিন্তা নাথ, পত্নী মই, আপোনাৰ দুখ সুখৰ সমভাগী হ'ব খোজো মই।
0: শুনিছা শুনিছা দম্ভ দেৱতাৰ, অসুৰ বুলি তুচ্ছ কৰে মোক।
1: জন্মৰ বাবে অহংকাৰ কৰা দেৱতাক বুজাব খোজক নাথ।

0: যে দেবত্বৰ প্ৰকাশ কৰ্মতহে হয়, জন্মত নহয়।
1: এই কথা বাহুৰ শক্তিৰে মই বুজাব খোজো। মই দেৱৰাজ্য জয় কৰিব খোজো, শিশুৰ অহংকাৰ শূন্য কৰিব খোজো। মই দেখুৱাব খোজো যে নৰক দেৱতা আৰু দেৱতা, নৰক দুৰ্বাৰ, নৰক অজেয়, নৰক প্ৰচণ্ড, অহংকাৰী দেৱতাক কৰিব খোজো মই কৃততা।
2: দুৱৰী, মহাৰাজৰ জয় হওক।
1: বাহিৰত আপেক্ষিছে সেনাধ্যক্ষ, ইয়ালৈকে মাতি অনা হওক।
0: কৰিছো মিনতিনাথ, ক্ৰোধৰ মুহূৰ্তত সৰ্বনাশী যুদ্ধৰ সিদ্ধান্ত নলব। দেৱতাৰ লগত ৰণ সৃষ্টিৰ বাবে হব ভয়ংকৰ।
1: শুনা ৰাণী, মৃত্যু বিজয় বীৰেই অসুৰ নৰ।
3: মহাৰাজৰ জয় হওক।
1: নাই পিছৰা মই জয়ৰ আশীৰ্বাদ, জয় মোৰ অৱশ্যেই হব। ৰাণী,
0: আদেশ কিবা আছে নাথ?
1: মহামন্ত্ৰী আহিব এতিয়া, সেনাধ্যক্ষ ৰাজমন্ত্ৰী সতে কৰিম গোপন আলোচনা। সেনাধ্যক্ষ ৰাজমন্ত্ৰী সতে কৰিম গোপন আলোচনা, কিন্তু তাৰ আগতে হ'ব নৃত্য গীতৰ এক অনুপম খেলা। আহা আহা, বহা, আসন গ্ৰহণ কৰা।
0: নৃত্য গীত? হে নাথ, ইয়াৰ আগতে চোন দেখা নাছিলো ৰাজসভাত নৰ্তকীৰ নৃত্য গীত।
1: সেনাধ্যক্ষ, মেলি দিয়া ৰহস্য দুৱাৰ।
3: মহাৰাণী, মহাৰাজৰ আদেশ অনুযায়ী চাৰি কন্যা অনা হৈছে দেৱৰাজ্যৰ পৰা।
1: চাৰি কন্যা, চাৰি অপ্সৰী ইন্দ্ৰপ্ৰস্থৰ পৰা হৰণ কৰি অনা হৈছে।
0: অন্যায়, অন্যায় হে মহাৰাজ। নাৰী অপহৰণ? বীৰ আপুনি, বিষ্ণু পুত্ৰ আপুনি, আপোনাৰ ধৰ্ম দুষ্টক দমন আৰু সন্তক পালনহে? কি কাৰণে, কি কাৰণে এনে কাম কৰিলে নাথ? কিয়, কিয় নাথ?
1: দেৱতাৰ লগতেই নৰকে শক্তিৰ পৰীক্ষা বিচাৰে।
0: কি, তাৰ বাবেই বিসৰ্জিলে যুক্তিযুক্ত হিতাহিত জ্ঞান? নাথ, আমাৰ সোণৰ সংসাৰত কিয় জ্বলাব খোজে যুদ্ধৰ অনিশ্চিত অগনি? কিয় নাশিব খুজিছে পুত্ৰ ভগদত্তৰ ভৱিষ্যত? দেৱকন্যা হৰণৰে প্ৰকাশিব লাগে কিয় আপোনাৰ বাহুবল?
1: অসুৰ মই, আসুৰিক শক্তিৰেই দেৱতাৰ প্ৰত্যাহ্বান জনাম মই, দেৱতাৰ শত্ৰু মই, ব্যংগ আৰু তুচ্ছ তাচ্ছিল্যৰ তিম প্ৰত্যুত্তৰ। বিচৰা নাই মই মানুহৰ পূজা কিম্বা নৈবদ্যৰ উপাসনা হৰাই। দেৱতা জীয়াই থাকে মানুহৰ পূজা, কিন্তু নৰকমল হব শক্তিৰ মহাপ্ৰকাশ।
0: জানিছো নাথ, বিপদ ঘনীভূত।
1: জ্বলন্ত আগ্নেগিৰিৰ সন্মুখত নিশ্চল হৈ বহি ৰব পাৰে এই নৰক। বিপদৰ মাজেৰে এই নৰকে কৰিব খোজে দুৰ্জয় মনৰ প্ৰকাশ।
0: নাথ, নৃত্য মানে হৃদয়ৰ আনন্দ প্ৰকাশ। আপুনি যি চাৰি দেৱকন্যাক বন্দী কৰি আনিছে, সেই দেৱকন্যাই স্বদেশ স্বজন হাৰা হৈ কি সতে নৃত্য কৰিব? নিষ্ঠুৰ ভাষাৰে আপুনি হয়তো আদেশ কৰিব নৃত্যৰ বাবে, কিন্তু নাথ, এই নাচোনত নাথাকে দেহৰ ছন্দ, মনৰ ভাষা কিম্বা লয় সুবাস।
1: নীতি কথা নালাগে শুনাব মহাৰাণী, সেইবোৰ দেৱতাৰ কথা। অসুৰে নুবুজে সেই ভাষা, শক্তিৰে মাথোন, দুবাহুৰ শক্তিৰে নৰকে বিচাৰে পুৱাৰ সূৰ্যোদয়, বৰুণৰ বৃষ্টি, অগ্নিৰ উত্তাপ, বায়ুৰ মৃদু ছন্দমলয়া কিম্বা শ্বাসৰুদ্ধ ধুমুহা, শক্তিৰে মাথো শক্তিৰে বিচাৰে।
3: মহাৰাজক সেৱা, ৰাজমন্ত্ৰী অপেক্ষিছে মহাৰাজৰ দৰ্শন বিচাৰি।
1: লৈ আনা হওক।
0: নাথ, এতিয়াও কৰিছো কাকুতি, যুদ্ধৰ বিভীষিকা নানিব নমাই নাথ। আপুনি ৰজা, সেনাৰে পৰিবেষ্টিত হৈ আপুনি হ'ব সুৰক্ষিত, কিন্তু কিন্তু নাথ, সমৰ ক্ষেত্ৰত যে বহু সেনা পৰিবৰণ, অকালতে বহু নাৰীয়ে হেৰুৱাব স্বামীক, বহু মাতৃৰ অকাৰণে বুকু সুদা হ'ব নাথ।
4: মহাৰাজৰ জয় হওক।
1: আহক আহক মহামন্ত্ৰী, আসন গ্ৰহণ কৰক। বন্দী সেই চাৰি দেৱকন্যাই ৰাজসভাত প্ৰদৰ্শিব নৃত্য গীত, তাৰ বাবে আপোনাক জনালো আমন্ত্ৰণ।
0: ৰাজমন্ত্ৰী,
4: আদেশ কৰক মহাৰাণী।
0: ৰজাক মন্ত্ৰণা দিয়াই আপোনাৰ কৰ্ম আৰু ধৰ্ম নহয়নে?
4: মহাৰাণে যেন অন্য কিবা ক'ব খুজিছে।
0: মনে প্ৰাণে বিচাৰিছো মহামন্ত্ৰী, ৰজা যেন সুমন্ত্ৰী পৰিচালিত হওক।
1: ৰাণী,
0: ক্ষমা কৰিব মহাৰাজ, ধৈৰ্যৰ সীমা পাৰ হ'ল, সেইবাবে অজাচিত।

মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ পঞ্চম খণ্ডটি শুনিলে। নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে পুৰোহিত প্ৰাণকৃষ্ণ মহন্ত, ৰাজমন্ত্ৰী অমৰ চক্ৰৱৰ্তী, প্ৰথম বনুৱা কীৰ্তিকমল ভূঞা, দ্বিতীয় বনুৱা তৰুণ শৰ্মা, মায়া পাহাৰী দাস, সেনাধ্যক্ষ হৰ্ষ দাস আৰু নৰকাসুৰৰ চৰিত্ৰত আছিল নীলু চক্ৰৱৰ্তী। নাটখনি প্ৰযোজনা কৰিলে হেম ভট্টাচাৰ্যই, সহযোগ কৰিলে তৰণী বসুমতাৰীয়ে। এই নাটখনিৰ ষষ্ঠ আৰু শেষ খণ্ডটি শুনিবলৈ পাব অহা দেওবাৰে আজিৰ সময়তে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 জুলাইৰ পৰা VVG ৰামজী আইন 2025 সফলতাৰে বলবৎ হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে সুপ্ৰসিদ্ধ পাণ্ডৱানী গায়িকা তিজন বাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
2: এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা ইণ্ডোনেছিয়াৰ ভ্ৰমণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব। ইণ্ডোনেছিয়াস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত সন্দীপ চক্ৰৱৰ্তীয়ে জাকাৰ্টাত আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কাইলৈৰ পৰা 8 জুলাইলৈকে প্ৰধানমন্ত্ৰী মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণকালত দুয়ো দেশৰ মাজত অৰ্থনৈতিক বিনিময় শক্তিশালী হ'ব পৰাকৈ 9 ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন দেশৰ মাজত সম্পৰ্কৰ কোনোধৰণৰ নেতিবাচক বিষয়ৰ সূচনা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীচক্ৰৱৰ্তীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত কোনো বিষয়ত মতবিৰোধ বা বিবাদৰ সৃষ্টি হোৱা নাই আৰু বিকশিত ভাৰত তথা গোল্ডেন ইণ্ডোনেছিয়া গঢ় দিয়াৰ ক্ষেত্ৰত দেশ দুখনে শক্তিশালী কৌশলগত অংশীদাৰিত্বৰে কাম কৰি গৈছে। সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত তেওঁ কয় যে এই পদক্ষেপৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে। ইয়াৰ ভিতৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা অন্যতম বুলি তেওঁ কয়। তেওঁ লগতে কয় যে সম্প্ৰতি 30 বিলিয়ন ডলাৰৰ বাণিজ্যৰ স্থিতিক ভৱিষ্যতে অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত পাৰস্পৰিক বিনিয়োগ বৃদ্ধিৰ লগতে সামুদ্ৰিক প্ৰতিবেশী হিচাপে যোগাযোগ আৰু সামৰ্থ্য বৰ্ধনৰ ক্ষেত্ৰতো দেশ দুখনে কাম কৰি গৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত সামুদ্ৰিক সুৰক্ষা, মহাকাশ সহযোগিতা, তথ্য প্ৰযুক্তি বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু স্থানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ভাৰতৰ অধ্যক্ষতাত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক কাইলৈ কেৰালাৰ কোচিত আৰম্ভ হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত ব্ৰিকছ সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে অংশ ল'ব। বিষয়াসকলে বিভিন্ন খণ্ডত মহিলাৰ সবলীকৰণ আৰু মহিলা নেতৃত্বাধীন বিকাশৰ সৈতে সম্পৰ্কিত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত ভাগ ল'ব। এই বৈঠকে সদস্য ৰাষ্ট্ৰসমূহক মহিলা নেতৃত্বাধীন বিকাশ সন্দৰ্ভত আলোচনা তথা সহমত পোষণৰ সুযোগ দিব। উল্লেখযোগ্য যে ব্ৰিকছ মহিলা ট্ৰেকে 4টা মুখ্য বিষয়ক অগ্ৰাধিকাৰ দিছে। এইসমূহ হৈছে প্ৰশাসন আৰু নেতৃত্বত মহিলা, মহিলাৰ ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণ, মহিলা উদ্যমিতা আৰু কৌশল বিকাশ তথা জলবায়ু কাৰ্যকৰিতা, খাদ্য সুৰক্ষা আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা। এই বৈঠকে অহা 8 আৰু 9 জুলাইত হ'বলগীয়া ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিব বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 জুলাইৰ পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান VVG ৰামজী আইন 2025 সফলতাৰে বলবৎ হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অভিযানৰ অধীনত ৰাজ্যসমূহলৈ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি কাৰ্যকৰী কৰিবলৈ 3 বছৰৰো অধিক

প্ৰয়োজন হৈছিল কিন্তু ভি ভি জিৰামজী আইনখন মাত্ৰ এদিনতে বলবৎ কৰা হৈছে। শ্ৰীচৌহানে কয় যে বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ দিশে দ্ৰুতভাৱে অগ্ৰসৰ হোৱাৰ উদ্দেশ্যে এই আইনখনৰ অধীনত পৰৱৰ্তী 5 বছৰত 2,86,000 পঞ্চায়তত 7,50,000 কোটি টকা বিনিয়োগ কৰা হ'ব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ভূটানে ভাৰতৰ পৰা 20% ইথানল মিহলি পেট্ৰল আমদানি কৰিবলৈ অস্বীকাৰ কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত বাতৰিক খণ্ডন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই বাতৰি সম্পূৰ্ণৰূপে ভুৱা আৰু তেল বিপণন কোম্পানীসমূহে এনেধৰণৰ কোনো প্ৰস্তাৱ আগবঢ়োৱা নাই। ভূটানলৈ 20% ইথানল মিহলি পেট্ৰল ৰপ্তানি কৰাৰ কোনো প্ৰস্তাৱ নাই বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে লগতে জনসাধাৰণক মন্ত্ৰালয় আৰু তেল বিপণন কোম্পানীসমূহৰ তথ্যহে বিশ্বাস কৰিবলৈ আহান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুপ্ৰসিদ্ধ পাণ্ডৱনী গায়িকা তিজন বাইৰ

0: জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুপ্ৰসিদ্ধ পাণ্ডৱনী গায়িকা তিজন বাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে তিজন বাইয়ে তেওঁৰ শক্তিশালী কণ্ঠ, প্ৰভাৱশালী উপস্থিতি আৰু অনন্য উপস্থাপন শৈলীৰে মহাভাৰতৰ কাহিনী প্ৰস্তুত কৰি মঞ্চত জীৱন্ত কৰি তুলিছিল। তিজন বাইয়ে তেওঁৰ অসাধাৰণ প্ৰতিভা, সমৰ্পণ আৰু বছৰজোৰা কঠোৰ সাধনাৰে ছত্তীশগড়ৰ চহকী পাণ্ডৱনী পৰম্পৰাক ভাৰতৰ লগতে বিদেশত স্বীকৃতি দিবলৈ সমৰ্থ হৈছিল বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ দিশত তিজন বাইৰ অৱদান সদায় স্মৰণীয় হৈ ৰব বুলি জানিবলৈ দিয়ে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এটা বাৰ্তাত তিজন বাইৰ অনন্য কণ্ঠ, শক্তিশালী পৰিৱেশন আৰু অসাধাৰণ শিল্পৰ কথা উল্লেখ কৰি কয় যে তেওঁ ভাৰতৰ বৰ্ণাঢ্য লোক সংস্কৃতিৰ পৰম্পৰাক, বিশেষকৈ মহাভাৰতৰ কাহিনীসমূহক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজলৈ লৈ গৈছিল। শ্ৰীৰাধাকৃষ্ণনে তিজন বাইৰ পৰিয়াল, তেওঁৰ সহস্ৰ অনুগামী তথা ছত্তীশগড়ৰ জনসাধাৰণলৈ শিল্পীগৰাকীৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে পাণ্ডৱনী গায়িকাগৰাকীয়ে ছত্তীশগড়ৰ এই লোককলাবিধৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে গোলকীয় স্বীকৃতি লাভ কৰিছিল। গায়িকাগৰাকীৰ মৃত্যু কলা সংস্কৃতিৰ জগতখনৰ বাবে এটা অপূৰণীয় ক্ষতি বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কাইলৈৰ পৰা ছুইজাৰলেণ্ডৰ জেনেভাত হ'বলগীয়া কৃত্ৰিম বুদ্ধিমত্তা প্ৰশাসন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ গোলকীয় আলোচনাত ভাৰতৰ প্ৰতিনিধিসকলক নেতৃত্ব দিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই গোলকীয় সন্মিলন হৈছে বিশ্বজনীন আৰু বহু অংশীদাৰযুক্ত এখন মঞ্চ, যাক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱৰ অন্তৰ্গত গোলকীয় ডিজিটেল চুক্তিৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছিল। এই সন্মিলনে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় প্ৰশাসনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অনন্য সুযোগ প্ৰদান কৰিব। চৰকাৰে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত ধন দি প্ৰচাৰ কৰা বিজ্ঞাপনত শিশুৰ যৌন শোষণ আৰু দুৰ্ব্যৱহাৰৰ সামগ্ৰীৰ প্ৰচাৰক লৈ মেটাক কঠোৰ সতৰ্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে চৰকাৰে ইনষ্টাগ্ৰামত এনেধৰণৰ বিজ্ঞাপন আৰু বিষয়বস্তুৰ প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাৰ পৰা 7 দিনৰ ভিতৰত এই বিষয়ত বিস্তৃত স্পষ্টীকৰণ দাবী কৰিছে। ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে ইনষ্টাগ্ৰামত এনেধৰণৰ আপত্তিজনক বিষয়বস্তুৰ প্ৰদৰ্শনক লৈ দাখিল কৰা তথ্যসমূহ পৰীক্ষা কৰে আৰু মেটাৰ সঁহাৰি বিচাৰি নিৰ্দেশ জাৰি কৰে। বাৰ্ষিক অমৰনাথ যাত্ৰা ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হৈছে। যাত্ৰাৰ প্ৰথম দুদিনত ইতিমধ্যে 32,313 গৰাকী তীৰ্থযাত্ৰীয়ে পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰিছে। ইপিনে অমৰনাথ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দল আজি পুৱা কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু ভগৱতী নগৰ যাত্ৰীনিবাসৰ পৰা ৰাওনা হয়। সৰুবৰ 219খন বাহনেৰে ৰাওনা হোৱা দলটোত 6,731 গৰাকী তীৰ্থযাত্ৰী আছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা 1:30 বজাত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত ইতিমধ্যে ফ্ৰান্স আৰু মৰক্কো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গলত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোই হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গলত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত 3টো গল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ 3-দিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 জুলাইৰ পৰা VBG-RAMG আইন 2025 সফলতাৰে বলবৎ হোৱাক লৈ সন্তুষ্টি ব্যক্ত কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে সুপ্ৰসিদ্ধ পাণ্ডৱনী গায়িকা তিজন বাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে

0: বেশ সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্ৰয়োজন।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: এতিয়া শুনক এটি বৃন্দগান ৰচনা কামাখ্যানাথ ঠাকুৰৰ।

0: ৰচিত বৃন্দকান্তি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

আজি নিশা 9:30 জীৱনআলীৰ যুগলবন্দীৰ অতিথি কমল কটকী আৰু আশা শৰ্মা কটকী। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। শুনিবলৈ নাপাহৰিব জীৱনআলীৰ যুগলবন্দী আজি নিশা 9:30।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপেহেৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashwani and I am Naresh Mago with the Midday News. The headlines. Government withdraws emergency curbs on

0: সত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি VVGRAMJIৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে 630,96,00,000 টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নক সদায় প্ৰাধান্য দি আহিছে। এই আবণ্টনে অসমৰ গ্ৰাম্য কৰ্মশক্তিক উৎসাহ দিয়াৰ লগতে গ্ৰাম্য পথ সংযোগ অধিক শক্তিশালী কৰি অৰ্থনৈতিক সুযোগ আৰু সৰ্বাম্মক বিকাশ নিশ্চিত কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহান আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে VVGRAMJI আইনৰ অধীনত পৰৱৰ্তী 5 বছৰত 2,86,000 পঞ্চায়তত 7,50,000 কোটি টকা বিনিয়োগ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে প্ৰকাশ কৰিছে।

0: কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বছৰৰ জুনত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ 15% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়। তেওঁ কয় যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত অসম দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত কৰ ফাঁকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে। উল্লেখযোগ্য যে 2025 চনৰ জুনত অসমত 1255 কোটি টকাৰ জি এছ টি সংগ্ৰহৰ বিপৰীতে চলিত বছৰৰ জুনত 1437 কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হয়। ৰাজ্যৰ বন বিভাগে অনিয়ম আৰু নীতি বহিৰ্ভূত কাৰ্যকলাপৰ অভিযোগত যোৰহাট সংমণ্ডলৰ ফৰেষ্টাৰ মন্টু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰিছে। সামাজিক মাধ্যমত এটা টেলিফোনিক বাৰ্তালাপ বিয়পি পৰাৰ পাছতে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিষয়টো গুৰুত্ব সহকাৰে লৈ বন কৰ্মীজনৰ বিৰুদ্ধে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। বনমন্ত্ৰীৰ জৰুৰী নিৰ্দেশৰ পাছতে যোৰহাটৰ বন সংমণ্ডল বিষয়াই মন্টু হাজৰিকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা আৰু সংৰক্ষণ কাৰ্যত যোৱা 34 বছৰ ধৰি নিয়োজিত জয়মালা নামৰ হাতীটোৰ মৃত্যু হৈছে। 1960 চনত জন্ম হোৱা জয়মালাক 1992 চনত ৰাষ্ট্ৰীয় উদ্যানখনৰ সেৱাত নিয়োজিত কৰা হৈছিল। অগৰাতলী বনাঞ্চলত কৰ্তব্যত নিয়োজিত জয়মালাই বনকৰ্মীসকলক উদ্যানখনৰ সংৰক্ষণত সহযোগ কৰিছিল। জয়মালাৰ মৃত্যুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ত আজি বন মহোৎসৱ পালন কৰা হয়। পৰিৱেশ সংৰক্ষণ তথা মানুহ আৰু বনৰীয়া হাতীৰ সংঘাত নিৰ্মূলৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীত বিধায়ক পদ্মা হাজৰিকা উপস্থিত থাকে। বিধায়কগৰাকীয়ে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মনিচাল নামৰ এবিধ বিশেষ ঔষধি গুণসম্পন্ন গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নতুনকৈ গঠিত গজমিত্ৰৰ 24 গৰাকী সদস্যক আজি বন বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰী বিতৰণ কৰা হয়। এই সামগ্ৰীসমূহে স্বেচ্ছাসেৱকসকলক জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হাতী আৰু মানুহৰ সহাৱস্থান গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্স আৰু মৰক্কো প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গলত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এতিয়া শুনক সংগীতা কাকতিৰ কণ্ঠৰ আধুনিক গীত।

কৰ্ডম লকা আকাশবাণী গুৱাহাটী মহাবাহু বিৰটাৰ জ্যেষ্ঠ বিৰটাৰ পঢ়িয়াবাং নীলি মদন সিং ৰংফাৰ হাৱাৰ আৰু চুৰহিনী ৰেংকৰা ফৰ্নিং কান ভচিগা চেকলো পেন পেনিং ভচিগা চেকলো জি এছ টি এভাৰেজ ফান চিৰকেপ আন বাটলো ষ্টেট গভৰ্ণমেণ্ট কাপ্ৰে কাপ্ৰে ডিপাৰ্টমেণ্ট আংকাং আৰু ৰেজিষ্ট্ৰেশ্যন কেডো কণ্ট্ৰেক্টৰ আটুম পেন পাতুমি খানাপাৰা জ্যোতি বিষ্ণু কনফাৰেন্স হল আলং জি এছ টি আপুথা কেপাডো আমাই আলং কেচেটং দু নাফি ছ'চিয়েল মিডিয়া ইচি বিৰতা আলং ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা বাংচলাম নিংজেলো আলাংলি কেজিন কিনিংজে কে জি এছ টি কে বাটাহীন

0: lang helo e pran, lang helo e chithi. Lasi lang pache ho de tri. Kijuna lang arni vang ta minute pho pen minute gap an apor par clock pe mera puthot pangsam thuan si lang jun nang ji. Lang ka peso I aketili mate aphule along a mat si pangsam nang ji. Ka prek aphule along jong si lang pe joy thu pulotang te labang soa lang che ho thu de ta hai. Dong kola pen lang tu akung araya long lang pache tivok long le det nang ji. Jong si lang chi tivok do pulotang te labang soa dim along bleaching powder mate aduk rig pen tai nang ji. Ningchi big tha kijuna lang ki bi alang bong mate aphule kaiketa divyer nang ji langka chu ena huta iri pen chi phuwok nang ne abe ke ding ke thon tang ahar lung ason pen si lang chosok nang ji
1: Namaskar akagbani guwahatir e ghontar batori hoite moi pulok gogoi গ্রামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি ভি বি জি ৰামজিৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে 630,96,00,000 টকা মুকলি কৰি দিছে ৰাজ্যত 2025 বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত জি এছ টি সংগ্ৰহ 15% বৃদ্ধি পাইছে আৰু ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে 9% বৃদ্ধি হৈছে বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে অসম চৰকাৰে 2025-26 খাৰিফ শস্য বিপণন বৰ্ষত 30 জুনলৈকে 688,966 মেট্ৰিক টনৰ অধিক ধান ক্ৰয় কৰিছে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ মহানগৰীৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে নতুনকৈ নিৰ্ধাৰণ কৰা মাচুল আজিৰে পৰা প্ৰযোজ্য হৈছে গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 16খন জিলাত প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অতিমাত্ৰা গৰমৰ বাবে সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনত চিকিৎসা গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে বনফুল কবি হিচাপে পৰিচিত যতীন্দ্ৰনাথ দুৱৰাৰ পুণ্যতিথিত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব
2: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমালিয়া দুনথু লুনাং ডেং নাং মেকলনা পিনি লুনাং ডেং অলং আফ্রাংসি মানিক টিসু পেনকে লুনা লুনা আর্জিক লংপো আলুনালাম থেকে রুই ইকপি আংলং আর্জিক সেনাং আলাংলি পেনকে লুন লবাংস লুন

0: ইমান পৰে শ্ৰোতাসকলে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদানৰ কথা মুখ্যমন্ত্ৰীৰ ঘোষণা। অসম বিধানসভাত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ VBG ৰামজী আঁচনিৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি। আৰু কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাছজাতীয় শস্যৰ বীজ বিতৰণ। এতিয়া শুনক বিতং বাতৰি। CM ফ্লাইট শীৰ্ষক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ জাপানী ভাষা প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলৰ পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শিক্ষাৰ্থীসকলৰ সৈতে আজি মত বিনিময় কৰাৰ অন্তত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰশিক্ষাৰ্থীসকলে প্ৰথম 3 মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত 30,000 টকাকৈ লাভ কৰিব। পৰৱৰ্তী ছমাহত দ্বিতীয়বাৰলৈ 30,000 টকা লাভ কৰাৰ পাছতে 9 মাহত বাকী 40,000 টকা অৰ্থাৎ মুঠ 1,00,000 টকা তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জাপানৰ ভিছা লাভ কৰাৰ পাছত এই প্ৰশিক্ষাৰ্থীসকলক 50,000 টকাকৈ প্ৰদান কৰা হ'ব। তেওঁলোকৰ নিযুক্তি কেৱল জাপানতে সীমাবদ্ধ হৈ নাথাকে বুলি প্ৰকাশ কৰি তেওঁ কয় যে প্ৰশিক্ষাৰ্থীসকলে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তিৰ সুবিধা লাভ কৰিব। দেশত বৰ্তমান 1,500ৰো অধিক জাপানী প্ৰতিষ্ঠানে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা 2-3 বছৰত আমাৰ ৰাজ্যতো জাপানী প্ৰতিষ্ঠানৰ কাম কাজ আৰম্ভ হ'ব। ৰাজ্যৰ যুৱচামৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ কঢ়িয়াই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহৰ পৰা অহা বহু শিক্ষাৰ্থীয়ে আজিলৈ কেতিয়াও বিদেশ যাত্ৰা কৰা নাই, কিন্তু এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সুযোগ লাভ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সম্প্ৰতি 140গৰাকী শিক্ষাৰ্থীয়ে এই আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। পৰৱৰ্তী পৰ্যায়ত এই আঁচনি ব্যাপকভাৱে ৰূপায়ণৰ চিন্তা চৰ্চা কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
2: আমি তোমালোকৰ ফাইনেন্সিয়েল বাৰ্ডেনটো অলপ ৰিলিফ কৰিবৰ কাৰণে আমাৰ ষ্টেট গভৰ্ণমেণ্টে 3 মাহ কোৰ্চটো কমপ্লিট কৰিলে এতিয়া আমি তোমালোকক 30,000 ৰুপিজ দিম, 6 মাহ কমপ্লিট কৰিলে আমি 60,000 দিম, আৰু 9 মাহ কমপ্লিট কৰিলে বাকী 40,000টো দিম, ডেট মিনচ টোটেল 1,00,000। এক্সামৰ আগতে তোমালোকে পাই যাবা, যেতিয়া জাপানৰ তোমালোকে ভিছা পাবা, জাপান যাব ওলাবা, তেতিয়া আমি আনাডাৰ 50,000 তোমালোকক দি দিম। ছেকেণ্ড, মই ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু এটা দুটা বেংকৰ লগত আৰু কথা পাতিম, যাতে তোমালোকে লোনবিলাক যোনে পোৱা নাই তেওঁলোকেও যাতে লোনবিলাক পাব পাৰা।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পসমূহৰ জৰিয়তে

0: ৰাজ্যৰ অগ্ৰগতি ত্বৰান্বিত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজধানী চহৰখনৰ ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো বিভাগৰ কাম কাজ একেথলীতে সমাপনৰ জৰিয়তে প্ৰশাসনীয় সুচলতা বৃদ্ধিৰ উদ্দেশ্যে টুইন টাৱাৰ সংহত সঞ্চালকালয় ভৱন নিৰ্মাণৰ কাম কাজৰ অব্যাহত আছে। তদুপৰি ক্ৰীড়া চিকিৎসা অতিথি সৎকাৰকে ধৰি অন্যান্য সুবিধাসমূহ একত্ৰে সম্বলিত কৰি সৰুজাইত এটা বিশেষ নগৰীয়া কেন্দ্ৰ নিৰ্মাণৰ কামো অব্যাহত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীসমূহ পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়াসকলক সময়মতে কাম কাজসমূহ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐক্য অধিক সমৃদ্ধ কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষাটোৰ বিকাশ আৰু ভৱিষ্যত প্ৰজন্মৰ মাজতো ভাষাটোৰ সক্ৰিয়তা অটুট ৰাখিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। ইপিনে অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিধানসভাৰ সাধাৰণ কাৰ্য উদ্দেশ্যে সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।
1: আমাৰ ইয়াতে প্ৰচলিত হৈ থকা যি আমাৰ অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত আমি ইন এডিশ্যন এই তিনিটা লেংগুৱেজৰ লগতে আমি হিন্দীটোও কালি নতুনকৈ আমি ইন্ট্ৰডিউচ কৰিছোঁ। পূৰ্বতে আছিল তিনিটা লেংগুৱেজ আছিলে, হিন্দীটো নাছিলে। আৰু যিহেতু হিন্দী এটা ৰাষ্ট্ৰভাষা, গতিকে ৰাষ্ট্ৰভাষাক আমি সন্মান সকলো জনোৱা উচিত, যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ। এই চাৰিটা ভাষাৰ আমাৰ যি পূৰ্বতে যি নামাকৰণ আছিলে এল এ টিভিটো আমি অসম বিধানসভা টিভি বুলি আমি নামাকৰণ কৰিছোঁ।
0: কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদকদ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদকদ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদকদ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদকদ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি ভি বি জি ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আজি আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নক সদায় প্ৰাধান্য দি আহিছে। এই আবণ্টনে অসমৰ গ্ৰাম্য কৰ্মশক্তিক উৎসাহ দিয়াৰ লগতে গ্ৰাম্য পথ সংযোগ অধিক শক্তিশালী কৰি অৰ্থনৈতিক সুযোগ আৰু সৰ্বাত্মক বিকাশ নিশ্চিত কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহান আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি এই আঁচনি অসমৰ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভি বি জি ৰামজী আইনৰ অধীনত পৰৱৰ্তী 5 বছৰত 2,86,000 পঞ্চায়তত 7,50,000 কোটি টকা বিনিয়োগ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী চৌহানে প্ৰকাশ কৰিছে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে গৱেষণা কেন্দ্ৰৰ চৌহদত এটা নাৰিকলৰ পুলি ৰোপণ কৰে। মন্ত্ৰীগৰাকীয়ে কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যৰ কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য খণ্ডত অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজ্যত নাৰিকলৰ উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে বিশেষজ্ঞসকলৰ সৈতে সবিশেষ আলোচনা কৰিছে। সংবাদ মাধ্যমৰ আগত শ্ৰী হাজৰিকাই কয়

0: যে প্ৰতি বছৰে ৰাজ্যত নাৰিকল, তামোল, নেমু আদিৰ 1 কোটিকৈ পুলি কৃষকসকলৰ মাজত বিতৰণ কৰা হ'ব। কমেও 1গৰাকী ব্যক্তিক 10টাকৈ বিভিন্ন গছপুলি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ অৱগত কৰে। ৰাজ্যত বৰ্তমান 24,50,000 পঞ্জীয়নকৃত কৃষকৰ ভিতৰত 18,60,000 প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বন বিভাগে অনিয়ম আৰু নীতি বৰ্হিভূত কাৰ্যকলাপৰ অভিযোগত যোৰহাট সংমণ্ডলৰ ফৰেষ্টাৰ মণ্টু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰিছে। সামাজিক মাধ্যমত এটা টেলিফোনিক বাৰ্তালাপ বিয়পি পৰাৰ পাছতে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিষয়টো গুৰুত্ব সহকাৰে লৈ বনকৰ্মীজনৰ বিৰুদ্ধে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। বনমন্ত্ৰীৰ জৰুৰী নিৰ্দেশৰ পাছতে যোৰহাটৰ বন সংমণ্ডল বিষয়ে মণ্টু হাজৰিকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদানৰ কথা মুখ্যমন্ত্ৰীৰ ঘোষণা। অসম বিধানসভাত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভি বি জি ৰামজী আঁচনিৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি। আৰু কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পম্পী কলিতা, নিয়ন্ত্ৰণ কক্ষত ললিত ৰায়, নিখিল শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, এফ এম ট্ৰান্সমিটাৰত কৌষ্টভ দাস, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু মিতুল গগৈ, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা খন্তেক পাছতে শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহ গছৰ মাজে মাজে।

সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানৰ প্ৰথমতে আপোনালোকলৈ আগবঢ়াইছো প্ৰিয়াংকুল তাঁতীয়ে আমালৈ পঠিওৱা কেইটিমান কবিতা। কবিতাকেইটি পাঠ কৰিছে নিপা গোৱালাই। কবিতাৰ শিৰোনাম জোনাকৰ ঠিকনা। প্ৰতীক্ষাৰ কাজল সনা দুচকুত অভ্ৰনীল বুকুত সেউজীয়া বৰষুণজাকৰ আগমনত ভৰি পৰিল মোৰ উকা চৌপাশ। ধুই নিকা কৰি দিলে মোৰ বিষাদৰ মেটমৰা ভঁৰাল। হয়, এজাক বৰষুণৰ খুবেই প্ৰয়োজন আছিল। প্ৰতিজন আত্মীয়ৰ মুখাবোৰো বৰষুণজাকে চিনাকি কৰাই দিলে। তোমাৰ আগমনে ভৰাই পেলালে মোৰ সমগ্ৰ সত্তা। উশাহৰ দৰে বিয়পি পৰিল মই নজনাকৈয়ে। কবিতাৰ শিৰোনাম শৰাপাত। ফাগুনৰ শৰাপাতখিনিৰ হেনো থাকে বিষাদ বেদনা। খৰালিৰ প্ৰতিজোপা গছেই অপেক্ষাত ৰয় বাৰিষাৰ। প্ৰতিজোপা গছেই যেন অভিমানী হৈ পৰে। চঞ্চল নৈৰ লহৰবোৰ এতিয়া স্থিৰ। শুকান বালিচৰত বালিমাহীজনীয়ে আপোন মনে গীত জোৰে। লুইতৰ পুকুত জালপাতে জালুৱাজনে প্ৰাৰ্থনাৰ শেষত নামঘৰত বাজি উঠে দবাৰ মাত। আতৈহঁতৰ জুহালত বহেমেল

দিনটোৰ শেষত ফাগুনৰ সৰাপাতখিনিয়ে অপেক্ষা কৰে ন কুঁহিপাত অহাৰ। কাৰণ ফাগুনৰ সৰাপাতখিনিৰ যে বিষাদ বেদনা থাকে জীৱন্ত মানুহৰ দৰে। কবিতাৰ শিৰোনাম ফাগুনী, তোমাৰ আগমনে ফাগুন মোক নতুনকৈ জীয়াই তুলিলে, সাতুৰঙী আবিৰৰ সুবাস। সৰাপাতে কয় তুমি উভতি অহাৰ কথা, কাৰণ তুমি যোৱাৰ লগে লগে আকৌ নকৈ কুঁহিপাত মেলিব, প্ৰকৃতিজনী হৈ পৰিব সেউজীয়া ৰাণী। গতিকে নাঙত গছজোপায়ো তোমাক মনত ৰাখে তুমি অহাৰ। তুমি আহিছা বাবেইতো নাঙত হৈ পৰা গছজোপাই আকৌ নতুন ৰূপেৰে ৰূপৱতী হয়। সঁচাই ফাগুন, তুমি বৰ আপোন। কেতিয়া দুষ্ট হৈ খেলা তুমি ধূলিৰ ধুমুহা, উৰুৱাই নিয়ে সুন্দৰী যুৱতীৰ শৰীৰৰ আচল। এতিয়া দেখোন তোমাৰ যাবৰেই হ'ল, সোনকালে উভতি আহিবা দেই, মই তোমাৰ অপেক্ষাত, তুমি যে মোৰ প্ৰিয় ফাগুন। কবিতাৰ শিৰোনাম পৰিৱৰ্তন, এই যে হাঁহি ভালপোৱা মানুহবোৰৰ, বহুত কথা কোৱা মানুহবোৰৰ হঠাৎ কম কথা কোৱা হৈ যায়। খুব কম সময়তে আপোন কৰিব, খুব আপোন হৈ পৰা মানুহবোৰ কেতিয়াবা কঠুৱা হৈ যায়। কাৰণ সিহঁতে বুকুৰ মাজত লৈ ফুৰে এখন উফন্দি থকা বিষাদৰ নৈ আৰু এগৰা জ্বলা জুই, যি জুয়ে জ্বলাই যায় হাঁহি থকা মুখবিলাকৰ চঞ্চল মনটো। ভাগৰি পৰা যায় কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, আৰু কেতিয়াবা আপোনজনৰ লগত। কবিতাৰ শিৰোনাম স্তব্ধ, মোৰ এতিয়া হেৰুৱাবলৈ একো বাকী নাই। এনেদৰে ক'ৰবাত স্তব্ধ হৈ ৰ'ব এদিন মোৰ উশাহ, এন্ধাৰ হ'ব লগৰীয়া, কাজলসনা দুচকু হৈ পৰিব সিক্ত। নিজক ভালে ৰখাৰ সমীকৰণত হয়তো জীৱন হৈ পৰিব বিনষ্ট, কাৰণ চিনাকিবোৰ যে এতিয়া তেনেই অচিনাকি। কবিতাৰ শিৰোনাম তোমাৰ বাবে, কেতিয়াবা কবিতা লিখিম তোমাক লৈ। শব্দৰ মায়াজালত থাকিবা তুমি মাথো হৃদয়ৰ ব্যাকুলতা জগাই তুলিবলৈ, কেতিয়াবা সাহস আৰু কেতিয়াবা প্ৰেৰণা হৈ বৈ যাম সদায় তোমাৰ আপোন হৈ। কেতিয়াবা ৰঙীন সুবাস হৈ নীল আকাশৰ মাজত ভগাই ল'ম, কেতিয়াবা আন্ধাৰো হ'ম জোনৰ দৰে তোমাক পোহৰাই তুলিবলৈ। কেতিয়াবা মৰমৰ সাগৰ হ'ম তোমাৰ বুকুৰ উপকূলত অভিমানী ঢৌ হৈ, তোমাৰ সতে বিলীন হ'বলৈ কেতিয়াবা সন্ধিয়াও হৈ ৰ'ম। সেন্দুৰীয়া কিছু স্মৃতিৰ সপোনবোৰ ঘূৰাই ল'বলৈ তুমি মই আমি হ'ম। কবিতাৰ শিৰোনাম সহজনে, এবাৰ প্ৰেম কৰাৰ পাছত সহজনে সেই প্ৰেমক পাহৰি আকৌ নতুন বন্ধু হৈ ৰোৱাটো। বন্ধু হৈ থাকিম দিয়া বুলি কোৱাজনে অনুভৱ কৰিব নোৱাৰে সেই পায়ো সকলো হেৰুৱাৰ বেদনা। বন্ধুত্বৰ পৰা প্ৰেম হ'ব পাৰে, প্ৰেমৰ পৰিণতি বিবাহো হ'ব পাৰে, কিন্তু বন্ধুত্ব বন্ধু হৈ থাকিব নোৱাৰি। যিদিনাই প্ৰেমৰ মৃত্যু ঘটে বিশ্বাসী শূন্যতাৰ বুজালৈ দুয়োৰে মাজৰ পৰা আঁতৰি যায়। দুয়োজনৰ অজানিতে য'ত এদিন সকলো আছিল, অধিকাৰবোৰ মৰম বিশ্বাস ভালপোৱা তুমি মোৰ মাথোমোৰ এটা ভাৱ, ইমানৰ পাছত জানো সকলো পাহৰি যাব পাৰিনে তেওঁ কোৱাৰ দৰে আজীৱন বন্ধু হৈ ৰ'ব, ই কেতিয়াও সহজ হ'ব নোৱাৰে। কবিতাৰ শিৰোনাম বিষাদ, মই যেতিয়াই চৌপাশে চাওঁ সকলোকে দেখা পাওঁ, সকলো দেখোন খুবেই সুখী। হয়তো মোক বা মোৰ হাঁহিটো দেখাজনে কেতিয়াও অনুমান কৰিব নোৱাৰে মোৰ দুখৰ বুজা। সকলোৰে সংগোপনে মই কঢ়িয়াই ফুৰোঁ, আন মানুহেও কঢ়িয়াই ফুৰেনে মোৰ দৰে বিষাদ যান্তনাৰ বুজা। হয়তো চিয়াহী শেষ হোৱা কলমেৰে লিখা হ'ল মোৰ কপালৰ লিখন।

দুখখিনিহে পঢ়িব পাৰি। সুখৰ পৃষ্ঠাখিনিত দেখোন একো লিখাই নগ'ল মোৰ বাবে। বহুবাৰ চেষ্টা কৰিও পৃষ্ঠাবোৰ মনিব নোৱাৰি, পঢ়িব নোৱাৰি। মোৰ দৰে দেখোন সকলোৱে মাথো অভিনয়হে কৰি থাকে। এই বুকু বিষাদৰ যন্ত্ৰণা মোৰ দৰে বুকুত লৈ সকলোৱে অভিনয় কৰে। সুখী হওক, সকলো অভিনয় নহয়, বাস্তৱতাৰ পৃথিৱীৰ প্ৰতিটো খোজত। শ্ৰোতাসকলে, ইমান পৰে পিয়াংকুল তাঁতীয়ে আমালৈ পঠিওৱা কবিতাকেইটি শুনিলে, পাঠ কৰিলে নিপা গোৱালাই। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক লক্ষীনাৰায়ণ তাঁতী আৰু সংগীসকলে পৰিৱেশন কৰা এটি ঝুমুইৰ।

চাহ বাগিচা, ৰঙাজান চাহ বাগিচাৰ গাতে লাগি থকা ৰঙাজান চাহ বাগিচা উচ্চতৰ মাধ্যমিক বিদ্যালয়। 1980 চনৰ 14 এপ্ৰিল শুকুৰবাৰ সেইখন বিদ্যালয়তে ময়ো এজন সহশিক্ষক হিচাপে চাকৰিত যোগদান কৰিছিলোঁ। প্ৰথম চাকৰি জীৱন আৰম্ভ কৰি কিছু অসুবিধাতো পৰিছিলোঁ, নতুন এখন বিদ্যালয়। দ্বিতীয়তে মই গুৱাহাটীৰ পৰা শোণিতপুৰ জিলাৰ ৰঙাজান চাহ বাগিচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাকৰি কৰিবলৈ গৈছিলোঁ মোৰ পৰিয়ালটোক গুৱাহাটীতে এৰি থৈ। প্ৰথম অৱস্থাত মন বহুৱাব পৰা নাছিলোঁ, কাৰণ পৰিয়ালটোক এৰি অকলে থাকিব লগা হোৱা বাবে সদায় নিজৰ ঘৰখনত মনত পৰিছিল। মিছেছৰ লগত ফোনত কথা পাতিছিলোঁ যদিও ডাঙৰ ল'ৰা ৰিদম আৰু সৰু আত্মহীয়া ঋষি দুয়োটালৈ মনত পৰিছিল। দুয়োকে ওচৰত পোৱাৰ ইচ্ছাই মোক সদায় আমনি কৰিছিল। মিছেছৰ চাকৰি গুৱাহাটীতেই, গতিকে ল'ৰা দুটাৰ লগত তাই গুৱাহাটীতে আছিল আৰু মোৰ নিজৰ ট্ৰান্সফাৰ কৰাৰ বাহিৰে অন্য উপায় নাছিল। বন্ধ বুলিলেই গুৱাহাটীলৈ হুৰমুৰাই গৈছিলোঁ, কিন্তু এদিন বা দুদিনৰ বন্ধ মোৰ বাবে যথেষ্ট নাছিল। বিদ্যালয়খনত চাকৰিত যোগদান কৰাৰ পিছতেই মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল বিদ্যালয়ৰে বাইদেউ এগৰাকীয়ে। আমাৰ এই ষ্টাফ মোতকৈ ছিনিয়ৰ, মায়া বাইদেউ বুলিয়েই স্কুলত সকলোৱে জানে, কিন্তু প্ৰকৃত নাম আছিল মোহিনী সাহা। বেংগলী সম্প্ৰদায়ৰ বাইদেউজনীক দেখিলেই অনুভৱ হয় যেন বাইদেউ যথেষ্ট বিলাসিতা নাৰী। পিন্ধন উৰণতেই বাইদেউৰ বিলাসিতা বা চৌখিন মনৰ পৰিচয় ফুটি উঠিছিল। মায়া বাইদেউ প্ৰকৃততে বেংগলৰ কোনোবা আধ্যবন্ত পৰিয়ালৰ জীয়ৰী আছিল, বাবেই হয়তো যথেষ্ট আত্মাভিমানীও আছিল। অৱশ্যে এইবোৰ কথা মই দেৰিকৈহে গম পাইছিলোঁ। বাইদেউৰ স্বভাৱটোৰ বাবে হেনো বহু সময়ত সহকৰ্মীৰ লগতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এইবোৰ কথা মই গম পাইছিলোঁ তেতিয়া যেতিয়া মায়া বাইদেউৰ লগত মোৰো তেনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা চলোৱাৰ দায়িত্ব আছিল মোৰ, আৰু প্ৰতিযোগিতাক বাইদেউক বিচাৰক নপতাৰ বাবেই আত্মাভিমানী বাইদেউৱে সকলো ছাত্ৰ ছাত্ৰীৰ সন্মুখতে মোক অপদস্থ কৰিছিল। বিদ্যালয়ত সহশিক্ষকৰ চাকৰিত যোগদানৰ সময়ত অধ্যক্ষ হিচাপে আছিল মায়া বাইদেউৰ স্বামী অৰ্থাৎ বিশ্বজিৎ কাকতি ছাৰ। ছাৰে মায়া বাইদেউৰ কথাবোৰ ধৰি নাথাকিবলৈ মোক বুজনি দিছিল। অৱশ্যে ছাৰৰ প্ৰচেষ্টাতে বাইদেউ আৰু মোৰ মাজৰ সম্পৰ্ক পুনৰ স্বাভাৱিক হৈ উঠিছিল। ছাত্ৰ জীৱনত অতি মেধাৱী কাকতি ছাৰে কটনৰ পৰাই MSc কমপ্লিট কৰিছিল। সততে খঙাল মেজাজৰ কাকতি ছাৰ আছিল সত্য আৰু নিষ্ঠাৰ প্ৰতীক। দুৰন্ত স্বভাৱৰ কেতিয়াও হাৰ নমনা বিধৰ তেওঁৰ পজিটিভ চিন্তাধাৰাই বিদ্যালয়খনৰ মানদণ্ডও উন্নত কৰি তুলিছিল। বিদ্যালয়খনৰ প্ৰশাসন যন্ত্ৰৰ পৰা আদি কৰি আনুষংগিক সৰু সৰু কামৰ প্ৰতিও ছাৰ আছিল দায়িত্বশীল। তিনিচুকীয়া জিলাৰ কোনোবা জোকাইচুক গাঁৱৰ ল'ৰা বিশ্বজিৎ কাকতি MSc কমপ্লিট কৰাৰ পিছতেই ৰঙাজান চাহ বাগিচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি শিক্ষক হিচাপে চাকৰি জীৱনৰ পাতনি মেলিছিল, বচ তেতিয়াৰ পৰাই নিজ গাঁওখনলৈ আৰু দুনাই উভতি নগ'ল। ডেকা বয়সত বেজ দেখনীয়াৰ কাকতি ছাৰ মোহিনী সাহা ওৰফে মায়া বাইদেউৰ প্ৰেমত পৰিছিল। আচলতে ছাৰ প্ৰেমত পৰা নাছিল, ছাৰক প্ৰেমৰ জালত পেলাইছিল নিজৰ মোহিনী ৰূপৰ আকৰ্ষণেৰে মায়া বাইদেউৱে। একেখন বিদ্যালয়তে চাকৰি কৰা কাকতি ছাৰ মায়া বাইদেউতকৈ বয়সত প্ৰায় 10 বছৰমানৰ ডাঙৰ হ'লেও ছাৰৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই এদিন মায়া বাইদেউক কাকতি ছাৰে পত্নীৰ মৰ্যাদা দিবলৈ বাধ্য হৈছিল। প্ৰথম অৱস্থাত যুগ্ম জীৱন কোনো খাম খেয়ালি নলগাকৈয়ে সুন্দৰভাৱে চলি গৈছিল, যদিও কিছু বছৰৰ পিছত আধ্যবন্ত ঘৰৰ জীয়ৰী আত্মাভিমানী মায়া বাইদেউক লৈ কাকতি ছাৰ সমস্যাত পৰিছিল। বাইদেউ খঙাল মেজাজৰ ছাৰৰ লগত আপোচ কৰিব পৰা নাছিল। একমাত্ৰ সন্তান স্বপ্নীলৰ জন্মৰ পাছত নিজতকৈ বহু কম বয়সৰ বাইদেউক ছাৰেও সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছিল। মায়া বাইদেউৰো স্বভাৱৰ পৰিৱৰ্তন নোহোৱা বাবেই সময়ে সময়ে নিজৰ সহকৰ্মীৰ সন্মুখতে ছাৰক অপমান কৰিবলৈও এৰা নাছিল। ফলত কেতিয়াবা অধ্যক্ষৰ কক্ষ ব্যক্তিগত পৰিয়ালকেন্দ্ৰিক যুদ্ধৰ স্থলীত পৰিণত হৈছিল। লাহে লাহে ছাৰ বাইদেউৰ ব্যক্তিগত কণ্ডল খৰিয়াল বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে এক স্বাভাৱিক ঘটনাৰ দৰেই হৈ পৰিছিল, কিন্তু মোৰ বাবে এই সকলোবোৰ স্বাভাৱিক নাছিল, কিয়নো বিদ্যালয়খনত মই নতুন আছিলোঁ। বিদ্যালয়খনত যোগদান কৰাৰ সময়ত কাকতি ছাৰ বিদ্যালয়খনত অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছিল আৰু অৱসৰৰ বাবে মাথো 4 বছৰমানহে বাকী আছিল। স্বপ্নীল ছিকিম মণিপাল ইউনিভাৰ্চিটিত পঢ়িব গৈছিল। মই বেছিকৈ আচৰিত হৈছিলোঁ সেইদিনাখন যিদিনাখন উৰে নিশা স্কুলৰ ঘণ্টাটো বাজিছিল, কিয়নো স্কুলখনত নাইট চকীদাৰ নাছিল যদিও উৰে নিশা ঘণ্টাটো বাজিছিল টং টং টং। স্কুলৰ ঘণ্টাটো

0: যে কাকতি ছাৰৰ ষ্ট্ৰক হৈছে, লোকেল নার্সিং হোমৰ পৰা গুৱাহাটীলৈ ৰেফাৰ কৰিছে। মই সময় নষ্ট নকৰাকৈ অতি সোনকালে গুৱাহাটীলৈ লৈ আহিবলৈ কৈ ছাৰক এডমিট কৰিছিলোঁ। ছাৰ, অস্থিখিনি লৈ যাব নেকি? ভূতনাথ শ্মশানৰ চণ্ডালজনৰ মাতত মই বাস্তৱলৈ ঘূৰি আহিলোঁ। মই লাহেকৈ চণ্ডালজনক ক'লোঁ, হয়, মই অস্থিখিনি লৈ যাম। মই চালোঁ চিতাৰ জুইখিনি জ্বলি প্ৰায় শেষ হৈছে, মিঠু গছৰ তলত টোপনিত লালকাল। যোৱা দুদিন সিও মেডিকেলত হ'ব পৰা নাই। অস্থিখিনি লৈ মই ব্ৰহ্মপুত্ৰৰ বুকলৈ চাই পঠিয়ালোঁ। ভাৱ হ'ল, পৃথিৱীৰ গোটেই শান্তিখিনি যেন ব্ৰহ্মপুত্ৰৰ বুকুতে সোমাই আছে নীৰৱে।
1: শ্ৰোতাসকলে, ইমান পৰে ৰতন দাস পানিকাৰ চুটিকল্প মায়া বাইদেউ শুনিলে।

0: শ্ৰোতাসকলে ইমান পৰে ৰতন দাস পানিকাৰ চুটিকল্প মায়া বাইদেউ শুনিলে।
1: ডেংগু এবিধ ভাইৰাছজনিত মাৰাত্মক ৰোগ। এই ভাইৰাছবিধ এডিছ ইজিপ্টি নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই মহে জমা হৈ থকা পৰিষ্কাৰ পানীত কণী পাৰে। এইবিধ মহ সাধাৰণতে ঘৰৰ ভিতৰত অন্ধকাৰ চুক ওলমাই ৰখা বস্তু যেনে কাপোৰ, ছাতি আদিত জিৰণি লয়। ডেংগু ৰোগক চিনাক্ত কৰিব পৰা লক্ষণসমূহ হ'ল অতিপাত জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকুৰ পিছফালৰ বিষ, শৰীৰত ঘামচিৰ দৰে দেখা দিয়া ইত্যাদি। এই মহে দিনত কামোৰে, সেয়েহে দিনত শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। সন্ধিয়া সময়ত নিতৌ ঘৰৰ ভিতৰত ধোঁৱা দিব লাগে।
0: শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হ'লহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহগছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

ইমান পৰে শ্ৰোতাসকলে চাহগছৰ মাজে মাজে অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

প্ৰথমতে শুনক মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। নিশা 9:30 বজাত জীৱনআলীৰ যুগলবন্দী। এই অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট শিল্পী কমল কটকী আৰু তেখেতৰ সহধৰ্মিনী আশা শৰ্মা কটকী। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বাৰ্মাই আৰু জিন্তিৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। সন্ধিয়া 6:00 বজাত বৃন্দগান, 6:10 বজাত কৃষি জগত, 6:40 বজাত পাপৰি বৰ্মনৰ কণ্ঠৰ বৰগীত, 7:00 বজাত দুলালৰ অসমীয়া কথিকা বিজ্ঞানসন্মত অভিনয় শিক্ষা, 7:20 বজাত যোগেশ কেউট আৰু হংগীবৃন্দৰ কণ্ঠৰ নাম।

7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 বজাৰ পূবালীৰ সুৰ অনুষ্ঠানত ৰাভা গীত পৰিৱেশন কৰিব যমুনা প্ৰসাদ ৰাভা আৰু সংগীসকলে। 7:45 বজাত সংবাদ চলন্তিকা। নিশা 8:02 বজাত এই মাহৰ গীত শিল্পী বিউটি শৰ্মা বৰুৱা, সুৰকাৰ ৰমেন চৌধুৰী। 8:10 বজাত গজলৰ অনুষ্ঠান। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 9 বজাত চিত্ৰগীত।

এতিয়া শুনক মহাবাহুৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 বজাত দীপক কুমাৰ শৰ্মা ৰচিত নাট পুৱতি তৰাৰ হাঁহি, প্ৰযোজনা নয়ন প্ৰসাদৰ। 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা সোপান শিতানত সাংবাদিকতা আৰু যুৱ প্ৰজন্ম, এই বিষয়ে সাংবাদিক বিশ্বজিৎ দাসৰ সৈতে হোৱা কথোপকথন শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25 বজাত গয়া শ্ৰোতাৰ অনুষ্ঠান। এই অনুষ্ঠানত চিপাজাৰ অঞ্চলৰ হাতীমৰীয়া গাঁৱত বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা উৎপল বৰাৰ। 6:10 বজাত কৃষিজগত অনুষ্ঠান। এই অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহাৱস্থানলৈ এই বিষয়ে আলোচনাত ভাগ

ল'ব প্ৰিয়ংকা হাতীমতা আৰু সুৰশ্ৰী পাটোৱাৰীয়ে। আগ ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত ক্ৰীড়া বাৰ্তা।

নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত মেণ্টেল হেলথ এণ্ড এৱাৰনেছ এই বিষয়ে ডাক্তৰ নিমি বৰগোহাঁইৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: লুইতৰ পাৰৰ পৰা মিছিছিপিৰ পাৰলৈকে, সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰা বিশ্বমানৱৰ সংকল্পলৈকে তেওঁৰ গীতে সীমাৰ পৰিধি ভাঙি আশাৰ শিখা প্ৰজ্বলন কৰিলে। তেওঁই আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। খানাপাৰাত সুধা কণ্ঠৰ জন্ম শতবাৰ্ষিকী
1: বৃন্দগীতটি শুনিলে। ৰচনা আছিল আনন্দীৰাম দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদানৰ কথা ঘোষণা। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ VBG ৰামজী আঁচনিৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি। চিএম ফ্লাইট শীৰ্ষক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলৰ পৰীক্ষাৰ পূৰ্বেই 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশিক্ষাৰ্থীসকলৰ সৈতে আজি মত বিনিময় কৰাৰ অন্তত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰশিক্ষাৰ্থীসকলে প্ৰথম 3 মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত 30,000 টকাকৈ লাভ কৰিব। পৰৱৰ্তী ছমাহত দ্বিতীয়বাৰলৈ 30,000 টকা লাভ কৰাৰ লগতে পাছৰ 9 মাহত বাকী 40,000 টকা অৰ্থাৎ মুঠ 1,00,000 টকা তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জাপানৰ ভিছা লাভ কৰাৰ পাছত এই প্ৰশিক্ষাৰ্থীসকলক 50,000 টকাকৈ প্ৰদান কৰা হ'ব। তেওঁলোকৰ নিযুক্তি কেৱল জাপানতে সীমাবদ্ধ হৈ নাথাকে বুলি প্ৰকাশ কৰি তেওঁ কয় যে প্ৰশিক্ষাৰ্থীসকলে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তিৰ সুবিধা লাভ কৰিব। দেশত বৰ্তমান 1,500ৰো অধিক জাপানী প্ৰতিষ্ঠানে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা 2-3 বছৰত আমাৰ ৰাজ্যতো জাপানী প্ৰতিষ্ঠানৰ কাম কাজ আৰম্ভ হ'ব। ৰাজ্যৰ যুৱচামৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ কঢ়িয়াই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহৰ পৰা অহা বহু শিক্ষাৰ্থী আজিলৈ কেতিয়াও বিদেশ যাত্ৰা কৰা নাই, কিন্তু এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সুযোগ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সম্প্ৰতি 140 শিক্ষাৰ্থীয়ে এই আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। পৰৱৰ্তী পৰ্যায়ত এই আঁচনি ব্যাপকভাৱে ৰূপায়ণৰ চিন্তা চৰ্চা কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। 21-দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ 16 বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। কাইলৈৰ পৰা হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰশ্নোত্তৰ কালৰ প্ৰতি লক্ষ্য ৰাখি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে সদনত মুখ্যমন্ত্ৰী, অধ্যক্ষ, উপাধ্যক্ষ তথা বিৰোধী দলপতিৰ বক্তব্যৰ সময়ত বিধায়কসকলে হস্তক্ষেপ কৰিব নোৱাৰিব বুলি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ভাষণৰ পাছতে বিধায়কসকলে প্ৰশ্ন কৰিব পাৰিব। সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে আজি সংবাদমেলযোগে এই কথা অৱগত কৰে।
3: স্পীকাৰ, মুখ্যমন্ত্ৰী আৰু এলপি যেতিয়া কথা কৈ থাকিব তেতিয়া মানে ইণ্টাৰাপ্ট কৰিব নোৱাৰিব। এইটো আমাৰ যোৱাকালি সৰ্বদলীয় মানে সভাত এইটো সিদ্ধান্ত হৈছে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি যিহেতু আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছোঁ, গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো মানে সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো হেৰি কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে, তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, BPFয়ে হওক, এইটো সকলোৱে সৰ্বসন্মতক্ৰমে এইটো মানে সমৰ্থন জনাইছে যে যদি তেনেকুৱাকৈ কোনোবাই যদি ইণ্টাৰাপ্ট কৰে তেতিয়া স্পীকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। স্পীকাৰে যি সিদ্ধান্ত ল'ব লাগে আছে, স্পীকাৰে সিদ্ধান্ত ল'ব।
2: ৰাজ্যৰ বন বিভাগে অনিয়ম আৰু নীতি বৰ্হিভূত কাৰ্যকলাপ

0: পৰ অভিযোগত যোৰহাট সংমণ্ডলৰ ফৰেষ্টাৰ মণ্টু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰিছে। সামাজিক মাধ্যমত এটা টেলিফোনিক বাৰ্তালাপ বিয়পি পৰাৰ পাছতে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিষয়টো গুৰুত্ব সহকাৰে লৈ বনকৰ্মীজনৰ বিৰুদ্ধে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। বনমন্ত্ৰীৰ জৰুৰী নিৰ্দেশৰ পাছতে যোৰহাটৰ বন সংমণ্ডল বিষয়াই মণ্টু হাজৰিকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে। পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ত আজি বন মহোৎসৱ পালন কৰা হয়। পৰিৱেশ সংৰক্ষণ তথা মানুহ আৰু বনৰী হাতীৰ সংঘাত নিৰ্মূলৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীত বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকে। বিধায়কগৰাকীয়ে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশেষ ঔষধি গুণসম্পন্ন মণিচালৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অঞ্চলটোত বনৰী হাতীৰ উপদ্ৰৱ ৰোধ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নতুনকৈ গঠিত গজমিত্ৰৰ 24গৰাকী সদস্যক আজি বন বিভাগৰ ফালৰ পৰা প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰী বিতৰণ কৰা হয়। এই সামগ্ৰীসমূহে স্বেচ্ছাসেৱকসকলক জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হাতী আৰু মানুহৰ সহাৱস্থান গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে 1 কোটি অধিক উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ অভিলাষী লক্ষ্য স্থিৰ কৰিছে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাছজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণ কৰি এই বিষয়ে উল্লেখ কৰে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে গৱেষণা কেন্দ্ৰৰ চৌহদত এটা নাৰিকলৰ পুলি ৰোপণ কৰে। তেওঁ কয় যে একেখিনি মাটিতে পৰিকল্পিতভাৱে সমান্তৰালকৈ নাৰিকল, জালুক, আনাৰস, ড্ৰেগন ফ্ৰুট আদিৰ দৰে লাভজনক শস্যৰ মিশ্ৰিত খেতি কৰিলে কৃষক পৰিয়ালসমূহ অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ যুৱ প্ৰজন্মক কম দৰমহাৰ সাধাৰণ চাকৰিৰ পৰা বৰ্হিৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে বাণিজ্যিক কৃষিক আঁকোৱালি ল'বলৈ আহ্বান জনায়। কম উৎপাদনৰ বাবে কেৰ্কেটুৱাৰ উপদ্ৰৱ বা মোবাইল টাৱাৰৰ বিকিৰণৰ দৰে অপ্ৰমাণিত কাৰণসমূহক জগৰীয়া কৰাৰ সলনি প্ৰতিটো সমস্যাৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ তেওঁ আহ্বান জনায়। কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ সংকল্পৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে সৰ্বাধিক খুচুৰা মূল্যতকৈ অধিক দৰত সাৰ বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিয়ে। এই বছৰ সঠিক সময়ত ধানৰ বীজ বিতৰণ কৰাৰ ফলত স্থানীয় কৃষকসকল উপকৃত হৈছে বুলি তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে 101গৰাকী কৃষকৰ মাজত আনুষ্ঠানিকভাৱে ফল মূলৰ পুলি, মাটিমাহ আৰু মগুমাহৰ বীজ তথা স্প্ৰে মেচিন বিতৰণ কৰে।
1: আজি আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে প্ৰায় 2 লাখ পুলি আৰু 1100 কুইণ্টল মাহজাতীয় শস্য বিলোৱাৰ কাম আজিৰ পৰা আৰম্ভ কৰিলে। আমি 100 কৃষকক ইয়ালৈকে মাতি আনি কেইবাখনো জিলাৰ পৰা এই নাৰিকল, তামোল, ড্ৰেগন ফ্ৰুট এইবিলাকৰ পুলি দিলো আৰু 2 লাখ ছেপলিং খেতলোকে দিব পাৰিব আজিৰ পৰা আৰম্ভণি হ'ল। মই অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক অনুৰোধ কৰিছো, আপোনালোকে যিসকলে কৃষি কৰ্মৰ লগত জড়িত তেওঁলোকে কৃষি কৰ্মৰ লগত ভালকে জড়িত হওক আৰু যাৰ ঘৰৰ মাটি এনেই পৰি আছে তেওঁলোকে এখন ফল মূলৰ বাগান কৰক, বাগিচা কৰক, আমি সহায় কৰিম। চৰকাৰৰ ফালৰ পৰা, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকে কাম কৰিবলৈকে সাজু হওক, অনুৰোধ কৰিছো, আহ্বান জনাইছো।
0: মন্ত্ৰীগৰাকীয়ে কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যৰ কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য খণ্ডত অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজ্যত নাৰিকলৰ উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে বিশেষজ্ঞসকলৰ সৈতে সবিশেষ আলোচনা কৰা হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি VBG ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে 630 কোটি 96 লাখ টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নক সদায় প্ৰাধান্য দি আহিছে। এই আবণ্টনে অসমৰ গ্ৰাম্য কৰ্মশক্তিক উৎসাহ দিয়াৰ লগতে গ্ৰাম্য পথ সংযোগ অধিক শক্তিশালী কৰি অৰ্থনৈতিক সুযোগ আৰু সৰ্বাত্মক বিকাশ নিশ্চিত কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহান আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি এই আঁচনিয়ে অসমৰ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। হাইলাকান্দি জিলাৰ আৰক্ষীয়ে বিগত 24 ঘণ্টাত পৃথকে চলোৱা 2টা অভিযানত 8 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হৈছে। মিজোৰামৰ আইজলৰ পৰা পাথাৰকান্দিৰ অভিমুখে আহি থকা এখন বাহনত অভিযান চলাই আৰক্ষীয়ে 6 কোটি 50 লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ কৰে। ইয়াৰ লগতে আৰক্ষীয়ে মহম্মদ ইয়াহিছি নামৰ এজন সৰবৰাহকাৰীকো আটক কৰে।

0: ঘটনাৰ অন্তৰ্গত লাখিনগৰ বাইপাছ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে 1,50,00,000 টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদানৰ কথা ঘোষণা। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাইলৈৰ পৰা আৰম্ভ। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভি বি জি ৰামজী আঁচনিৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ কৃষি জগত অনুষ্ঠানটি মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি, এই বিষয়ে এটি আলোচনা।
2: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুষ্ঠানটি। শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছো। বিষয়টি হৈছে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে ডক্টৰ পত্ৰিকা শৰ্মা বাইদেউ। বাইদেউ চি এছ এছ আত্মাৰ উপ প্ৰকল্প সঞ্চালক। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ।
3: নমস্কাৰ।
2: আমাৰ মাজত উপস্থিত আছে বিশ্বপ্ৰতিম হাজৰিকা, তেখেত এজন গৱেষক ছাত্ৰ, উদ্যান শস্য বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়। আপোনাক স্বাগতম জনাইছোঁ।
4: নমস্কাৰ।
2: আমি যিহেতু অসমৰ জলবায়ুৰ বিষয়ে আলোচনা কৰিম, গতিকে পোনপ্ৰথমে আমি জানিব বিচাৰিছোঁ যে অসমৰ জলবায়ুৰ আচলতে এটা সাম্যক অৱধাৰণানো কি হয়। আমি পত্ৰিকা বাইদেউৰ ওচৰলৈ প্ৰথমতে আহিব বিচাৰিছোঁ। বাইদেউ, আপুনি জনাওকচোন।
3: হয়, ধন্যবাদ। প্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰক ধন্যবাদ জনাব বিচাৰিছোঁ যে আজি মোক এই অনুষ্ঠানটিলৈ আমন্ত্ৰিত কৰি আনিলে। অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি এটা খুবেই স্পৰ্শকাতৰ বিষয়। অসমৰ জলবায়ু মূলতঃ উপ উষ্ণমণ্ডলীয় আৰু আৰ্দ্ৰতা বহুত বেছি আছে। আমাৰ অসমত আচলতে গোটেই বছৰজুৰি তাপমাত্ৰা 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী চেণ্টিগ্ৰেডৰ মাজত থাকে আৰু বিভিন্ন সময়ত আমি বৰষুণো ইয়াত দেখা পাওঁ। বছৰজুৰি আপোনাৰ বৰষুণ হয় 2,000-3,000 মিলিমিটাৰ। গতিকে এটা খুব সুন্দৰ পৰিৱেশ হয় ফুল খেতিৰ বাবে। যদি বাণিজ্যিকভাৱে ফুল খেতি কৰে, তাৰ কাৰণে আপোনাৰ উচ্চ তাপমাত্ৰাৰ লগতে বৰষুণৰ পৰিমাণ আৰু আৰ্দ্ৰতা ভৰা পৰিৱেশে এক নতুন মাত্ৰা প্ৰদান কৰে। আৰু অসমৰ জলবায়ু আচলতে আমাৰ মাটি অনুযায়ী 6 ভাগত আচলতে ভাগ কৰা যায়। 6টা আমাৰ ভাগ আছে। প্ৰথমটো হ'ল উত্তৰ পাৰৰ সমভূমি অঞ্চল, আৰু দ্বিতীয়তে আছে আপোনাৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, তৃতীয়তে আছে আপোনাৰ মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, চতুৰ্থতে আপোনাৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, পঞ্চমতে বৰাক উপত্যকা অঞ্চল আৰু আমাৰ পাহাৰীয়া অঞ্চল। গতিকে এই অঞ্চলসমূহত বিভিন্ন সময়ত ফুল খেতি কৰিব পৰা যায়।
2: হয়, খুব সুন্দৰকৈ আপুনি আচলতে অসমৰ জলবায়ুৰ বিষয়ে অৱতাৰণা কৰিলে। এতিয়া মই বিশ্বপ্ৰতিম হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ দৃষ্টিত অসমৰ জলবায়ু ফুল খেতিৰ বাবে উপযোগী হয়, কিন্তু অসমৰ কৃষকসকল কেনেধৰণে আগবাঢ়িব, আপুনি তাৰ বিষয়ে অলপমান কওকচোন।
4: হয়, পোনপ্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাব বিচাৰিছোঁ। মই আজি খুবেই সুখী যে মোৰ বিষয়টোক লৈ মই আজি আমি এটি গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ একগোট হৈছোঁ। আশা কৰিছোঁ এই আলোচনাৰ জৰিয়তে আমাৰ কৃষক বন্ধুসকলে লাভান্বিত হ'ব। ফুলৰ খেতি কৰাটো বৰ্তমান সময়ত বহুত লাভদায়ক, বিশেষকৈ যিও অলপ পৰিশ্ৰমী আৰু খেতি বাতিত ৰুচি ৰখা তেওঁলোকৰ কাৰণে এয়া এটি সোণৰূপৰ খোজ। আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি আমি চাবলৈ যাওঁ, প্ৰতিদিনে ফুল খেতিৰ আপোনাৰ চাহিদাটো বাঢ়ি গৈ আছে। আজি দিনত যদি আমি চাওঁ, আন্তঃৰাষ্ট্ৰীয় বজাৰখন প্ৰায় 50-60 বিলিয়ন ডলাৰৰ ফুলৰ খেতি হয়। বিশেষকৈ ভেলেণ্টাইনছ ডে, খ্ৰীষ্টমাছ ডে বা অন্য উৎসৱবিলাকত বিদেশত ফুল খুব ভাল দামত পোৱা যায়। ভাৰতেও আজিকালি আমি UAE, জাপান বা ইউৰোপলৈ কৃষি সামগ্ৰী এক্সপৰ্ট কৰিব ধৰিছোঁ। যেনেকৈ আমি কাজিনেমু এক্সপৰ্ট কৰোঁ,

0: সেই হিচাপে আমি আমাৰ খেতিয়কে যদি অৰ্কিডখিনি অৰ্কিডসমূহ এক্সপৰ্ট কৰিব বিচাৰোঁ, সেইটো কৰিলে আমাৰ খেতিয়কসকল খুবেই লাভান্বিত হ'ব। অসমৰ কথা যদি মই ক'বলৈ যাওঁ, আমি দেখোঁ যে বিয়া বাৰু, পূজা পাঠ বা সামাজিক অনুষ্ঠানবোৰত আমাৰ নানান ধৰণৰ ফুল বহুত প্ৰয়োজন হয়। ফুলৰ খেতিত কম মাটিতে বেছি উৎপাদন কৰি বেছি লাভ পোৱা যাব পাৰে। সেই আমি যদি পৰম্পৰাগত খেতিৰ লগতে ফুলৰ খেতিও কৰোঁ, তেনেকৈ আমাৰ খেতিয়কসকলৰ অৰ্থনৈতিকভাৱে আৰু উন্নত হ'ব।
1: হয়, খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি দাঙি ধৰিছে। এতিয়া আমি জানিব বিচাৰিছোঁ যে অসমত আপুনি বিভিন্ন ধৰণৰ ফুলৰ খেতিৰ বাবে অসমৰ মাটিসমূহ সুচল বা অসমৰ জলবায়ু সুচল বুলি ক'লে, এতিয়া অসমত কেনেকুৱা ধৰণৰ ফুলৰ খেতিনো আচলতে কৰিব পৰা যায়, কোন কেইবিধ ফুল আমাৰ ইয়াত বেছি ভালকৈ ইয়াত উৎপাদন হ'ব পাৰে, তাৰ বিষয়ে জনাওকচোন।
0: হয়, এই প্ৰশ্নটো মোক বাৰু আগতেও বহুসকলে কৰিছে। আমাৰ অসমৰ জলবায়ু আৰু মাটি খুবেই উপযুক্ত ফুল খেতিৰ বাবে, যিহেতু আমাৰ অসমখন খুবেই জৈৱ বৈচিত্ৰ্যপূৰ্ণ।
1: হয়,
0: ইয়াত নানান ধৰণৰ গছ গছনি, ফুল আদি সহজতে ডাঙৰ হয়। আমি অসমখন জলবায়ু আৰু মাটিৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, নাৰ্জি ফুল, তাৰপিছত ৰজনীগন্ধা, জাৰবেৰা, ইন্দ্ৰমালতী, বগেনবেলিয়া, অৰ্কিড আদি বহু ফুল বাণিজ্যিকভাৱে বা ব্যক্তিগতভাৱে ৰুব পাৰোঁ। আৰু অতি গুৰুত্বপূৰ্ণ কথা যে আমাৰ শীতকালখিনি যেতিয়া নিয়ৰ আৰু ঠাণ্ডা খুব ভাল পৰিমাণত পৰে, ৰ'দটো কম হয় আৰু দিনবোৰ ছুটি হয়, সেই সময়খিনি ফুলপুলিবোৰৰ বাবে খুবেই লাভদায়ক। সেই সময়খিনিত ফুলপুলিবোৰে বাঢ়িবলৈ বহু সুবিধা পায়, যিহেতু সেই সময়খিনিত হিউমিডিটি অথবা আৰ্দ্ৰতাটো কম হয়, বেমাৰ আদিও কমকৈ লাগে।
1: হয়,
0: অসমত বৰ্তমান প্ৰায় 5,000 হেক্টেৰত ফুলৰ খেতি কৰা হয়। আমি বছৰি প্ৰায় 8-10 কোটি টকাৰ ফুল বাহিৰৰ পৰা, বিশেষকৈ কলিকতাৰ পৰা আনিবলগীয়া হয়। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচন ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বজাৰতসমূহ ফুল পঠিয়াব পাৰোঁ। চমুকৈ ক'বলৈ গ'লে, হয়, আমাৰ অসমখনৰ জলবায়ু, মাটি আৰু পৰিবহণ খুবেই উপযোগী ফুল খেতি কৰাৰ বাবে।
1: হয়, খুব সুন্দৰকৈ কথাখিনি কৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসমত অৰ্কিড খেতি কৰিবৰ কাৰণে, অৰ্কিড যিখিনি ফুল আছে সেইখিনি কৰিবৰ কাৰণে যথেষ্ট সুচল। তাতে আমাৰ ৰাজ্যিক ফুলো, আমি কপৌ ফুল, যাক আমি ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কওঁ, সেয়াও এক প্ৰকাৰৰ অৰ্কিড। গতিকে অৰ্কিডৰ ক্ষেত্ৰখনত অসমৰ কৃষকসকলে আগবাঢ়ি যাবৰ কাৰণে আচলতে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে বা কেনেকুৱা ধৰণৰ অৰ্কিডসমূহ আমাৰ ইয়াত হয়, তাৰ বিষয়ে জনাওকচোন।
0: হয়, নিশ্চয়। অসমখনৰ জৈৱ বৈচিত্ৰ্য অৰ্কিডৰ বাণিজ্যিক খেতিৰ বাবে খুবেই উপযোগী। প্ৰাকৃতিকভাৱে অসম হ'ল অৰ্কিডৰ এখন পাবলগীয়া জেগা। ভাৰতবৰ্ষত পোৱা 1300 ধৰণৰ অৰ্কিডৰ ভিতৰত কেৱল অসমতে প্ৰায় 190ৰো অধিক ধৰণৰ অৰ্কিড পোৱা যায়।
1: হয়,
0: ইয়াৰ অৰ্থ হ'ল ইয়াৰ জলবায়ুত অৰ্কিড নিজস্বভাৱে প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হ'ব পাৰে। অৰ্কিডক যিহেতু হিউমিডিটি অথবা আৰ্দ্ৰতা আৰু তাপমানটো বেছিকৈ লাগে, সেইটো আমাৰ অসম আৰু উত্তৰ পূৰ্ব বাকী কেইখন ৰাজ্যতো ভালকেই আছে। বিশেষকৈ আমি আপুনি যেনেকৈ ক'লে কপৌ ফুল অথবা ৰিংকো ষ্টাইলিছ ৰেটিউচা, সেই অৰ্কিডপাহ আমি ইয়াত কৰিব পাৰোঁ। লগতে আমি ডেণ্ড্ৰোবিয়াম আৰু ভেণ্ডাৰ দৰে অৰ্কিডবিলাক ইয়াত বহুত সোনকালে ডাঙৰ কৰিব পাৰোঁ। বিদেশৰ দৰে ইয়াত বহুত দামী ষ্ট্ৰাকচাৰ নালাগে আমাক, যিহেতু আমাৰ ইয়াত গোটেই পৰিৱেশখিনি প্ৰাকৃতিকভাৱে উপলব্ধ হয়। সেই অসমৰ এই প্ৰাকৃতিক সম্পদক আমি যদি বাণিজ্যিক ৰূপ এটা দিওঁ, তেতিয়াহ'লে খেতিয়কে বহুত লাভ পাব। এতিয়া যিহেতু আমি গম পাইছোঁ কি আমি অসমত অৰ্কিড কৰিব পাৰোঁ, এতিয়া কৰিব পৰাৰ পিছত আমি কোনটো অৰ্কিড কৰিব লাগে সেইটোলৈ আমি আগবাঢ়িব লাগিব। আমি অসমত যদি প্ৰথমে চাবলৈ যাওঁ বাণিজ্যিকভাৱে কৰিবলৈ, ডেণ্ড্ৰোবিয়ামটো কৰিবলৈ ভাল, যিহেতু তাৰ চাহিদাটো বেছি অথবা ডিমাণ্ডটো বেছি আৰু সহজতেও কৰিব পাৰি। কিন্তু যদি ঠাণ্ডা অঞ্চল হয়, তাত আমি চিম্বিডিয়াম বুলি এটা অৰ্কিড আছে, সেইটো আমি কৰিব পাৰোঁ। যিহেতু এতিয়া আমি গম পালোঁ কোনটো অৰ্কিড আমি কৰিব পাৰোঁ, আমি সেইটো ক'ত কৰিম আৰু কি হিচাপে কৰিম, ক'ত কৰিম মানে আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিডজাতীয় ফুলটোক বেছি ৰ'দ নালাগে। তো সেইকাৰণে আমি শ্বেড নেট বা এটা ঠাই য'ত ছাঁ পৰি থাকে, 50-75% আমি ছাঁ পোৱা জেগাত অৰ্কিড পাত হ'ব লাগিব। এতিয়া আমি অৰ্কিডটো ৰুম কিহত, আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিড মাটিত আমি কৰিব দৰকাৰ নাই। সেই ৰোপণ প্ৰণালীটো কৰিবলৈ আমি চাৰকোল অথবা কয়লা, তাৰপিছত ইটাৰ টুকুৰা অথবা ভঙা ইটা আৰু কোকোনাট হাস্ক বা নাৰিকলৰ বাকলি দি আমি এটা পটিং মিডিয়া বনাম, তাত আমি অৰ্কিডসমূহ ৰুম। আৰু অৰ্কিডত আমি পানীটো খুব মিহিকৈ দিব লাগিব। পানীটো দিওঁতে আমি স্প্ৰেয়াৰ যোনবিলাক থাকে সেই হেণ্ড স্প্ৰেয়াৰেদি আমি স্প্ৰে কৰিব লাগিব। আৰু সেই পানীটোতে আমি সাৰ যদি দিব বিচাৰোঁ, আৰু 19K নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, আমি NPK বুলি কওঁ, সেইটো থাকে, সেইটো আমি সপ্তাহটোত এবাৰ স্প্ৰে কৰিলে যথেষ্ট।
1: কৃষকে ইউৰিয়া, SSP, MOP হিচাপে
0: তেওঁলোকে মিক্স কৰি ল'ব পাৰিব।
1: ঠিক আছে, আপুনি খুব সুন্দৰকৈ আচলতে অৰ্কিডৰ বিষয়ে কেনেধৰণে আমি কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে আমাৰ কৃষকসকলক

0: বেছি গোটেই কথাখিনি আগবঢ়ালে। এতিয়া মই পত্ৰিকা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। অসমত বাণিজ্যিক ৰূপত ফুল খেতি কৰিবৰ বাবে অসমৰ এজন কৃষকে কেনেধৰণে আগবাঢ়িব? আমি ইতিমধ্যে সম্ভাৱনীয়তাৰখিনি কথা গম পালোঁ, আমি ইতিমধ্যে অসমত হ'ব পৰা বিভিন্ন ধৰণৰ ফুলৰ খেতিসমূহৰ বিষয়ে গম পালোঁ। এতিয়া বাণিজ্যিক দিশত আগবাঢ়িবৰ কাৰণে কৃষকজনে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব?
1: হয়, বাণিজ্যিক দিশত আচলতে যদি কৰে, বাণিজ্যিকভাৱে যদি কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমতেই তেওঁৰ এটা সুন্দৰ পৰিকল্পনা কৰি ল'ব লাগিব, কিয়নো এক সুন্দৰ পৰিকল্পনাই আপোনাক সুন্দৰ ফলাফল দিব। গতিকে আমাৰ কৃষক বন্ধুসকলে যদি প্ৰণালীবদ্ধভাৱে ফুল খেতি কৰে, তেতিয়াহ'লে তেওঁলোক নিশ্চয় লাভান্বিত হ'ব। আৰু প্ৰথমতে মই কওঁ যে ফুল বাছনিৰ কথা, সুন্দৰ ফুলৰ কৰিবলৈ গ'লে আপুনি বজাৰৰ চাহিদা অনুসৰি আচলতে ফুলৰ বাছনি কৰা প্ৰয়োজন। যিহেতু আমাৰ বজাৰখন এনেকুৱা হয় যে কেতিয়াবা আপোনাৰ উৎসৱ পাৰ্বণ বা বিভিন্ন অনুষ্ঠান, এই অনুযায়ী আমাৰ বজাৰত চাহিদাবিলাক বেলেগ বেলেগ। গতিকে আমাৰ কৃষক বন্ধুসকলে এই কথা লক্ষ্য ৰখা উচিত যে বজাৰত কোনবিধ ফুলৰ এতিয়া চাহিদাটো বেছি। যিহেতু আমাৰ বজাৰত বহুতেই চাহিদা বেছি, আমাৰ বছৰি প্ৰায় 135 কোটি টকাৰ ফুল বিক্ৰী হয়। ইয়াৰে কিন্তু উৎপাদন আমাৰ অসমত খুব কমেই হয়। আমি মাথো 15 কোটিমান টকাৰহে আমি আচলতে উৎপাদন কৰিব পাৰোঁ, বাকী 120 কোটিমান টকাৰ মূল্যৰ ফুল আমি বাহিৰৰ দেশৰ পৰা, মানে বাহিৰৰ ৰাজ্যৰ পৰা আচলতে ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ চাহিদা অনুসৰি তেওঁলোকে ফুলৰ খেতি কৰাৰ প্ৰয়োজন। দ্বিতীয়তে উন্নত জাত আৰু গুণগত পুলিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন, কিয়নো এক উন্নত জাত আৰু গুণগত পুলিয়ে আপোনাৰ উৎপাদন ভাল দিব, তাত সময় কম লাগিব, আপোনাৰ তাতে খৰচ কম লাগিব, এই সকলোখিনি চাই পেলাই তাত আপোনাৰ লাভটো বেছি হ'ব। তৃতীয়তে আমি যদি কওঁ যে মাটি পৰীক্ষা কৰাই লোৱাটো খুবেই প্ৰয়োজন, কাৰণ ইতিমধ্যে কৈছে যে মাটিৰ প্ৰয়োজন অনুসৰি আপোনাৰ সাৰ দিয়াৰ প্ৰয়োজন। গতিকে মাটি পৰীক্ষা কৰাই ল'লে আমি গম পাওঁ যে তাত কিমান সাৰৰ প্ৰয়োজন হ'ব, আৰু সেই প্ৰয়োজন অনুসৰিহে আচলতে সাৰ দিয়াটো প্ৰয়োজন, নহ'লে বা মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ
0: সম্ভাৱনাটো
1: থাকে। গতিকে চতুৰ্থতে আমি চাব লাগিব যে পানীৰ ব্যৱস্থা। ইতিমধ্যে কৈছে যে পানীৰ ব্যৱস্থা কৰিব লাগে, ড্ৰিপ ইৰিগেশ্যন বা অন্যান্য যিখিনি সুবিধা আছে সেই সুবিধা অনুযায়ী যদি পানীৰ মানে ব্যৱস্থাটো থাকে, তেতিয়াহ'লে ফুলখিনি সময়মতে গঠন ল'বলৈ সুবিধা পায়। ইয়াৰ পিছতে আৰু প্ৰয়োজন হয় আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, যদিও আমাৰ বহুত বেছি প্ৰয়োজন নাই, তথাপিও মই ভাবোঁ যে বাণিজ্যিক ক্ষেত্ৰত যেতিয়া মই কৰোঁ তেতিয়াহ'লে আমি পলি হাউচ, শ্বেডনেট হাউচ আৰু গ্ৰীণ হাউচ এইখিনিৰ যদি আমি ব্যৱস্থা কৰোঁ তেতিয়াহ'লে শীততাপ নিয়ন্ত্ৰণ কৰাত সুবিধা হয়। শেষত আৰু এটা কথা কওঁ যে যেতিয়া কৃষকসকলে ফুল খেতি কৰিব, তেওঁলোকে যিহেতু বজাৰ চাহিদা অনুসৰি কৰিব, তেওঁলোকে বজাৰখনৰ লগত সংযোগ ব্যৱস্থাপনা কৰা খুব প্ৰয়োজন। এক সুন্দৰ সংযোগ বা তেওঁলোকৰ সেই সুবিধাটো লোৱাৰ এইকাৰণে প্ৰয়োজন, কাৰণ যাতে ফুলখিনি উৎপাদন হোৱাৰ পিছত যাতে তেওঁলোক ৰৈ থাকিব নালাগে, সোনকালে তেওঁলোকে বজাৰখনত মানে উলিয়াই দিব পাৰে।
0: খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। এতিয়া মই অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। আমাৰ বহুসকল কৃষক ফুল খেতি কৰিবৰ বাবে আগ্ৰহী, কিন্তু তেওঁলোকে তাৰ বাবে সঠিক প্ৰশিক্ষণ হয়তো বিভিন্ন সময়ত পাব নোৱাৰে বা পাবলৈ উপলব্ধ নহয় বা তেওঁলোকে নাজানে আচলতে। গতিকে এই ক্ষেত্ৰত অসমত আমি জানো যে অসম কৃষি বিশ্ববিদ্যালয় আছে, অসমত আমাৰ কৃষি সঞ্চালকালয় আছে, কৃষি বিভাগ আছে, অসমত কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ আছে। এই প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ফুলৰ খেতিৰ লগত জড়িত প্ৰশিক্ষণসমূহ আমাৰ কৃষক ৰাইজে কেনেধৰণে গ্ৰহণ কৰিব পাৰে তাৰ বিষয়ে অলপ জনাওকচোন।
1: আমাৰ অসমৰ যিখন আমাৰ বিশ্ববিদ্যালয়, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন সময়ত প্ৰশিক্ষণ বা এনেকৈ প্ৰদান কৰি আহিছে কৃষক ৰাইজৰ মাজত, লগতে আমাৰ কৃষি সঞ্চালকালয় আৰু উদ্যান শস্য সঞ্চালকালয়েও বহু সময়ত প্ৰশিক্ষণ দি আহিছে কৃষকসকলৰ মাজত, লগতে আমাৰ যিখিনি কৃষি বিজ্ঞান কেন্দ্ৰ, প্ৰতিখন জিলাই জিলাই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বিভিন্ন সময়ত কৃষক ৰাইজৰ মাজত প্ৰশিক্ষণ দি আহিছে। ইয়াৰ লগতে আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠান আছে যিসকলে প্ৰশিক্ষণ দিয়ে, যেনে আমাৰ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান, আমাৰ ৰাজ্যিক কৃষি বিভাগৰ অন্তৰ্গত হয়, লগতে এক্সটেনশ্যন এডুকেশ্যন ইনষ্টিটিউট ফৰ নৰ্থ ইষ্ট ৰিজন, তেওঁলোকেও
0: বিভিন্ন।

0: বিভিন্ন সময়ত প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকে স্কিল প্ৰশিক্ষণ ট্ৰেইনিং দিয়ে যিটো আমি দক্ষতা প্ৰশিক্ষণ বুলি কওঁ। গতিকে ফুল খেতিৰ ক্ষেত্ৰত আমাৰ কৃষক বন্ধুসকলে এওঁলোকৰ লগত যোগাযোগ কৰিলেও বিভিন্ন সময়ত প্ৰশিক্ষণ পাব আৰু স্কিল ট্ৰেইনিং ল'ব পাৰিব। স্কিল ট্ৰেইনিংসমূহ তেওঁলোকে বিভিন্ন সময়ত দি আহে, তাৰ বাবে ভাবোঁ সঠিক সময়ত যোগাযোগ কৰিলে তেওঁলোকে এইখিনি ল'ব পাৰিব,
1: নিশ্চয়কৈ আমাৰ তাৰ পৰা আমাৰ কৃষক বন্ধুসকল লাভান্বিত হ'ব। এতিয়া আমি সচৰাচৰ এটা বিষয় আমি শুনিবলৈ পাওঁ যে জৈৱিক কৃষি, ফুল খেতিৰ দিশত আমি জৈৱিক কৃষিৰ কথাটোনো কেনেধৰণে আনিব পাৰোঁ, বা আমাৰ কৃষকসকলে যদি জৈৱিকভাৱে ফুলৰ খেতি কৰে তেওঁলোক কেনেধৰণে লাভান্বিত হ'ব, তাৰ বিষয়ে আপুনি জনাওকচোন।
2: হয়, আমি যদি জৈৱিক ফুল খেতি কৰিব বিচাৰোঁ আমি প্ৰথমৰ পৰাই আৰম্ভ কৰিব লাগিব। প্ৰথমটো হ'ল আমি যেতিয়া মাটিখিনি আমি ফুল খেতিৰ বাবে প্ৰিপেয়াৰ কৰিম, সেই মাটিখিনিত আমি সাৰ দিয়াত জেগাত আমি তাত দিলোঁ গোবৰ, কেঁচু সাৰ অথবা ভাৰ্মি কম্প'ষ্ট, সেইখিনি দিলোঁ। সেইখিনি দিয়াৰ পিছত আমি যেতিয়া আমি ফুলখিনি আনিলোঁ, অনাৰ পিছত আমি ফুল আনো অথবা গুটিখিনি আনো, সেইখিনি আমি পুলিবোৰ ৰোপণ কৰাৰ আগত ভালকৈ শোধন কৰিব লাগিব আৰু সেই শোধনত জেগাত আমি বীজামৃত দিলোঁ বা অন্য জৈৱিক পদ্ধতিৰে গুটিবোৰ শোধন কৰিলোঁ। পুলিবোৰ শক্তিশালী হয় আৰু বেমাৰো কমকৈ থাকে।
1: হয়,
2: তাৰপিছত যেতিয়া আমি জৈৱিক পুষ্টি কৰিম বা গছ বৃদ্ধি কৰিবলৈ আমি জীৱামৃত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ বনাব বহুত আছে, গোবৰ, গৌমূত্ৰ, সেইখিনি আমি মিক্স কৰি আমি জীৱামৃত বনাওঁ। লগতে আমি গছত যাতে বেমাৰ নালাগে সেইকাৰণে আমি পঞ্চগব্য বুলি এটা বস্তু আছে, সেইটো আমি বনাব পাৰোঁ। তাত আমাৰ গৰু গোবৰ, তাৰপিছত পঞ্চগব্য বুলি এটা বস্তু আছে, সেইটো আমি গোবৰ অথবা গৌমূত্ৰ, দৈ, তাৰপিছত আমাৰ নাৰিকলৰ পানী, তেনেকৈ আমি মিক্স কৰি সেই বস্তুটো বনোৱা হয়। সেইটো যেতিয়া আমি 15-20 দিন ৰাখি গছত স্প্ৰে' কৰোঁ তাত কীট পতংগবিলাক কমকৈ আহে। লগতে আমি যেতিয়া তাত দেখিছোঁ পোক আহিছে, সেই পোকটো আমি কণ্ট্ৰল কৰিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ আমি জৈৱিক খেতিত বিষাক্ত কীটনাশক ব্যৱহাৰ নকৰি আমি নিম অইল স্প্ৰে' কৰিব পাৰোঁ। সেইটো দি আমাৰ পোকবিলাক কমকৈ আহে। অথবা এফিডজাতীয় পোক যদি আমি আঁতৰাব বিচাৰোঁ, তাতো আমি নহৰু পানীটো, নহৰু আমি গুড়ি কৰি নহৰু পানীটো স্প্ৰে' কৰিলেও বহুত সময় পোক নাহে। আৰু আমি যিহেতু আমি দেখোঁ আমাৰ সবতকৈ ডাঙৰ অসুবিধাটো হ'ল খেতিয়কসকলৰ কাৰণে ঘাঁহ বনবিলাক যোনবিলাক আহে, সেইটো আমি আঁতৰাবলৈ আমি কিবা হাৰ্বিচাইড মাৰাতছে আমি তাত কৰিব পাৰোঁ অৰ্গেনিক মালচিং, অথবা আমি যোৱা বছৰৰ যোনখিনি ফুলৰ খেতি আছে সেই ফুলৰ খেতিখিনি কাটাৰ পিছত আমি সেইখিনিকে মাটিৰ ওপৰত মালচিং হিচাপে আমি কভাৰ কৰি দিব পাৰোঁ। তেতিয়া কি হ'ব, আমাৰ মাটিটো সাৰখিনিও থাকিব, লগতে মাটিটো আমি শুকায়ো নাযায় ফটককৈ আৰু ঘাঁহ বনবিলাকো বাঢ়িবলৈ কম সুবিধা পায়। আৰু লগতে মই এটা কথা ক'ব বিচাৰিম, আমি যদি জৈৱিকভাৱে খেতি কৰোঁ সেইটোৱে আমাৰ কৃষকসকলক ভাল লাভ দিব পাৰে। জৈৱিকভাৱে কৰাভাৱেই নহয়, আৰু এটি মাৰ্কেটিং ষ্ট্ৰেটেজি হিচাপেও এটি ভাল লাভ হ'ব। যিহেতু এটা প্ৰডাক্ট যেতিয়া আমি বজাৰত উলিয়াওঁ, সেই প্ৰডাক্টটোৰ লগত যদি কিবা কাহিনী এটা জড়িত হৈ থাকে, সেই প্ৰডাক্টটোৰ ভেলুটো নিজে নিজে বাঢ়িবলৈ ধৰে। সেই অৰ্কিড হটস্পটটো আমি তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। হয়, এখন গাঁৱত যদি অৰ্কিডৰ খেতি কৰি আছে অৰ্গেনিকেলি বা জৈৱিকভাৱে, সেই গাঁওখন এগ্ৰ' টুৰিজিম ছাইট হিচাপেও আগবাঢ়ি উঠিব পাৰে। আৰু যেতিয়া আমি অৰ্গেনিকেলি বা জৈৱিকভাৱে ফুল খেতি কৰি আছোঁ, আমি অৰ্কিডলৈ যদি আগবাঢ়োঁ, তেতিয়া কি হ'ব, আমি ধৰি লওক আমাৰ যেতিয়া বিদেশী টুৰিষ্টসকলো ইয়াত আহে, আমি তেওঁলোকক ফুলাম গামোচা এখন আদৰোঁ, তাৰ লগতে যদি আমি গোলাপ বা জাৰবেৰা দিয়াৰ জেগাত আমি অৰ্কিড এপাহ দিওঁ, তেওঁলোকে যেতিয়া অৰ্কিড মিউজিয়াম যাব সেই অৰ্কিডপাহ তেওঁলোকে পাব, সেয়া আমাৰ ৰাজ্যখনৰ এটি ভাল নাম আগবাঢ়ি তুলিব।
1: হয় হয়, খুব সুন্দৰকৈ আপুনি ক'লে। এতিয়া আমি সচৰাচৰ শুনিবলৈ পাওঁ যে ফুল খেতিৰ ক্ষেত্ৰত এটা প্ৰধান সমস্যা হৈছে আমাৰ ফুলসমূহ প্ৰধানতঃ পেৰিচেবল, অৰ্থাৎ সহজতে গেলি নষ্ট হৈ যোৱা প্ৰকৃতিৰ এক প্ৰকাৰৰ দ্ৰব্য। গতিকে এই ফুল খেতিৰ আমি ভেলু এডিশ্যন অৰ্থাৎ মূল্য সংযোজন কৰিব পাৰোঁ নেকি, আমি অধিক দিনৰ কাৰণে ফুল আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ নেকি, আৰু তাৰ মূল্যটো নষ্ট হৈ নোযোৱাকৈ আমি কেনেধৰণে তাৰ পৰা অধিক লাভান্বিত হ'ব পাৰোঁ, সেই ক্ষেত্ৰত আপুনি আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে কিবা জনাব নেকি?
2: হয়, এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আপুনি। আমাৰ ফুল খেতিত সবতকৈ ডাঙৰ অসুবিধাটোৱে হৈছে ফুলসমূহ বহুত জলদি বেয়া হৈ যায়। সেইটোৰ পৰা বাচিবলৈ হ'লে আমি প্ৰথমতে প্ৰতিপাহ ফুলৰে এটা এটা ষ্টেজ থাকে য'ত আমি ফুলপাহ ছিঙিব পাৰোঁ, আৰু আমি এইটো চাব লাগিব আমাৰ মাৰ্কেট আমি কোনখন চাই আছোঁ। আমাৰ বোলে দূৰৰ মাৰ্কেট হৈছে, সেই হিচাপে

0: আমি ফুলপাহ বহুত আগতেই ছিঙিব লাগিব, ডাঙৰ হোৱা বা বেছিকৈ ফুলাৰ আগতেই ছিঙিব লাগিব। আৰু যদি আমাৰ ওচৰৰ মাৰ্কেট এখন হৈছে, সেইকাৰণে আমি ফুলপাহ ভালকৈ ফুলোতে ছিঙিব লাগিব, যাতে সেই ফুলপাহ যেতিয়া আমাৰ ওচৰৰ মাৰ্কেট পায় সেই ফুলপাহ ফুলি থাকোঁতেই পায়। কিন্তু যদি আমি দূৰৰ মাৰ্কেটখন চাইছোঁ, দূৰৰ বজাৰখন চাইছোঁ, সেই ফুলপাহ ফুলাৰ আগতেই ছিঙিব লাগিব, যাতে সেই আমি যেতিয়া পৰিবহণত গৈ থাকিব ফুলপাহ তাতে ফুলিব আৰু মাৰ্কেটত গৈ পাওঁতে ভাল ফুল এপাহ পাব। আৰু ইয়াৰ পিছত যদিও আমাৰ কেতিয়াবা এনেকুৱা হ'ব পাৰে বজাৰখন ভাল নহ'ল বা কৃষকসকলৰ ফুল বিকিবলৈ অসুবিধা হ'ল কিবা কাৰণত, সেই ফুলকেইপাহ তেওঁলোকে নষ্ট হৈছে বুলি ভাবিব নালাগে। আমি উদাহৰণস্বৰূপে গোলাপপাহকে লৈছোঁ। গোলাপ খেতি যোনবিলাক ইউপি ফালে কৰে, উত্তৰ প্ৰদেশ ফালে কৰে, সেই গোলাপসমূহ যেতিয়া বিক্ৰী নহয় তাৰ পাহিখিনি তেওঁলোকে উলিয়াই লৈ, আমি যে মিঠা পানৰ লগত খাওঁ গুলকান বুলি এটা বস্তু আছে, ৰঙাকৈ যোনটো মিঠা বস্তু, সেই গুলকানটো বনাই তাত চেনি মাত্ৰাটো দি আৰু ফুলৰ পাহি দি গুলকানটো বনায়। লগতে আমি গোলাপ জাল বনাব পাৰোঁ অথবা আমি গোলাপৰ তেল বনাব পাৰোঁ। সেই তেলটোৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খুবেই ভাল দাম, তেনেকৈ আগবাঢ়িব পাৰি। লগতে আমি গোলাপ ফুলৰ পাহিখিনি শুকুৱাই আমি তাৰে চাহ বনাব পাৰোঁ বা মাউথ ফ্ৰেছনাৰ দিব পাৰোঁ।
1: হয়, খুব সুন্দৰকৈ আপুনি ক'লে।
2: হয়, লগতে আমি ফুলৰ বুকে বনায়ো আমি বজাৰত দিব পাৰোঁ। আৰু ভাল পেকেজিং ব্ৰেণ্ডিং যেতিয়া কৰা যায়, কিয়নো আজিকালি ফুলৰ বুকেৰ বহুত চাহিদা বেছি, বিভিন্ন অনুষ্ঠানত আমাৰ বুকে দি আমি সম্ভাষণ জনোৱা যায়।
1: হয় হয়। এতিয়া অসমৰ কৃষক ৰাইজে ফুলৰ খেতি কৰি সচৰাচৰ আমাৰ কেনেকুৱা বজাৰসমূহত উলিয়াই দিব পাৰে? অসমৰ ক্ষেত্ৰত বজাৰ আমাৰ কেনেকুৱা ধৰণৰ আছে? ধৰি লওক গুৱাহাটীৰ আশে পাশে থকা কৃষকসকলে গুৱাহাটীত কেনেকুৱা ধৰণৰ বজাৰ পাব, বা অসমৰ বিভিন্ন আমাৰ যিসমূহ এগ্ৰ'ক্লাইমেটিক জ'ন আছে, তো তাৰ ক্ষেত্ৰত কৃষকসকলৰ বাবে পাব পৰা বজাৰৰ বিষয়ে অলপমান কওকচোন।
2: হয়, অসমৰ বজাৰখন আচলতে বহুত সোনকালে এতিয়া দ্ৰুতগতিত আগবাঢ়িছে ফুলৰ ক্ষেত্ৰত। আমাৰ মূলতঃ গুৱাহাটী আৰু ডিব্ৰুগড়ত ফুলৰ চাহিদা খুবেই বেছি। গুৱাহাটীত শুক্লেশ্বৰ ঘাটত আমাৰ কৃষকসকলে তাতে মানে সৰহকৈ তাতে বিক্ৰীৰ কাৰণে আহিব পাৰে, বিক্ৰী কৰিব পাৰে। লগতে আমাৰ উলুবাৰীটো বজাৰখন আছে, উলুবাৰী বজাৰখনতো তেওঁলোকে দিব পাৰে। পাণবজাৰৰ বজাৰখন গুৱাহাটীৰ সকলোৱে জানে, তাতে অলপ সৰহকৈ যিসকলে কৰে পাণবজাৰ বজাৰখনকো লক্ষ্য ৰাখি পেলাই তেওঁলোকে ফুল খেতি কৰিব পাৰে। আৰু ডিব্ৰুগড়তো আছে, আমাৰ ডিব্ৰুগড়ৰ ফুলৰ বজাৰখনৰো যথেষ্ট মানে চাহিদা আছে। লগতে ৰপ্তানি আমাৰ যিখিনি কৰিবলৈ চেষ্টা কৰিব পাৰে, যিহেতু আমাৰ বৰ্তমান মই কৈছোঁৱেই যে আমাৰ প্ৰয়োজন বহুত আছে কিন্তু উৎপাদন কম, সেইকাৰণে আমি মানে ইতিমধ্যে আমি বহুতখিনি মানে বাহিৰা ৰাজ্যৰ পৰা আমি ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ কাৰণে আচলতে আমাৰ কৃষকসকলে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, বজাৰখন আছে যথেষ্ট। গতিকে এই ক্ষেত্ৰত মই ক'ম যে বজাৰৰ চাহিদা সম্পূৰ্ণ আছে, তেওঁলোকে আগবাঢ়িব পাৰে।
0: হয়, ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। কৃষকসকলে আজিকালি আমাৰ ছ'চিয়েল মিডিয়া যিহেতু খুবেই প্ৰচলিত হৈছে, সেই ছ'চিয়েল মিডিয়াত নিজৰ খেতিসমূহ ভিডিঅ' বনায় বা ভালকৈ দেখায়, এটি সাধুকথাৰ জৰিয়তে তেওঁলোকে যদি উলিয়াব পাৰে, তেনেহ'লে আমাৰ ওচৰে পাজৰ অঞ্চলত থকা যোনসমূহ ইভেণ্ট অৰ্গেনাইজাৰ্ছ আছে, তেওঁলোকে কম দামতে কৃষকসকলৰ পৰা সেই ফুলখিনি আদায় কৰিব পাৰিব। তাৰ লগতে যদি আমি বিচাৰোঁ, কৃষকসকলে FPO যেনেকৈ বনাই লৈ ফুল খেতি কৰিব পাৰে। এটি উদাহৰণস্বৰূপে আমি যদি চাওঁ, তিনিচুকীয়া এখনি গাঁৱত 26 কৃষকে ফুল খেতি কৰা আৰম্ভ কৰিছে, তাতে নাৰ্জী ফুল কৰা আৰম্ভ কৰিছে। সেইসকলে এতিয়া এনেকুৱা এখন বজাৰ গঢ়ি তুলিছে যে কলিকতাৰ গোৱালপাৰা সেই জেগাৰ পৰা তেওঁলোকলৈ ফুলৰ ডিমাণ্ডটো আগতেই আহি যায়।
1: হয়, ঠিক তেনেধৰণেও আমাৰ কৃষকসকলে ফুলৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশত অগ্ৰসৰ হ'ব পাৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আমি অসমত উৎপাদিত বিভিন্ন ধৰণৰ ফুলৰ পৰা, বিশেষকৈ আপুনি গোলাপৰ কথাটো উল্লেখ কৰিলে, তাৰ পৰা আমি বিভিন্ন ধৰণৰ গোলাপ জল বা আমি গোলাপৰ পৰা তেল তৈয়াৰ কৰা আদি ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰোঁ। এতিয়া যদি অসমৰ কোনোবা এগৰাকী কৃষকে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব বিচাৰে, এই ক্ষেত্ৰত তেওঁ কেনেধৰণে আগবাঢ়িব বা তেওঁ কেনেকুৱা ধৰণৰ যাৱতীয় আচবাবৰ প্ৰয়োজন হ'ব আৰু তেওঁ কেনেধৰণে বস্তুখিনি আগবাঢ়িব পাৰিব, অলপমান কৃষকৰ উদ্দেশ্যে জনাওকচোন।
0: হয়, গোলাপ তেল বা ৰোজ অইল উৎপাদন কৰাটো আমাৰ কৃষকৰ বাবে খুবেই লাভদায়ক হ'ব। ইয়াৰ আগতে আমি জানিব লাগিব ইয়াৰ

0: আৰু প্ৰচেছটো কেনেকুৱা হয়, আমি গোলাপৰ পাহি পৰা তেলটো কেনেকৈ উলিয়াম, সেই প্ৰচেছটো আমি ইংৰাজীত কওঁ ষ্টীম ডিষ্টিলেশ্যন প্ৰচেছ। তাৰ প্ৰথম ষ্টেপটো হ'ল আমি ছেলেকশ্যন অথবা ফুলৰ বাছনি কৰিব লাগিব। প্ৰথমতে আমি তাজা আৰু সুগন্ধি গোলাপ ফুলবোৰ ৰাতিপুৱা আমি ছিঙি আনিম। ছিঙি আনি তেওঁক সেই গোলাপ ফুলকেইপাহক আমি অলপ মেলি থৈ দিম যাতে শুকাই ফুল পাওঁ। শুকাই মানে অলপ তাত যদি কিবা লেতেৰা আছে সেইখিনি আঁতৰি যাব পোক চোক থাকিলে। তাৰপিছত আমি ফুলসমূহ ডিষ্টিলেশ্যন ইউনিটত আমি থ'ব লাগিব। ফুলৰ পাহিবোৰ এটা ডাঙৰ ডিষ্টিলেশ্যন টেংকত পানীৰ লগতে মিলাই দিয়া হয়। ইয়াৰ পাছত টেংকটো গৰম কৰা হয় যাতে পানীখিনি উতলিব ধৰে। সেই যেতিয়া পানীখিনি উতলিব কনডেনচেশ্যন হ'ব, যাত য'ত কি হয় আমাৰ গোলাপৰ পৰা তেলখিনি পানীৰ লগতে ভাপ বনি ওপৰলৈ যাব। এই ভাপখিনি কনডেনচাৰ বা ঠাণ্ডা হৈ কুলিং পাইপ এডাল থাকে আমাৰ যোনটো ডিষ্টিলেশ্যন ইউনিট থাকে তাৰ জৰিয়তে গৈ এটি জেগাত কালেক্ট হয় বা জমা হ'বগৈ। সেই ভাপৰ পৰা যেতিয়া আমি ঠাণ্ডা হ'ব ওপৰত পাতল এটি তেলৰ লেয়াৰ এটি ফৰ্ম হ'ব দেখা যায় আৰু তলত গোলাপ বা গোলাপ পানী গোলাপ জলটো তাত তলত থাকে। তো আমি এটা ইউনিটৰ পৰাই আমি গোলাপৰ তেল অথবা গোলাপ জলো আমি উলিয়াব পাৰোঁ। দামটো মোটামুটি যদি আমি বহাবলৈ যাওঁ আপোনাৰ 6,000-10,000 টকা হ'ব পাৰে। আৰু ইয়াৰ কাৰণে আমি ধৰি লওক 20 ফিট বা 20 ফিটৰ এটি সৰু ৰুমতে আমি তেলখিনি উলিয়াবলৈ পাৰিম। কিন্তু আমি এটা কথা ধ্যান ৰাখিব লাগিব যে আমাৰ ওচৰত খৰি ব্যৱস্থাটো থাকিব লাগিব, যিহেতু যদি কৃষকে গেছেদি গৰম কৰিবলৈ যায় সেইটোত তেওঁলোকৰ লাগতটো অলপ বেছি হ'ব পাৰে। আমি যদি 4,000 কেজি গোলাপ ফুলৰ পৰা আমি 1 কেজি গোলাপৰ পিয়'ৰ তেল পোৱা যাব আৰু সেই তেলটোৰ আন্তঃৰাষ্ট্ৰীয় হিচাপত বহুত দাম আছে।
1: হয়, আমাৰ অসমত আপোনাৰ জ্ঞাত নেকি যে অসমত কেনেকুৱা ধৰণৰ গোলাপ জল বা গোলাপৰ তেল প্ৰয়োগ কৰা তেনেকুৱা ধৰণৰ কিবা আমাৰ আছে নেকি অসমত তেনেকুৱা প্ৰতিষ্ঠান?
0: অসমত তেনেকৈ মই জনা হিচাপে আপোনাৰ হোটেলসমূহ আছে, পাৰ্লাৰসমূহ আছে য'ত তেওঁলোকে গোলাপ জলটো বা গোলাপৰ তেলটো এৰোমা থেৰাপি হিচাপে ইউজ কৰে। হোটেলছবিলাকত গোলাপ জলটো আমাৰ খানাত ইউজ কৰে আৰু গোলাপৰ যোনখিনি পাহি থাকে শুকান পাহি যোনখিনি বাচি যায় সেইখিনি আমাৰ মাউথ ফ্ৰেছনাৰত মিক্স কৰা হয় যাতে গোলাপৰ এটি সুগন্ধিত টেষ্ট এটা মুখৰ পৰা আহে বা খোৱা মানুহজনৰ ভাল লাগে, সেই হিচাপে ইউজ কৰা হয়। আৰু ইয়াৰ মেডিচিনেল প্ৰপাৰ্টিও খুবেই আছে। আপোনাৰ চকুত যদি কেতিয়াবা কিবা পুৰিছে বা কিবা হৈছে তাত আপুনি গোলাপ জল দিব পাৰে। তেনেকৈ ইয়াৰ এৰোমা থেৰাপিত ইউজ আছে, আয়ুৰ্বেদত ইউজ কৰে আৰু হোটেলসমূহে প্ৰায় ইউজ কৰে।
1: হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি আচলতে অৱতাৰণা কৰিলে। অৰ্থাৎ অসমৰ কৃষক ৰাইজে ফুলৰ খেতি কৰি তাক যদি আমি সংসাধনৰ দিশটোলৈ যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে সেই সংসাধনৰ পৰাও তেওঁলোকে অধিক লাভান্বিত হ'ব আৰু তাৰ লগতে আমাৰ অঞ্চলটোৰ বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈও তেওঁলোকে কম খৰচতে কম তেওঁলোকে প্ৰয়োগৰ জৰিয়তে তেওঁলোকে এইসমূহ যোগান ধৰিব পাৰিব। এতিয়া আমি যদি কওঁ আজিৰ অনুষ্ঠানটোৰ পৰা অসমৰ কৃষক ৰাইজলৈ আপুনি আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব?
2: হয়, আজিৰ অনুষ্ঠানটোৰ পৰা মই এটা কথাই ক'ব বিচাৰোঁ অসমৰ কৃষক বন্ধুসকললৈ যে ফুলৰ খেতি কৰিবলৈ আপোনালোকে নিসংকোচে আগবাঢ়ক, কিয়নো এই ফুল খেতিৰ পৰা আপুনি অকল নিজৰ ঘৰখনকেই নহয় আন 10 পৰিয়ালকো হয়তো আপুনি নিয়োজিত কৰিব পৰা আপুনি সক্ষম হ'ব আৰু এনেদৰে আমাৰ সমাজখনো আগুৱাই যাব। এই ফুলৰ খেতিৰ চাহিদা ইমান বেছি আছে কিন্তু আমি উপলব্ধি কৰাত অকণমান মানে দেৰি হৈছে হয়তো, কিন্তু চাহিদা বহুত আছে আৰু অকণমান পৰিকল্পনা কৰি অকণমান প্ৰণালীবদ্ধভাৱে আপোনালোক আগবাঢ়ক, বজাৰখন আছে, আপোনালোকে আগবাঢ়িব পাৰে, নিজকো আপোনালোকে নিয়োজিত কৰিব পাৰে আৰু আন 10 নিয়োজিত কৰিব পাৰিব।
1: নিশ্চয়কৈ, খুব সুন্দৰভাৱে আজি আচলতে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতিৰ সন্দৰ্ভত দুয়োগৰাকী সমল ব্যক্তিয়ে আমাৰ কৃষক ৰাইজৰ হকে খুব সুন্দৰকৈ নিজৰ কথাখিনি আগবঢ়ালে। দুয়োগৰাকী সমল ব্যক্তিকে আমি আজিৰ অনুষ্ঠানৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে, অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি এই বিষয়ে আলোচনাটি শুনিলে, আলোচনাটিত ভাগ ল'লে CSS আত্মাৰ উপপ্ৰকল্প সঞ্চালক পত্ৰিকা শৰ্মা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ গৱেষক ছাত্ৰ বিশ্বপ্ৰতিম হাজৰিকাই। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ

কৃষি উন্নয়ন বিষয়া মানসজ্যোতি বৰাই। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰ প্ৰকাশ। দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাইলৈৰ পৰা 16 অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যত 1 কোটি উচ্চ উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ বাবে কৃষি বিভাগৰ লক্ষ্য নিৰ্ধাৰণ। ভি বি জি ৰামজী আঁচনিৰ অধীনত গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অসমৰ বাবে প্ৰথম কিস্তিত 630,94,00,000 টকা মুকলি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। চি এম ফ্লাইট শীৰ্ষক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ ভিতৰত জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই শিক্ষাৰ্থীসকলৰ সৈতে আজি মত বিনিময় কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰশিক্ষাৰ্থীসকলে প্ৰথম 3 মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত 30,000 টকাকৈ লাভ কৰিব। পৰৱৰ্তী 6 মাহত দ্বিতীয়বাৰলৈ 30,000 টকা লাভ কৰাৰ পাছৰ 9 মাহত বাকী 40,000 টকা অৰ্থাৎ মুঠ 1,00,000 টকা তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জাপানৰ ভিছা লাভ কৰাৰ পাছত এই প্ৰশিক্ষাৰ্থীসকলক 50,000 টকাকৈ প্ৰদান কৰা হ'ব। তেওঁলোকৰ নিযুক্তি কেৱল জাপানতে সীমাবদ্ধ হৈ নাথাকে বুলি প্ৰকাশ কৰি তেওঁ কয় যে প্ৰশিক্ষাৰ্থীসকলে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তিৰ সুবিধাও লাভ কৰিব। দেশত বৰ্তমান 1,500ৰো অধিক জাপানী প্ৰতিষ্ঠানে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা 2-3 বছৰত আমাৰ ৰাজ্যতো জাপানী প্ৰতিষ্ঠানৰ কাম কাজ আৰম্ভ হ'ব। ৰাজ্যৰ যুৱচামৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ কঢ়িয়াই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ পৰা অহা বহু শিক্ষাৰ্থীয়ে আজিলৈ কেতিয়াও বিদেশ যাত্ৰা কৰা নাই। এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সুযোগ লাভ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সম্প্ৰতি 140 গৰাকী শিক্ষাৰ্থীয়ে এই আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। পৰৱৰ্তী পৰ্যায়ত এই আঁচনি ব্যাপকভাৱে ৰূপায়ণৰ চিন্তা চৰ্চা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
1: আমি তোমালোকৰ ফাইনেন্সিয়েল বাৰ্ডেনটো অলপ ৰিলিফ কৰিবৰ কাৰণে আমাৰ ষ্টেট গভৰ্ণমেণ্টে 3 মাহ কৰ্চটো কমপ্লিট কৰিলে এতিয়া আমি তোমালোকক 30,000 ৰুপিজ দিম, 6 মাহ কমপ্লিট কৰিলে আমি 60,000 দিম আৰু 9 মাহ কমপ্লিট কৰিলে বাকী 40,000টো দিম, ডেট মিনছ টোটেল 1,00,000 এক্সামৰ আগতে তোমালোকে পাই যাবা। যেতিয়া জাপানৰ তোমালোকে ভিছা পাবা, জাপান যাব ওলাবা, তেতিয়া আমি আনাডাৰ 50,000 তোমালোকক দি দিম। ছেকেণ্ড, মই ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু এটা দুটা বেংকৰ লগত আৰু কথা পাতিম যাতে তোমালোকে লোনবিলাক যোনে পোৱা নাই তেওঁলোকেও যাতে লোনবিলাক পাব পাৰা।
0: 16 অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। 21-দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ 16খন বৈঠক হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। কাইলৈৰ পৰা হ'বলগীয়া অধিৱেশনৰ প্ৰশ্নোত্তৰ কালৰ প্ৰতি লক্ষ্য ৰাখি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে সদনত মুখ্যমন্ত্ৰী, অধ্যক্ষ, উপাধ্যক্ষ তথা বিৰোধী দলপতিৰ বক্তব্যৰ সময়ত বিধায়কসকল

সকলে হস্তক্ষেপ কৰিব নোৱাৰিব বুলি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। তেওঁ কয় যে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ভাষণৰ পাছতহে বিধায়কসকলে প্ৰশ্ন কৰিব পাৰিব। সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে আজি সংবাদমেলযোগে অৱগত কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐক্য অধিক সমৃদ্ধ কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষাটোৰ বিকাশ আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজতো ভাষাটোৰ স্বকীয়তা অটুট ৰাখিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। ইপিনে অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে।

0: মুখ্যমন্ত্রী ডঃ শর্মাই ভাষাটোৰ বিকাশ আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজতো ভাষাটোৰ স্বকীয়তা অটুট ৰাখিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। ইপিনে অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বিধানসভাৰ সাধাৰণ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।
1: আমাৰ ইয়াতে প্ৰচলিত হৈ থকা যি আমাৰ অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত আমি ইন এডিশ্যন এই তিনিটা লেংগুৱেজৰ লগতে আমি হিন্দীটোও কালি নতুনকৈ আমি ইন্ট্ৰডিউচ কৰিছোঁ। পূৰ্বতে আছিল তিনিটা লেংগুৱেজ আছিলে, হিন্দীটো নাছিলে। আৰু যিহেতু হিন্দী এটা ৰাষ্ট্ৰভাষা, গতিকে ৰাষ্ট্ৰভাষাক আমি সন্মান সকলো জনোৱা উচিত, যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ। এই চাৰিটা ভাষাৰ আমাৰ যি পূৰ্বতে যি নামাকৰণ আছিলে এল এ টিভিটো আমি অসম বিধানসভা টিভি বুলি আমি নামাকৰণ কৰিছোঁ।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: ৰাজ্যৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে 1 কোটি অধিক উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ অভিলাষী লক্ষ্য স্থিৰ কৰিছে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণ কৰি এই বিষয়ে উল্লেখ কৰে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে গৱেষণা কেন্দ্ৰৰ চৌহদত এটা নাৰিকলৰ পুলি ৰোপণ কৰে। তেওঁ কয় যে একেখিনি মাটিতে পৰিকল্পিতভাৱে সমান্তৰালকৈ নাৰিকল, জালুক, আনাৰস, ড্ৰেগন ফ্ৰুইট আদিৰ দৰে লাভজনক শস্যৰ মিশ্ৰিত খেতি কৰিলে কৃষক পৰিয়ালসমূহ অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ যুৱ প্ৰজন্মক কম দৰমহাৰ সাধাৰণ চাকৰিৰ বাবে বৰ্হি ৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে বাণিজ্যিক কৃষিক আঁকোৱালি ল'বলৈ আহান জনায়। কম উৎপাদনৰ বাবে কেৰ্কেটুৱাৰ উপদ্ৰৱ বা মোবাইল টাৱাৰৰ বিকিৰণৰ দৰে অপ্ৰমাণিত কাৰণসমূহক জগৰীয়া কৰাৰ সলনি প্ৰতিটো সমস্যাৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ তেওঁ আহান জনায়। কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ সংকল্পৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে সৰ্বাধিক খুচুৰা মূল্যতকৈ অধিক দৰত সাৰ বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিয়ে। এই বছৰ সঠিক সময়ত ধানৰ বীজ বিতৰণ কৰাৰ ফলত স্থানীয় কৃষকসকল উপকৃত হৈছে বুলি তেওঁ উল্লেখ কৰে। আজি অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে 100 গৰাকী কৃষকৰ মাজত আনুষ্ঠানিকভাৱে ফল মূলৰ পুলি, মাটিমাহ আৰু মগুমাহৰ বীজ তথা স্প্ৰে মেচিন বিতৰণ কৰে।
3: আজি আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে প্ৰায় 2 লাখ পুলি আৰু 1100 কুইণ্টল মাহজাতীয় শস্য বিলোৱাৰ কাম আজিৰ পৰা আৰম্ভ কৰিলে। আমি 100 কৃষকক ইয়ালৈকে মাতি আনি কেইবাখনো জিলাৰ পৰা এই নাৰিকল, তামোল, ড্ৰেগন ফ্ৰুট এইবিলাকৰ পুলি দিলো আৰু 2 লাখ ছেপলিং খেতলোকে দিব পাৰিব আজিৰ পৰা আৰম্ভণি হ'ল। মই অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক অনুৰোধ কৰিছো, আপোনালোকে যিসকলে কৃষি কৰ্মৰ লগত জড়িত তেওঁলোকে কৃষি কৰ্মৰ লগত ভালকৈ জড়িত হওক আৰু যাৰ ঘৰৰ মাটি এনেই পৰি আছে তেওঁলোকে এখন এখন ফল মূলৰ বাগান কৰক, বাগিচা কৰক। আমি সহায় কৰিম, চৰকাৰৰ ফালৰ পৰা, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকে কাম কৰিবলৈকে সাজু হওক, অনুৰোধ কৰিছো, আহ্বান জনাইছো।
2: মন্ত্ৰীগৰাকীয়ে কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যৰ কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য খণ্ডত অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজ্যত নাৰিকলৰ উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে বিশেষজ্ঞসকলৰ সৈতে সবিশেষ আলোচনা কৰা হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি VBG ৰামজিৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে 630 কোটি 96 লাখ টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নক সদায় প্ৰাধান্য দি আহিছে। এই আবণ্টনে অসমৰ গ্ৰাম্য কৰ্মশক্তিক উৎসাহ দিয়াৰ লগতে গ্ৰাম্য পথ সংযোগ অধিক শক্তিশালী কৰি অৰ্থনৈতিক সুযোগ আৰু সৰ্বাম্মক বিকাশ নিশ্চিত কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহান আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি এই আঁচনি অসমৰ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে VBG ৰামজী আইনৰ অধীনত পৰৱৰ্তী 5 বছৰত 2,86,000 পঞ্চায়তত 7,50,000 কোটি টকা বিনিয়োগ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব।

0: এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহ বিৰোধী চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদিৰ বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পসমূহৰ জৰিয়তে ৰাজ্যৰ অগ্ৰগতি ত্বৰান্বিত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজধানী চহৰখনত ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো বিভাগৰ কাম কাজ একে স্থানতে সম্পন্ন কৰি প্ৰশাসনীয় সুচলতা বৃদ্ধিৰ উদ্দেশ্যে টুইন টাৱাৰ সংহত সঞ্চালকালয় ভৱন নিৰ্মাণৰ কাম কাজ অব্যাহত আছে। তদুপৰি ক্ৰীড়া, চিকিৎসা, অতিথি সেৱাকে ধৰি অন্যান্য সুবিধাসমূহৰ বাবে সৰুসজাইত এটা বিশেষ নগৰীয়া কেন্দ্ৰ নিৰ্মাণৰ কামো অব্যাহত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীসমূহ পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়াসকলক সময়মতে কাম কাজসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: জনসাধাৰণক ক্ষীপ্ৰতাৰে সহায় আগবঢ়াবলৈ ৰাজ্যত 200খন মোবাইল থানা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদমেলযোগে এই সন্দৰ্ভত কয় যে এখন বাহন উপ পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষীক লৈ মোবাইল থানা গঠন কৰা হ'ব। দেৰগাঁৱত এটা নতুন কল চেণ্টাৰ স্থাপন কৰা হ'ব বুলি তেওঁ কয়। জনসাধাৰণে 112 নম্বৰলৈ ফোন কৰি যিকোনো সমস্যাৰ অভিযোগ দিব পাৰিব। 24 ঘণ্টাই এই সেৱা সক্ৰিয় হৈ থাকিব বুলিও তেওঁ কয়। অসমৰ বাহিৰৰ পৰা অহা শিল বালিভৰ্তি বাহনে ৰাজ্য চৰকাৰক 150 টকাকৈ মাচুল দিব লাগিব বুলিও আজি বৈঠকত সিদ্ধান্ত লোৱা হয়। ৰাজ্য চৰকাৰৰ অনুমোদন অবিহনে নীতি নিয়মৰ মাজেৰে ক্ষুদ্ৰ উদ্যোগ স্থাপনতো কেবিনেটে অনুমোদন জনাইছে। 3 বছৰৰ পাছত অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত হাদলাপাৰাত অভিযান চলাই বন বিভাগৰ দলে আজি এটা কাঠফলা মিলৰ লগতে প্ৰায় 60,000 টকাৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰে। গোৱালপাৰা আঞ্চলিক বন বিষয়া পবিত্ৰ কুমাৰ ৰয়ৰ নেতৃত্বত হাদলাপাৰাৰ ঘন জংঘলৰ মাজৰ পৰা এই মিলটো জব্দ কৰা হয়। আঞ্চলিক বন বিষয়া পবিত্ৰ কুমাৰ ৰয়ে অভিযান সন্দৰ্ভত এইদৰে কয়।
2: মূল্যবান চেগুন গছৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। ইয়াৰ পূৰ্বে মিল ধৰা হৈছে আৰু ভিতৰ ভাটা বাংলা ভাটা 22টা নষ্ট কৰি দিওঁ। তাৰপিছত আকৌ বালি উঠোৱা মেচিন 2টা জব্দ কৰোঁ।
1: উল্লেখযোগ্য যে এতিয়ালৈ জিলাখনৰ বন বিভাগে 22টাকৈ অবৈধ ইটাভাটা ভাঙি পেলোৱাৰ লগতে 2টাকৈ বালিমহলৰ যন্ত্ৰাংশ জব্দ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্স আৰু মৰক্কো প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গ'লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোই হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গ'লত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গ'ল দিয়ে। ছফিয়ান ৰহিমিয়ে খেলৰ অন্তিম সময়ত 3টো গ'ল দিয়ে। বিশ্বৰ বিজ্ঞান জগতত অনবদ্য অৱদান আগবঢ়োৱা গৱেষক অসম সন্তান ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ আজি এখন গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। ধুবুৰী জিলাত জন্মগ্ৰহণ কৰা ডঃ কলিতাই জাপানৰ এছিয়ান ইনষ্টিটিউট অব টেকনলজিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আমেৰিকাত গৱেষণা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ ইলিনইজ বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ সহ অধ্যাপক ৰূপে যোগদান কৰে। ইয়াৰ পাছত তেওঁ আমেৰিকাৰ উপৰি কেইবাখনো দেশৰ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। গ্লোবেল ৰিচাৰ্চ মেথডলজি জাৰ্নেলৰ উপদেষ্টাকে ধৰি বিভিন্ন পদত অধিষ্ঠিত হোৱা গৱেষকগৰাকীৰ মৃত্যুত ধুবুৰী জিলাত শোকৰ ছাঁ পৰিছে। ৰাজ্যত 200খন মোবাইল থানা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। ৰাজ্যত 1 কোটি উচ্চ উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ বাবে কৃষি বিভাগৰ লক্ষ্য নিৰ্ধাৰণ। ভি ভি জি ৰামজী আঁচনিৰ অধীনত গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অসমৰ বাবে প্ৰথম কিস্তিত 630,96,00,000 টকা মুকলি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। এতিয়া শুনক বিশিষ্ট নাট পৰিচালক দুলাল ৰয়ৰ কথিকা, বিজ্ঞানসন্মত অভিনয় শিক্ষা।
1: বিজ্ঞানসন্মত অভিনয় শিক্ষা, এই কথাষাৰ অসমৰ প্ৰত্যেকগৰাকী অভিনয় জগতত থকা শিল্পী, অভিনয় জগতক ভাল পোৱা প্ৰত্যেকগৰাকী দৃশ্য অনুৰাগী, শব্দ অনুৰাগী মহলৰ মাজত বাৰুকৈ চৰ্চা হৈ থকা শুনিবলৈ পোৱা যায় আৰু আলোচনা হৈ থকা দেখিবলৈ পোৱা যায়। বিজ্ঞানসন্মত অভিনয় শিক্ষার নিশ্চয় প্রয়োজন আছে, এই কারণে আছে যে অভিনয় জগতত প্রতি মুহূর্ততে তার সাল সলনি হওয়া দেখিবলৈ পোৱা যায় আৰু সেই অনুপাতে, সেই সাল সলনি অনুপাতে অভিনেতা সকলো, অভিনেত্রী সকলো তেওঁলোকৰ প্রকাশভঙ্গীত বহুতো পরিবর্তন আনিবলৈ যত্ন করে। অসমত যেতিয়ালৈকে অভিনয়ক বিজ্ঞানসন্মতভাৱে ব্যৱসায় ভিত্তিত গ্ৰহণ কৰিবলৈ আগ্ৰহ, ইচ্ছা আৰু প্ৰয়াস নচলিব, তেতিয়ালৈকে অভিনয়ৰ মানদণ্ড নিশ্চয় নিম্নস্তৰৰ হৈ থকাটোৱেই স্বাভাৱিক। আমি আশা কৰোঁ যে সময়ৰ পৰিৱৰ্তনৰ সৈতে, সাহিত্যৰ পৰিৱৰ্তনৰ সৈতে, প্ৰকাশভংগীৰ পৰিৱৰ্তনৰ সৈতে আৰু চাহিদাৰ পৰিৱৰ্তনৰ সৈতে অভিনয়টো নানান পৰিৱৰ্তন ঘটাটো বাঞ্ছনীয়। কাৰণ অভিনয় এনেকুৱা এটা কলা মাধ্যম যাৰ ওচৰ নচপোৱাকৈ, যাক ভাল নোপোৱাকৈ, যাৰ পুংখানুপুংখৰূপে ব্যাখ্যা নকৰাকৈ সমাজত কোনো ব্যক্তিয়ে থাকিব নোৱাৰে। অভিনয় ভাল পায় শিশুৱে যিদৰে মাকৰ কোলাত অভিনয় কৰে আৰু সেই অভিনয় মাকৰ মনোগ্ৰাহী হয়, বাপেকৰ মনোগ্ৰাহী হয়, ঘৰৰ প্ৰত্যেকজনেৰে আনন্দ সুখৰ বাৰ্তা কঢ়িয়াই অনাত সহায় কৰে। ঠিক তেনেধৰণেই বাস্তৱ জীৱনত অভিনয় কৰা সকলৰ বাবেও সেই অভিনয়ত এক কলাসুলভ অভিনয় থাকিব লাগিব, এক সুন্দৰ প্ৰকাশ মাধ্যম তাত বৰ্তি থাকিব লাগিব। তেতিয়াই আমি যি নাটকৰে অভিনয় নকৰোঁ, যি চৰিত্ৰ অভিনয় ৰূপদান নকৰোঁ, আমাৰ সকলোৰে বাবে গ্ৰহণযোগ্য হৈ পৰাটো স্বাভাৱিক। মঞ্চৰ অভিনয় বা কথাছবিৰ অভিনয় বা অনাতাঁৰ অভিনয় সকলোতে সফলতাৰ নামত উল্লেখযোগ্য কৰ্ম হিচাপে পৰিচয় পোৱাত বা আমি বিচৰাটো বা দৰ্শকে বা শ্ৰোতাই বিচৰাটো, গুণগত দিশত বিচৰাটো স্বাভাৱিক। কিন্তু এফালে যেনেকৈ বিভিন্ন মাধ্যমৰ সুবিধা ওলাইছে, সিফালে আনফালেদি বহুতো অভিনেতা অভিনেত্ৰীয়ে তেওঁলোকৰ জ্ঞান গৰিমাৰ দিশটো পাহৰি, চৰ্চাৰ দিশটো পাহৰি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত হয়তো অভিনয় কৰিবলৈ জঁপিয়াই পৰিছে আৰু ফলশ্ৰুতি হিচাপে বহুতৰে অভিনয়, বহুতৰে বচনভংগিমী, বহুতৰে শাৰীৰিক অভিনয় ইত্যাদিত কিছু ক্ষীণমান্যতা আমি দেখিবলৈ পাওঁ। সেইটো হোৱাৰ কাৰণো নথকা নহয় যে বহুতো অভিনেতা অভিনেত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ পঢ়াৰ, তেওঁলোকৰ ধ্যান ধাৰণাৰ, তেওঁলোকৰ সমাজ ব্যৱস্থাৰ সম্পৰ্কে, তেওঁলোকৰ বহিৰ্জগতখনৰ সম্পৰ্কে সচেতনতা বোধটো তেওঁলোকৰ মাজত নাই কাৰণেই সম্ভৱ অভিনয় তুলুঙাভাৱে লৈ গ্ৰহণ কৰি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত জঁপিয়াই পৰিছে আৰু ফলত আমাৰ অভিনয় যিটো এটা মানদণ্ড আমি বিচাৰিব লাগিছিল, বহু ক্ষেত্ৰত আমি সেই মানদণ্ডৰ ওচৰ চাপিব পৰা নাই যেন মনে কয়। প্ৰায়বিলাক অভিনেতা অভিনেত্ৰীৰ মাজত ঐতিহ্যৰ ভেটি সম্পৰ্কে আৰু মাটিৰ গুণ সম্পৰ্কে আধৰুৱা যেন তেনেকুৱা এটা সুস্থ ধাৰণা তেওঁলোকে

0: ল'ব নিবিচাৰে, ফলত তেওঁলোকৰ প্ৰকাশভংগীত তেওঁলোকে সুন্দৰভাৱে অভিনয় কৰিবলৈ যোৱাত পাকৈত হৈ নুঠে। কিন্তু অভিনয় হ'ল এনেকুৱা এটা বস্তু যে অভিজ্ঞতা পুষ্ট যদি এজন অভিনেতাই অভিনয় কৰিবলৈ আগবাঢ়ে তেতিয়াহ'লে আমি সুন্দৰ অভিনয়েই পাম। কিন্তু বহুতৰে ক্ষেত্ৰত সেই অভিজ্ঞতানো কি হ'ব লাগে, ক'ৰ পৰানো অভিজ্ঞতা অৰ্জন কৰিব লাগে সেই সম্পৰ্কে তেওঁলোক সচেতন নহয়, আৰু ফলশ্ৰুতি হিচাপে বহুতৰে অভিনয় আমি নিম্ন খাপৰ বুলি ক'বলৈ বাধ্য হওঁ। জীৱন দৰ্শন, আধুনিক নাট, আধুনিক সাহিত্য, নাট্যকলা, মঞ্চকলা আদিৰ বিষয়ে উপযুক্ত জ্ঞানৰ অভাৱ হোৱা হেতুকেই বহুতো অভিনেতাৰ মাজত আমি এইবিলাক দিশৰ অভাৱ আমাৰ চকুত ধৰা পৰে। যিকোনো চৰিত্ৰৰ কনফ্লিক্ট বা অন্তৰ্দ্বন্দ্বৰ ওপৰত অভিনেতা বা অভিনেত্ৰীয়ে কেনেধৰণে গুৰুত্ব আৰোপ কৰিব লাগিব সেই সম্পৰ্কে বহুতো অভিনেতা অভিনেত্ৰী সচেতন নহয়। তেওঁলোকৰ নোহোৱাৰ ফলত বচন, সংলাপ, প্ৰক্ষেপণ আদিৰ প্ৰতিও তেওঁলোকে এটা উচিত মানদণ্ডৰ প্ৰকাশ কৰিবলৈ অসমৰ্থ। অভিনয়ৰ ক্ষেত্ৰত জ্ঞান তাত্ত্বিক হ'লে অৱশ্যে নচলিব। আমি থিয়ৰিটিকেলি কোনো এজন অভিনেতাই বহুতো কথা জানিব পাৰোঁ, কিন্তু মূলতঃ অভিনয় জগতত পদাৰ্পণ কৰাৰ লগে লগে তেওঁলোকৰ ব্যৱহাৰিক জ্ঞানটো কেনেধৰণে প্ৰেক্ষাপটত দাঙি ধৰিবলৈ সক্ষম হয় সেইটো লৈ তেওঁলোক সদায় সচেতন আৰু সজাগ হোৱাটো উচিত। আমি যিটো আশা কৰোঁ যে অসমত এটা সময়ত হয়তো কেইগৰাকীমান অভিনেতা অভিনেত্ৰীয়ে এটা হয়তো কলোচাস বা এটা বৰ ডাঙৰ ভাল ভূমিকা নিৰূপণ কৰিছিল তেওঁলোকৰ অভিনয় দিশত, কিন্তু আজি এটা বিৰাট এটা পাৰ্থক্য আহি পৰিছে যে সেই কলোচাস একটিভিটি যিটো কলোচাস যিখন ছবি অভিনয়ৰ জগতত, সেই ছবিখন যেন আজি চামৰ মাজত প্ৰকাশ কৰিবলৈ অসমৰ্থ হৈছে। আৰু সেই অসমৰ্থতাৰ কথাটো বাৰে বাৰে এটা কথাই বুজিবলৈ বাধ্য হৈছোঁ যে তেওঁলোকৰ বুদ্ধিগত দিশটোৰ প্ৰতি সজাগ নোহোৱা, তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি সজাগ নোহোৱা, তেওঁলোকৰ বহিৰ্জগতৰ প্ৰতি কোনো ধৰণৰ সচেতনতাবোধটো নথকাৰ কাৰণে বাহিৰতনো কি ঘটিছে, কেনেকুৱানো অভিনয় হৈছে, কি হৈছে, কি নাই হোৱা সেই সম্পৰ্কে এলাৰ্ট নোহোৱাৰ কাৰণেই তেওঁলোকৰ অভিনয়ত এটা সীমিত অৱস্থাত থকা যেন অনুভৱ কৰা হয়। অভিনয়ৰ পৰিধি বহলাবলৈ হ'লে জীৱনমোধৰ পৰিৱৰ্তন, নাটকীয় শক্তিৰ পৰিৱৰ্তনৰ লগত খোজ মিলাব লাগিব। পুৰণি যিবোৰ ৰীতি নিয়ম আছে, সংস্কাৰ আছে, তাৰ পৰা যদি আমি মুক্ত হ'বলৈ নিবিচাৰোঁ বা পুৰণি পদ্ধতিটোৰ পৰা যদি আমি ওলাই আহিবলৈ নিজকে প্ৰস্তুত নাৰাখোঁ তেতিয়াহ'লে নতুন অভিনয় প্ৰকাশত আমি কোনো ধৰণৰ নতুন তথ্য বা নতুন দিশ দৰ্শন আমি আগবঢ়াব নোৱাৰিম। বাস্তৱ অভিনয়ৰ ৰস আস্বাদন কৰাটো আচলতে বৰ কঠিন কাম। বাস্তৱ অভিনয় মই এইকাৰণেই ক'বলৈ বিচাৰিছোঁ যে এটা সময়ত আমাৰ পৌৰাণিক নাটক আছিল, তাৰপিছত বুৰঞ্জীমূলক নাটক আহিল, তাৰপিছত হয়তো কল্পনাপ্ৰসূত বিভিন্ন পৰ্যায়ৰ নাটক আমাৰ সন্মুখত ধৰা দিলেহি, আৰু সেইবিলাক নাটকত অভিনয় কৰাৰ প্ৰণালীও এটা সময়ত বেলেগ আছিল। আৰু আজি আমি মানুহ প্ৰত্যেকগৰাকী মানুহে বিভিন্ন হেঁচা ঠেলাত, জীৱন নিৰ্বাহৰ হেঁচা ঠেলাত আমি নতুন অনুভূতি, নতুন অনুভৱ, নতুন অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই অনুভূতি, অনুভৱ, অভিজ্ঞতা অৰ্জনৰ কাৰণে ফলত আমাক প্ৰকাশৰো এটা নতুন দিশ আমি নিৰ্ণয় কৰিবলৈ বাধ্য হৈ পৰিছোঁ, যিটো বিভিন্ন দেশে প্ৰান্তৰে তাৰ চৰ্চা হৈছে, সেইধৰণে প্ৰকাশৰ উপায়ো বিচাৰি পাইছে। কিন্তু আমাৰ ইয়াত আমি যিটো দেখিবলৈ পাইছোঁ যে সেই বাস্তৱ জগতখননো কি, সেই বাস্তৱ জগতত সৃষ্টি হোৱা, সৃষ্টি কৰিব পৰা অভিনয় দিশটোনো কি সেই সম্পৰ্কে আমি এতিয়াও সচেতন নহয়। কাৰণ চেষ্টা নকৰোঁ যে পৌৰাণিক নাটকৰ অভিনয় বা বুৰঞ্জীমূলক নাটকৰ অভিনয় বা কল্পনাপ্ৰসূত নাটকৰ অভিনয় বা বাস্তৱ নাটকৰ অভিনয়ৰ মাজৰ যে এটা ডিস্ক্ৰিমিনেশ্যন এটা আছে, যে এটা পৃথকীকৰণ এটা যে কথা তাত সোমাই আছে, সেই সম্পৰ্কে আমি বহু ক্ষেত্ৰত আমি সচেতন নোহোৱাৰ কাৰণেই আমাৰ অভিনয় জগতত আমি বাস্তৱ অভিনয় যিটো হয় সেই অভিনয় সম্পৰ্কে আমি সচেতন নহয়। যান্ত্ৰিক সভ্যতাই সৃষ্টি কৰিছে বিভিন্ন দিশ, বিভিন্ন চিন্তা, আৰু যান্ত্ৰিক সভ্যতাই আমাক সুবিধাও দিছে প্ৰত্যেকটো বস্তুৰ সুন্দৰভাৱে শিক্ষা গ্ৰহণ আৰু পাঠদানৰ।
1: শ্ৰোতাসকলে, ইমান পৰে কথিকা অনুষ্ঠানত বিশিষ্ট নাট পৰিচালক দুলাল ৰয়ৰ কথিকা বিজ্ঞানসন্মত

0: ইনো শিক্ষা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন ইণ্ডোনেছিয়া ভ্ৰমণকালত দুয়ো দেশৰ মাজত অৰ্থনৈতিক বিনিময় শক্তিশালী হ'ব পৰাকৈ ন ন ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই জনসাধাৰণক দৈনিক কমেও এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকি শাৰীৰিক ব্যায়াম তথা ক্ৰীড়াত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছে। পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংস্থা অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক 188,000 বেৰেল পৰ্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ভেনেজুৱেলাত ভূমিকম্পত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি ৰাষ্ট্ৰপতি ডেলচি ৰডিগ্ৰেজে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা ইণ্ডোনেছিয়া ভ্ৰমণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব। ইণ্ডোনেছিয়াস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত সন্দীপ চক্ৰৱৰ্তীয়ে জাকাৰ্টাত আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কাইলৈৰ পৰা 8 জুলাইলৈকে প্ৰধানমন্ত্ৰী মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণকালত দুয়ো দেশৰ মাজত অৰ্থনৈতিক বিনিময় শক্তিশালী হ'ব পৰাকৈ ন ন ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে সম্প্ৰতি 30 বিলিয়ন ডলাৰৰ বাণিজ্যৰ স্থিতিক ভৱিষ্যতে অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ পাৰস্পৰিক বিনিয়োগ বৃদ্ধিৰ লগতে সামুদ্ৰিক প্ৰতিবেশী হিচাপে যোগাযোগ আৰু সামৰ্থ্য বৰ্ধনৰ ক্ষেত্ৰতো দেশ দুখনে কাম কৰি গৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত সামুদ্ৰিক সুৰক্ষা, মহাকাশ সহযোগিতা, তথ্য প্ৰযুক্তি বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল পদক্ষেপৰ 90 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। আধ্যামিক গুৰু শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰী সত্য সাই সেৱা সংস্থাৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সামূহিক দৌৰ আৰু চাইকেল চলোৱা কাৰ্যসূচীত 9,000তকৈ অধিক লোকে অংশগ্ৰহণ কৰে। তদুপৰি এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জুম্মা আৰু যোগাভ্যাসো অনুষ্ঠিত হয়। জনসাধাৰণৰ মাজত শাৰীৰিকভাৱে অধিক সক্ৰিয় জীৱনশৈলীৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে আচৰণ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত ডঃ মাণ্ডাভিয়াই কয় যে চাইকেল চলোৱাৰ জৰিয়তে জনসাধাৰণে নিজৰ হৃদযন্ত্ৰ, শৰীৰৰ লগতে মানসিক স্বাস্থ্যও উন্নীত কৰিব পাৰে। চাইকেল চলোৱাৰ স্বাস্থ্য সম্পৰ্কীয় উপকাৰসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে ইয়াৰ জৰিয়তে মহানগৰসমূহত প্ৰদূষণ হ্ৰাস কৰিব পাৰি বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ জনসাধাৰণক দৈনিক কমে এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে উন্নত স্বাস্থ্যৰ বাবে শাৰীৰিক ব্যায়াম আৰু ক্ৰীড়াত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে।
2: চাইক্লিং হাৰ্ট কো ঠিক ৰখতা হে, মোৰ বডি কো ভি ফিট ৰখতা হে, সোল কো ভি ঠিক ৰখনে কা কাম কৰতা হে। এক চাইক্লিং সে পলুশন কা সলুশন হোতা হে, আপনে স্বয়ং কো ফিট ৰখতি হে। চাইক্লিং হি ট্ৰাফিক কা ভি সমাধান হে, কিয় না হম চাইক্লিং কৰকে আপনে স্বয়ং কো ফিট ৰখে অর ফিউল কি বচত কৰে।
1: পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংস্থা অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক 188,000 বেৰেল পৰ্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য ৰৈছে। আন্তৰ্জাতিক তেল বিপণন পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আয়োজিত এখন ভাৰ্চুৱেল বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত জাৰি কৰা এটা বিবৃতিত ছৌদি আৰৱ, ৰাছিয়া, ইৰাক, কুৱেইট, কাজাখাস্তান, আলজেৰিয়া আৰু ওমানকে ধৰি 7খন সদস্য ৰাষ্ট্ৰৰে গঠিত অপেক প্লাছ গোটে প্ৰকাশ কৰে যে বিপণন ক্ষেত্ৰৰ স্থিৰতা অনাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিপণন ক্ষেত্ৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি উৎপাদন বৃদ্ধি অথবা হ্ৰাস কৰাৰ লগতে আনুষাংগিক পদক্ষেপৰ সৈতে শিথিল তথা সাৱধানী দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে এই গোট প্ৰতিশ্ৰুতিবদ্ধ বুলি বিবৃতিটোত প্ৰকাশ কৰা হয়। আন্তৰ্জাতিক তেলৰ বিপণন ক্ষেত্ৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা হ'ব বুলি অপেকে প্ৰকাশ কৰে। উল্লেখযোগ্য যে অহা 2 আগষ্টত গোটৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ'ব। কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি চৰকাৰী কৰ্মচাৰীক পেঞ্চনাৰ তথা প্ৰশাসনীয় সংস্কাৰ সম্পৰ্কীয় এলানি বিষয় আলোচনা কৰাৰ উদ্দেশ্যে ভাৰতীয় মজদুৰ সংঘ আৰু স্বীকৃতিপ্ৰাপ্ত কৰ্মচাৰী সংস্থাৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰাতিষ্ঠানিক আলোচনাৰ জৰিয়তে কৰ্মচাৰী সংস্থাসমূহে সেৱা সংক্ৰান্তীয় বিষয়সমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰি সৃষ্টিশীল ভূমিকা

গ্ৰহণ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে সকলো পক্ষৰ সৈতে নিয়মিতভাৱে আলোচনাৰ জৰিয়তে প্ৰশাসন ব্যৱস্থা শক্তিশালী কৰাৰ উপৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সমস্যাসমূহ সময়মতে সমাধা কৰাত সুবিধা হয়। চৰকাৰে কৰ্মচাৰীসকলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰাত মন্ত্ৰীগৰাকীৰ ভূমিকা প্ৰতিনিধি দলটোৱে প্ৰশংসা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভেনিজুৱেলাত অলপতে সংঘটিত প্ৰলয়ংকাৰী ভূমিকম্পত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি ৰডিগ্ৰেজে আজি ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ভেনিজুৱেলাৰ পুনৰ জন্ম হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ব্ৰিটেইন, কাটাৰ, ফ্ৰান্স, ভাৰত, বাৰ্বাডোছ, ব্ৰাজিল আৰু আৰ্জেণ্টিনাই আগবঢ়োৱা সাহায্যৰ শলাগ লৈ কয় যে দুৰ্যোগৰ সময়ত এই দেশসমূহে প্ৰদৰ্শন কৰা সহমৰ্মিতাৰ প্ৰতি ভেনিজুৱেলাই সন্মান প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে দেশখনে এই নিষ্ঠা, সাহস আৰু প্ৰতিশ্ৰুতিবদ্ধতা চিৰকাল মনত ৰাখিব। সামাজিক মাধ্যমৰ কেইবাখনো মঞ্চত কেইবাগৰাকীও ব্যক্তিয়ে বাণিজ্য, প্ৰব্ৰজন আৰু অন্যান্য বিষয়কে ধৰি নীতি সম্পৰ্কীয় দিশত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক পৰামৰ্শ দিয়া বুলি উত্থাপন কৰা দাবীৰ সত্যতা মন্ত্ৰালয়ে নস্যাত কৰিছে। মন্ত্ৰালয়ৰ সত্য নিৰূপণকাৰী গোটে প্ৰকাশ কৰিছে যে মন্ত্ৰালয়ৰ সৈতে কাম কৰা সন্দৰ্ভতো এই সূত্ৰসমূহে ধনৰ বিনিময়ত উপদেশ দিয়াৰ দাবী কৰি আহিছে। এই গোটে লগতে কয় যে সংশ্লিষ্ট ব্যক্তিসকলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে কোনো সম্পৰ্ক নাই। মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ মঞ্চসমূহত বিয়পি পৰা এনেধৰণৰ ভুৱা বাৰ্তা সন্দৰ্ভত জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ জ্যেষ্ঠ বিষয়াৰ এটা দলে আজিৰে পৰা 11 জুলাইলৈ কৰ্ণাটকৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনামূলক বৈঠকৰ লগতে গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ অগ্ৰগতি আৰু ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে দলটোৱে কৰ্ণাটক ভ্ৰমণ কৰাৰ কথা। তেওঁলোকে বিকশিত ভাৰতৰ নিয়োগ নিশ্চিতি আৰু আজীৱিকা অভিযান গ্ৰামীণ, বিকশিত ভাৰত RAG-ৰ কাম কাজৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ বেলগাভি আৰু দাৱানাগেৰে জিলা ভ্ৰমণ কৰাৰ লগতে তৃণমূল পৰ্যায়ত এই আঁচনিসমূহৰ ৰূপায়ণ পৰ্যবেক্ষণ কৰিব। জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে এই আঁচনিসমূহ ৰূপায়ণ কালত আহি পৰা বিভিন্ন প্ৰতিবন্ধকতা চিনাক্ত কৰি সেইসমূহ যথাসময়ত সমাধান কৰাৰ জৰিয়তে আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলে সকলো প্ৰয়াস অব্যাহত ৰাখিব। তদুপৰি তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, দীনদয়াল অন্ত্যোদয়া যোজনা, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, মহাম্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতি আঁচনি আৰু ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিকে ধৰি গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সকলো ধবজাবাহী আঁচনিৰ ৰূপায়ণৰো পৰ্যালোচনা কৰিব। গুজৰাটৰ প্ৰাক্তন বনমন্ত্ৰী তথা বিশিষ্ট জনজাতীয় নেতা মোহন সিং ৰাথোৱাৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে গুজৰাট বিধানসভাত তেওঁ কেইবাবছৰ প্ৰয়াত ৰাথোৱাৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। জনকল্যাণ, জনসেৱা তথা জনজাতীয় সম্প্ৰদায়ৰ সৰ্বাত্মক প্ৰগতিৰ বাবে বিশিষ্ট নেতাগৰাকীৰ নিষ্ঠা আৰু বৰঙণি জনসাধাৰণে চিৰকাল সোঁৱৰিব বুলি তেওঁ প্ৰকাশ কৰে। ফিফা বিশ্বকাপ ফুটবলত আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ ভাৰতীয় সময় অনুসৰি মাজনিশা 1:30 বজাত নিউজাৰ্চিত হ'বলগীয়া এখন খেলত ব্ৰাজিল আৰু নৰৱে মুখামুখি হ'ব। প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ মেক্সিকোত হ'বলগীয়া আনখন খেলত কাইলৈ পুৱা 5:30 বজাত মেক্সিকো আৰু ইংলেণ্ড মুখামুখি হ'ব। উল্লেখযোগ্য যে ইতিমধ্যে ফিলাডেলফিয়াত অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত পাৰাগুৱেক পৰাস্ত কৰি ফ্ৰান্সে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে মৰক্কোৱে হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গ'লত মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গ'ল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত 3টো গ'ল দিয়ে। উইম্বলডন টেনিছৰ এখন খেলত ছাৰ্বিয়াৰ নভাক জকোভিচ আৰু ৰাছিয়াৰ ৰোমান ছাফিউলিন মুখামুখি হ'ব। আনহাতে পুৰুষৰ ছিংগলছৰ জাপানৰ ছেণ্টৰো মুচেজুকি আৰু ইটালীৰ শীৰ্ষস্থানৰ খেলুৱৈ জান্নিক চিনাৰ পৰস্পৰৰ মুখামুখি হ'ব। আন এখন খেলত পোলেণ্ডৰ ৰবাৰ্ট হুৰকাৰে জাৰ্মানীৰ জেন লেনাৰ্ড ষ্টাফাৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত স্পেইনৰ আলেজান্দ্ৰো ডেভটভিচ ফাকিনাই কানাডাৰ ফেলিক্স অগাৰ এলিয়াছিমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন ইণ্ডোনেছিয়া ভ্ৰমণকালত দুয়ো দেশৰ মাজত অৰ্থনৈতিক বিনিময় শক্তিশালী হ'ব পৰাকৈ ন ন ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই জনসাধাৰণক দৈনিক কমে এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকি শাৰীৰিক ব্যায়াম তথা ক্ৰীড়াত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে। পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংস্থা উপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক 188,000 বেৰেল পৰ্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ভেনিজুৱেলাত ভূমিকম্পত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ৰাষ্ট্ৰপতি ডেলছি ৰডৰিগুৱেজে

0: ধন্যবাদ জ্ঞাপন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি নিশা ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি নিশা 8 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। এতিয়া শুনক যোগেশ কেউট আৰু সংগীসকলৰ কণ্ঠৰ নাম।

0: জীবন আলীর যুগলবন্দী। এই মাহৰ দম্পতি গীটারবাদক কমল কটকী আৰু আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্রাপ্ত গায়িকা আশা শর্মা কটকী।
1: তাৰ ফলত এটা গান সৃষ্টি হল, গানটো কথাকেইটা মই কৈছো, তোমাৰ দেখো নাম পত্ৰ লিখা, পত্ৰ তুমি নিলিখা হলে আশা কম গুণগুণাই দিয়াচোন।

0: অনুষ্ঠানটি শুনিবলৈ পাব দেওবাৰে নিশা 9:30 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পূবালীৰ সুৰ। এই অনুষ্ঠানত শুনক যমুনা প্ৰসাদ ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ৰাভা গীত।

0: যমুনা প্ৰসাদ ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ৰাভা গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সংবাদ চলন্তিকা।
2: নমস্কাৰ শ্ৰোতাসকল, সংবাদ চলন্তিকালৈ মই ঋতুস্মিতাই আপোনালোকক আদৰণি জনাইছো। সমাজ সাধাৰণ অৰ্থত মানুহৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক, সহযোগিতা আৰু সহৱস্থানৰ এক স্থায়ী গাঁথনি হৈছে সমাজ। এখন সুস্থ সমাজ গঢ়িবলৈ সমাজৰ প্ৰতিজন ব্যক্তিৰ ভূমিকা গুৰুত্বপূৰ্ণ। আইন শৃংখলা, নৈতিক মূল্যবোধ, আনৰ প্ৰতি সন্মান, সহযোগিতাৰ মনোভাৱ, শিক্ষা, সচেতনতা বৃদ্ধি, পৰিৱেশ সংৰক্ষণ, বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে সজাগ আদি বিভিন্ন দিশ সামৰি এখন সমাজ গঢ় লৈ উঠে। কিন্তু এখন উন্নত সমাজ গঢ়িবলৈ চৰকাৰ বা এটা বেচৰকাৰী সংস্থাই জানো অকলে সক্ষম হয়? আজিৰ অনুষ্ঠানত সমাজৰ উন্নয়নত এটা বেচৰকাৰী সংস্থাৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰিবলৈ লৈছো। এই সন্দৰ্ভত অধিক জানিবৰ বাবে আমি সংযুক্ত হৈছো ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নবনীতা বৰুৱাৰ সৈতে। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো, আমি যিহেতু এখন অসমীয়া সমাজত বসবাস কৰোঁ নহয় জানো, এখন অসমীয়া সমাজৰ উন্নয়ন বা সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত বেচৰকাৰী সংস্থাক চেঞ্জ এজেণ্ট বুলি কোৱা হয়, এই কথাটো আপুনি কেনেদৰে ব্যাখ্যা কৰিব বা এখন সমাজৰ উন্নয়নত বেচৰকাৰী সংস্থাসমূহে কেনেদৰে ভূমিকা গ্ৰহণ কৰে সেই সন্দৰ্ভত কি ক'ব বাইদেউ?
3: হয় হয়, এন জি অ' যিটোক আমি বে চৰকাৰী সংস্থা বুলি কওঁ, এইটো বহুত এটা ইম্পৰ্টেণ্ট এটা আপোনাৰ ভলেণ্টেৰী অৰ্গেনাইজেশ্যন হয় যিয়ে চৰকাৰৰ লগত আৰু চৰকাৰৰ পৰা ছেপাৰেট ভাৱে তেওঁলোকে নিজৰ কাম কৰা দেখা পাওঁ আমি। আৰু এন জি অ' সমূহৰ সমাজত এটা বহুত গুৰুত্বপূৰ্ণ ৰোল আছে। আমি দেখো যে সমাজ উন্নয়নৰ ক্ষেত্ৰতো, সমাজ উন্নয়ন বুলি যিটো আমি কওঁ, সমাজ উন্নয়নৰ বহু কেইটা দিশ আমি দেখো। প্ৰশাসনিক দিশ থাকিব পাৰে সমাজ উন্নয়নত, সাংস্কৃতিক উন্নয়নৰ দিশ থাকিব পাৰে, সামাজিক সচেতনতা অনা সেই দিশটো এটা আছে, মহিলা শিশুৰ স্বাস্থ্যকে ধৰি বহুত কেইটা দিশ জড়িত হৈ থাকে। এই সকলোবোৰ দিশৰে যদি আমি সামগ্ৰিক উন্নয়ন বিচাৰো, এই সামগ্ৰিক উন্নয়নত চৰকাৰৰ লগতে কিন্তু এন জি অ' সমূহৰ এটা গুৰুত্বপূৰ্ণ ৰোল আছে। আৰু সঁচা অৰ্থত যদি আমি এই বস্তুটো অলপ অবজাৰ্ভ কৰোঁ, আমি দেখা পাওঁ যে পৰিৱেশৰ ওপৰতো কিন্তু বহুত কাম কৰি থকা দেখা গৈছে এন জি অ' সমূহৰ। গতিকে এতিয়া যদি আমি গোটেইবোৰ বস্তু চাওঁ, ইয়াত আমি ইয়াৰ উপৰি আৰু বহুত ধৰণৰ কিছুমান ৰিলেটেড এছপেক্ট কিছুমান আমি দেখিবলৈ পাওঁ। সেইটো হৈছে সচেতনতামূলক, যিটোকে এৱেৰনেছ আমি এক্টিভিটিজ বুলি কওঁ, সেইটো কিন্তু এন জি অ' সমূহৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ এটা এছপেক্ট হয়। এতিয়া কথাটো হল, এন জি অ' সমূহে যদি গুৰুত্বপূৰ্ণ ৰোলবিলাক প্লে কৰে, আমি যদি এইটো বস্তু অসমৰ কনটেক্সটত চাওঁ, অসম হৈছে আমাৰ সাংস্কৃতিকভাৱে বা সাংস্কৃতিক দিশত এখন মানে সম্পদশালী এখন ৰাজ্য। এই ৰাজ্যৰ লগত ডেফিনেটলি বহু পুৰণি ইতিহাসৰো ষ্টৰি জড়িত হৈ আছে আৰু ইয়াত সমস্যাসমূহ জড়িত হৈ আছে। এই সমস্যাসমূহ বা আমাৰ সম্পদশীল সাংস্কৃতিক যিটো দিশ আছে, এই দিশটোক এটা সচেতনতামূলক কাৰ্যসূচীৰ জৰিয়তে বিশ্বত বা ভাৰতবৰ্ষতে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতো কিন্তু এন জি অ'সমূহৰ এটা ইম্পৰ্টেণ্ট ৰোল আছে। আমি জানো মাজুলী কালচাৰৰ কথা জানো, আমাৰ বিভিন্ন বৈষ্ণৱী কালচাৰখিনি আমি কথা জানো, এইখিনি গোটেই বিশ্বতে ৰূপায়িত কৰি দিবলৈ হ'লে কিন্তু এন জি অ'সকলে বিভিন্ন ইম্পৰ্টেণ্ট ৰোল আছে। বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে চৰকাৰে সকলো কাম কৰিব নোৱাৰে, চৰকাৰে বহুত প্ৰশাসনিক দিশতো জড়িত হৈ থাকিব লাগে, গতিকে সকলো কাম তেওঁলোকে কৰিব নোৱাৰিবও পাৰে। তো এই ক্ষেত্ৰত এন জি অ' সমূহে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব পাৰে, নিজৰ হাতত তুলি ল'ব পাৰে। যেনেকে গাঁওসমূহত গৈ তেওঁলোকে বিভিন্ন ধৰণৰ সচেতনামূলক কাৰ্যসূচী ৰূপায়িত কৰাত তেওঁলোকে ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, কৰিও আছে। বৃদ্ধ আশ্ৰম খুলি তেওঁলোকক এটা নতুন জীৱন নিৰ্বাহ কৰাৰ এটা দিশ আগবঢ়াই দিয়াৰ ক্ষেত্ৰতে হওক, বা পিতৃ মাতৃবিহীন যিসকল সন্তান আছে তেওঁলোকক যত্ন লোৱাৰ পৰা আদি কৰি তেওঁলোকক বিভিন্ন ধৰণে এটা ফেমিলি এটা লাইফ দিয়াৰ ক্ষেত্ৰতো এন জি অ' সমূহে বিভিন্ন ইম্পৰ্টেণ্ট ৰোল প্লে কৰি আছে। মহিলা অধিকাৰৰ ক্ষেত্ৰতো ক'বই নালাগে, তেওঁলোকে ৰোল প্লে কৰিয়ে আছে। গতিকে এই বিভিন্ন তেওঁলোকৰ ভূমিকাসমূহ যদি আমি চাওঁ, ডেফিনেটলি আমি এন জি অ' সমূহক চেঞ্জিং এজেণ্ট বুলি আমি ডেফিনেটলি ক'ব পাৰোঁ।
2: হয়, যিহেতু আপুনি সমাজতত্ত্বৰ লগত জড়িত, সমাজতত্ত্বৰ দৃষ্টিভংগীৰে বেচৰকাৰী সংস্থাসমূহে সামাজিক পৰিৱৰ্তন কিমান দূৰ আনিব পাৰিছে বাৰু?
3: এতিয়া সমাজতাত্ত্বিক দৃষ্টিভংগীৰে যদি মই কথাটো চাওঁ, মই প্ৰথমতে ক'ম যে সমাজ এখন বুজি পোৱাৰ পিছতহে আমি যিকোনো এটা সংস্থাৰ তেওঁৰ যিটো সাফল্য সেই বস্তুটো আমি চাব পাৰোঁ। গতিকে সমাজ এখন বুজিব লাগিব প্ৰথমতে। যিকোনো এটা নিয়ম সমাজত যদি আমি লাগু কৰিবলৈ বিচাৰোঁ, তো প্ৰথমতে সেই নিয়মটো কাৰ্যকৰী কৰি তুলিবলৈ আমি সমাজত এখন প্ৰথমতে আমি অধ্যয়ন কৰিছোঁ নে নাই, সমাজতাত্ত্বিক অধ্যয়ন কৰা হৈছে নে নাই, সমাজত গৱেষণা কৰা হৈছে নে নাই, সেইটো সেই পৰিৱৰ্তনটো আনিবলৈ সেই সমাজ

সমাজখনে ৰেডি হয় নে নহয় সেই গোটেই বস্তুবিলাক আমি কিন্তু চাৰি জাৰি চাব লাগিব। কাৰণ এখন সমাজৰ সংস্কৃতি কেনেধৰণৰ হয় সেই সংস্কৃতিৰ লগত যদি আমি কিবা এটা পৰিৱৰ্তন আনি দিওঁ সেই পৰিৱৰ্তনটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব এই বস্তুবিলাকৰ কাৰণে আমাক সমাজতাত্ত্বিক দিশত যদি আমি চাওঁ এটা আমাক ছ'চিয়েল ছাৰ্ভে এটা কিন্তু লাগে। ছ'চিয়েল ছাৰ্ভে কৰাৰ পিছতহে আমি যিকোনো এটা পৰিৱৰ্তন আমি আনিব পাৰোঁ। এতিয়া যিহেতু মই সমাজতত্ত্ব পঢ়াওঁ আমি সমাজতত্ত্বত বিভিন্ন ধৰণৰ সমাজতাত্ত্বিক দৃষ্টিভংগীৰে আমি সমাজ এখনক চাওঁ। যেনেকৈ সমাজত আমি চাওঁ কেনেকৈ ক্ৰিয়াত্মকবাদিতা দৃষ্টিভংগীৰে আমি সমাজ এখনত ইন্ধন যোগাব পাৰোঁ। চ' এতিয়া এন জি অ'সমূহে যদি সমাজত সামাজিক পৰিৱৰ্তন আনিব খোজে তো প্ৰথমতে চাব লাগিব এই দৃষ্টিভংগীৰে ফাংচনেলিষ্ট পাৰ্স্পেক্টিভৰে যদি আমি চাওঁ যে সমাজত এই পৰিৱৰ্তনটোৱে সামাজিক শৃংখলা বজাই ৰাখিব পাৰিছে নে নাই, নে সি সামাজিক শৃংখলা বজাই ৰখাৰ পৰিৱৰ্তে ই কোনো ধৰণৰ সংঘাতমূলক দৃষ্টিভংগীত বা সংঘাতমূলক দিশত যাত্ৰা কৰিছে, এই গোটেই বস্তুবিলাক আমি চালি জাৰি চাব পাৰিব লাগিব। আৰু সচৰাচত ক'বলৈ গ'লে যেনেকে আমি যদি এক্সাম্পল এটা মই এটা উদাহৰণ এটা মই দিবলৈ বিচাৰো, চিকিৎসা বিজ্ঞানত যদি আমি চাওঁ যে

0: ৰখাৰ পৰিৱৰ্তে ই কোনো ধৰণৰ সংঘাতমূলক দৃষ্টিভংগীত বা সংঘাতমূলক দিশত যাত্ৰা কৰিছে, এই গোটেই বস্তুবিলাক আমি চালি জাৰি চাব পাৰিব লাগিব। আৰু সচৰাচৰ ক'বলৈ গ'লে যেনেকে আমি যদি এক্সাম্পল এটা মই এটা উদাহৰণ এটা মই দিবলৈ বিচাৰো, চিকিৎসা বিজ্ঞানত যদি আমি চাওঁ যে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা নাই কিন্তু এজন ডক্টৰে অপাৰেশ্যন কৰিবলৈ গৈছে, সেইটো কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে। ঠিক তেনেদৰে সমাজ এখনত যদি সমাজতাত্ত্বিক অধ্যয়ন নহয় যিকোনো এটা পৰিৱৰ্তন কিমান দূৰ গ্ৰহণযোগ্য হ'ব সেইটো নিশ্চয়তা ভাবিবলগীয়া বিষয়।
1: এখন সমাজৰ উন্নয়নত আগ্ৰহী যিখিনি যুৱ প্ৰজন্ম বা যুৱক যুৱতীসকল আছে সেইসকলৰ বাবে আপুনি সমাজতত্ত্ব বিভাগৰ এগৰাকী অধ্যাপিকা হিচাপে পৰামৰ্শ কি দিব?
0: হয়, সমাজ উন্নয়ন এটা বহুত গুৰুত্বপূৰ্ণ বিষয়, গতিকে এই বিষয়ত আগ্ৰহী যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকলৈ মোৰ এইটোৱে পৰামৰ্শ থাকিব যে তোমালোকে নিজৰ অধ্যয়ন আৰু নিজৰ শিক্ষাত ফ'কাছ কৰা, সমাজত হৈ থকা প্ৰতিটো ঘটনাৰ প্ৰতি তোমালোকে সজাগ হৈ থকা। দ্বিতীয়তে মই তোমালোকক বিচাৰো তোমালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি তোমালোকে সচেতন হৈ থকা, নিজৰ স্বাস্থ্যটো ভালকৈ মেইনটেইন কৰা, কাৰণ এটা ভাল সুস্বাস্থ্যৰ অধিকাৰী হ'লেহে তুমি তোমাৰ গ'লবোৰ এচিভ কৰিব পাৰিবা বা তোমাৰ যিটো আশা আছে সমাজ উন্নয়নৰ ক্ষেত্ৰত তুমি কৰা যিটো দায়িত্বৰ প্ৰতি তোমাৰ আশা আছে সেইটো ভালকৈ কৰিব পাৰিবা। তৃতীয়তে তুমি সমাজৰ সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা। তাৰপিছত তুমি চেষ্টা কৰিবা কেনেকৈ নিজৰ সক্ষমতা অনুযায়ী তুমি আনক সহায়ৰ হাত আগবঢ়াব পাৰা, তাৰ কাৰণে তুমি ছেভিংছৰ যিটো প্ৰেক্টিছ আছে সেইটো তুমি হবি হিচাপে ল'বা। আৰু শেষত মই বিচাৰিম আৰু আমি সকলোৱে জানো এটা কথা যে আমি সদায় এটা পজিটিভ মেণ্টেলিটি লৈ আমি আগবাঢ়িব লাগে, তো নিজৰ মাজত থকা যিটো পজিটিভিটি সেইটো ৰাখি তোমাৰ উদ্দেশ্যৰ দিশত তুমি আগবঢ়া।
1: সেয়া আছিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নবনীতা বৰুৱা। সমাজ এখনৰ উন্নয়নত এটা বেচৰকাৰী সংস্থাৰ ভূমিকা সন্দৰ্ভত আমাক তেওঁ সবিশেষ জনালে। বৰ্তমান সময়ত শিক্ষা, বিজ্ঞান প্ৰযুক্তি, নগৰীকৰণ আৰু গোলকীয়কৰণৰ প্ৰভাৱত আমাৰ সমাজখনত বহু পৰিৱৰ্তন আহিছে। তথাপিও কিন্তু অসমীয়া সমাজে নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰা আৰু সামাজিক মূল্যবোধ সংৰক্ষণ কৰি আগবাঢ়ি আছে। এইখিনিতে আমি সংযুক্ত হৈছো নেচাৰ্ছ বেকন নামৰ এটা বেচৰকাৰী সংস্থাৰ কেন্দ্ৰীয় কাৰ্যবাহী বিষয়া কিশোৰ কুমাৰ চৌধুৰীৰ সৈতে। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো পৰিৱেশ সংৰক্ষণে এখন সমাজৰ সামগ্ৰিক উন্নয়নত কেনেদৰে অৰিহণা যোগায়।
2: হয়, পৰিৱেশ সংৰক্ষণ আমাৰ এটা নৈতিক কৰ্তব্য। আজিৰ পৃথিৱীত যি পৰিৱেশৰ যেনেকে অৱনতি হবলৈ ধৰিছে হৈ আছে, আজি বহুত বছৰ ধৰি বিভিন্ন পৰিৱেশৰ বিপৰ্যয় আমি দেখি আছো, গতিকে আমি পৰিৱেশ সংৰক্ষণ কৰাটো আমাৰ এটা নৈতিক কৰ্তব্য আৰু ভাৰতীয় সংবিধানতো লিপিবদ্ধ আছে। আৰু পৰিৱেশ সংৰক্ষণ কৰোতে আমাৰ উন্নয়নমূলক কামবোৰ যাতে বহনক্ষম হয়, সাস্টেইনেবল যাতে ডেভেলপমেন্ট হয় সেই কথাটো আমি লক্ষ্য ৰাখিব লাগে। আৰু আজি একৈশ শতিকাৰ আজি ছাব্বিশ বছৰ গ'ল, কিন্তু গোটেই একৈশ শতিকাটোৰ আমাৰ প্ৰথম কাম হ'ল পৰিৱেশ সংৰক্ষণ কৰাটোৱে আমি প্ৰথম কাম বুলি ধৰিব লাগিব।
1: হয়, যিহেতু বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে গছপুলি ৰোপণ কৰে লোকসকলে বা এই যে গছপুলি ৰোপণ বা জলাশয় সংৰক্ষণ বা আৱৰ্জনা ব্যৱস্থাপনাৰ দৰে যি কাৰ্যসূচী, সেই কাৰ্যসূচীয়ে স্থানীয় সমাজক কেনেদৰে উপকৃত কৰিছে?
2: গছপুলি ৰোপণ অতি ভাল কাম, আমি সদায় গছপুলি ৰোপণ কৰিব লাগে। বিভিন্ন গছপুলি বিভিন্ন কাৰ্যসূচীত মানুহে গছপুলি ৰোপণ কৰে, এইটো এটা ভাল অভ্যাস। কিন্তু গছপুলি ৰুলেই নহব, গছপুলি যাতে বাছি ডাঙৰ দীঘল হয় সেই কথাটো আমি নজৰ দিব লাগিব। দ্বিতীয়তে জলাশয় সংৰক্ষণ, জলাশয় হল প্ৰকৃতিৰ বা আৰ্দ্ৰভূমি বুলি যিটো কওঁ আমি, আৰ্দ্ৰভূমি হল প্ৰকৃতিৰ এটা অতি দৰকাৰী অৱয়ব। এই আৰ্দ্ৰভূমি সমূহে বহুত ৰোল প্লে কৰি আছে, যেনে গ্ৰাউণ্ড ৱাটাৰ মেইনটেইন কৰি আছে, গতিকে তাক মাছ কাছ চৰাই ৰম্যভূমি, গতিকে জলাশয় সংৰক্ষণ কৰাটো আমাৰ অতি আৱশ্যকীয় কাম। এতিয়া আৱৰ্জনাৰ কথা আপুনি কৈছে যে আৱৰ্জনা ব্যৱস্থাপনা এইটো বহুত দৰকাৰ, বিশেষকৈ নগৰ অঞ্চলত আৱৰ্জনাৰ এটা ডাঙৰ সমস্যা দেখা দিছে। আৱৰ্জনাবোৰ মানুহে য'তে ত'তে পেলায় আৰু যিবোৰ পৌৰ নিগম বা পৌৰ সভা আছে তেখেতসকলে উপযুক্ত ধৰণে ব্যৱস্থাপনা কৰিব লাগে। স্থানীয় ৰাইজৰ সকলো জাবৰ জোথৰ যাতে কোনো নদীত নেপেলায়, ওচৰৰ জান জুৰিত নেপেলায়, সেইবোৰ ব্যৱস্থা তেওঁলোকে চকু দিব লাগে। আৰু বিশেষ কৰি তাক ৰিচাইকল কৰি তাৰ পৰা যাতে আৰু বেলেগ কিবা সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰি সেই কথাটো আমি চিন্তা কৰিব লাগে। আৰু গছপুলি ৰোৱাৰ কথাটো কওঁতে মই আৰু এটা কথা কওঁ যে গছপুলি আমি ৰুব লাগে, কিন্তু আমাৰ যিবোৰ ভাৰ্জিন ফৰেষ্ট, সেই ভাৰ্জিন ফৰেষ্টবোৰহে আমি সংৰক্ষণ কৰিব লাগে, যাতে ভাৰ্জিন ফৰেষ্টবোৰ আমি কাটি নষ্ট নকৰোঁ, আজিৰ পৰা যাতে আমি তাক সংৰক্ষণ কৰোঁ। গতিকে অভয়াৰণ্য ঘোষণা কৰিব লাগে আৰু সেইবোৰ অভয়াৰণ্য ঘোষণা কৰিলেহে প্ৰকৃতিৰ সংৰক্ষণ হ'ব, নহলে অভয়াৰণ্য ঘোষণা নকৰিলে সেই অৰণ্যবোৰ লাহে লাহে ধ্বংসৰ মুখলৈ গতি কৰিছে, গতিকে আমি সেইটোৱে কৰোঁ। কিন্তু গছপুলি ৰুই আমি অৰণ্য সৃষ্টি কৰিব নোৱাৰোঁ, আমি কাঠনি সৃষ্টি কৰিব পাৰোঁ, কাঠৰ খেতি কৰিব পাৰোঁ।
1: হয়, জলবায়ু পৰিৱৰ্তনৰ যি প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা সমাজ এখনক সুৰক্ষিত কৰিবলৈ বেচৰকাৰী সংস্থাসমূহে

0: কি পদক্ষেপ ল'ব লাগে বুলি আপুনি ভাবে?
1: এইটোতো এটা সাংঘাতিক ডাঙৰ এটা সমস্যা, জলবায়ু পৰিৱৰ্তন। যি হাৰত আজি 45 ডিগ্ৰী উত্তাপ বাঢ়িছে, জলবায়ু পৰিৱৰ্তন এইটো আজি আমাৰ হঠাৎ অহা নহয়, এইটো ক্ৰমে ক্ৰমে বাঢ়ি গৈ আছে। আজি আমি হয়তো 100 বছৰ ধৰি পৃথিৱীৰ যি ধ্বংসকাৰ্য কৰিছো, আমাৰ যি বনভূমি আছে বনভূমি বহুত কমি গৈছে। যে আমাৰ প্লেইন ঠাইত মানে সমভূমি অঞ্চলত 33% বনভূমি থাকিব লাগে আৰু পাহাৰ অঞ্চলত 60% বনভূমি থাকিব লাগে। গতিকে সেই অৱস্থা আজি নাই, বহুত তললৈ নামিছে। আৰু তাৰা উপৰি আমাৰ যিমান ইণ্ডাষ্ট্ৰি হৈছে ভেহিকুল আমাৰ বাঢ়ি গৈছে, যাতে কাৰ্বন এমিশ্যন হৈছে, সেইকাৰণে আমাৰ অজন লেয়াৰত ডিফেক্ট হৈছে। গতিকে বায়ুমণ্ডল প্ৰদূষিত হৈছে, কাৰ্বন ডাই অক্সাইড আজি এনেকে বাঢ়ি গৈছে। গতিকে আমাৰ জলবায়ু পৰিৱৰ্তন হৈ গৈছে। গতিকে আমি তাৰ কাৰণে বহুত কাম কৰিব লাগিব। আমি হয়তো আৰু 21 শতিকাটো এনেকে কাম কৰিব লাগিব যাতে আমাৰ কাৰ্বন ডাই অক্সাইড আমি কমোৱাৰ কাৰণে, আমাৰ ইণ্ডাষ্ট্ৰিৰ যাতে পলুচন নহয় তাৰ কাৰণে আমি কাম কৰিব লাগিব। তাৰ কাৰণে বিশেষ কৰি আমি সেউজ আৱৰণ এটা লাগিব, যিহেতু গছে কাৰ্বন ডাই অক্সাইড শুহি লয়, গতিকে আমি গছৰ পৰিমাণ বঢ়াব লাগিব। গতিকে আমাৰ বেলেঞ্চটো কৰিব লাগিব। আমি যিহেতু এতিয়া এটা ভাৰসাম্য অৱস্থাটো নোহোৱা হৈ গৈছে, আমি ভাৰসাম্য অৱস্থাটো অনাৰ কাৰণে আমি বহুত কাম কৰিব লাগিব।
0: হয়, প্লাষ্টিক প্ৰদূষণ আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত আপোনালোকৰ যি NGO আছে, সেই NGOই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে?
1: আমাৰ যেতিয়া এৱাৰনেছ মিটিং হয় স্কুল কলেজ বা বিভিন্ন অনুষ্ঠানৰ লগত, বিভিন্ন ঠাইত আমি আমাৰ সভা হয়, সজাগতা হয়, তেতিয়া আমি কওঁ যে প্লাষ্টিক প্ৰদূষণৰ পৰা হাত সাৰিবলৈ আমাৰ মানে 4টা R-ৰ কথা কওঁ আমি, ৰিচাইকল কৰিব লাগে। এটা হ'ল ৰিইউজ, প্লাষ্টিক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ। আমি এটা পলিথিন আমি 2-3 বাৰ ব্যৱহাৰ কৰিব পাৰোঁ। তাক আমি যদি জংগলত পেলাই দিওঁ, মাটিৰ পলুচন হ'ব, জ্বলাই দিলে বায়ু পলুচন হ'ব, তাৰ পৰিৱৰ্তে আমি ৰিইউজ কৰিব পাৰোঁ আৰু আমি ৰিডিউচ কৰিব পাৰোঁ। ৰিডিউচ মানে আমি যিমান পাৰি প্লাষ্টিক কমাব লাগে আৰু বজাৰলৈ গ'লে আমি এখন মোনা লৈ যাব লাগিব। তাৰপিছত আমি ৰিডিউচ কৰিব পাৰোঁ, ৰিফিউজ কৰিব পাৰোঁ, ৰিচাইকল, ৰিইউজ, ৰিফিউজ এণ্ড ৰিডিউচ, এই আমি 4টা R-ৰ কথা কওঁ সদায়। গতিকে আমি তেনেকে আমি প্লাষ্টিক কমাব পাৰোঁ।
0: হয়, বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ বেচৰকাৰী সংস্থাসমূহে ভৱিষ্যতে কি কি পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি আপুনি ভাবে?
1: যেতিয়া আমাৰ আঁচনি কিছুমান লোৱা হয়, ক'ৰবাত ডাঙৰ এটা হাইৰোড বনালে, ক'ৰবাত অভাৰব্ৰিজ বনালে, ৰাস্তা বহলালে, তেতিয়া আমাৰ আচলতে কি হয়, আঁচনিটো ৰূপায়ণ কৰোতে পৰিৱেশৰ ওপৰত এটা প্ৰভাৱ পৰে। আমি তেতিয়া কি কৰিব লাগিব, আমি কম্পেনচেট কৰিব লাগিব আৰু NGOবোৰে তাৰে লক্ষ্য ৰাখিব লাগিব, যাতে চৰকাৰৰ আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ যাওঁতে যাতে আমাৰ উন্নয়ন কৰিবলৈ যাওঁতে যাতে আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্টটো ৰক্ষা কৰি যোৱা হয়। যে ক'ৰবাত ডাঙৰ এখন অভয়াৰণ্যৰ ওচৰত ডাঙৰ এখন হোটেল বনাইছে, তাৰ ফলত আমাৰ পৰিৱেশ বিনষ্ট হৈছে বহুত ঠাইত, তাৰ পৰিৱৰ্তে আমি ইক' টুৰিজিম কৰিব লাগিব। গাঁৱৰ মানুহৰ তাত হোমষ্টে কৰিব লাগিব, ডাঙৰ হোটেল, আমাৰ সৰু সৰু এটা এটা ঘৰ দি পেলাই টুৰিষ্টক ৰখাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়া আমি বহনক্ষম উন্নয়ন হ'ব। তেতিয়া টুৰিজিমৰ ক্ষেত্ৰত বা আমাৰ ৰাস্তা ঘাট বহলাৰ ক্ষেত্ৰত, দলং নিৰ্মাণৰ ক্ষেত্ৰত আমি যিমান পাৰি কমকে গছ কাটিব লাগিব, অযথা কাটিব নালাগিব। আৰু যিখিনি আমি গছ কাটো তাৰে বহুত বেছি পৰিমাণৰ গছ আমি চাৰিওফালে ৰোৱাটো নিশ্চিত কৰিব লাগিব। যে আমি অকল প্ৰজেক্টটো আহিলে আমি দলংখন বনালো, ৰাস্তাটো বনালো, কিন্তু গছ কাটিলো, কিন্তু তাৰ পৰিৱৰ্তে আমি বহুত গছ আমি ৰোৱা নাই। আমি গছ ৰুই আকৌ পৰিৱেশক আমি ভাৰসাম্যটো ৰক্ষা কৰিব লাগিব, আমি কম্পেনচেট কৰিব লাগিব আমি পৰিৱেশক। সেইটো NGOসমূহৰ বহুত দায়িত্ব আছে, চৰকাৰৰ দায়িত্ব আছে। গতিকে চৰকাৰে নকৰিলেও আমাৰ NGOসমূহে চকু ৰাখিব লাগিব, তেওঁক আঙুলিয়াই দিব লাগিব যে এইটো কিয় কৰা নাই তেনেকুৱা। আৰু বহুত
0: কেৱল কিন্তু NGOসকলে সকলোখিনি কৰিলে নহব নহয় জানো, এজন ব্যক্তি নিজেও সেইখিনি চিন্তাধাৰা ল'ব লাগিব, নিজেও সেইখিনি কৰিব লাগিব নহয় জানো। সেয়া আছিল নেচাৰ্ছ বেকনৰ কেন্দ্ৰীয় কাৰ্যবাহী বিষয়া কিশোৰ কুমাৰ চৌধুৰী। এনেদৰে এটা বেচৰকাৰী সংস্থাই চৰকাৰৰ পৰিপূৰক হিচাপে কাম কৰি সমাজত শিক্ষা, স্বাস্থ্য, সমতা, পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। সংবাদ চলন্তিকাত আজিলৈ ইমানেই। আজিৰ অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। জনসাধাৰণক ক্ষিপ্ৰতাৰে সহায় আগবঢ়াবলৈ ৰাজ্যত 200খন মোবাইল থানা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে প্ৰকাশ কৰে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। চিএম ফ্লাইট শীৰ্ষক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ ভিতৰত জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলক পৰীক্ষা

নিশাৰ পূৰ্বেই 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কাইলৈ আৰু পৰহিলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়োভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে 1,00,000 উচ্চক্ষম উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ অভিলাষী লক্ষ্য স্থিৰ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি ভি বি জিৰ ৰামজিৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি কৰি দিছে। ৰাজ্যৰ বন বিভাগে অনিয়ম আৰু নীতি বহিৰ্ভূত কাৰ্যকলাপৰ অভিযোগত যোৰহাট সংমণ্ডলৰ ফৰেষ্টাৰ মন্তু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰিছে। বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত। নমস্কাৰ।

অনুষ্ঠানটি শুনিবলৈ পাব দেওবাৰে নিশা 9:30 বজাত। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন এআইআৰ অথবা এআইআৰ ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে এই মাহৰ গীত, শিল্পী বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত, সুৰকাৰ ৰমেন চৌধুৰীৰ।

বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত এই মাহৰ গীত দুটি শুনিলে। সুৰাছিল ৰমেন চৌধুৰীৰ গীত দুটি লিখিছিল ক্ৰমে অপূৰ্ব বেজবৰুৱা আৰু কীৰ্তি কমল ভূঞাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গজলৰ অনুষ্ঠান। আৰম্ভণিতে শুনক জগজিত সিঙৰ কণ্ঠৰেটি গজল। গজলটি লিখিছে সুদৰ্শন ফাকিৰে।

0: বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে গজলৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক ভূপিন্দৰ সিঙৰ কণ্ঠৰ এটি গজল। গজলটি লিখিছে ইব্ৰাহিম মাস্কৰ।

পারভেজ মেহদীৰ কণ্ঠৰ গজলটি শুনিলে। গজলৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

অনুষ্ঠানটি শুনিবলৈ পাব দেওবাৰে নিশা 9:30 বজাত। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন এআইআৰ অথবা এআইআৰ ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান।

জিতুল সোণোৱাল আৰু সাধনা সৰগমৰ কণ্ঠৰাধুনী গীতি শুনিলে। গীতৰ কথা আছিল অনিল কলিতাৰ, সুৰ দিছিল জেপি দাস আৰু প্ৰদীপ দাসে। অনুষ্ঠানত এইবাৰ শুনক দিগন্ত কলিতা আৰু বৰ্ণালী দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দিগন্ত কলিতাৰ, সুৰ জুবিন গাৰ্গৰ।

0: বুলি গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক হেপাহ ছবিৰ এটি গীত জিতুল সোণোৱালৰ কণ্ঠত। গীতৰ কথা নলিনী দত্ত মহন্তৰ, সংগীত পৰিচালনা শিল্পীৰ নিজৰ।

0: কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰীতি গীত। গীতৰ কথা দিগন্ত ভাৰতীৰ, সংগীত ব্যৱস্থাপনা পলাশ পৰাণ, সুভাষ আৰু অনিৰুদ্ধৰ।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে মন যায় ছবিৰ পৰা। অনুষ্ঠানৰ শেষত শুনক দেৱজিৎ সাহা আৰু তৰালি শৰ্মাৰ কণ্ঠৰ এটি গীত বৰলাৰ ঘৰ ছবিৰ পৰা। গীতৰ কথা দিলীপ কুমাৰ বৰাৰ, সংগীত পৰিচালনা কে আৰ শ্ৰীজিতৰ।

0: দেৱজিৎ সাহা আৰু তৰালী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। জনসাধাৰণক ক্ষীপ্ৰতাৰে সহায় আগবঢ়াবলৈ ৰাজ্যত 200খন মোবাইল থানা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে প্ৰকাশ কৰে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে এখন বাহন উপ পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষীক লৈ মোবাইল থানা গঠন কৰা হ'ব। দেৰগাঁৱত এটা নতুন কল চেণ্টাৰ স্থাপন কৰা হ'ব বুলি তেওঁ কয়। জনসাধাৰণে 112 নম্বৰলৈ ফোন কৰি যিকোনো সমস্যাৰ অভিযোগ দিব পাৰিব। ডঃ শৰ্মাই লগতে কয় যে 112 নম্বৰৰ লগত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, এম্বুলেন্স সংলগ্ন হৈ থাকিব। 24 ঘণ্টাই এই সেৱা সক্ৰিয় হৈ থাকিব বুলিও তেওঁ প্ৰকাশ কৰে।
2: অসম পুলিচৰ যিটো 112 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। 200খন পুলিচৰ ভেন থাকিব, 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা

0: প্রতিষ্ঠা করিম লাচিত বৰফুকন একাডেমিত। যিকোনো মানুহে 112 ফোন করার লগে লগে প্রথমতে আমার যেটো ডেস্ক বোর্ড থাকিব তাত জিআইএস সিগনেলৰ পৰা উলিয়াই লব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ি ওচৰত আছে আৰু সেই গাড়িখনক তেওঁলোকে নির্দেশ দিব তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তার মানে 200টা মোবাইল পুলিশ ষ্টেচন হব যত নেকি 112 ফোন করার লগে লগে তারপরা অপারেটরে ইনস্ট্রাকশন দিব আর পুলিশ স্টেশন বা পুলিশ গাড়ি কেখন ঘটনাস্থলীত গৈ উপস্থিত হব।
1: অসমৰ বাহিৰৰ পৰা অহা শিল বালিভৰ্তি বাহনে ৰাজ্য চৰকাৰক 150 টকাকৈ মাচুল দিব লাগিব বুলি আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰৰ অনুমোদন অবিহনে নীতি নিয়মৰ মাজেৰে ক্ষুদ্ৰ উদ্যোগ স্থাপনতো কেবিনেটে অনুমোদন জনায়। 3 বছৰৰ পাছত অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কেবিনেটে মন্ত্ৰী আৰু চৰকাৰী বিষয়াসকলৰ বিদেশ ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি পূৰ্বতে ঘোষণা কৰা মিত্ৰব্যয়িতা ব্যৱস্থা সম্পৰ্কীয় সিদ্ধান্তৰ আংশিক শিথিলতাত অনুমোদন দিয়ে। এতিয়াৰে পৰা যদি বিদেশলৈ যাব বিচাৰে চৰকাৰৰ অনুমতি লৈ নিজৰ খৰচত যাব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। বিশ্বনাথত গাখীৰ ক্ৰয়ৰ বাবে বৃহৎ দুগ্ধ শীতলীকৰণ যন্ত্ৰ অৰ্থাৎ শীতলীকৰণ কেন্দ্ৰ স্থাপনৰ বাবে কাইৰা জিলা সমবায় দুগ্ধ উৎপাদক ইউনিয়ন লিমিটেডক 33 বিঘা ভূমি আবণ্টন দিয়াৰ বাবে কেবিনেটে অনুমোদন দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। বাজেট অধিৱেশন সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত বিধানসভাৰ কেন্দ্ৰীয় কক্ষত আজি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ সচিবসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। অধ্যক্ষ দাসে সমাগত বাজেট অধিৱেশনখন সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে জ্যেষ্ঠ সচিবসকলক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। লগতে বিধায়কসকলে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ শুদ্ধ আৰু যথাযথ ৰূপত বিভাগসমূহক প্ৰেৰণ কৰাৰ বাবে জ্যেষ্ঠ সচিবসকলক বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বৈঠকত জ্যেষ্ঠ সচিবসকলে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ শ্ৰী দাসে সংবাদমেলযোগে কয় যে সদনত মুখ্যমন্ত্ৰী অধ্যক্ষ উপাধ্যক্ষ তথা বিৰোধী দলপতিৰ বক্তব্যৰ সময়ত বিধায়কসকলে হস্তক্ষেপ কৰিব নোৱাৰিব। তেওঁ কয় যে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ভাষণৰ পাছতহে বিধায়কসকলে প্ৰশ্ন কৰিব পাৰিব। উল্লেখযোগ্য যে 21-দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ 16খন বৈঠক হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত আজি আৰক্ষী অভিযান চলাই নিচাজাতীয় দ্ৰব্যসহ 5 জন লোকক আটক কৰে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে দুধনৈ বজাৰত আৰক্ষী অভিযান চলাই 11 গ্ৰাম হেৰইনসহ 2 জন সৰবৰাহকাৰীক কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰাণ গাঁৱত নিচাজাতীয় সামগ্ৰীসহ 1 জন লোকক আৰু বগুৱান থানাৰ অন্তৰ্গত বগুৱান আম্বাৰী পথত অভিযান চলাই হেৰইনসহ 2 সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 1:30 বজাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ব্ৰাজিল নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্স আৰু মৰক্কো প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত। নমস্কাৰ।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে অনুষ্ঠান জীৱনআলীৰ যুগলবন্দী। আজিৰ অতিথি বিশিষ্ট শিল্পী কমল কটকী আৰু তেখেতৰ সহধৰ্মিনী আশা শৰ্মা কটকী। অনুষ্ঠানটি ৰাধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আর আদৰৰ শ্ৰোতা, জীৱন আলীৰ যুগলবন্দীৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আপোনালোক আটাই জ্ঞাত যে জীৱন আলীৰ যুগলবন্দীত আমি এহাল এনেকুৱা দম্পতি আমন্ত্ৰণ কৰি আনো ষ্টুডিঅ'লৈ, যাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাথাকে। আমাৰ শ্ৰোতা ৰাইজে, দৰ্শকে তেখেতসকলক জানে ইতিমধ্যে, বিভিন্ন অনুষ্ঠান পাৰ্বণে বা বিভিন্ন মাধ্যমৰ যদি তেখেতসকলে দেখে, তেখেতৰ কথা গীত মাত শুনে। তেনে এহাল দম্পতি আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ, যাৰ নাম ক'লে মানে আমাৰ সকলোৰে মানে স্বনামধন্য পূজনীয় সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত এটা সদায় নামটো জড়িত হৈ থাকে। আৰু তেখেত হৈছে গীটাৰ বাদক কমল কটকী।
1: ধন্যবাদ, নমস্কাৰ।
0: আৰু লগত আছে তেখেতৰ সহধৰ্মিনী আশা শৰ্মা কটকী। স্বাগতম জনাইছোঁ আপোনাক। আমাৰ তেখেত এগৰাকী আকাশবাণী গুৱাহাটীৰ বি হাই আৰ্টিষ্ট, কেইবাটাও তেখেতৰ অভিধা আছে, লাহে লাহে আপোনালোকে পৰ্যায়ক্ৰমে গম পাই গৈ থাকিব। গতিকে আমি আৰম্ভ কৰোঁ জিন্তি।
2: নিশ্চয়। আৰু কমল কটকী তেখেত এগৰাকী গীটাৰ বাদক সকলোৱে জানেই, কিন্তু তেখেত এগৰাকী শিক্ষক, তেখেতৰ বহু ছাত্ৰ আছে অসমত।
1: প্ৰথমে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ দুয়োৰে ফালৰ
3: পৰা।
1: আকাশবাণী আমাৰ অতি শ্ৰদ্ধাৰ এটা অনুষ্ঠান, আমি বহু বছৰৰ পৰা জড়িত। গতিকে আকাশবাণীয়ে আমাক যেতিয়া কিবা এটা অনুষ্ঠানলৈ আমাক নিমন্ত্ৰণ কৰে, আমি ভাবোঁ যে আমাৰ ধন্য হৈ গৈছোঁ, কাৰণ আকাশবাণীয়ে যেতিয়া আমাক মাতিছে, আৰু সেইকাৰণে আমি বৰ দহুবন কাটি কৰি আহিবৰ ইচ্ছা কৰোঁ। আমি গৰ্ববোধ কৰোঁ যে আমাক যে আকাশবাণীয়ে মাতিছে ইমান এটা উৎসখাপৰ এটা অনুষ্ঠান।
0: অশেষ ধন্যবাদ আপোনাক। আৰু ৰেডিঅ'লৈ বা আকাশবাণীলৈ আহিলে যিটি সকলো তেনেকুৱাই অনুভৱ হয়, ভাল পায় এই স্থানলৈ আহি। আৰু বিভিন্নজনে বিভিন্ন ধৰণে নষ্টালজিকো হৈ যায়। এই স্বনামধন্য আমাৰ যিসকল আছিলে আকাশবাণীৰ সৈতে জড়িত, আটাইবিলাকৰ কথালৈ মনত পৰে। গতিকে এটা ভাল লগা ঠাই, এই একেই অনুভৱ আপোনাৰ যিটো হৈছে কমলদাই যিটো কথা ক'লে,
3: মানে হৃদয়ৰ টান এটা আছে। টাইমটো কিয়, আমি সৰুৰ পৰা আকাশবাণী শুনিয়ে ডাঙৰ হৈছোঁ, সঁচা কথা ক'বলৈ গ'লে। গীত মাত বা নিউজ বা সকলো ধৰণৰ বিষয়ে আমি আকাশবাণীৰ পৰা শুনিছিলোঁ। আৰু এটা সময়ত আকাশবাণী আমাৰ, আমি যেতিয়া সৰু আছিলোঁ, ৰেডিঅ'ৰ মানে আমাৰ ঘড়ীৰ কাটাৰ দৰে কাম কৰিছিলে। আকাশবাণী নিউজ দিলে 9টা বাজিবলৈ আমি যাব লাগে, আকাশবাণীত গান দিলে 8:30 হ'ল গীতিমালিকা। গতিকে
1: চাৰে
3: বাৰটাত
1: কল্পতৰু,
3: গতিকে সেইটো এটা বেলেগ ধৰণৰ টান আছে
1: আকাশবাণীৰ। মোৰ শহুৰ তাৰমানে প্ৰয়াত সংগীত প্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মা, অসমৰ প্ৰথম আকাশবাণীৰ শাস্ত্ৰীয় ভায়লিন বাদক হিচাপে স্বীকৃত আছিলে।
2: গীতৰ সভাত তেখেতৰ নাম সকলোৱে জানে, ইন্দ্ৰেশ্বৰ শৰ্মা ডাঙৰীয়া।
1: এওঁলোকৰ পৰিয়ালটোতে এওঁৰ ককাক আছিলে গোপাল চন্দ্ৰ শৰ্মা প্ৰয়াত, 1936ত তেতিয়াৰ দিনত ইয়াৰ পৰা গৈ মিত্ৰদেৱ মহন্তদেৱৰ ৰচনা চিৰচেনেহী মোৰ ভাষা জননীটো প্ৰথম ৰেকৰ্ড যিটো স্বৰলিপি এওঁৰ দেউতাকক অসম সাহিত্য সভাই দায়িত্ব দিছিলে, সেই স্বৰলিপিটোৰ ওপৰতেই এতিয়াও সেই গীতটো
0: চলি আছে। খুব সুন্দৰ এটা তথ্য আমাৰ শ্ৰোতাই গম পালে। কমলদা, আপোনাৰ যুগলবন্দীৰ কথা যেতিয়া ভাবোঁ, আপোনাৰ যুগলবন্দী মানে মই ভাবোঁ গীতাৰ, আপোনাৰ গীতাৰ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গানৰ যুগলবন্দী। প্ৰথমতে সেই যুগলবন্দীৰ কথা আহে বা ৰাইজে জানে, শ্ৰোতাই সেই যুগলবন্দী দেখিছে, কিন্তু আপোনাৰ আৰু আশা শৰ্মা কটকীৰ যিটো যুগলবন্দী আজি সেইটো জানিম। গতিকে সেইটো কেতিয়া আৰম্ভ হৈছিলে আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে?
1: আমাৰ বিয়া হৈছে
3: 92 চনৰ 5 মে'ত আমাৰ বিয়া হৈছে,
1: আৰু ঘৰুৱা ভাবে মানে যোগাযোগ কৰি হোৱা বিয়া।
3: মানে আগতে আমি
0: নাছিলে,
3: এইটো মানে যিটো ঘৰুৱা ভাবে যে ছোৱালী দিয়ে ল'ৰা কথা কয়,
1: জোৰা চাই
3: আমাৰ পৰিয়ালবিলাকত জোৰা চোৱা নিয়ম আছিলে, গতিকে জোৰা চাইছিলে,
1: কোৱনি মিলোৱা যিটো, তেনেদৰে আমাৰ বিয়া হৈছিলে, যিটো প্ৰচলিত এটা ব্যৱস্থা আছিলে তেনেকুৱা। আজিকালি সেনেকুৱা ঠিক আছে, কমিছে, আগতে তেনেকুৱা নহয়, আজিকালি নিজে তেতিয়াও আছিলে, কিন্তু আমাৰ বিয়াখন তেনেকেই হৈছে। বিয়াখন হৈ পেলাই 92ৰ পৰা আজি 34 বছৰ হ'ল, সুন্দৰকৈ পাৰ কৰিছোঁ। আমাৰ এজনী ছোৱালী আছে, তাই চাকৰি কৰিছে ইয়াতে, তাইৰ নাম যশোধৰা কটকী, তাই গ্ৰেজুৱেশ্যন কৰিলে বম্বেৰ পৰা, তাৰপিছত এতিয়া MBA কৰি আছে, চাকৰিও কৰি আছে। সেই আমার সরু সংসার,
0: খুব সুন্দর সংসার,
2: অকল সোঁৱৰণিতে মিলা নাই।

0: বাস্তৱ জীৱনতো মিলিছে আপোনালোকৰ জোৰা,
1: এতিয়ালৈকে খুব সুখৰ সংসাৰ এখন আমাৰ চলি আছে ভগৱানৰ কৃপাত।
2: হয়, এনে ধৰক আশা শৰ্মা কথক, তেখেতে ধৰক গীত গায়, আমাৰ শিল্পী আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত, আপুনি গীটাৰ বাদক।
1: মই ইয়াৰ স্বীকৃতিপ্ৰাপ্ত আছিলো,
2: আপোনাৰ সেই স্বীকৃতি নালাগে, ভূপেন্দাৰ
1: ৰেডিঅ'ৰ ফালৰ পৰাও মানে ভূপেন্দাৰটো এটা বেলেগ বেলেগ অধ্যায়, ৰেডিঅ'টো মই মানে বজাই পেলাই পৰীক্ষা দি পাছ
2: কৰোঁ।
1: কাহিনীটো
2: কওকচোন, প্ৰস্তাৱ কোনে দিলে, কেনেকে আহিলে?
1: এওঁলোকৰ ঘৰৰ পৰা আহি পেলাই আমাৰ দেউতাক, তেখেতৰ দেউতাকে আহি পেলাই যিটো দিয়ে নকল এখন দিয়ে,
0: সেনেকুৱাই
3: আগতেতো আজি 34 বছৰ আগৰ কথা, আৰু তেতিয়াতো সেনেকুৱা খু আছিলে, আৰু গতিকে
1: যেতিয়ালৈকে মোৰ ক'তো বিয়া চিয়া ঠিক হোৱা নাই, তেতিয়া মই পাব্লিক হেলথ ইঞ্জিনিয়াৰিঙত চাকৰি কৰি আছিলো, ষ্টেট ইঞ্জিনিয়াৰ হিচাপে অলৰেডি মই চাকৰি কৰি তাৰপিছত মই ইনষ্টিটিউটলৈ আহিলো 1989ত। মই প্ৰথমতে ষ্টেট ইঞ্জিনিয়াৰ হিচাপে গুৱাহাটী পাব্লিক হেলথ ইঞ্জিনিয়াৰিঙত চাকৰি কৰিলো, তাৰপিছত প্ৰমোশ্যন হৈ পেলাই চানমাৰিত এটা অফিচ আছিল 89ত, তাত এছিষ্টেণ্ট এক্সিকিউটিভ হ'লো, তাত প্ৰায় এক বছৰমান থকাৰ পিছত আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ লেকচাৰ পোষ্ট পাই গ'লো, বেচিকেলি মই যোৰহাট ইঞ্জিনিয়াৰিং, সেইকাৰণে বহুতে ভাবে আৰু যোৰহাটতো মই যোৰহাটতে পাছ পঢ়া, গতিকে
0: নিশ্চয়
1: এইটো স্বাভাৱিকতে ভাবিব, কিন্তু নহয়। তাৰপিছত সেই তেনেকে দেউতাই ক'লে যে এনেকুৱা ধৰণৰ আহিছে, আমি আগবাঢ়ো নেকি, বোলো বাঢ়ক, সেয়াই আৰু, তেনেকে অতি চিম্পল ৱেট।
2: আপুনি কি কয়, প্ৰস্তাৱ আহিলে হাততে এটা থাকে শংকা, কেনেকুৱা হ'ব, আগতে চিনি নাপাওঁ ল'ৰাটো বা কেনেকুৱা,
3: সকলোৰে ছোৱালী এটা ভয় আছিলে, তেনেকুৱাটো আছিলে, অফ কোর্স আছিলে, কেনেকুৱা হ'ব,
2: দেখাৰ সময়ত কি ভাব আহিলে, যে
1: দেখাৰ সময়ত মোক বৰ ভালকে পছন্দ কৰা নাছিল, কাৰণ তেতিয়া মোৰ দাড়িয়ে চাৰিয়ে জভঙা আছিল,
3: নহয় নহয় প্ৰথম কথা মই কওঁ,
2: যেতিয়া আপোনাক চাবলৈ আহিছে কবলদাই,
3: নহয় মই আচলতে এওঁ দেখাটোতকৈও মানে মই এওঁ মানে কথা মই খুব আগৰ পৰা খুব ঠাণ্ডা, এতিয়া বৰ বহুত কথা কওঁ, তেতিয়া একদম কথা কথা এওঁ খুব কৈছে, সেইটোৱে মোৰ মানে অলপ অপচন্দ, ইমান কথা কয়, সেইটোতকৈও দাড়ি থকাতকৈও মানে মই কথা ইমান কোৱাৰ কাৰণে মানে অলপ দিগদাৰ পাইছোঁ, আৰু ইমান কথা কয়, কিন্তু মানে সেয়া আৰু দেউতাহঁতে কৈছে নাই ভালেই হ'ব, কথা ঠিক হৈ যাব আৰু পিছত, আৰু আমি মই এনেকুৱা ঘৰত ডাঙৰ হৈছোঁ মানে আমি এনেকুৱা আছিলোঁ মানে একদম দেউতাহঁতে যিটো কয় সেইটোৱে আৰু, কথা নাই,
1: এওঁ দেউতাক মানে খুব শৃংখলা বোধ বজাই ৰখা, চাৰিটাটো চাৰিটা, এওঁৰ দেউতাক কেনেকুৱা আছিল, এবাৰ চাৰিটা বজাত এওঁ দেউতাকৰ মিউজিক স্কুল যোৰহাট সংগীত বিদ্যালয়খনৰ হেৰি আছিলতো মেইন মানে
3: তেখেতে হেৰি প্ৰিন্সিপাল অধ্যক্ষ আছিল,
1: এবাৰ চেণ্ট্ৰেলৰ মিনিষ্টাৰ এজনক মাতিলে চাৰিটা বজাত ইনগ্ৰেশ্যন কৰিবলৈ, মই নামটো ক'ব খোজা নাই, তেওঁ চাৰিটা পাছত আহি পালে, অলৰেডি নৰলে, চাৰিটাত ইনগ্ৰেট কৰি দিলে, নৰলে, এনেকুৱা চেণ্ট্ৰেলৰ মিনিষ্টাৰ, কিন্তু এক্টিং সময়ত
3: নাই তেখেত তেনেকুৱা মানে, আৰু দেউতা আৰু দেউতা মোৰ দেউতাই মানে ভৱেন্দ্ৰনাথ শইকীয়াৰ ইতিহাস তেওঁ সন্ধ্যাৰাগ এইবিলাকত মিউজিকো কৰিছিলে, গতিকে মানে কি হৈছে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ আৰু সেই কথাটো আমি কেতিয়াবা পাতোঁ, ভৱেন্দ্ৰনাথ শইকীয়াৰ খুব সময়ৰ খুব একদম মানে পুৰা সময়টো পুৰা
1: কৰিব, মোক ক'লে যে সৌৰভ অমুক তাৰিখে আনিব পাৰিবনে, মই ফাইন কথা পাতিলো হৈ গ'ল,
3: যোৰহাটৰ
1: পৰা এখেত আহিছে, তাৰপিছত তেখেতে ইতিহাসৰ ষ্টৰি কৈ দিছিলে, বোধহয় ফোনতে কৈছিলে নেকি, অলপ আইডিয়া দিছিলে, তেখেতে মিউজিক লিখি লৈ আহিছে, তাই কৈছে চাব আজি আবেলি চাৰিটা বজাত আমি ভৱেন শইকীয়া ছাৰক লগ কৰিম, আমি ছাৰৰ ঘৰত বেল টিপিছো চাৰি
2: বজাৰ,
3: চোৱা দুইজনৰ সময় তেওঁলোকৰ কিমান সময়ত তেওঁলোকে কিমান মানে মান্যতা দিয়ে, কিমান ডাঙৰ কথা,
1: ইতিহাসত তেওঁ গীতাৰো বজাইছিলে, হাৱাইন গীতাৰ ৰেকৰ্ডিং আছিলে, পাৰ্ট কিছুমান লাগে যে
3: মই আকৌ হাৱাইন গীতৰ এপ্ৰুভ দেই গুৱাহাটীৰ,
2: এইটো আমাৰ হয়তো শ্ৰোতাই নাজানে, আপোনাৰ গীত শুনি থাকে,
3: কিন্তু মোৰ গীটাৰো বুলিলে মাজে মাজে বাজে, আৰু এটা কথা কওঁ, ওলাইছে যিহেতু মই মানে এনাউন্সাৰো আছিলো ইয়াৰে এপ্ৰুভ, বহু বছৰ ধৰি মই কৰিছো এনাউন্সমেণ্ট, আজিৰ পৰা 25-30 বছৰ আগৰ কথা, আৰু মই ইয়াতে ফাৰ্ম এণ্ড হোম বুলি কৃষি মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট,
2: কৃষি জগত
3: তাত মই মানে প্ৰডাকশ্যন এচিষ্টেণ্ট হিচাপে মই প্ৰায় 4-5 বছৰ ধৰি কৰিছো, আৰু মোৰ খুব ভাল লাগিছে এইখিনি কাম কৰি পেলাই,
2: আপুনি মানে ৰেডিঅ'ৰে আমাৰ পৰিয়ালৰে
1: সদস্য, সেইকাৰণে আমি ৰেডিঅ' বুলি ক'লে এক্সাইটেড হৈ যাওঁ,
3: খুব ভাল লাগে, আকৌ মানে সৰু থাকোঁতে

0: মোৰ একেবাৰে 7-8 বছৰ তেতিয়াই মই ডিব্ৰুগড় ৰেডিঅ'ত গান গাই মোৰ এতিয়াও মনত আছে 10 টকা পাইছিলোঁ। কিছুমান বস্তু মনত থাকে যে একদম সেইটো মানে খুব ডাঙৰ এচিভমেণ্ট নিচিনা আছিল আৰু
1: আৰম্ভণিতে পোৱা পইচা
0: পইচা পোৱা।
1: আপুনি প্ৰথম ডিব্ৰুগড় ৰেডিঅ'ত কাম কৰিছিলে
0: সৰু থাকোঁতে প্ৰথম গীত গাইছিলোঁ ডিব্ৰুগড় ৰেডিঅ'ত দেউতাৰ লগত গৈছিলোঁ দেউতা তেতিয়া প্ৰগ্ৰেম কৰিব যায়তো দেউতাৰ লগত গৈছিলোঁ তেতিয়া গীত গাইছিলোঁ আৰু সেই গীত গাওঁতে মানে প্ৰথম মোৰ মনত আছে আৰু যেতিয়া একদম সৰু মানে 7-8 বছৰ তেনেকুৱা আৰু তেতিয়া 10 টকা মই পাইছিলোঁ আৰু এতিয়াও মানে সেই কথাটো মনত পৰিলে কিয়তো ভাল লাগে
2: ভাল লাগে
1: তাৰ পাছত আপুনি গান বেছিকে গালে কমলদাক পোৱাৰ পাছত নে আগৰ পৰাই তেনেদৰে চৰ্চা চলি আছিলে আপোনাৰ?
0: তাৰমানে মই কথা এটা কওঁ, মই আচলতে গানটো গাওঁ আগৰ পৰা, কিন্তু মই ষ্টেজত তেনেকে আগতে ইমান গোৱা নাছিলোঁ। গোৱা নাছিলোঁ মানে মোৰ নিজৰো অকণমানে এনেকুৱাকৈ, মই তেতিয়া হাৱাইন গীটাৰ শিকি বজাওঁ। আৰু তাৰপিছত কি হ'ল, যেতিয়া 92ত মোৰ বিয়া হ'ল কমলৰ লগত, তাৰপিছত মই 93 মানত মই ভূপেন্দাক প্ৰথম লগ পালোঁ। লগ পাওঁতে ভূপেন্দাৰ লগত কথা গম পালে আৰু ভূপেন্দাই মানে মোৰ গোটেই সুধিলে আৰু যেতিয়া দেউতাৰ নামটো শুনিলে, দেউতাহঁতকতো ভূপেন্দাই ভালকৈ জানে
3: এসময়ত মানে আপাৰ আসামলৈ যেতিয়া ভূপেন্দা যায় তেতিয়া দিনত ইমান টিম চিম লৈ নাযায় আৰু, ক'ৰবাত গান গাব যোৰহাটত জয়ন্ত হাজৰিকা এওঁলোকৰ ঘৰলৈ যায়, গৈ পেলাই কয় যে ইন্দ্ৰদা ককাইদেউৰ লগত আজি বজাব লাগিব, এওঁ দুটাকে মানে ভায়লিনো বজায়, তবলাও বজায়, বংগো বজায়, তেতিয়া মানে আপাৰ আসামত গ'লে তেখেতে তবলা বজায়,
0: মানে সকলো ফাংচনত নহয় দুই এখন ফাংচনত বজাইছে আৰু সেইটো জানে আৰু দেউতা শাস্ত্ৰীয় সংগীতৰ খুব মানে ছিৰিয়াছ মানুহ আছিলে, সেইটো জানে। আৰু সঁচা কথা ক'বলৈ গ'লে ভূপেন্দাৰ লগত গান গোৱাৰ এটা অন্যতম কাৰণ হৈছে মোৰ দেউতা, দেউতাৰ নাম, দেউতাৰ নামৰ কাৰণে তেওঁ মানে এনেকুৱাকে ধৰি ল'লে যে এওঁ খুব ভাল
3: গাব
0: আৰু সেইটোকে কমলক মানে নাই তুমি গান গাবলৈ আনিবই লাগিব, নহ'লে মই নাযাওঁ, সঁচাকে কৈছো, মানে মোৰ অন্য নেযোৱাৰ কথা নহয়, তেখেতৰ লগত গান গাবলৈ খোৱাটো সাহস লাগিবতো, এটা সৌভাগ্য, কিন্তু মোৰ খুব সাহস নাছিলে, মোৰ খুব ভয় খাইছিলো, মই কেনেকে গাম
1: তেখেতৰ শিল্পীয়ে ভয় খাব ভূপেন্দাৰ লগত গাব লাগিব,
3: তেতিয়া ভূপেন্দা একদম দুৰ্দান্ত মানে হেৰি আৰু জনপ্ৰিয় বাঘৰ নিচিনা, মানে ইন এ চেন্স ষ্টেজত বহুতে ভয় খাই থাকে, কিজানি গালি পাৰিব কিবা হ'ব, কিজানি নকৰে, কেতিয়াও নাই কৰা দেই, মিছা কথা কিয় কওঁ, 84 পৰা মই বজাই আছো ভূপেন, এওঁ 92 93 পৰা আৰম্ভ কৰিছে গোৱা,
0: প্ৰথম মই দুলীয়াজানত গাইছিলো তেখেতৰ লগত প্ৰথম,
3: সেইটো এটা হিষ্ট্ৰী, তাৰমানে দুলীয়াজানত ভূপেন্দা বহুত দিনৰ মূৰত গান গাবলৈ আহিব, কেইবছৰমানৰ ভূপেন্দাৰ মাজতে গান গোৱা নাছিল কিবা এটা কথাত লৈ পেলাই ব্যক্তিগত, তাৰ দুলীয়াজানত দুখন ফাংচন, এখন জালনী ক্লাবত আৰু দুলীয়াজান ৰাজহুৱা ফাংচন, মুন্টু মুখাৰ্জীয়ে মোক কলিকতাৰ ফোন কৰিছে, ভূপেন্দাই নিজে ফোন চোন ধৰিব নাজানে নকৰোঁ, কোনোবাই লগাই দিলে ফোনটো ধৰিব, এয়া কমলৰ লগত কথা পাতোঁ, কিন্তু নিজে ফোন নম্বৰ চোন নম্বৰ একো নাজানে, ফোন কৰিবও নাজানে নকৰেও, তাৰ মিন্টুদাই মোক কৈছে, ভূপেন্দাই বহু পুৰণা ছেক্ৰেটেৰী আৰু কমল, ভূপেন্দাই কৈছে কমলৰ পত্নী আশাক লৈ আহিবলৈ দিবা, মোৰ লগত গান গাব লাগিব, তুমি কিন্তু লৈ আনিবাই, নহ'লে মই বোলো এওঁতো গান নাগাব চাগে, এওঁতো কেতিয়াও গোৱা নাই, কৈছে নাই তুমি প্ৰথম লৈ আহিবা, নানিলে কি হ'ব, মিন্টুদাক দুখিব, ভূপেন্দাই তুমি চাগে ভালকৈ নেমাতিলা বা নক'লা, তাৰপিছত বাধ্যত পৰি যাবলৈ বাধ্য,
0: সেয়ে আৰম্ভণি আৰু প্ৰথমবাৰ খুব ভয় লাগিছিলে, বিশেষকৈ প্ৰথম যিবাৰ মই উঠিছোঁ ষ্টেজত,
1: 93 হয়,
0: তাৰপিছত সেইবাৰ মানে কি হৈছে, দুলীয়াজানৰ জালনীত হৈছিলে ফাংচনখন, মানে প্ৰথম উঠাৰ সময়ত মোৰ এতিয়াও মনত আছে, মানে ভূপেন্দাৰ মাইক্ৰফোনটো ঠিক সমানেই মোৰ মাইক্ৰফোনটো দিছে, যাতে মাজে মাজে তেখেতে এৰাবিলাক মই ধৰিব পাৰোঁ, প্ৰথমে মই মানে সমানকৈ ৰাখিছে আৰু, মই মানে একদম মাইক্ৰফোনটো নি একদম বহুত পিছলৈ লৈ গৈছো, মোৰ ইমান ভয় লাগিছে নহয়, তাৰপিছত আকৌ আগলৈ মানে জানি কৈছে আগলৈ, তেনেকেই অকণ অকণকে আৰম্ভ হ'ল আৰু, বেলেগ এটা অভিজ্ঞতা, তাৰপিছত লাহে লাহে ভয়টো ভাঙি গ'ল আৰু, আৰু মোৰ মানে এটা ভয়ো আছিলে যে মই বা কি গাম আৰু ভাল, আৰু তেখেতৰ খং উঠিলেও বাৰু মোক কিবা কৰিও দিব নেকি, এনেকুৱাও ভয় লাগিছিলে, কিন্তু মানে মোৰে চাগে সৌভাগ্য বা তেখেতৰো আশীৰ্বাদ আছিলে, কিন্তু মই কেতিয়াও গালি শুনিব লগা ক'তো হোৱা নাই।
1: যিটি আমি ৰেডিঅ'টো উদযাপন কৰি আছো বা গোটেই অসমে উদযাপন কৰি আছে, সুধা কণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, গতিকে আমিও অনুষ্ঠান কৰিছোঁ আৰু আমাৰ নিয়মীয়া অনুষ্ঠান চলি আছে, গতিকে আপোনালোকৰ আজিৰ পৰা আমি তাকেই ভাবিছোঁ যে এটা যেন সংযোগ হৈছে এই সময়খিনিতে, আৰু ভূপেন্দ্ৰৰ কথা ওলোৱাটো স্বাভাৱিক, যেতিয়া কমলদা আছে, যেতিয়া কমলদা ছাৰ দৰে, যিটো কৈছিলোঁ ছাৰ দৰে আছিলে ভূপেন হাজৰিকাৰ,
2: আচলতে আমি খুব ভাল সময়তে আপোনালোকক পাইছোঁ,
3: হয় মোৰ ভাল লাগিছে, কাৰণ শতবৰ্ষত কাৰণ ৰেডিঅ' ষ্টেচন

0: গুৱাহাটী আকাশবাণীৰ স্ৰষ্টা বুলি ক'লেও ভুল নহয় ভূপেন, আপোনালোকে জানে চাগে, যেতিয়া স্বাধীন ভাৰতৰ অসমৰ প্ৰথম ৰাজ্যপালজন আছিল আকবৰ হায়দৰী, এটা অনুষ্ঠানত ভূপেন দাই গীত গাই আছে, তেখেত দৰ্শক, তেতিয়া গুৱাহাটী হোৱাই নাই, ৰেডিঅ' ষ্টেচন স্থাপন হোৱা নাই, তেখেতৰ গীত শুনি পেলাই হায়দৰ চাহাবে সুধিলে যে ভূপেন
1: আপোনাক কি লাগে,
0: কি লাগে, এইটো কাহিনী মই কৈছো তাৰ ভূপেন্দাই, তেতিয়া ভূপেন দাই ক'লে যে আমাৰ অসমৰ শিল্পীয়ে বৰ কষ্ট কৰি কলিকতাত গীত গাবলৈ যাব লাগে, আকৌ কম সময়ৰ কাৰণে, সীমিত সময়, আমাক এটা ৰেডিঅ' ষ্টেচন লাগে, লগে লগে তেখেতে দুটা ৰেডিঅ' ষ্টেচন চেংচন কৰিলে, এটা আমাৰ গুৱাহাটীৰ বাবে আৰু এটা শ্বিলং ৰেডিঅ', আৰু ভূপেন দা হেৰি ইয়াত প্ৰগ্ৰাম এছিষ্টেণ্ট হিচাপে চাকৰিত সোমাল, সেয়া আৰম্ভণি। গতিকে আকাশবাণীলৈ আহি যদি ভূপেন দাৰ এই কথাটো নকওঁ মোক পাপে চুব, আৰু ইয়াতে ভূপেন দাৰ প্ৰেম হ'ল, ৰেকৰ্ডিং কৰে গানৰ মাজেৰে প্ৰেম হ'ল, এনেকুৱা ৰেকৰ্ডিং, এইটো বহুত ডাঙৰ ষ্টৰী, ভূপেন দাই ইয়াত গান ৰেকৰ্ড কৰে, এটা গান ইয়াত গায়, ভূপেন দা গায়কো সেই গানটো প্ৰেমৰ গান গায়, তুমি তুমি গোৱালা প্ৰিয়া গান, এনেকুৱা ধৰণৰ যিবিলাক গান, আনন্দীৰাম দাসৰ গান, কেতিয়াবা সৈয়দ আব্দুল মালিকে ইয়াত গান লিখি দিয়ে, প্ৰেমৰ গীত লিখে, তাৰপিছত শ্বিলং ৰেডিঅ'ৰ পৰা এদিন বা দুদিন পিছত এটা নাৰী কণ্ঠত তাৰ উত্তৰৰ নিচিনাকে এটা গান আহে, আৰু সেই গানটো লিখি দিয়ে আকৌ পদ্ম বৰকটকীদেৱে সাহিত্যিক ঔপন্যাসিক, এনেদৰে দুয়োটা ৰেডিঅ' ষ্টেচনৰ নেদেখাকে ল'ৰা ছোৱালীহালৰ মোটামুটি প্ৰেমৰ নিচিনা হ'ল, তাৰপিছত লাহে লাহে নীলাখামৰ চিঠি অহা হ'ল, এদিন সেইখিনি সময়ৰ ষ্টেচন ডাইৰেক্টৰ আছিলে মেহৰাম আছানী, মেহৰাম আছানীয়ে কথাটো গম পালে, মাতি নি পেলাই ভূপেন দাক বোলে মাতি নি ধমকি দিয়াৰ নিচিনা, এই ভূপেন পৃথিৱীত বহুত প্ৰেমৰ কাহিনী শুনিছোঁ, ৰোমিও জুলিয়েট কিবা কিবি, কিন্তু দুটা ৰেডিঅ' ষ্টেচনৰ মাজত প্ৰেম হোৱা আমি শুনা নাই, এই কথাটো যদি কেনেবাকৈ ৰেডিঅ' দিল্লীত গৈ ৰিপৰ্টিং হয় তোমাৰো চাকৰি যাব, মোৰো অসুবিধা হ'ব, বন্ধ কৰা, প্ৰেম সাময়িকভাৱে বন্ধ হ'ল, গানৰ গানৰ শ্ল' কিন্তু সেইটোৱে সঁচা প্ৰেম আছিল, নীলাখামৰ চিঠি আহে, চিঠি আহিলে ভূপেন দাই চিঠিবিলাক চাই কিন্তু ৰিপ্লাই নিদিয়ে, শ্বিলঙৰ ৰেডিঅ'ৰ তেখেত এবাৰ মানে কিবা এটা ৰেকৰ্ডিঙত, তেতিয়া মহিলা শিল্পী কম নহয় গুৱাহাটী ৰেডিঅ'ত স্পেচিয়েল ৰেকৰ্ডিঙত গাবলৈ আহিল, তেতিয়া সৌ শৰীৰে বোলে দেখা পালে, একো নাই, গান ৰেকৰ্ড কৰিলে ভূপেন দাই প্ৰগ্ৰাম ৰেচিষ্টেণ্ট, গান ৰেকৰ্ড কৰিলে গুচি গ'ল, মনত এটা হৃদয়ত কিবা এটা ভাব লৈ গুচি গ'ল, তাই চিঠি দিয়ে, চিঠিবিলাক ভূপেন দাই মোক নিজেই কোৱা কথাবিলাক ৰিপ্লাই দিয়ে, ভূপেন দাই এনেও চিঠি পত্ৰ নিজেও নিলিখে, পঢ়া কম নপঢ়িব পাৰে, এনেকুৱা ধৰণৰ চিঠিবিলাক পঢ়ে, পঢ়ি পেলাই থৈ দিয়ে, থৈ দিওঁতে এটা সময়ত চিঠি অহা বন্ধ হ'ল, তেওঁৰ অভিমান হ'ল, তেতিয়া ভূপেন দাই চিঠি দিয়া আৰম্ভ কৰিলে, তেওঁ ৰিপ্লাই নিদিয়া হ'ল, তাৰ ফলত পৰৱৰ্তী সময়ত এটা গান সৃষ্টি হ'ল, গুণগুণাই দিওঁ না অকণমান,
2: শ্ৰোতাই শুনি বৰ ভাল পাব,
0: স্কেল এটা দি দিওঁ, তাৰ ফলত এটা গান সৃষ্টি হ'ল, গানটো কথাকেইটা মই কৈ দিছো, তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হ'লে, আশা কম গুণগুণাই দিয়াচোন,

0: পূৰ্বত হয়।
1: সেই গানৰ শেষটো বেদুইন হিচাপে শেষ কৰিছে, বেদুইন হলো জীৱন চাহাত, কিমান আশাবাদ, মানে সমস্যা ঢেৰ আহিছে, বিয়া বাৰু নহ'ল, কিবা কিবি ঢেৰ হৈ গ'ল, কিন্তু বেদুইনবিলাক যেনেকে মৰুভূমিৰ মাজতো বাচি থাকে, হে বেদুইনে এই আফ্ৰিকাৰ বেদুইন হ'ব পাৰে, আৰবৰ বেদুইন হ'ব পাৰে, ভূপেন্দ্ৰও মানে সিমান সংঘাতৰ মাজতো কিন্তু আগুৱাই গৈ থাকিল, সেইকাৰণে বেদুইন শব্দটো লগায়

নাই ঘূৰি হ'লো কিন্তু বাচি আছোঁ। কাৰণ ভূপেনে এই আশাবাদটো চবতে থাকে। পৰৱৰ্তী সময়ত যেতিয়া এইটো গানৰ এই কথাটোকে লৈ গান লিখিলে শৈশৱতে ধেমালিতে তেওঁকে খৰি লিখিছে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইত খনি দুয়ো সাঁতোৰা মনত আছে। এই গানটো ইয়াতে প্ৰথম ৰেকৰ্ড কৰিছে যোৱা দেই, তাৰপিছতে ৰেডিঅ'ৰ পিছতে ৰেকৰ্ডলৈ তাৰ শেষ কোণত সেই আশাবাদ আকৌ অজিয়াই থাকি এখন সমাজ।

0: গধূলিও বেছি আছে, তাতে ক'ত লৈ গ'ল প্ৰেমটো, শৈশৱৰ ধেমালিত হৈ গ'ল, তুমি বিয়া হ'লা, মই দেখিলোঁ তোমাৰ আঁতৰৰ পৰা, নেভাবিবা মই চিপজুৰি ৰ'ম। আজিকালি যিবিলাক সাধাৰণ ঘটনা, আজিকালি এইবিলাক হৈ থাকে, এটা প্ৰেম বিফল হোৱাৰ লগে লগে আজিকালি এই কিবা বেলেগ এটা সিদ্ধান্ত লৈ লয়, কিমান আশাবাদ, ভুল কৰিছা মোৰ সোনজনী, অলিক সপোন দেখিছা, মই চিপজুৰি লোৱা মানুহ নহয়, কিন্তু বিয়া নহ'ল বেলেগ কথা।
1: খুব পজিটিভ আছিলে চব ক্ষেত্ৰতে, খুব ইতিবাচক তেওঁৰ মানে কথাবিলাক।
2: ভূপেন্দ্ৰৰ কথাটো আৰু কৈ আমি মানে তাক শব্দৰে বা ভাষাৰে বৰ্ণনাই কৰিব নোৱাৰোঁ, অসমৰ মানুহৰ তেজে তেজে হিৰাই হিৰাই সোমাইছে ভূপেন্দ্ৰৰ গীত কথা মাত, তেখেতে গাবই নালাগে বাৰু। এই যে আপোনালোকৰ জীৱনক যে প্ৰভাৱান্বিত কৰি থৈ গ'ল, মই দেখিলোঁ যে দুয়োগৰাকীক এনেদৰে প্ৰভাৱান্বিত কৰি থৈ গৈছে, গীতৰ ক্ষেত্ৰখনৰে বুলি কোৱা নাই, জীৱনতে প্ৰভাৱ পেলাইছে,
0: আশাবাদটো মানে এনেকুৱাকৈ আমাৰ সোমাই গ'ল জীৱনত, অকল ভূপেন্দ্ৰক দেখি দেখি আমিও নিৰাশ হওঁ, নিৰাশটো চব আশা নিৰাশাৰেই জীৱন, জীৱন হেৰি কথা কৈছে, আশা নিৰাশা উত্থান পতনেই জীৱন, কিন্তু আশাবাদটো

অতিশয় দরকার আহিবই মানুহৰ জীৱনত ধুমুহা আহিবই কিন্তু তাৰ মাজত হু হু ধুমুহা আহিলেও আকাশ কোলা মেঘে চানিলেও ৰিম ঝিম বৰষুণ পৰিলেও তুমি যে থাকা মোৰ কাষতে কিমান কথা কৈলে বহুত কথা মানে কি হয় এনেই ওলাল কাৰণে কৈছে আমি সৰ্বসাধাৰণ মানুহ ভূপেন দাক কেতিয়াবা দুখ লাগে মই এনালাইচিছ কৰি থাকোঁ তাৰমানে আমি অসমীয়া জাতিটো ভূপেন দাক বুজি নাপালোঁ যেন মোৰ মাজে মাজে ভাৱ হয় কিয় জানে ভূপেন দাই যিটো গীতি সাহিত্য সৃষ্টি কৰি থৈ গ'ল কাৰণ ভূপেন দাৰ সেই ধৰণৰ গীতি সাহিত্য অদূৰ ভৱিষ্যতে কেতিয়া সৃষ্টি হ'ব মই নাজানো মই খুব আশাও নকৰোঁ সেই সিমান পৰ্যায়ত কাৰণ কি হয় আমি সৰ্বসাধাৰণ মানুহ আমি য'ত চিন্তাটো শেষ কৰোঁ ভূপেন দাই তাত আৰম্ভ কৰে কি কাৰণে মই দুটা সৰু কথা ক'ব খুজিছোঁ তাৰমানে এজন মোৰ মই ক'ৰবাত গ'লে কথা ওলাই সুধে নহয় ভূপেন দাই অমুক তমুক ওলাই যায় এনে ক'ৰবাত তাত আছে এদিন সুধিলে ভূপেন দাই এজন মানুহে মোক সুধিলে অলপ পঢ়া শুনা কৰা মানে ভূপেন দাই এটা বৰ ডাঙৰ ভুল কৰি থৈছে নহয় এটা গানত মই বোলো কোনটো গান জয় জয় নৱজাত বাংলাদেশ যেতিয়া বাংলাদেশ সৃষ্টি হৈছিল ভূপেন দাই এটা গান লিখিছিল জয় জয় নৱজাত বাংলাদেশ জয় জয় মুক্তি বাহিনী মই বোলো কি ভুল লিখিলে তাত কৈছে লিখি দিলে এটা গান ভলগা পদ্মা গং বিশাল ভলগা গংগা পদ্মাৰ পাৰ ভাঙি একে হ'ল পোৱা নেকি বিশাল ভলগা গংগা পদ্মাৰ পাৰ ভাঙি একে হ'ল পানী শেষৰ শাৰী বোলো এইটোতো ভলগাখনৰ লগত গংগা পদ্মা কেনেকৈ লগ লগাই দিলে ভূপেনে ভুল কৰিলে নেকি বোলো দাদা বেয়া নাপাব চৰি টু চে ডাঙৰ মানুহ আপোনাৰ মোৰ চিন্তাটো য'ত আৰম্ভ শেষ হয় তাত ভূপেন দাৰ আৰম্ভ হয় এইটো সেই ভলগা বুজোৱা নাই নদীকেইখন লগ লগাতে বুজা নাই সেইখিনি সময়ত ৰাছিয়াই ভাৰতক সহায় কৰিছিল বাংলাদেশৰ ৱাৰৰ সময়ত সেইকাৰণে ভলগা ৰাছিয়াৰ গংগা পদ্মা তাৰমানে বাংলাদেশ ৰাছিয়া আৰু ভাৰতবৰ্ষ এইটো বেকত তাৰমানে এইটো পলিটিকেল চিন্তা তেনেকৈতো ক'ব নোৱাৰে যে আমেৰিকাই বিৰোধিতা কৰিছিলে পাকিস্তানক সহায় কৰিছিলে ৰাছিয়াই আমাক এটা চেণ্টেন্সত এই কথাটো হৈ গ'ল ভলগা পদ বিষা বিশাল ভলগা গংগা পদ্মার পার ভাঙি একে হল পানি তিনিখন কান্ট্রি তাৰমানে এক হৈ গল কি এটা আমি ভাবিব ন প্ৰথমতে মই থটমট খাই গ'লো কথাটোতো হয় যেন লাগিছে মই চিন্তা কৰিলো কিয় কৰিলে ভলগা পদ্মা গংগা এইটো হ'বই নোৱাৰে ব্ৰহ্মপুত্ৰ লুইত গংগা ক'লেও অকে বিশ্বজনীন চিন্তা বুলি কওঁতে এইটোকে কৈছো এতিয়া বহুতেই কয় ভূপেন দাৰ এটা ভুল কৰে আৰু এটা ভুল কৰে কেতিয়াবা পদ্মা কৈ যায় কেতিয়াবা পদ্মা কয় হয়নে ভূপেন দাই পদ্মাও কয় পদ্মাও কয় কৈছে এইবিলাক ভূপেন দাই বৰ উল্টা পুল্টা কৰে মই বোলো উল্টা পুল্টা নহয় যেতিয়া ভূপেন দাই পদ্মা ক'ব তেতিয়া কি হ'ব

0: বাৰটা গান আছে, পদ্মাৰ ধুমুহাই হেৰুৱাই নিছিলে হে আমাৰ সোণৰ ঘৰে বাৰী, ইয়াত পদ্মা ক'লে, কিন্তু আকাশী জানেৰে যেতিয়া গালে পদ্মানু অ পদ্মানু তই গুলি কলৈ, তেওঁ কৈছে এইটো এই দুটা বেলেগ ক'লে, বেলেগ ক'লে প্ৰসংগটো ক'ত আছে, মোৰ লক্ষ্য স্থান তেজপুৰ, তাৰমানে অসমৰ প্ৰসংগ, তাৰমানে অসমৰ পদ্মানৈখন আগৰ একেসময়ত একে আছিল, আৰু যেতিয়া পদ্মানৈ পদ্মাৰ ধুমুৱা মানে এইটো বাংলাদেশৰ পদ্মাৰ কথা কৈছে, তেতিয়া মানুহজনে কৈছে বাপ ৰে বাপ, আমি ভাবি আছিলো কেতিয়াবা চাগে ভুলতে কৈ দিয়ে নেকি পদ্মা পদ, নহয় ভূপেন্দাৰ চিন্তা
1: ভুল কেনে কয়
0: বোলো আমি এই যে তেওঁৰ চিন্তা বিশ্বজনীন বুলি কওঁতে এটা লাষ্ট মোৰ ক'ব মন গৈছে, এই যে যাযাবৰ গীতটো বহুতে ভাবে যে যাযাবৰ গাই গৈছে, সেইটো আছিলে ভূপেন্দ্ৰ গোটেই পৃথিৱীখনৰ কথা কৈছে, মই লৈ তৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চালো, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিচ সাৱতি ললো, এই যে আপোনাৰ মাৰ্ক টুৱেনৰ সমাধিত বহি গৰ্কীৰ কথা কলো, তাৰমানে মাৰ্ক টুৱেন আমেৰিকা, গৰ্কী ৰাছিয়া, এই আমেৰিকা ৰাছিয়াকো একে হোৱা তেওঁ সপোন দেখিছে, এখন এই ধৰণৰ চিন্তা, গতিকে সেইকাৰণে ভূপেন্দাৰ বিষয়ে ভূপেন্দাৰ চেক্টাৰটো মানে ওলাতে ওলাই থাকিব কথা পাতি ভূপেন্দাৰ বিষয়ে, এইকাৰণে মই ডক্টৰ দিলীপ দত্তৰ এটা কোটেশ্যন মই ক'বই লাগিব, তেখেতে কৈছিলে সাংঘাতিক ডাঙৰ গৱেষক ভূপেন্দাৰ গীতৰ ডক্টৰ দিলীপ দত্ত, তেখেতে কৈছিলে যে ডক্টৰ হাজৰিকাক ৰবাৰ্ট বাৰ্ণ্ছৰ লগত বহু দিশৰ পৰা তুলনা কৰিব পাৰি, বাৰ্ণ্ছৰ দৰে তেখেতে আমাৰ পুৰণা সুৰৰ কাৰণে নতুন

0: গীত রচনা করে সেইবিলাক নতুন জীবন দিছে আর নতুন নতুন গীত নতুন নতুন সংগীত সৃষ্টি করে অসমীয়া জাতীয় জীবন চহকী করেছে। তেখেতে নিঃসন্দেহে অসমীয়ার জাতীয় সংগীতকার, জাতীয় গীতিকার আর জাতীয় গায়ক। সেই কারণে শতবর্ষত তেখেতর এই কথাটোরে মই তেখেতক আমি দুই শ্রদ্ধা যাচিছো। আপনাদেরকে আজি রেডিওর জৰিয়তে
1: আমিও তেখেতক সশ্রদ্ধা প্রণিপাত জানাইছো এই আপনার কথার মাজেরে। আর আমি সদায় রেডিওত তেখেতর গীত নোহাকে কোনো অনুষ্ঠান আর সম্পূর্ণ নহয়, কোনো গীতর অনুষ্ঠান তেখেতর গীত নোহাকে সম্পূর্ণ নহয়। হয় হয়
2: যুগ অগ্রগামী তেখেত হয়। আর তেনে এগারী ব্যক্তি আপনার জীবনত ইমান নিকটভাবে আছিল, আশা বাইদর হাতে খাবলে ইচ্ছা করেছিল বহু সময়ত,
0: আমার ঘরে খাই গেছে।
2: হয়
3: খোৱা খুব ভাল পাইছিলে আৰু তেওঁ নিজেও কেতিয়াবা নিজৰ পাকঘৰত, মই দেখিছোঁ নিজৰ পাকঘৰত নিজেও সোমাই খোজ খোজকৈ সৰু সৰু বস্তু কৈ শাক খাই ভাল পাইছিলে। তেনেকুৱা ধৰক এইবিলাক পিটিকা, তাৰপিছতে আৰু শেষ লাষ্ট 2011 তেখেত ঢুকাইছেতো 2011 13 February আমাৰ ঘৰলৈ আহিছিলে, লগত মনীষা বৌ আহিছিলে আৰু কল্পনা লাজমীও আহিছিলে। তেতিয়া মানে তেওঁলৈ মই বাবৰি শাক বুলি এটা শাক আছে, ঘাঁহ কণী দি ভাজিছিলোঁ। তেওঁ তেনেকুৱা ধৰণৰ খোৱাব খুব ভাল পায়। ইমানেই মানুহজনে খাইছে লাষ্টত, মানে কল্পনায়েও কৈছে, বৌৱে কৈছে আৰু নিদিবি দেই, বেছিকৈ খাই থাকিলে হেৰি হ'ব, মানে ইমান ভাল পাইছে খাই। আগতেও যেতিয়াই আহে তেওঁ সেই অসমীয়া খোৱা বস্তু বেছি ভাল পায় আৰু বেছি বস্তু নালাগে, আৰু তেওঁ বহুত বহুত নাখায়। কিন্তু মই এই 13 February যিবাৰ আহিছিলে 2011 মই সেইবাৰহে তেওঁক মানে যিখিনি ভাল পাইছে বহুতকৈ খোৱা দেখিছিলোঁ। বাবৰি শাক আৰু কণী ভজাটো, এনেই তেওঁ ভাল পোৱা বস্তু খায়, অকণ অকণ খায়, কিন্তু সেইবাৰ মই মানে দেখিছোঁ তেওঁ অকণমান
0: তাৰ আগতে এবাৰ হ'ল কি ৰাতি এদিন মোক ফোন কৰিলে, সেইটো ক'ব লাগিব, মই ইনষ্টিটিউটৰ কোৱাৰ্টাৰতে থাকোঁ, তাৰ বহুত আগত, তাৰমানে সেইবাৰ সেই আমাৰ ঘৰত ৰাতি ভাত খাইছে, কি খাইছে জানো, শুনিব, সেইকাৰণে কৈছোঁ ৰাতি 12 বজাত 11:30 বজাত মোক ফোন কৰিলে নিজৰ পৰা, কোমল তুমি আছো, মোৰ অকণমান ফুৰিবলৈ যাবলৈ মন গৈছে, মই গাড়ীখন মোৰ মাৰুতি এজেণ্ট এখন আছে, তেনেকৈ গৈ পেলাই ল'লোঁ আৰু ৰাতি কেইটা কোনো লৈ যাওঁ, গুৱাহাটী শুলে আৰু মোটামুটি, ভূপেন দাক ৰাতি জাগে, আমি গুৱাহাটী শুলে, মই কৈছোঁ নহয় আমি যেতিয়া শুওঁ তেওঁ জাগে, আমি যেতিয়া জাগো তেওঁ শুৱে, এনেকুৱা টাইপৰ মানে মানুহজনৰ চিন্তাই বেলেগ। লৈ গৈ পেলাই কোবা এঘৰ মানুহৰ গ'লোঁ, মোৰো চিনাকি ভূপেন্দ্ৰৰ চিনাকি, মস্ত কুকুৰে একদম ডবডবাই গেটত তলা, তাই গুচি আহিলে, আহি পেলাই মোৰ ঘৰ পালেহি, পাই পেলাই ক'লে ৰাজা মোক ভোক লাগিছে, অলৰেডি আমিতো ভাতে খাই পেলালোঁ, কাৰণ 10:00 বজাত ফোনটো কৰিছে, লাষ্টত গৈ প্ৰেচাৰ কুকাৰটোত সে থাকি যায় যে অলপ ভাত, কৈছে কি আছে বোলে ভাত, ভাত আছে নাই, আছে নাই, আছে আছে, আলু পিটিকা এটা,
3: কণী সিদ্ধ ভাল পায়, মই বইল কণী ভাল পায়, আলু পিটিকা,
0: আরে কোনা দালি চালিও নাছিল, ভালু ভাত, আদা আদা আদা কুটি দিলে, নিফক নিমখ তেল ভাত, আলু পিটিকা খাই কণী একদম খোস, যেন একদম 5-star হোটেল যেন খাই এলাম, মন যাব ঠিক তেনেকুৱা, মানে ইমান তৃপ্তি, সেই হল
3: তেওঁ আসলে খুব মানে অসাধারণ মানুহ, কিন্তু মোৰ সাধাৰণভাৱে আছিল,
0: সাধাৰণৰ মাজতে
3: অসাধাৰণ মানুহ,
1: মানে
0: সুন্দৰকৈ কৈছে, গতিকে নেক্সট খাজ যেতিয়া আমাৰ ঘৰত সেইদিনা মানে আমি অলপ বিশেষকে এদিনা প্ৰিপেয়াৰ কৰিছো, মোৰ ঘৰত ভূপেন দাই এখন পেইণ্টিং কৰিছে সেইদিনা, অলপ আগতে আহিল, তাই কৈছে ভাত হোৱা নাই নেকি, মই দাদা আমাৰ মোৰ বেডৰুমতে নি পেলাই, মোৰ ছোৱালীয়ে অকণমান পেইণ্টিং কৰা তেতিয়া এখন কেনভাছ আছিলে, ৰংবিলাক শুকাই, তাই বোলো দাদা আপুনি অকণমান খুব ভাল আঁকেতো ভূপেন দা, সেইটো গান বহুতে নাজানে, ভাল পেইণ্টাৰ আমাৰ নাট্যকাৰ অৰুণ শৰ্মা ৰেডিঅ'ৰ যে আছিলে, তেখেতে কৈছিল ভূপেন্দ্ৰ যেতিয়া পেইণ্টিং কৰিলে হয় এম এফ হুছেনৰ দৰে বিখ্যাত হৈ গ'ল, তেখেতৰ ভাৰ্চন তাৰমানে ৰেডিঅ'ৰ আপোনালোকৰ অৰুণ শৰ্মা খুব ভাল পাইছিলে, যিহক তাৰপিছত মোক ক'লে, মই বোলো এইখন লওক মই গান এটা বজাই দিওঁ, মই দিলোঁ লগাই কি ভূপেন্দ্ৰৰ ফেমাছ গান, সূতাৰে বোৱা এখনি নীলা চাদৰ, সেইটো গান লগাই দিলোঁ, এখন পেইণ্টিং কৰি পেলাই, পেইণ্টিঙো শেষ, খানা ৰেডি, এয়াই হ'ল ভূপেন দা।
1: খুব সুন্দর, এটা এই কথার আমার শেষে নহব, যেতে যেদরে কৈছে বা আমি সকলে কথাটো উপলব্ধি করো বা সকলে মানিয়ে লো যে ভূপেন্দ্ৰৰ যে অরিহণা সকলোরে জীবনত, আমার অসমীয়ার উত্তর পূর্বাঞ্চল বা গোটেই ভারতের যে একটা অরিহণা তেখেত সংগীতত বা সমাজ জীবনত, সেইটোতো আছেই, আপোনালোকৰ জীৱনতো কৰি থৈ গ'ল, বেলেগ ধৰণে পাইছে আপোনালোকে,
0: আমাৰ ঘৰখনত এটা দিন নাযায় আজিলৈকে, ভূপেন্দ্ৰ 11 চনৰ 5 নৱেম্বৰ ঢুকাইছে নাই,

0: আজিলৈকে এটা দিন যোৱা নাই যিটো দিনত ভূপেন দা বিষয়ক কিবা এটা
1: প্ৰসংগ ওলোৱা নাই,
0: এটা ছিংগল দিন নাই।
1: আৰু আমিও একেটা সুৰতে কওঁ, আকাশবাণীৰ এনে এটা দিন যোৱা নাই যিটো দিনত ভূপেন হাজৰিকাৰ গান বজা নাই।
0: আপোনালোকে ভূপেন দাক লৈ গৌৰৱ কৰিব লাগে, কৰা উচিত, আৰু সেইটোৱে আপোনালোকে যেন ঋণ শুধোৱাৰ নিচিনা বা তেওঁ ডিজাৰ্ভো কৰে, আৰু আপোনালোকে সেই কৃতজ্ঞতা বোধটো দেখাইছে তাৰমানে আকাশবাণীয়ে।
2: এতিয়া আমি আপোনাৰ দুজনৰ মাজলৈ অকণমান ঘূৰি আহিছোঁ, তেখেতে সমৃদ্ধ কৰিলে, আপোনালোক দুজনে আন দুজনক কেনেদৰে সমৃদ্ধ কৰিছে এই জীৱনত, ধৰক এই জীৱনৰ যাত্ৰাটোত? আপুনিতো কলে গানত বহুতখিনি আপুনি আগবাঢ়ি গ'ল, এখেতৰ লগ পোৱাৰ পাছতেই আপুনি ভূপেন দাক লগ পাইছে বা সেই সৌভাগ্য হৈছে বুলি কৈছে ইমান ওচৰৰ পৰা পাবলৈ, আৰু কমল দাৰ কথা নকওঁ,
1: ইনষ্টিটিউটৰ শিক্ষা, তাৰ মাজত এনেকৈ গান গাবলৈ যোৱা, কেনেকৈ আপোনালোকৰ সংসাৰ আগবাঢ়িছে?
0: সেইটোত কিন্তু এৰ কণ্ট্ৰিবিউচন বেছি আছে, কিয় জানেনে, মোৰ তাৰমানে মই অলপ ঘূৰি ফুৰি বেছি ভাল পাওঁ বা এনেকুৱা ধৰণৰ বেছি ব্যস্ত থাকোঁ, গতিকে মোৰ ঘৰখন চম্ভালাৰ চাপোজ এজন আজিৰ তাৰিখত মই এনেকুৱা ধৰণৰ বেছি ব্যস্ত থাকে, এওঁৰ অনুষ্ঠান থাকেতো বেলেগ কথা, আদাৰৱাইজ এওঁ মানে বহুত চেক্ৰিফাইচ কৰি থৈছে, কাৰণ কিয়
3: অসম
0: জাতীয় বিদ্যালয়ৰ টিচাৰ আছিলে,
3: তাৰপিছত মোৰো আকৌ কিবা কিবি বহুত কৰিছো দেই, তাৰ মাজত মই এনেকুৱা মানে এনেকুৱা হেৰি পি ডব্লিউ ডিৰ কিবা কণ্ট্ৰেক্ট এনেকুৱা সৰু কৰিছিলো কিবা কিবি, কিন্তু মানে যিটো মোৰ লগত নিচেই কম সময় অলপ, সেয়া অৱশ্যে ভূপেন দাক লগ পোৱাৰ আগত, কিন্তু তাৰপিছত যি নহওক তাৰপিছতো সেই তেনেকুৱা ধৰণৰ কথা আচলতে কি হৈছে, দুইজনে ওলাই ঘূৰি ফুৰিলে মানে অকণমান ঘৰখন অসুবিধা হয়, তেনেকুৱা ধৰণৰ কথা আছিলে, গতিকে আৰু এওঁৰ বস্তুটো আৰু অকণ বেলেগ আছিলে, এওঁ লেখে বা গায়ো কলেজতো যায়, গতিকে ইজনে আচলতে মই কোনোৱে কাৰো প্ৰতি চেক্ৰিফাইচ কৰা বুলি মই নাভাবোঁ,
2: কিন্তু ছাপোৰ্টটো কেনেকৈ কৰিছে,
3: সেই
0: ছাপোৰ্ট মানে কি হয়, ভূপেন দা যেতিয়া আহে মোৰ ৰুটিনখন একেবাৰে সলনি হৈ যায়, গান ফাংচন এদিন কৰিব এখন গাব, কিন্তু থাকিলে পাঁচ দিন বা সাত দিন বা গুৱাহাটী, তেতিয়াতো মোৰ লৰচৰ কৰা বেলেগ কথা, গতিকে এওঁ যদি সেইটো ছাপোৰ্ট নিদিলে মই সেইখিনি ছাপোৰ্ট যিখন ভূপেন দাই মোৰ পৰা বিচাৰিছিলে অলৈ নিয়া তলৈ নিয়া, ভূপেন দাৰ কোনো ৰুটিন নাথাকে, এম কোনো ৰাতি বাৰটাত মাতি পঠালে যাবই লাগিব, সেইখিনি সময়ত এওঁ যদি মোক ছাপোৰ্ট নকৰে মই কেনেকৈ যাম, গতিকে সেইটো হেৰিয়ে নাই, ভূপেন দাই খুব মৰম কৰে, এওঁকো খুব মৰম কৰিছে, আমাকো খুব মৰম কৰিছে, আমি সদায় কৃতজ্ঞ, ইভিন কল্পনা লাজমী বহুতে বহু কথা কয়, কিন্তু তেওঁৰ নিচিনা অসাধাৰণ মহিলা খুব কম আছে যি গোটেই জীৱন ভূপেন দাক সেৱা কৰি, 1977ৰ পৰা লাষ্ট দিনা ভূপেন দাৰ মৃত্যু পৰ্যন্ত যিটো ধৰণে লগত থাকি গ'ল সেইটো চেলুট তেওঁ বৈবাহিকভাৱে নহ'ব পাৰে, সেইকাৰণে মই ৰিলেশ্যনটো কি কওঁ জানে, বেদৰ মন্ত্ৰেৰে দম্পতি যদিও নহ'লো আমি কাহানি, একে ত্ৰিপাত্ৰতে জীৱন মুদিৰা পান কৰোঁ আমি তথাপি, ভূপেন দাক যে সুস্থ শৰীৰে ভালভাৱে জীয়াই ৰাখিলে তাত কল্পনা লাজমীৰ যিটো অৰিহণা ভাবিব নোৱাৰা অৰিহণা, আৰু এটা কথা কৈছোঁ, আজি কল্পনাৰ কথা ওলাল, আমি কৃতজ্ঞ এইকাৰণে সেই মানুহগৰাকীয়ে যিধৰণে ভূপেন দাক চাইছিলে, ঔষধ কি খাব কেইটা বজাত খাব চব ইনষ্ট্ৰাকশ্যন দিয়া থাকে, আৰু শেষত যেতিয়া কল্পনা ভূপেন দা ঢুকোৱাৰ পিছত আমাৰ অকণমান ইমোশ্যনেল কথা ওলাই গ'ল, কাৰণে 2011ৰ 5 নৱেম্বৰ ঢুকাল, মই বোধহয় 19ত তেখেত ঢুকাইছে, 2019ত বোধহয় ঢুকাই 19-18 মোক অকণমান চন্দু পাজিল লাগিছে, মই খবৰ মই ফোনত টাচত থাকোঁ, আৰু ভূপেন দাৰ শ্ৰাদ্ধ বম্বে ঘৰত কৰিছিলে ডিচেম্বৰত, ইয়াৰ পৰা 5 নৱেম্বৰ পিছত সেইটো শ্ৰাদ্ধত মোক তেওঁ বহাইছিলে ভূপেন দাৰ, তেওঁলোকৰ মহাৰাষ্ট্ৰীয় নিয়মটো বেলেগ, মাতৃৰ ফালৰ পৰা এজন বহে আৰু পিতৃৰ ফালৰ পৰা এজন বহে, মাতৃৰ ফালৰ পৰা তেওঁ আত্মাৰামৰ ভায়েক আছিলে, তেওঁৰ মামাক তাৰমানে আত্মাৰাম বিখ্যাত আছিল, চাহাব বিবি গোলাম হল কল্পনা লাজমীৰ মামাক, নিজৰ মামাকৰ ভায়েক এজন আছিলে তেওঁ অৰুণদা, অৰুণদাই তেওঁলোকৰ ফালে কৰিছে মাতৃপক্ষ, মই পিতৃপক্ষৰ মানে ভূপেন দাৰ হৈ পেলাই শ্ৰাদ্ধত বহিছোঁ কল্পনা লাজমীৰ ঘৰত, যিটো শ্ৰাদ্ধ পাতিছে, যি হওক কল্পনাৰ শেষত মানে যেতিয়া তেওঁৰ কিডনী বেয়া হৈছে মই খবৰ পাওঁ, মই তেওঁলোকে বম্বেত ফোনত কথা পাতোঁ, লাহে লাহে গম পাইছোঁ দুটা কিডনী অলৰেডি গ'ল, আৰু মই ভাবিছোঁ ভগৱানে নকৰক, কেতিয়া এদিন মই গ'লোঁ, এওঁ কল্পনাই পিন্ধা এযোৰ ড্ৰেছ আৰু এখন গামোচা দি পঠালে, মোৰ ইম'চনেল হৈ যাওঁ, তাই মই গ'লোঁ, ফোন কৰি পেলাই ক'লে তুমি অমুকবাৰে আহা, সপ্তাহত 3 দিন ডায়েলিচিছ থাকে, মই গ'লোঁ, যোৱাৰ পিছত কল্পনাই কৈছে ভূপেন দা ঢুকোৱাৰ পিছত মোৰ ঘৰত আহি বিহুৱান যেচা মানুহ মই লগ পোৱা তুমি, দুখত কৈছে মোৰ চকু পানী ওলাই, তাৰপিছত তেতিয়া চিকিৎসাৰ ভয় বহুত বেছি খৰচ, আটাইতকৈ ডাঙৰ কথা আজি কওঁ, মই দুখেৰে ক'ব খুজিছোঁ, কল্পনা লাজমীৰ শেষৰ চিকিৎসাৰ ব্যয় কোনে কৰিছিল জানে,

0: আলিয়া ভট এক্ট্ৰেছ, সেইখন তেওঁ পইচা নাই বিল্লি বোলে, আম্বানী হস্পিটেলত যেতিয়া ডায়েলিছিছ সপ্তাহত তিনিদিন অহা যোৱা খৰচ শেষ হ'লেই, তাৰ কল্পনা ৰাজমীৰ বন্ধু হ'ল মহেশ ভাটৰ ঘৈণীয়েক শনি ৰাজদান, শনি ৰাজদানৰ জীয়েক হ'ল আলিয়া ভট্ট। আলিয়া ভট্টে তেওঁ মোক এইটো কথা ক'বলৈ কাকো হাক দিছিলে, কিন্তু আজি মই ক'লোঁ, মোক কৈছে, সেয়াই গতিকে মানে শেষটো মানে কেনেকুৱা দুখ লগা, আৰু নিজৰ মাক তেতিয়া আছেই জীয়াই, তেওঁ আল্টিমেটলি ঢুকাল। মই সেইদিনা যিদিনা মই দেখিছোঁ টিভিত
1: ভূপেন্দাৰে মোক আনিবই যায়তো, আৰু তেতিয়া মোক কয় আহিলে নেকি, এনেকে কয় মানে আহিলে নেকি মানে কি
2: আৰু
3: বাইদেউ, তাৰ মাজতে আপুনি গান কৰিছে নিজৰ, সেই বিষয়ে অকণমান কওকচোন।
1: গানটোতো মই বাৰু গাই আছো, মোৰ দেউতাৰ তাতে শিকা, সৰুৰ পৰা সেই গানৰ পৰিৱেশতে ডাঙৰ হৈছোঁ, গতিকে সৰুতে শাস্ত্ৰীয় সংগীতো সৰুতে শিকিছিলোঁ, তাৰ পৰৱৰ্তী কালত এতিয়াও অলপ অলপ শিকি থাকোঁ, ঠিকা নহয়, এতিয়া আকৌ মন্দিৰা বাইদেউ আহিব, মন্দিৰা বাইদেউৰ তাতো ক্লাছ কৰিম, গতিকে তেওঁ আহিছে, তেওঁ তাতো ক্লাছ কৰিম, গতিকে তেনেকৈ চৰ্চা চলি আছে।
2: ৰেডিঅ'ত গোৱাৰ কথাটো কওকচোন, এনেইতো আপুনি ক'লে যে অংশকালীন ঘোষিকা আছিলে, আমাৰ কৃষি দৰ্শনত কাম কৰি যিটো হ'ল, গানৰ যাত্ৰাটো কওকচোন ৰেডিঅ'ত
1: আপোনাৰ,
2: আপুনি আমাৰ বিহাই শিল্পী এগৰাকী,
3: আপোনাৰ গান বাজি থাকে
1: আমাৰ, 2006ত মই প্ৰথম এপ্ৰুভ হৈছিলোঁ, তাৰ আগত মই দিয়াও নাই, পৰীক্ষা দিছিলোঁ ভজন আৰু আধুনিক, তাৰপিছত দুইটাতে হৈছোঁ, পৰীক্ষা দিছিলো আৰু সেইবাৰ দুইটাই দিছিলো, দুইটাতে বাৰু এপ্ৰুভ হলো, তাৰপিছত গান গাই আছো আৰু, গাই তাৰপিছত আৰু বিহাই দিলো, বিহাই পিছত মই বহুত পিছত দিছো দেই।
3: আপুনি এটা সুন্দৰ এলবাম কৰিছে য'ত আমাৰ স্বনামধন্য গীতিকাৰসকলৰ গান আছে, অকণমান কওক।
1: এইটো এটা চিৰচেনেহী বুলি মোৰ এটা এলবাম আছে, সেইটো মই 2008 নে 2009 চনত কৰিছোঁ, সেইটো এলবামত তাতে কেইবাজন প্ৰসিদ্ধ গীতিকাৰৰ গীত আছে, নিৰ্মল প্ৰভা বাইদেউৰ আছে, তাৰপিছতে ছৈয়দ আব্দুল মালুকৰ আছে, পদ্ম বৰকটকীৰ আছে, তাৰপিছতে ইউচুফ হাজৰিকাৰ আছে, আৰু মৃতদেৱ মহন্তৰ চিৰচেহিনী মোৰ চেনেহী মোৰ ভাষাজনী ইতিমধ্যে কমলে কৈছে যে সেই গীতটো মানে মোৰ ককা গোপাল চন্দ্ৰ শৰ্মাদেৱে 1936 চনতে ৰেকৰ্ডিং কৰিছিল, গতিকে সেইটোৰ আকৌ নোটেশ্যনটো মোৰ দেউতাই কৰিছিলে, গতিকে সেই গীতটো মই আকৌ ইয়াতে কৰি দিছোঁ ৰেকৰ্ডিং, আৰু নৱকান্ত বৰুৱা ছাৰৰ অৰুন্ধতী ৰসৰাজ বেজবৰুৱাৰ এটা আছে, সেইটো অবনিৰঞ্জন পাঠক দা তেখেতে সুৰ কৰিছিলে ৰেডিঅ'ৰে, তেখেতৰ সুৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সেইটো গীত আছে, আৰু অৰুন্ধতী মনত পৰে নে বাৰিষা ৰাতি, সেইটো কমলে সুৰ কৰিছে সেই গীতটো, তাৰপিছত আৰু এটা নিৰ্মল প্ৰভা বাইদেউৰ হেপা সেইখনি নৈ, সেইটো কমলে সুৰ কৰিছে,
0: সেইটো আগৰ ষ্টাইলৰ, জয়ন্ত হাজৰিকাই যেনেকৈ সুৰ কৰি লৈ যায়, মই সুৰটো লৈ গৈছিলোঁ, বাইদেউ প্ৰথমতে না না না আগৰ চিষ্টেমটো মানে মই লৈ গ'লো, এনেকুৱা টাইপত লৈ গ'লো, প্ৰথমতে নাই নাই মই বোলো বাইদেউ অকণমান শুনকচোন, শুনাৰ লগে লগে লিখি দিছে,
1: মানে সেই গানটোৰ আকৌ কথাখিনি মই নিজে খুব ভাল পাওঁ,
0: এপাহ এখনি নৈ হৃদয়ত থাকে বৈ ৰ'দে বৰষুণে কালৈ কোনো ৰৈ,
2: অকণমান গুণগুণাই দিয়কচোন।

0: খুব ভাল পাওঁ গীতটো, কাৰণ হেঁপাহটো মানে মানুহৰ সদায় যে থাকে, বৈ থাকে যে ন, আৰু যি মুহূৰ্ততে হেঁপাহ বা আশা শেষ হৈ যায় মানুহৰ জীৱনো নাইকিয়া হৈ যায় চাগে। জীৱন মানে যিটো উদযাপন কৰে যিটো মানসিকতা সেইটো চাগে নাইকিয়া হৈ যায়,
1: অৰ্থহীন হৈ
0: পৰে, অৰ্থহীন হৈ পৰে জীৱনটো আচলতে।
2: আৰু এই অৰুন্ধতীটো মানে নবকান্ত বৰুৱা দিব ফেমাছ কবিতা, মই দেখিলোঁ দুটামান পংক্তি গান হয় আৰু কোনোবাই কোনোবাই বোধ কৰিছে, এইটো ডিব্ৰুগড় ৰেডিঅ'টো কোনোবাই
3: সুৰ আপুনি কৰিলে
2: সুৰটো, সেইটো সুৰ, এইটো সুৰ নিৰ্মল প্ৰভা বাইদেউ কথা, সেইটো সুৰ মোৰ কমল কটকী, তাৰপিছত নবকান্ত বৰুৱা দিব এইটো কৰিছিলোঁ।

0: খুব সুন্দর, একদম গীতে মাতে কথায় গীতারে আপনার জীবন দুইগারে জীপাল করে রাখিছে, আর ভূপেন দার আশীর্বাদ তো আছেই জিন্তি। আর কিহে আমার জানি মন আছে, আর কিহে আপনার এনেদরে প্রাণবন্তর জীপাল করে রাখে গীতর বা সঙ্গীতর বাহিরে?
1: কিন্তু আমি এতিয়ালৈকে একেবাৰে আপোনালোকৰ ভাল কথাই শুনি আছো, পুৰা সাংগীতিক আপোনালোকৰ জীৱন। কেতিয়াবা খং চং কাজিয়া চাজিয়া হয়নে বাৰু? আমাৰ সংসাৰবোৰত যেনেকে হয়
2: এইটোতো সবৰে হয় ন? আচলতে ঘটনাটো কি হৈছে, যদি মানুহৰ জীৱনটোৱে তেনেকুৱা ন, সুখ দুখ হাঁহি কান্দোন খুব অভিমান খং যদি নাথাকে, আটাইখিনি মিশ্ৰণ যদি নাথাকে লাইফটো নহয় ন, তেতিয়া সুখৰ সোৱাদেই নাথাকিব। গতিকে হয় কেতিয়াবা অকণমান মটৰ সিফাল সিফাল হয়, কিন্তু মানে কাজিয়া হৈ কিবা যে অদ্ভুত তেনেকুৱা নহয়, কিন্তু হয় কেতিয়াবা আমাৰ অকণমান কথা কথাকতি হয়।
3: মই এটা প্ৰিন্সিপল মেইনটেইন কৰোঁ, এওঁ যেতিয়া কিবা এটা খং উঠে মই মনে মনে থাকোঁ, আৰু ভাইচ ভাৰ্চাও হ'ল, এওঁ মই কিবা এটা খং উঠিলে এওঁ মনে মনে থাকে, গতিকে আমাৰ সংঘাতলৈ নাহেগৈ, ভগৱানৰ কিবা।
2: আৰু এটা কথা, মোৰ মানে ব্যক্তিগত কথা, সেইবিলাক মানে হয়তো ভূপেন দাক দেখিয়ে হৈছে বা তেনেকুৱা ভাবি দেখিয়ে হয়তো হৈছে, যে কেতিয়াবা কেতিয়াবা কিছুমান ক্ষেত্ৰত লাগে যে হয় এই বহুত কিবা কিবি যেন মানে কৰিব লাগিছিলে নহ'ল কিবা কিবি, কেতিয়াবা অকণ দুখ লাগে বা কিছুমান কথা থাকে ন,
0: আধৰুৱা
2: বস্তু থাকে বা এনেকুৱা ধৰণৰ অলপ দুখ থাকে, তেতিয়া অলপ সময় বেয়া লাগে, অলপ ডাউন নিচিনা লাগে, এতিয়া পিছ মুহূৰ্ততে ভাবোঁ অঁ বেলেগৰ তুলনাততো আমি বহুত পাইছোঁ, এনেকে ভাবোঁ অঁ আমিতো যিমান, আমাকতো ভগৱানে এটা সুস্বাস্থ্য দিছে, ধুনীয়া সন্তান দিছে, এতিয়া ধুনীয়াকে সকলোৰ লগত হাঁহি মাতি কথা পাতিব পৰা এটা পৰিৱেশ দিছে, গতিকে সেইখিনি আমাৰ কাৰণে বহুত এনেকে বুলি ভাবোঁ, তেতিয়া আকৌ গোটেই পৰিৱেশটো লগ মই তেনেকুৱা তাৰমানে অলপ সময় বেয়া লাগে তাৰপিছত আকৌ নিজে তাৰপিছত একদম ঠিক হৈ যায়। এওঁৰ ওপৰতো খং উঠে, এই এওঁ এনেকুৱা কোৱাৰ কাৰণে এনেকুৱা হ'ল, হয়তো এওঁৰো কেতিয়াবা খং উঠিব
3: পাৰে।
0: ঘৰত
3: একো নাই, মই গীতাখন ওলাই লৈ এওঁ গান গাই প্ৰেক্টিচে কৰিলে, মোৰ কাষতে গৈ গীতাখন লৈ বহিলোঁ বা কথাটো কৈছোঁ, এইকেইদিন মই কিবা এটা কাম কৰি আছোঁ, কিবা এটা স্পেচিয়েল কাম এটা কৰি আছোঁ, এওঁ আহি পেলাই খবৰ ল'লে কামটো কি হৈছে নহৈছে, মানে মই কৰা কামটো এওঁ গম পাই থাকে, কিবা কিতাপ ৰিলেটেড কাম আহি, এতিয়া ধৰক মই যেতিয়া লিখিবলৈ বহিলোঁ এইকেইদিন দিনতীয়াকৈ, মই ৰাতিপুৱা 10টাত আৰম্ভ কৰিছোঁ, যদি 7টালৈকে মই নাই, বেলেগ এখন পৃথিৱীত আছোঁ ঘৰতে, এওঁ খোৱা যোগান মই কথাটো আহি পেলাই গম পাই থাকে, সেইটোৱে বহুত ইনস্পায়াৰ কৰেতো,
0: কামৰ খবৰ লৈ থাকে,
3: কামৰ
0: খবৰ,
3: চাহ একাপ দিছোঁ দে, মাজত একাপ চাহ একাপ দিলে বিস্কুট, জানে যে মই ফ'কাছ অন পাৰ্টিকুলাৰ কিবা এটা কামত, দুপৰীয়া ভাতৰ আগে আগে 2 বাজিল, এই 2 বাজিল খোৱা দি থৈছোঁ, খোৱা দিওঁ, অকণমান ব্ৰেক ল'লোঁ, এই কাৰোবাৰটো এই আণ্ডাৰষ্টেণ্ডিংটো সেইকাৰণে আমাক খুব সুখী কৰে। এওঁ গানটো গাবলৈ লৈছে কেতিয়াবা ধৰক, এওঁ শাস্ত্ৰীয় বেছি প্ৰেক্টিচ কৰে, মানে যিটো ৰিৱাজ বুলি কয়, মই গধূলি অকণমান এওঁ গীতাৰখন লৈ এনেই দিলোঁ বা ক'ৰবাত কেতিয়াবা গান গালে এই গানটো চাই দিওঁ, ঘৰতে অকণমান চালোঁ, গতিকে

0: আমাৰ মানে এনেই সময়টো অথলে এনেই
1: নাযায় আৰু মানে আমি এনেই থাকিলেও চাপ'জ কেতিয়াবা ৰাতি সময়ত বিশেষকৈ আমাৰ সেইটো হয় এতিয়া মোৰ ছোৱালী অফিচৰ পৰা আহে ক্লাছ ক্লাছ কৰোঁতে আমি আমাৰ বেলকনিখনত বহি আমি মানে তিনিটা বহি বহি এনেই ফুটি চুটি কথা পাতোঁ কিবা কিবি ইটো সিটো পাতোঁ
2: আৰু ধৰক এই যে আপোনাৰ ক'লে যে এখেতে খোৱা সময়ত আমাৰ দি আছে চাহ দিছে ভাত দিছে আপুনি ভূপেন হাজৰিকাকো খুৱাইছে কমল দাই বুক কিবা ৰান্ধি খুৱাই নে নুখুৱাই আপোনাৰ ৰন্ধা পাকঘৰত কেনেকুৱা আপুনি
0: পাকঘৰত ক'বলৈ ওলাইছে মই ৰান্ধিলে মানে মই পাপৰ জোল এটা বনাওঁ মাংসটো বেলেগে থাকে খাই অকমান আজিকালি তুলনাত অলপ খেৰেকা টাইপৰ হ'ব পাৰে আজিকালিতো অলপ স্পাইচ টাইচ থাকে মছলা টছলা দি গ্ৰেভি গ্ৰেভি টাইপ বস্তু বনাব লাগে
1: আবেলি খালি গ'লে মই মানে যাওঁতো বহুত অকলে যাওঁ মই ক'ৰবাত ক'ৰবাত আৰু মোৰ কিবা এটা সৰু বিজনেছো আছিলে কিবা প্ৰডাক্ট ৰিলেটেড সেইবিলাকতো মই ওলাই মেলি যাওঁ আৰু মই যোৰহাটৰ মোৰ মাৰ ঘৰতো যাওঁ বা ছোৱালী লৈও আমি কেতিয়াবা বাহিৰত গৈছোঁ কিন্তু এওঁ ধুনীয়াকৈ পাকঘৰ চম্ভালে মানে মই কোৱা নাই যে বহুত কিবা কিবি কিন্তু হোটেলত নাখায় এওঁ ধুনীয়াকৈ বনায় আৰু কেতিয়া ক'ৰবাৰ পৰা আহিলে সেইদিনাখন মই ৰিচেণ্টলি আমি মই দিল্লী বুলি যে গৈছিলোঁ মোৰ ভণ্টিৰ ল'ৰাৰ অনুষ্ঠান এটা আছিলে গৈছিলোঁ আহি পাইছো ধুনীয়াকে ভাত বনাই থৈ
0: চাৰে চাৰিটামান বজাত দুপৰীয়া অকমান ৰেষ্ট লওঁ যদি আৰু সময়ৰ সুবিধা মিলে প্ৰায়ে লওঁৱেই আবেলি চাহ কাপ মই বনাওঁ দুকাপ চাহ বনাই আনো আমি দুটাই বিচনাখনলৈ এই তাতে এখন ট্ৰেতে আৰু কিবা কিবি বিস্কুট টিস্কুট যি এটা কিবা এটা খাওঁ লগত সেই চাহ দুকাপ কিন্তু মই
2: বনাওঁ
0: সাধাৰণতে
1: এতিয়া মানে চাকৰি যি মুহূৰ্ততে ৰিটায়াৰ কৰিলে তেতিয়াৰ পৰাই মই সেই দুপৰীয়া চাহ বনোৱাৰ আকৌ কাৰণ এটাও আছে দেই খুব ভাল বনাই গাখীৰ
2: চাহ
1: তাইক
0: মানে সেইকোনে চাৰ্ভিচ দিব একোৱেই নাই বাকী চব টাইচ ইজ ভেৰি ইনডিপেণ্ডেণ্ট খুব ইনডিপেণ্ডেণ্ট নিজে
2: কৰে
1: মই মানে যিটো বুজিছো মানুহবিলাকে আমি মানে এওঁৰ ক্ষেত্ৰতো মোৰ ক্ষেত্ৰতো দেখিছো বা মই এই সৰু সৰু কামবোৰ কৰি মই তাতে বেছি ফূৰ্তি
2: পাওঁ
0: মানে
1: সৰু অকমান ওলাই গলো সেইটোতো এটা বেলেগ ফূৰ্তি পালোঁ সেইটো যে কিবা মানে
0: আমি তাৰমানে মই তাৰমানে মই খুব জীৱনটো খুব লাইটলি লৈছো ইন এ চেন্স মই এইটো নহ'ল বুলি মই নাইকিয়া হৈ গ'ল মানে মই লাইটে মানুহটো লাইট মোক চবেই জানে মানে সেইদিনা সুধিছে আমি এটা অনুষ্ঠানত গৈছিলোঁ কেইগৰাকী মানে অ' বৌ আপুনি ইমান অলপ এওঁ গহীনটো গহীন আৰু কমল দা ইমান পাতল এওঁটো উৰি যায়
1: পাতল মানে কি আৰু মানে কৈছে যে মই ইমান কথা চথা কম এতিয়াতো বহুত কম বাৰু কম কয় আৰু কমল দা ইমান কথা চথা কৈ কেনেকে মোৰ চুলো তেনেকে চলি থাকে আমাৰ
0: গতিকে মই জীৱনটো খুব লাইট
2: বেলেঞ্চ হৈ থাকে তেনেকে
0: আৰু মই খুব এটা হেৰি কিবা এটা নহ'ল নাই আৰু হ'ব হ'লে হ'ল নহ'লে নাই আৰু মই কিবা নহ'ল বুলিলে মই একেবাৰে হেৰি হৈ যাওঁ মোৰ এটা কিবা মাজতে বিজনেছ কৰিবলৈ ল'লে মোৰ বহুত লোকচান গ'ল সেই লোকচানটোক লৈ আমি মাথা মাৰি থকা নাই এওঁ জানে আৰু বহুতবাৰ হাক দিয়াৰ পিছতো মই কিবা এটা মানে কি ৰিটায়াৰমেণ্টৰ পিছত যে আৰম্ভ কৰে ভাবিলে যে কিবা এটা পইচা হ'ব গৈ পেলাই বহুত পইচা মাৰ খালোঁ মাৰ খোৱাৰ পিছত এওঁ হাক দিছিল মোৰ এটা স্বভাৱ আছে এওঁ হাক দিয়াৰ পিছতো মই নুশুনিলোঁ এতিয়া ৰিটায়াৰ পিছত লাখত তাৰমানে একদম পানীত গ'ল পানীত যোৱা বুলি ক'লে কিন্তু সেইটো কেলৈ আনে হয়তো ডিপ্ৰেশ্যন হৈ গ'ল মোৰ ইমান লাখ টকা গুচি গ'ল ৰিটায়াৰমেণ্ট বেনিফিটৰ পইচা মাষ্টৰ মানুহৰ ৰিটায়াৰমেণ্ট পইচা আমাৰতো আৰু বাহিৰা পইচা থকা চাকৰি নহয় সীমিত পইচা কিন্তু মোৰ চাগে কপালত নাছিল আৰু যাব লগা আছিল গ'ল আৰু সেইটোকে লৈ এতিয়া মই আৰু মানে
2: আপোনালোকে বেলেগে ঘূৰি আহিছে নহয় বেলেগে আশীৰ্বাদ আছে
0: সেইটো লৈ মোৰ আক্ষেপো নাই তাৰমানে
1: কি কয় এওঁ এতিয়া ৰিটায়াৰ কৰাৰ পিছতো এওঁ কেতিয়াও আজিলৈকে মানে ব'ৰ হোৱা নাই কাৰণ এওঁৰ কাম সদায় থাকে এতিয়াও কিবা কিবি বহুত কাম কৰি থাকে কিন্তু বাকী তেওঁলোকৰ লগৰখিনি মই দেখিছো তেওঁলোকৰ কাম তেনেকে নাথাকে ৰিটায়াৰ কৰাৰ পিছত আৰু সেইফালৰ পৰা মানে সদায় কয় যে সেইফালৰ পৰা তই বহুত লাকি সেইকাৰণে মনটো ভাল হৈ থাকে পৰিয়ালত বিয়া বাৰু হ'লেও আমি যথেষ্ট ফূৰ্তি কৰোঁ মানে আমি যে এতিয়া বয়সস্থ মানুহ বুলি বহি থকা কথা
0: নিজকে বয়সস্থ বুলি নেভাবোৱে মই ভবাই নেভাবোৱে ইভিন মানে কৈছো নে মই কোনো কথাই মানে তেনেকে মই অতি সেইফালৰ পৰা মই ভাল
1: বয়সস্থ বাৰু নহয় কিন্তু
2: আমাৰ
1: কিন্তু এই সুস্থ হৈ থকাৰ এটা কাৰণ আমি কিন্তু অকমান য়োগা আৰু
0: খোজকাঢ়ো ভূপেন্দাৰ লগত থাকি থাকি কাৰণ ভূপেন্দাই যিমান ফেচ কৰিছে জীৱনত মানে দুখ

0: কি সুন্দৰ আৰু এনেদৰে লুইটৰ প্ৰবাহে প্ৰবাহে আপুনি যদি কৈছে আৰু সুধা কণ্ঠ ভূপেনৰ যে লুইট বুলি ক'লে যেন একেবাৰে এটা প্ৰাণৰ এটুকুৰা আছিলে লুইটক লৈ তেওঁ যেনেদৰে গীত ৰচিত হৈ গৈছে বা যি এক চিন্তা দি থৈ গীতটো বাৰু গীতেই যিয়ে সমগ্ৰ অসমকে বা অসমীয়া জাতিক যিটো চিন্তা দি থৈ গৈছে লুইটৰ জৰিয়তে মহাবাহু ব্ৰহ্মপুত্ৰ তেওঁ যেনেদৰে কৰি থৈ গৈছে এনেদৰে প্ৰবাহিত হৈ থাকক ভূপেন্দাৰ চিন্তা ভূপেন্দাৰ আশীৰ্বাদ আপোনালোকৰ জীৱনত অসমৰ সমাজ জীৱনত সাংস্কৃতি জীৱনত এনেদৰে এই শতবৰ্ষত ভূপেন্দাৰ যি জন্ম শতবৰ্ষ চলি আছে এই সময়খিনি আমি তাকেই কামনা কৰিছোঁ
1: যে ভূপেন্দাৰ লুইট বৈ থকালৈকে অসমীয়া জাতি সত্তা এটা থকালৈকে ভূপেন্দাৰ গীতৰে হওক কৰ্মৰাজি চৰ্চা এটা চলি থাকিব আৰু যদি কিবা কাৰণত যদি নহয় তেতিয়া জানিব যে আমাৰ জাতিটো জাতি হৈ থকা নাই
0: আপুনি যদি কৈছে লুইট বৈ থকালৈকে এই ভূপেন্দাৰ সত্তাটো এনেকে আমাৰ মাজত প্ৰবাহিত হৈ থাকিব
1: জেনেৰেশ্যন পৰা জেনেৰেশ্যন যিদৰে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ বেজবৰুৱা আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা এনেকে চলি আছে চলি থাকি
2: আশা
1: কৰিছো আকাশবাণীক শ্ৰোতাই সদায় মৰম কৰি থাকিব আগৰ দৰে।

জীবন আলীৰ যুগলবন্দী অনুষ্ঠানটি শুনিলে। এই মাহৰ অতিথি শিল্পী দম্পতী কমল কটকী আৰু আশা শৰ্মা কটকী। অনুষ্ঠানটিৰ আগ ধৰিলে সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া সময় নিশা 10:31 গৈছে। ইয়াৰ লগে লগে আমাৰ এই অধিৱেশনৰ ইমানতে অন্ত পৰিল। নমস্কাৰ, শুভৰাত্ৰি।